আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 23 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 8 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

হজৰত মহম্মদে কৈছিল, তুমি ঈশ্বৰক ভাল পাব খোজানে? তেনেহ'লে প্ৰথমে মানুহক ভাল পাবলৈ শিকা। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: তেওঁলোকে সকলো কথাৰে আগগুৰি পুংখানুপুংখভাৱে বিচাৰ কৰি চায় আৰু তাৰ পৰা উদ্ধাৰ পাই পুনৰ স্বাভাৱিক অৱস্থা লাভৰ বাবে সচেষ্ট হয়। অশান্ত লোকসকলেও চেষ্টা কৰিলে বহুতো অশান্তিৰ হাত সাৰিব পাৰে। যদি কিবা ভুলৰ বাবে আপোনাৰ অশান্তি হৈছে, সেই ভুল গোপনে নাৰাখি মুক্ত কণ্ঠে তাক স্বীকাৰ কৰক আৰু পুনৰবাৰ তেনে ভুল নকৰিবলৈ প্ৰতিজ্ঞা কৰক। কোনো ধৰণৰ ভয়ৰ বাবে যদি আপোনাৰ অশান্তি হৈছে, তেন্তে ভয়ৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওক। তেতিয়া দেখিব অধিকাংশ কাৰণেই অমূলক। তেনে কাৰণ যদি যুক্তিসংগত হয়ো, সেই ভয় মনৰ পৰা গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেনে ব্যৱস্থা গ্ৰহণৰ পথ নাথাকিলে তাক সহজভাৱে লোৱাত বাদে আৰু কোনো উপায় নাই। ভাগ্য বিপৰ্যয়ৰ বাবে ভয় নকৰিব, চেষ্টাৰ বলত ভাগ্য আকৌ পুনৰ আহিব পাৰে। যিসকলে তুচ্ছ কাৰণতে উদ্বিগ্ন হৈ উঠে, তেওঁলোকে বৌদ্ধ সাহিত্য অধ্যয়ন কৰাটো বিধেয়। তাত উদ্বিগ্নতা বা দুশ্চিন্তাক উৎকণ্ঠা বুলি অভিহিত কৰি তাক মনৰ পৰা সমূলঞ্চে নিৰ্মূল কৰিবলৈ উপদেশ দিয়া হৈছে। কাৰণ উৎকণ্ঠাই দুখ মাতি আনে, মনৰ শান্তি হৰণ কৰে, জীৱনৰ ভাৰসাম্যত বিশৃংখলাৰ সৃষ্টি কৰে। মনত ৰাখিব, যি জ্ঞানী, নিষ্পাপ, কলুষবিহীন, দয়ালু, প্ৰেমময়, সৎ, ধৈৰ্যশীল, তেনেলোক উৎকণ্ঠাবিহীন। তেনে লোকৰ জীৱনলৈ চাই খোজ দিবলৈ শিকিলে আপুনিও নিশ্চিন্ত, নিৰুদ্বেগ জীৱন যাপন কৰিব পাৰিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি সূৰ্যকুমাৰ ভূঞাৰ লিখনিৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজকঢ়াৰো অভ্যাস কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ। আজি শুনাবলৈ লৈছোঁ ব্ৰীজ নাৰায়ণৰ স্বৰোৎপাদন ৰাগ চৌত্তৰী।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয় পেইন মেনেজমেণ্ট। এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত থাকিব ডক্টৰ বিভাষ ভাগৱতী। নিশা 9:30 সাহিত্যচৰা অনুষ্ঠানত মৃগেন শৰ্মাৰ গল্প আৰু অন্তৰীপ কাকতিৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ আলেখ্য আকাশ আমাক অকণি আকাশ দিয়াৰ প্ৰথম খণ্ড। দিনৰ 1:50 হীৰামণি ডেকাৰ কণ্ঠৰ লোকগীত। দিনৰ 12:30 আইদৰ বোলনি অনুষ্ঠানত অৱসৰী জীৱনৰ অমীয়া শিতানত কল্যাণী ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্বতী কলিতাৰ।

পুৱা 7:30 বজাৰ স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি।

7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 8:30 গীতিমালিকাৰ শিল্পী পৰি ভূঞা মমতা বৰঠাকুৰ দেৱজিৎ চৌধুৰী শান্তা উজিৰ আৰু প্ৰতুল শৰ্মা 9:15 জিলাৰ দেহৰূপ পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং 11:05 পৰাগমালা লাইভ

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত সাধুকথা শীৰ্ষক এখনি আলেখ্য আগবঢ়াব ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:10 বজাত আৰু 7:45 বজাত ৰঞ্জিত কটকীৰ কণ্ঠৰ আধুনিক গীত। 1:20 বজাত জয়ন্ত কুমাৰ নাথ আৰু সংগীতবিন্দৰ কণ্ঠ ৰোজাপালি। 1:35 বজাৰ বাদ্য সংগীতৰ অনুষ্ঠানত শুভেশ বসুৰ হাৱাইন গীটাৰ বাদন। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান।

বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ হাতঘৰীয়াত থলিতে পানীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দ গান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ৭:35 পূবালীৰ সুৰ অনুষ্ঠানত বাৰসিং আমশীৰ কণ্ঠৰ তিৱা গীত। নিশা 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ দ্বাদশ খণ্ড, মূল উপন্যাস মামণি ৰশ্যম গোস্বামীৰ, অনাতাঁৰ নাট অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: খ্রিস্টিয়ান হাইগেন্স আছিল এগৰাকী যশস্বী ওলন্দাজ গণিতজ্ঞ। তেওঁৰ জন্ম হৈছিল 1629 চনৰ 14 এপ্ৰিল তাৰিখে আৰু তেওঁৰ মৃত্যু হয় 1695 চনৰ 8 জুলাই তাৰিখে। সৰুৰে পৰা খ্ৰীষ্টিয়ান হাইগেন্সে যন্ত্ৰপাতি কল কব্জাৰ প্ৰতি অধিক ধাউতি দেখুৱাইছিল আৰু ছবি অঁকা আৰু গণিতত বিশেষ বুৎপত্তি দেখুৱাইছিল। 1645 চনত খ্ৰীষ্টিয়ান হাইগেন্স গণিত বিজ্ঞান আৰু আইন পঢ়িবৰ বাবে লেইডেন বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাৰ 2 বছৰৰ পাছত তেওঁ ব্ৰেডা কলেজত ভৰ্তি হয়গৈ। সেই সময়ত ডেকাৰ্টৰ দৰ্শন যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈছিল। হাইগেন্সে ডেকাৰ্টৰ সকলো কথা মানি ল'ব পৰা নাছিল, কিন্তু তেওঁ এই কথাত বিশ্বাস কৰিছিল যে যান্ত্ৰিক ব্যাখ্যাৰ বৰ প্ৰয়োজন হয় আৰু এই বিশ্বাসেই বা এই মতবাদেই পাছত তেওঁক পোহৰ আৰু মহাকাশখনৰ গাণিতিক ব্যাখ্যা দিয়াত সহায় কৰিছিল। এই সময়তে হাইগেন্সে তেওঁৰ বন্ধু দাৰ্শনিক বেনেডিক্ট স্পিনোজাৰৰ লগত লগ লাগি দূৰবীনৰ লেন্স উন্নতকৰণত আগবাঢ়ে। তেওঁলোকে সজা লেন্স ইমানেই উন্নত হ'ল যে আগতে কেতিয়াও নেদেখা

0: অৰায়ন বা কালপুৰুষ নামৰ নক্ষত্ৰপুঞ্জ আৰু বিভিন্ন নক্ষত্ৰ তেওঁলোকে দেখিবলৈ সমৰ্থ হয়। সেয়া হ'ল 1656 চনৰ কথা। তদুপৰি গেলিলিয়ে শনিৰ চাৰিওফালে যি মৰল দেখিবলৈ পাইছিল, সেয়া যে কেইটামান আঙুঠিৰে সমষ্টি, সেই কথাও তেওঁ দূৰবীণৰ সহায়তে স্পষ্টকৈ বুজিব পাৰিলে। তেওঁ শনিৰ আঙুঠিবোৰৰ আকৃতি নিৰ্ণয় কৰিলে আৰু 1655 চনৰ মাৰ্চ মাহত শনিৰ এটা উপগ্ৰহ আৱিষ্কাৰ কৰিলে। হাইগেন্সে বুজিব পাৰিছিল যে জ্যোতিৰ্বিজ্ঞানৰ বহুতৰ নিৰ্ণয় যথাযথ নোহোৱাৰ কাৰণটো হ'ল সেই সময়ত যি যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছিল সেইবিলাক উন্নতমানৰ নাছিল। সেইবাবে গেলিলিওৰ পেণ্ডুলামকে উন্নত কৰি ব্যৱহাৰ কৰি তেওঁ এটা উন্নতমানৰ ঘড়ী নিৰ্মাণ কৰি উলিয়ালে আৰু তাৰ সহায়ত তেওঁলোকে আকাশৰ তৰাবোৰ, সূৰ্য আৰু গ্ৰহবোৰৰ গতি অতি সঠিকভাৱে নিৰ্ণয় কৰিব পৰা হ'ল। 1655 চনত তেওঁ পেৰিছলৈ যায়। 1664 চনত আন কেইজনমান সদস্যৰ লগ লাগি ফ্ৰান্স একাডেমি অৱ ছায়েন্স প্ৰতিষ্ঠা কৰে। 1664 চনৰ পৰা 1681 চনলৈ তেওঁ মাজে মাজে হলেণ্ডলৈ গৈছিল যদিও বেছিভাগ পেৰিছতে থাকিল। পেৰিছত তেওঁৰ জাৰ্মান গণিতজ্ঞ আৰু দাৰ্শনিক গটফ্ৰিড উইলহেম লেবনিজৰ লগত চা চিনাকি হয় আৰু সমগ্ৰ জীৱনজুৰি এই বিজ্ঞানীগৰাকীৰ লগত জড়িত হৈ থাকে। 1673 চনত তেওঁ নিজৰ সকলো উদ্ভাৱন সামৰি অৰলগিয়াম অচিচিলেটৰিয়াম নামৰ পুথিখন প্ৰকাশ কৰে। সৰল দোলকৰ দোলনকাল আদিৰ সূত্ৰ, মান, বৃত্তীয় গতিৰ অপকেন্দ্ৰিক বলৰ সূত্ৰ আদিৰ বাহিৰেও বক্ৰৰ নানা গাণিতিক তত্ত্বও ইয়াত সামৰি লোৱা হৈছিল। কিছুমান ফল ইয়াত প্ৰমাণ নিদিয়াকৈ ওপৰঞ্চি হিচাপে তালিকাভুক্ত কৰা হৈছিল আৰু এইবোৰৰ সম্পূৰ্ণ প্ৰমাণ তেওঁৰ মৃত্যুৰ পাছতহে প্ৰকাশ পাইছিল। 1699 চনত তেওঁ লণ্ডনলৈ যায়। তাত তেওঁ ৰয়েল ছ'চাইটিত নিজৰ মহাকৰ্ষণৰ সূত্ৰৰ বিষয়ে বক্তৃতা দিয়ে। তেওঁ যদিও পোনে পোনে নিউটনৰ লগত বিতৰ্কত সোমোৱা নাছিল, তেওঁৰ চিঠি পত্ৰবোৰৰ পৰা, বিশেষকৈ লেবনিজলৈ লিখা চিঠি পত্ৰবোৰৰ পৰা এটা কথা প্ৰমাণিত হৈছিল যে তেওঁ নিউটনৰ প্ৰিন্সিপিয়া গণিতীয় দক্ষতাত অতি বিমুগ্ধ যদিও নিউটনৰ মধ্যাকৰ্ষণৰ ব্যাখ্যাত কোনো যান্ত্ৰিক ব্যাখ্যা নথকাৰ বাবে সেইটো তেওঁৰ গ্ৰহণযোগ্য নাছিল। 1690 চনত তেওঁ প্ৰকাশ কৰা মহাকৰ্ষণৰ কাৰণ সম্বন্ধে আলোচনা নামৰ পুথিখনত তেওঁ 1669 চনৰ পৰা কৰি অহা গৱেষণাসমূহ সামৰি লৈছিল। ইয়াত তেওঁ মহাকৰ্ষণৰ এটা যান্ত্ৰিক ব্যাখ্যা দিবলৈ যত্ন কৰিছিল। 1678 চনৰ পৰা তেওঁ চলাই অহা আলোক বিজ্ঞানৰ গৱেষণাসমূহ পোহৰৰ বিষয়ে আলোচনা নামৰ পুথিখনত 1690 চনত প্ৰকাশিত হৈছিল। তাত পোহৰক এক তৰংগ হিচাপে ধৰি তেওঁ পোহৰৰ প্ৰতিফলন, প্ৰতিসৰণ আদি পৰিঘটনাৰ ব্যাখ্যা আগবঢ়াইছিল।
1: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং

0: আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে

প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হলে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু বাহৰেইনে পাৰস্পৰিক সহযোগিতা শক্তিশালী ৰূপত অব্যাহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰিছে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইজাৰলেণ্ডে কলম্বিয়াক আৰু আৰ্জেণ্টিনাই ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়াই সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। জাকাৰ্টাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ান্তোৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছত প্ৰকাশ কৰা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদী কাৰ্যকলাপ প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। এই সহযোগিতাই সন্ত্ৰাসবাদী সংগঠনক বিত্তীয় সাহায্য প্ৰদান, এনে সংগঠনসমূহৰ দ্বাৰা প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰা, ডিজিটেল মঞ্চৰ জৰিয়তে অনলাইন মৌলবাদী কাৰ্যকলাপ ৰোধ কৰাকে ধৰি সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী সামৰি ল'ব। তেওঁলোকে লগতে শীঘ্ৰে স্বাক্ষৰ হ'বলগীয়া সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা বুজাবুজিৰ চুক্তিৰ কাম আগতীয়াকৈ সম্পূৰ্ণ হোৱাক আদৰণি জনাইছে। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী ভাৰতীয়

0: প্রধানমন্ত্রী হিসাপে পরিগণিত হয়েছে। জাকার্তা দেশখনের আইন প্রণেতাসকলক সম্বোধন করে শ্রীমোদীয়ে দুয়ো দেশের গণতান্ত্রিক প্রমূল্য আর প্রাচীন ঐতিহ্যর অংশীদারিত্বরে দ্বিপাক্ষিক সম্পর্কের নতুন যুগের সূচনা করবলক আহ্বান জানায়। ভারতের অন্যতম আদর্শ বসুধৈব কুটুম্বকম অর্থাৎ সমগ্র বিশ্ব এটা পরিয়াল আর ইন্দোনেশিয়ার রাষ্ট্রীয় বাণী ভিন্নেকা টাঙ্গল ইকা অর্থাৎ বৈচিত্র্যের মাজত ঐক্যর উপর আলোকপাত করে। প্রধানমন্ত্রী ইন্দোনেশিয়াত থাকা ভারতীয় যুব সম্প্রদায়ক দেশখনের যুব প্রজন্মক ভারতের প্রতি আগ্রহী করে তুলবলে আহ্বান জানায়।
1: মানে আপকো ভারত কি ইত্যাদি বাতে বতাই হ্যাঁ, আব আপকো মেরা এক অর কাম করনা হ্যাঁ, করোগে করোগে, আপকো আপনে ইন্দোনেশিয়ান ফ্রেন্ডস কো ভারত কে বারে মে বতানা হ্যাঁ। ইন্দোনেশিয়া মে ইন্ডিয়ান কমিউনিটি কে বচ্চো কে লিয়ে ভারত কো জানো কুইজ কো শুরু কিয়া গয়া হ্যাঁ। ইসমে ইহাঁ কে বহুত সারে বচ্চে পার্টিসিপেট কর রহে হ্যাঁ। কার্টেন রেজার ইভেন্ট মে হি মুঝে আপকা বহুত উৎসাহ দিখা হ্যাঁ। সিক্স এডিশন মে হমনে এগজাম ফরম্যাট কো ছোড় কর আব ইস পুরে কম্পিটিশন কো গেমিফাইড কিয়া হ্যাঁ।
0: আন্তঃরাষ্ট্রীয় পর্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হৈ থাকিলে অথবা হ্রাস পালে ঘৰুৱা পেট্রোল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় পেট্রোলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত অভিৱৰ্তন 2026 দিয়া ভাষণত শ্ৰীপুৰীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে ভাৰতে কূটনৈতিক যোগাযোগ, সময়োপযোগী নীতিগত হস্তক্ষেপ, বৰ্ধিত ঘৰুৱা উৎপাদন আৰু বৈচিত্ৰ্যপূৰ্ণ আমদানিৰ জৰিয়তে বিগত দশকসমূহত বিশ্বত ইন্ধনৰ ক্ষেত্ৰত সৃষ্টি হোৱা অন্যতম প্ৰত্যাহ্বানমূলক পৰিস্থিতিসমূহৰ সফলতাৰে মোকাবিলা কৰিছে। শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সংস্কাৰৰ গুৰুত্ব এই কথাই প্ৰতিমান কৰিছে। বিশ্বজুৰি সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সঠিক সময়ত ঘৰুৱা উৎপাদন বৃদ্ধি আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বাবে ৰন্ধন গেছৰ অবিৰত যোগান নিশ্চিত কৰিছে। তদুপৰি ফলপ্ৰসূ কূটনীতিৰ জৰিয়তে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলত ব্যাঘাত জন্মাৰ সময়তো আবদ্ধ হৈ পৰা ভাৰতীয় ইন্ধনৰ সুচল সৰবৰাহ সম্ভৱ কৰি তুলিছে। ইৰাণ, ওমান, কাটাৰ আৰু আৰব আমিৰী ৰাষ্ট্ৰকে ধৰি দেশসমূহৰ সৈতে সহায্যপূৰ্ণ যোগাযোগৰ ফলত ভাৰতীয় জাহাজসমূহৰ নিৰাপদ যাতায়াত সম্ভৱ হৈ উঠিছে। শ্ৰীপুৰীয়ে লগতে কয় যে চৰকাৰে শোধনাগাৰসমূহক অধিক মূল্যৰ অন্য পেট্ৰলিয়ামজাত সামগ্ৰীতকৈ ৰন্ধন গেছৰ উৎপাদনত অগ্রাধিকার দিবলৈ নির্দেশ দি ঘরুয়া রন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰিছে। ইয়াৰ ফলত ভাৰতৰ রন্ধন গেছৰ উৎপাদন 35,000 মেট্রিক টনৰ পৰা 54,000 মেট্রিক টনলৈ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। এই ব্যৱস্থাৰে দেশৰ 33 কোটিতকৈ অধিক রন্ধন গেছৰ গ্ৰাহকক নিৰবিচ্ছিন্নভাৱে গেছৰ যোগান নিশ্চিত কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে পৰম্পৰাগত ইন্ধন যোগানকাৰী উপসাগৰীয় দেশসমূহৰ উপৰি ভাৰতে আমেৰিকা, আলজেৰিয়া, আৰ্জেণ্টিনাকে ধৰি কেইবাখনো দেশৰ পৰা ইন্ধন লাভ কৰিছিল বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশ্বজুৰি সৃষ্টি হোৱা ইন্ধনৰ ভয়াৱহ সংকটৰ পৰিস্থিতিটো ভাৰতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ বা ৰন্ধন গেছৰ ক্ষেত্ৰত নাটনিৰ সন্মুখীন হোৱা নাই।
2: হম লোক হমেশা আকসৰ ইয়ে শুনা কৰতে থে কি স্ট্ৰেট অফ হৰমুজ বন্ধ হ' সকতি হ্যায় পৰ আজ তক পুৰি চোক পইণ্ট নাই হোৱা থা। ইসকা মহত্ব ক্যা হ্যায় ক্যোঁকি আগৰ আপ গ্লোবল সিচুয়েশন কো দেখে তো 20 সে 30 প্ৰতিশত জো দুনিয়া কি উৰ্জা কি সাপ্লাই হ্যায় ও স্ট্ৰেট অফ হৰমুজ সে আতি হ্যায়। হমাৰে লিয়ে কচ্চা তেল ইয়া ক্রুড কো ছোড় দে ইয়া প্রাকৃতিক গ্যাস ন্যাচুরাল গ্যাস কো ছোড় দে হামারে ইয়া এক এডিশনাল চ্যালেঞ্জ ইয়ে থা কি জো সিলিন্ডার কি গ্যাস হোতি হ্যায় এলপিজি ও প্রাকৃতিক গ্যাস সে অলগ হোতি হ্যায় ইয়ে রিফাইনারিজ মে বনতি হ্যায় অর বহুত কম দেশ হ্যায় বিশ্ব ভর মে জো রিফাইনারিজ মে এলপিজি বনাতে হ্যায় জ্যাদাতার দেশ ওয়েসে হ্যায় এক তো আমেরিকা হ্যায় দূসরা ইয়ে গল্ফ মে কুছ দেশ হ্যায় জো এলপিজি বনাতে হ্যায়।
0: শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু বাহৰেইনে পাৰস্পৰিক সহযোগিতা শক্তিশালী ৰূপত অব্যাহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি দুদিনীয়া বাহৰেইন ভ্ৰমণৰ সামৰণি মাৰে। এই ভ্ৰমণকালত ড০ জয়শংকৰে বাহৰেইনৰ ৰজা হামাদ বিন ইছা অল খালিফা আৰু প্ৰধানমন্ত্ৰী ৰাজকুমাৰ ছলমান বিন হামাদ অল খালিফাৰ উপস্থিতিত এখন সভাত অংশ লয়। তেওঁ দেশখনৰ উপ প্ৰধানমন্ত্ৰী শ্বেখ খালিফ বিন আব্দুল্লাহ অল খালিফাৰ সৈতে এখন সুকীয়া বৈঠকত মিলিত হয়। এই বৈঠকসমূহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন সূচক বাৰ্তা তেওঁলোকৰ সৈতে বিনিময় কৰে আৰু দেশখনৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে বাহৰেইনৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনে সৃষ্টি

0: পৰা ভাবুকিৰ মোকাবিলা কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে। প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেইবাগৰাকীও সচিব আৰু কমেও 15টা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। ডঃ মিশ্ৰই এই বৈঠকত দেশৰ কেইবাখনো জিলাত বাৰিষাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নাইবা বাৰিষা পলমকৈ অহাৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতি নিৰন্তৰ পৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। সংশ্লিষ্ট জিলাসমূহত পৰ্যাপ্ত খাদ্য যোগান আৰু খোৱাপানীৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰালয়সমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি সমস্যাৰ শীঘ্ৰেই সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে জুন আৰু জুলাইত কালি পৰ্যন্ত হোৱা বৰষুণৰ পৰিমাণ সম্পৰ্কত তথ্য দিয়ে। বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে দেশত বৰষুণৰ পৰিমাণ আৰু এল নিনোৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত দিয়া তথ্য অনুসৰি জুলাইৰ প্ৰথম সপ্তাহটোত স্বাভাৱিক পৰিমাণতকৈ বেছি বৰষুণ হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুট আউটত কলম্বিয়াক 4-3 গ'লত পৰাস্ত কৰি 1954 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে 0-0 গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাত ইজিপ্তক 3-2 গ'লত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই দুটা গ'ল পিছপৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 79 মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ক্ৰিকেটত কালি নিশা নটিংহামৰ ট্ৰেণ্ট বি ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত ইংলেণ্ডৰ 5খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডৰ হাতত 125 ৰাণৰ ব্যৱধানত ভাৰত পৰাস্ত হয়। ইংলেণ্ডে নিৰ্ধাৰিত কৰি দিয়া 202 ৰাণৰ লক্ষ্য খেদি ভাৰতে 11 অভাৰ আৰু 4টা বলত 76 ৰাণ কৰি অলআউট হয়। ইংলেণ্ডৰ হৈ জো ষ্টোংগুৱে 4টা উইকেট দখল কৰাৰ বিপৰীতে জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 201 ৰাণ সংগ্ৰহ কৰিছিল। ইংলেণ্ডৰ হৈ ফিলিপ চল্টে সৰ্বাধিক 70 ৰাণ আৰু ছেম কাৰণে 41 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰাজকুমাৰ যাদৱ আৰু হৰ্ষিত ৰাণাই 2টাকৈ উইকেট দখল কৰে। জোফ্ৰা আৰ্চাৰক দি প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হলে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইজাৰলেণ্ডে কলম্বিয়াক আৰু আৰ্জেণ্টিনাই ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আগবঢ়াইছে শশাংকদীপ হালৈয়ে।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি বুধবার, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 23 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 8 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:41:38 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:14:46।

হেমচন্দ্ৰ বৰুৱাই কৈছিল, তোমাৰ এজন বন্ধুতকৈ এখন কিতাপহে বেছি প্ৰয়োজনীয়। তোমাৰ বন্ধুজন হেৰাই যাব, কিন্তু কিতাপখন চিৰকাল থাকিব।

অসমীয়া সাহিত্য জগতৰ এগৰাকী গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰাজী উপজা দিন 1927 চনৰ জুলাই মাহৰ 8 তাৰিখে শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ জালুকগাঁৱত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল। তেখেতৰ পিতৃ

0: আছিল দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল দুৰ্গেশ্বৰী শইকীয়া। 1933 চনত মাক দুৰ্গেশ্বৰী শইকীয়াই তেখেতক ভূঞাহাট প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1945 চনত প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষা দি চন্দ্ৰপ্ৰসাদ শইকীয়াই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত সংস্কৃত বিষয়ত তেখেতে কটন কলেজত আইএ মহলাত নাম লগায়। 1947 চনত ভাৰত স্বাধীন হয় আৰু সেই বছৰতে চন্দ্ৰপ্ৰসাদ শইকীয়াই আইএ পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজতে স্নাতক মহলাত নামভৰ্তি কৰে। 1950 চনত তেখেতে ইংৰাজী বিষয়ত অনাৰ্চসহ বিএ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু আমগুৰি হাইস্কুলত কেইমাহমানৰ বাবে শিক্ষকতা কৰে। 1951 চনত কলিকতা বিশ্ববিদ্যালয়ত এমএ শ্ৰেণীত নামভৰ্তি কৰে আৰু 1954 চনত ইংৰাজী বিষয়ত এমএ ডিগ্ৰী লাভ কৰি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে। 1956 চনত দ্য আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক ৰূপে যোগদান কৰে। 1963 চনত দ্য আছাম ট্ৰিবিউন কাকত ত্যাগ কৰি তেখেতে অসমীয়া অৰ্ধ সাপ্তাহিক অসমীয়া বাতৰি কাকতত যোগদান কৰে। 1965 চনত তেখেতে আমেৰিকাৰ ইণ্টাৰনেচনেল জাৰ্নেলিষ্ট গ্ৰুপত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰে আৰু ছমাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ লাভ কৰে। তাৰ পাছত তেখেতে 1966 চনত মাহেকীয়া আলোচনী মণিদ্বীপত সম্পাদক ৰূপে যোগদান কৰে। 1967 চনত অসম বাতৰি ত্যাগ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব ৰূপে যোগদান কৰে। 1984 চনত প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ জজ খেলপথাৰত এখন সুন্দৰ গ্ৰন্থমেলা পাতে আৰু অসমত এই গ্ৰন্থমেলাই গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিছিল। 1986 চনত প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ কৰি অসমীয়া দৈনিক বাতৰি নতুন দৈনিকৰ সম্পাদক পদ গ্ৰহণ কৰে। কেইবছৰমান এই কাম কৰাৰ পাছত চন্দ্ৰপ্ৰসাদ শইকীয়াই এই পদ ত্যাগ কৰি নতুনকৈ প্ৰকাশ হোৱা অসমীয়া মাহেকীয়া সাহিত্য আলোচনী গৰিয়সীত 1993 চনত সম্পাদক পদ গ্ৰহণ কৰে। 1998 চনত তেখেতে অসমীয়া সাপ্তাহিক বাতৰি কাকত অসমবাণীৰ সম্পাদক হয় আৰু 1999 চনত অসম সাহিত্য সভাৰ 65তম হাজো অধিৱেশনৰ সভাপতি নিৰ্বাচিত হয়। চন্দ্ৰপ্ৰসাদ শইকীয়াই মহাৰথী উপন্যাসৰ বাবে 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু 2002 চনত অসম উপত্যকা বঁটা লাভ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত তুৰে মূৰে আলোকৰে যাত্ৰা প্ৰথম খণ্ড 1992 চনত আৰু দ্বিতীয় খণ্ড 1999 চনত প্ৰকাশ পায়। 2004 চনত এই উপন্যাসখনৰ বাবে তেখেতে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: একাধাৰে বৰবায়ন, নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক ৰসেশ্বৰ শইকীয়াৰ আজি উপজা দিন। তেওঁ কমলাবাৰী সত্ৰৰ বৰবায়ন আছিল। সংগীত নাটক একাডেমী বঁটা লাভ কৰা ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ 1928 চনৰ 8 জুলাই তাৰিখে শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল কনকেশ্বৰ শইকীয়া আৰু মাকৰ নাম আইকন শইকীয়া। 1934 চনত ৰসেশ্বৰ শইকীয়া বৰবায়নে কমলাবাৰী সত্ৰত ভকতৰ জীৱন আৰম্ভ কৰি 1950 চনত কমলাবাৰী সত্ৰ প্ৰদত্ত বৰবায়ন উপাধি লাভ কৰে। 1960 চনত মাজুলীৰ বনগাঁও ৰংগমঞ্চত পোনপ্ৰথমবাৰৰ বাবে ৰাসৰ প্ৰশিক্ষণ দিয়াৰ লগতে মহিলা শিল্পীসহ ৰাস মঞ্চস্থ কৰে। 1963 চনত সত্ৰৰ ভকতৰ জীৱন ত্যাগ কৰি সত্ৰৰ বাহিৰত সত্ৰীয়াৰ শিক্ষাদান আৰম্ভ কৰে আৰু তিনিচুকীয়াত শংকৰী সংগীত বিদ্যালয় স্থাপন কৰি তাত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ লয়। 1967 চনত তেখেতে গুৱাহাটীলৈ আহি স্থানীয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। গুৱাহাটীৰ অসম একাডেমী ভৱনত বায়নৰ স্কুল স্থাপন কৰে। তেখেতে সত্ৰীয়া নৃত্যৰ বাবে 1980 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। এগৰাকী প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক নুৰুল হকৰ আজি স্মৃতি দিৱস। তফজুল আলী, কেশৱ মহন্ত, আলিমুন্নিছা পিয়াৰ, লক্ষ্য হীৰা দাস, এলিয়া আহমেদ

0: আদি গীতিকাৰসকলৰ সমান্তৰালভাৱে নুৰুল হকে কেৱল গীত ৰচনা কৰাই নহয় তেওঁৰ গীতৰ কথাৰ যাদুৱে ভাৰতৰ অনেক বিখ্যাত কণ্ঠশিল্পীৰ কণ্ঠত বিশ্বজোৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 1938 চনৰ 1 এপ্ৰিল তাৰিখে যোৰহাটৰ মহবন্ধা গাঁৱত নুৰুল হকৰ জন্ম হয়। কলেজত পঢ়ি থকা সময়তে নিববৰুৱা পৰিচালিত মাক আৰু মৰম ছবিখনৰ বাবে দুটি হিন্দী গীত ৰচনা কৰিছিল। উল্লেখযোগ্য যে প্ৰায় 542টা অসমীয়া আৰু প্ৰায় 200টা জনপ্ৰিয় হিন্দী গীতৰ স্ৰষ্টা নুৰুল হকে চলচ্চিত্ৰৰ সংলাপ ৰচনা, গীত আদি সৃষ্টি কৰাৰ উপৰিও সহকাৰী পৰিচালক আৰু ৰূপসজ্জাকাৰ হিচাপেও বহুকেইখন অসমীয়া ছবিত কাম কৰি খ্যাতি অৰ্জন কৰিছিল। এই ছবিসমূহৰ ভিতৰত মাক আৰু মৰম, ৰঙা পুলিচ, মানৱ আৰু দানৱ, আদালত, উপগ্ৰহ, মৰিচিকা, ললিতা, অনুতাপ আদি। তেওঁ লিখা অসমীৰে চোতালতে মোৰ দৃষ্টিত তুমি ধৰা পৰিলা গীত দুটিৰ সুৰকাৰ আছিল জিতু তপন। তেওঁ জিতু তপনৰ সংগীতৰ বহু ছবিৰ বাবে গীত লিখিছিল। তদুপৰি দূৰদৰ্শনৰ বাবে তেওঁ কেইবাখনো টেলিফিল্ম আৰু টেলিচিৰিয়েল নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত এই মাটিৰ বুকুতে, নাগপাশৰ বন্দী, পৰশমণি, দিনকাল আদি। গীতিকাৰ হকে ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছিল মহম্মদ ৰফি, ভূপেন হাজৰিকা, মহেন্দ্ৰ কাপুৰ, আৰতী মুখাৰ্জী, অনুৰাধা পৰোৱাল, উষা মংগেশকাৰ, সাধনা সৰগম, বিনোদ ৰাথোৰ, খগেন মহন্ত, অনুপ জলতা, জুবিন গাৰ্গ আদি ভিন্নকালৰ শিল্পীসকলে। সুললিত কণ্ঠেৰে দশক দশক জুৰি ৰাইজৰ মনত ঘৰ বান্ধিছিল ৰামেশ্বৰ পাঠকে। পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ তত্ত্বাৱধানত বৰগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল ৰামেশ্বৰ পাঠকে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছতে 1961 চনত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি ৰামেশ্বৰ পাঠকে আৰম্ভণিতে কেইবাটাও শাখাত লাভ কৰিছিল স্বৰ্ণ পদক। 1963 চনত ৰামেশ্বৰ পাঠকে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠত শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। ৰামেশ্বৰ পাঠকে সহকৰ্মীৰ অনুৰোধত আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত কণ্ঠস্বৰ পৰীক্ষা দি আৰম্ভ কৰিছিল সাংগীতিক জীৱন। পাঠকৰ কণ্ঠৰ কামৰূপী লোকগীত আকাশবাণীত প্ৰচাৰ হোৱাৰে পৰা অসমৰ প্ৰান্তে প্ৰান্তে ই প্ৰসাৰিত হৈ পৰিল। আকাশবাণীৰ এটি সাক্ষাৎকাৰত কামৰূপী লোকগীতৰ বিষয়ে তেখেতে এনেদৰে কৈছিল।
1: নামনিহত যিখিনি প্ৰচলিত গীত আছে কামৰূপীয়া লোকগীত বুলি কিছু অংশক বুজায়, গোৱালপৰীয়া লোকগীত বুলি বুজায়, কিন্তু উজনিৰ ফালে শিৱসাগৰীয়া লোকগীত বুলিতো নকয় বা লখিমপুৰীয়া লোকগীত বুলি নকয়। এই যে নামনি অসমত জিলা ভিত্তিক বিভাজনটো কাণৰ, এইটো বিষয়ে আপুনি কি কয়?
2: একচুৱেলি জিলা ভিত্তিক যিটো নামাকৰণ সেইটো অৰিজিনেলি নাছিল।
1: এইটো কেতিয়াৰ পৰা হ'ল বাৰু?
2: এইটো যেতিয়াৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে তেখেতসকলৰ অঞ্চলত প্ৰচলিত কিছুমান গীত ৰেডিঅ'ৰ মাধ্যমেৰে মানে প্ৰচাৰ কৰিবলগীয়া হৈছিলে, তেতিয়া আমাৰ শ্ৰদ্ধাস্পদ পুৰুষোত্তম দাসদেৱে তেনেকুৱা নামাকৰণ কৰি সেই গীতবিলাক ব্ৰডকাষ্ট কৰাৰ এটা দিহা কৰিছিলে।
3: কিয়নো
2: অসমীয়া ভাষাটোৰ লগত ঠিক অলপ অমিল আছিল, সেইকাৰণে এইটো কি শ্ৰেণীৰ গীত হ'ব? কিয়নো প্ৰতিমা বাইদেৱে জনপ্ৰিয়তা লাভ কৰাৰ পিছত ভূপেন হাজৰিকাদেৱে ৰেডিঅ'লৈকে লৈ আহিলে, আহি ক'লে যে দাসবাবু এই এই গীতবিলাক বৰ ভাল লাগে, কেনে কিবা কৰি পাৰি যদি ৰেডিঅ'ৰ মাধ্যমেদি প্ৰচাৰ কৰাৰ দিহা কৰিব নোৱাৰিনে?
4: হয়, এটা কথা মানি লওঁ যে অৱনী দাস, পুৰুষোত্তম দাস, ভূপেন হাজৰিকা, অনী তালুকদাৰ, এইসকলে আলোচনা কৰি পেলাই এইখিনি কৰিব লগা হৈছে,
2: সেই কৰিব লগা হৈছিল। কিন্তু আমাক দায়িত্বটো দিয়া বুলি কৈছিলোঁ পুৰুষোত্তম দাসে নিজে, যে অৱনী দাসে মোক এনেকৈ ক'লে যেতিয়া মই কি নামাকৰণেৰে এইবিলাক ব্ৰডকাষ্ট কৰোঁ, গতিকে মই গোৱালপাৰাত এইবিলাক দেশী গীত বুলি চলে, কিন্তু দেশী গীত বুলি ক'লেতো বৰ এপ্ৰপ্ৰিয়েট নহ'ব, গতিকে এতিয়া গোৱালপৰীয়া নাম দি পেলাই মই ইয়াক প্ৰচাৰত দিয়া কৰিলোঁ। সেইবিলাক যদি গোৱালপৰীয়া লোকগীত হয় আৰু কামৰূপত চলাখিনি আমি কামৰূপীয়া বুলি ক'লে কি ভুল হ'ব? গতিকে তেখেতসকলৰ সেইটো অথৰিটি আছিল বা সেইখিনি কৰিব তেওঁলোকৰ বাধ্য হৈছিল, সেইকাৰণে কৰিছিলে। আচলতে গোৱালপৰীয়া লোকগীতটো অসমীয়া লোকগীতে, কামৰূপীয়া লোকগীতটো অসমীয়া লোকগীতে, আৰু টোকাৰি গীত, বৰাগী গীত, যি গীতেই নহওক বা বিহু গীতেই নহওক, সকলোবিলাক অসমীয়া লোকগীত বহল ভিত্তিত। গতিকে অসমীয়া লোকগীত বুলি ক'লে হয়তো কাৰো একো আপত্তি কৰিবৰ থল নাথাকিব বুলি মই ভাবোঁ আৰু। এতিয়া আমাৰ গুণী লোকসকলে, বিজ্ঞ লোকসকলে কি ভাবে নাজানো।
0: লোকগীতৰ জৰিয়তে অসমীয়া জাতিটোক সমৃদ্ধ কৰা সংগীত নাটক অকাডেমী

0: বঁটাপ্রাপ্ত রামেশ্বর পাঠক আকাশবাণীর গৌরব। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ বিশ্বৰ প্ৰসিদ্ধ সংবাদপত্ৰ ৱাল ষ্ট্ৰীট জাৰ্নেল প্ৰকাশিত হয় 1889 চনৰ আজিৰ তাৰিখত। পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী কপিৎজাৰৰ জন্ম হৈছিল 1894 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেত্ৰী ৰেৱতীৰ জন্ম হৈছিল 1966 চনৰ আজিৰ তাৰিখত। ৰোমান্টিক কবি পি বি চেলিৰ মৃত্যু হৈছিল 1822 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জন্ম হৈছিল 1972 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: ঔষধ প্ৰদান,

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ সন্মান বিণ্টাং আদিপূৰ্ণা। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ ছাবিয়ান্তেই প্ৰধানমন্ত্ৰী মোদীক আগবঢ়ালে এই সন্মান। ব্ৰহ্মছ অস্ত্ৰ ক্ৰয়ৰ পৰা দুৰ্মূল্য খনিজ বন্দৰ উন্নয়নলৈ ইণ্ডোনেছিয়াৰ সৈতে ভালেমান গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ। ড্ৰাগছমুক্ত অসমৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'বলৈ লাগিব, সকলোৰে সহযোগিতা। অসমত GDPৰ অনুপাতে ঋণৰ হাৰ 28.5%। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ শেহতীয়া তথ্যমতে মুঠ ঋণৰ পৰিমাণ হৈছেগৈ 2,06,608 কোটি টকা। উত্তৰ অসমলৈ বিপদ মাতিছে অৰ্ধ শতাধিক ম্যাদ উকলা মথাউৰিয়ে। ৰঙানদী, সোৱণশিৰি নদীবান্ধে বিভীষিকা নমাইছে 20 লক্ষাধিক কৃষিজীৱী পৰিয়াললৈ। মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ দুমাহৰ বাবে বন্ধ হ'ব পুৰণি শৰাইঘাট দলং। এতিয়া আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। ধান খেতিত গুৰুত্ব দিয়াৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল আদিৰ লগতে কেঁচুসাৰ প্ৰস্তুতকৰণ, কাঠফুলা উৎপাদন, মীন পালন, পশুপালন, মৌ পালন, ফুলৰ খেতি আৰু বিভিন্ন ফল মূলৰ পৰা জাম জেলি প্ৰস্তুতকৰণ আদিত গুৰুত্ব দিলেহে কৃষিখণ্ডৰ লগতে কৃষকসকলো উপকৃত হ'ব বুলি আজিৰ দৈনিক অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। সমাজত গা কৰি উঠা অপৰাধৰ পৰিপ্ৰেক্ষিতত অসমতো চৰকাৰীভাৱে বিশেষ অপৰাধ বিশ্লেষণ বিভাগ স্থাপনৰ পোষকতাৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। পূৰ্ব সতৰ্ক বৈজ্ঞানিক আৰু উত্তৰদায়ী নগৰ শাসন ব্যৱস্থা গঢ়ি তোলাৰ বিষয়ে বিশ্লেষণ কৰি আজিৰ দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ খেলৰ পৃষ্ঠালৈ। ফিফা বিশ্বকাপ ফুটবলত এখন খেলত পৰ্তুগালক 1-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্পেইন আৰু আমেৰিকাক 4-1 ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম। ভাৰতৰ আগন্তুক জিম্বাবৱে ভ্ৰমণ আৰু এছিয়ান গেমছৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত VVS লক্ষ্মণ। আজি প্ৰভাতী তৰংগত পেইন মেনেজমেণ্টৰ বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ বিভাস ভাগৱতী। অনুষ্ঠানটি আগ ধৰিব ইন্দ্ৰজিৎ দাসে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে শশাংকদি ভালৈ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতিৰ দিনলিপি।
1: স্মৃতিৰ দিনলিপি এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি পাঁচটা খণ্ড পাৰ কৰিলোঁ।
3: হয়।
2: তোৰা আমি সামৰি লৈছিলোঁ।
3: হয়।
2: তোৰাৰ পৰা আপুনি আকৌ আকাশবাণী গুৱাহাটীলৈ উভতি আহিল নহয় জানো, আৰু

0: আপুনি যিটো তুৰাৰ অভিজ্ঞতাৰ কথা আমাক পঞ্চম খণ্ডত কৈছিল, তুৰাৰ পৰা ঘূৰি অহাটো আপোনাৰ কাৰণে খুব সুখদায়কো নিশ্চয় নাছিল, কাৰণ এৰিবলৈ পালে যদিও ঘৰলৈ উভতি আহিছে,
1: পিছৰ ফালে মোৰ ভাল লগা হৈ গৈছিল।
0: কিন্তু তুৰাৰ পৰা উভতি আহি আপুনি গুৱাহাটীক যিটো আকাশবাণীৰ পৰিৱেশটো কেনেকে পালে, একেই আছিল নে কিবা পৰিৱৰ্তন পালে?
1: মই 2007 ঘূৰি আহিছোঁ, 2007 চনত নাই, একেই আছে সহকৰ্মী, আমি একেইসকল সহকৰ্মীকেই পাইছোঁ, দুই এজন আকৌ বেলেগ কেন্দ্ৰৰ পৰা বদলি হৈ আহিছে, একেই পাইছোঁ। আৰু আহি মই আকৌ আগৰ ইয়াত সেই অনুষ্ঠান সূচী, আকৌ মই আগৰ কুঠিগা অনুষ্ঠান, সাহিত্যৰ অনুষ্ঠান, এনেকুৱা দুই এটা খালী বেলেগ হ'ল, সেই অনুষ্ঠানত সোমাই পৰিলোঁ। আৰু আকৌ আহি আকৌ মই ৰংচোৰা লিখিবলৈ
0: আৰম্ভ কৰিলোঁ। এইবাৰ গাৰো পাহাৰৰ কথাও সোমাল নেকি? দুই চাৰিটা
1: দুই এটা তেনেকুৱা আছে, সেইবোৰ আছে।
0: হয়, এতিয়া আকাশবাণীত সেইখিনি সময়ত আপোনাৰ অকণমান প্ৰযুক্তিগত পৰিৱৰ্তন এটা আহিছে, আপুনি আগৰ আমি ঠিক সেই টেপ আদিৰ ঠাইত নতুনকে
1: কম্পিউটাৰ আহিছে, ডিজিটেল যিবোৰ বাণীবন্ধনৰ যিবোৰ
0: হয় প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে, এই পৰিৱেশটোৰ লগত খাপ খুৱাই লওঁতে নিজৰ কিবা অসুবিধা হৈছিল নেকি?
1: অসুবিধা হৈছিল, মই আগতে এইটো আমি আমাৰ স্পুল যিটো আগতে মেলটন ৰেকৰ্ডাৰ আছিল, সেই যথেষ্ট গধুৰ, সেইটো কান্ধত লৈ আমি গাঁৱে ভূঞে মানিবন্ধন কৰিবলৈ গৈছিলোঁ, ৰেকৰ্ডিং কৰিবলৈ গৈছিলোঁ, সেই স্পুলতেই চব ৰেকৰ্ডিং হৈছিল, টেপ যিটো কয়, আৰু সেইটোৰ তেনেকুৱা টেপৰ পৰাই আমি ট্ৰেন্সফাৰ কৰিছিলোঁ। তেনেকৈ হাতখন আচলতে পিছৰ ফালে পকি গৈছিল মোৰ, পূৰা সিদ্ধহস্ত হৈ গৈছিল। কিন্তু হঠাতে যেতিয়া কম্পিউটাৰ হ'ল, কম্পিউটাৰৰ আহিলে আৰু মোৰ বয়সো হৈ আহিল, গতিকে কম্পিউটাৰৰ লগত মোৰ কিন্তু মোকাবিলা কৰোঁতে অকণমান দিগদাৰ হৈছিল মোৰ, মানে মই গম পাইছোঁ যে মই আচলতে এই বিষয়ৰ মানুহ নহয়। যি কি নহওক, তথাপিও মই কামটো কৰিবই লাগিব, চাকৰি যিহেতু, গতিকে আমাৰ যিসকল কনিষ্ঠ সহকৰ্মী আছিল সেইসকলৰ কিন্তু সহায় ল'ব লগা হৈছিল, আৰু সেইসকলে মোক ভালকৈ সহযোগ কৰিছিল, আৰু অনুষ্ঠানখিনি কৰাৰ ক্ষেত্ৰত মই তেওঁলোকৰ সহায় পাইছিলোঁ।
0: প্ৰযুক্তিগত দিশটোৰ কথা বাদ দিলেও
1: হয়,
0: আমি যদি চাওঁ সেইখিনি সময়ত অন্য কিছুমান কথা আহি পৰিছে আকাশবাণীৰ মঞ্চলৈ, যেনে আমি ঠিক ব্যৱসায়িক দিশ এটাৰ কথা আহিছিলে তেতিয়া আকাশবাণীত, তাৰোপৰি ইয়াত নৰ্থ ইষ্ট পেকেজ বুলি এটা বস্তু আহিছিল, কথা আছিলে, গতিকে সেইবিলাক কিছুমান কথা যিবিলাক আগতে নাছিলে তেনেকুৱা বিষয়বিলাক আহিছিল, আৰু নিশ্চয় আপুনি সেই বিষয়বিলাকৰ লগত যেনেকে নহয় জড়িত হ'ব লগা হৈছে।
1: আমি পৰিৱেশৰ লগত আচলতে মিলিবলৈ যত্ন কৰিছিলোঁ, কাৰণ যিহেতু আমি আকাশবাণীক জীয়াই ৰাখিবৰ কাৰণে, আকাশবাণীক মানে ছাৰ্ভাইভ কৰিবৰ কাৰণে যিটো কম আৰু যিখিনি কৰিব লাগে বিজ্ঞাপন, তাৰমানে আৰ্থিক সংগ্ৰহ, অৰ্থ সংগ্ৰহৰ জৰিয়তে, তাৰমানে আমি অৰ্থ সংগ্ৰহ কৰি আকাশবাণীৰ যিটো
0: কিছু অংশ একাংশ আমি
1: সকাহ দিব পৰা, যিটো সকাহ দিব পৰাৰ যিটো ব্যৱস্থা, সেইটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আমি বিজ্ঞাপন সংগ্ৰহৰ কাৰণে বা অনুষ্ঠানৰ মাজতেই, অনুষ্ঠানৰ মাজেৰে কেনেকৈ তেনেকুৱা ধৰণৰ, যেনে ধৰক পুথি সমালোচনা বুলি এটা অনুষ্ঠান আছিল, আমি প্ৰকাশকসকলে পুথি যি প্ৰকাশ কৰে, তেতিয়া সেই পুথি সমালোচনা অনুষ্ঠানটোত আমি পুথি তেওঁলোকৰ পুথি বা ব্যক্তিগত লিখকৰ পৰা পুথি লওঁ, আৰু তেওঁলোকৰ পৰা বিনিময়ত আমি অলপ সমালোচনাটো দিওঁ বা পুথিখনৰ এটা প্ৰচাৰ কৰোঁ, তেনেকুৱা ধৰণৰ অনেক, আৰু বিভিন্ন ধৰণৰ, ধৰক কাৰোবাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসকলৰো তেনেকে প্ৰচাৰ আমি কৰিছিলোঁ। মই ব্যক্তিগতভাৱে কিন্তু সেই যিটো তেনেকুৱা ধৰণৰ যিটো আৰ্থিক অৰ্থ সংগ্ৰহৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ লগত মই খাপ হ'ব পৰা নাছিলোঁ।
0: আপোনালোকে তেনেকৈ চলাই থৈ গ'ল, তাৰ পিছত লাহে লাহে যিটো পৰিৱৰ্তন এতিয়া হ'ব হ'ব, মই এইটোকে ক'ব খোজোঁ যে আকাশবাণী এনেকৈ থকাটো ভাল হ'ব নে সেই পৰিৱৰ্তনটো অহাটো ভাল হ'ব? এতিয়া আপুনি আকাশবাণীৰ পৰা বাহিৰলৈ গৈও কি অনুভৱ কৰে, নে আগৰ সেই ধাৰাটোৱেই এতিয়াও ভাবে যে এইটোৱে আমাৰ সমাজৰ কাৰণে?
1: নাই, মইতো আগৰ ধাৰাটোৱেই সমৰ্থন কৰোঁ বা আগৰ ধাৰাটোৱেই চলি অহা বিচাৰোঁ, কিন্তু এইটো আৰ্থিক সকাহৰ কাৰণে যে বিজ্ঞাপনৰ যিটো প্ৰৱেশ ঘটিছে, এইটো বাৰু চেগা চুৰুৱাকৈ থাকক, কিন্তু এইটোৱে যদি আকৌ সেইটো অনুষ্ঠানৰ যিটো হেৰি এইটো গ্ৰাস কৰে, মূল যিটো উদ্দেশ্য, কিন্তু বহুজন হিতায় বহুজন সুখায়, সেই মূল উদ্দেশ্যটোক যদি সেইটো ব্যাহত কৰে, তাত হেঙাৰ হয়, সেইটো কিন্তু ভাল কথা নহ'ব। আৰু তেনেকুৱা হ'লে হয়তো আমি বহুত শ্ৰোতা আমি হেৰুৱাম, শ্ৰোতাসকলেও অনীহা প্ৰকাশ কৰে ঘনে ঘনে।

0: বিজ্ঞাপন দিয়ে অকল আকাশবাণীতেই বুলি নহয় দূরদর্শনের যিবোৰ অনুষ্ঠান আছে সেইবিলাকতো ঘনে ঘনে যেতিয়া বিজ্ঞাপন প্রচার হয় শ্রোতায় অনীহা প্রকাশ করে বা বেয়া পায় তেনেকুৱা ধরনের আছে বাৰু।
1: এতিয়া আপুনি আকাশবাণীর ইমান দীর্ঘদিনীয়া কার্যক্রমের ভিতরে আপনার রং চড়ার কথা পাতি আছো, আপনি শ্রদ্ধাঞ্জলি বলা যেটা অনুষ্ঠান সেইটো বহুদিন ধরে প্ররোচনা করেছে, শ্রদ্ধাঞ্জলি অনুষ্ঠানটির কথা কোকসন, কারণ সেইটো এটা সম্পূর্ণ বেলেগ।
0: মই আকাশবাণী যোগদান করার পিছতে যেহেতু মই কথিকা বিভাগের দায়িত্ব থাকিলো, বহুত দিন ধরে মই কথিকা বিভাগের দায়িত্ব থাকিলো, মাজতে এবার নাটকের দায়িত্ব আছিলো, গতি কথিকা বিভাগের ভিতরুয়া আছিল সেই শ্রদ্ধাঞ্জলি অনুষ্ঠানটি। আর তেতিয়া আজিকালি আমি টেলিফোনেরই হেৰি কৰো, মানে কোনোবা মৃতক ব্যক্তিৰ বিষয়ে জানি লওঁ বেলেগ বেলেগ মানুহৰ লগত, তেওঁৰ লগত ঘনিষ্ঠ ব্যক্তি, কিন্তু সেই সময়ত তেনেকুৱা নাছিল, গতিকে কোনোবা এজন তেনেকুৱা ধৰণৰ বিখ্যাত ব্যক্তি যেতিয়া বিয়োগ হয় তেতিয়া লগে লগেই সেই দায়িত্ব কাণ পাতি ল'বলগা হয়। সেই কথিক বিভাগৰ মই যিহেতু অনুষ্ঠান কাৰ্যবাহী আছিলোঁ, কান্ধত মই সেই গধুৰ মেলটনটো লৈ টেপ মেলটন লৈ মই সেই মৃতক ব্যক্তিজন তেওঁৰ শৱদেহ চোতালত শুৱাই থয় বা কোঠাত থৈ দিয়ে, তেতিয়া যিসকল ব্যক্তি তাত সমবেত হয় সেই ব্যক্তিসকলৰ মই সেই মানুহজনৰ বিষয়ে ল'বলগা হয়। সেই এটা পৰিৱেশ, তেনেকুৱা মোৰ বহুত মানে অভিজ্ঞতা হৈছিল, তেনেকুৱা ধৰক বীৰেন্দ্ৰ কুমাৰ ফুকন, সত্যপ্ৰসাদ বৰুৱা, মেদিনী চৌধুৰী, এনেকুৱা ধৰণৰ যিসকল ব্যক্তি, সেইসকল ব্যক্তিৰ যেতিয়া মহাপ্ৰয়াণ ঘটিছিল, বিয়োগ ঘটিছিল, তেতিয়া মই গৈ সেই তাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ সেইসকলৰ বিষয়ে থুলমূলকৈ এটা মই মন্তব্য লৈছিলোঁ, আৰু সেইখিনি আনি পেলাই আকৌ ষ্টুডিঅ'ত আহি সেইখিনি সম্পাদনা কৰি ৰাতি সেই অনুষ্ঠানটো প্ৰচাৰ কৰিছিলোঁ, স্ক্ৰিপ্টখন লিখিছিলোঁ, তেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিল। তেনেকুৱা বহুজন মানে কিমান তেনেকুৱা বিশিষ্ট ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলগা হৈছিল, সেইটো এটা মোৰ এটা
1: অভিজ্ঞতা। কিন্তু সেই অভিজ্ঞতাটো অকণ বেলেগ ভিন্ন সুৰৰ, কাৰণ তাত আপুনি অন্য দিশত যেতিয়া আপুনি কৈছোঁ খুব দীঘলীয়াকৈ, আপুনি দীঘলীয়া প্ৰায় 300টা খণ্ড লিখা বুলি কৈছে আপুনি ৰংচৰা, তাত যিটো লিখনৰ যিটো শৈলী আৰু ইয়াত সম্পূৰ্ণ বেলেগ ধৰণে লিখিব লাগে, ইয়াত লিখিবলগীয়া নহয় কিন্তু নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব লগা হয়তো। এতিয়া এই যে আপুনি নাটকৰ লগত জড়িত হ'ল, কথিকাৰ অনুষ্ঠান ডিছকাশ্যন, আপুনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কথা ক'লে, ৰংচৰাৰ কথা ক'লে, সংগীততো কিছু পৰিমাণে আহিছে, গোটেইবিলাক অনুষ্ঠানৰ ভিতৰত আপোনাৰ কাৰণে খুব বেছি আবেদন থকা অনুষ্ঠান কোনটো আছিল?
0: মইতো সাহিত্যৰ প্ৰগ্ৰেম কৰিছিলোঁ, সাহিত্যচোৰা এইটো চলাইছিলোঁ, এইটো এটা গতানুগতিক অনুষ্ঠান, এটা গল্প, এটা কবিতা আৰু ৰসৰচনা এইটো সম্পাদনা কৰি পেলাই প্ৰচাৰ কৰিব লাগে। খালি ৰংচৰাটো এটা মোৰ কাৰণে এটা কি হৈছে প্ৰত্যাহ্বানৰ নিচিনা হৈছিল, কাৰণ প্ৰতি দেওবাৰেই এটা বেলেগ বেলেগ বিষয় আৰু সেই বিষয়টো কিন্তু সময় উপযোগী হ'ব লাগিব, সময় উপযোগী বেজি ধৰক যেতিয়া ধৰক
1: বজাৰ মূল্য বাঢ়িলে
0: সেই বিষয়ে পূজাৰ সময়ত পূজাৰ বিষয়ক, তাৰপিছত ধৰক এই কিবা এটা অসুখ হ'ল ধৰক সেই অসুখটোৰ বিষয়ক, বিভিন্ন ধৰণৰ যিটো সমাজৰ যিটো ব্যৱস্থা বা সমাজৰ যিটো অভাৱ অভিযোগ, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ
1: যিবিলাক প্ৰশ্ন সমাজক চুই যায় সেইখিনি সময়ত,
0: বা পৰীক্ষা মেট্ৰিক পৰীক্ষা হ'ল সেই সম্পৰ্কত, তেনেকুৱা এই তেনেকুৱা ধৰণৰ বিষয় মানে সময় উপযোগী বিষয়ৰ ওপৰত এটা 5 মিনিটৰ এটা সৰু এটা স্কিট বুলি কয় নাটকৰ সংলাপধৰ্মী, 3টা বা 4টা চৰিত্ৰ থাকে, তেনেকুৱা ধৰণৰ এটা লিখি লগে লগে আকৌ এইটো অভিনয় কৰাব লাগে, কৰি সম্পাদনা কৰিব লাগে, গতিকে প্ৰতি দেওবাৰে দুপৰীয়া 1:55 সেইটো প্ৰচাৰ কৰিব লাগে।
1: তাৰ কাৰণে অভিনয় শিল্পী গোটোৱাও বহুত কষ্ট হয়, প্ৰত্যেক সপ্তাহত গোটাই থাকিব লাগেতো।
0: নহয় আমাৰ আচলতে আমি হেৰি কেৰেক্টাৰ কেইটামান আছিল,
1: ষ্টেণ্ডিং কেৰেক্টাৰ
0: ধৰক মই লিখা ৰংচোৱাৰবোৰত সাধাৰণতে আমি 3টা কেৰেক্টাৰেই আছিল, এটা আছিল নাৰায়ণ, সেই ভূমিকাত মই নিজেই মানে অভিনয় কৰিছিলোঁ, আৰু এটা আছিল দেউতা ছাৰ, আৰু এটা আছিল লক্ষ্মী, নাৰায়ণৰ ঘৈণীয়েক লক্ষ্মী, আৰু দেউতা ছাৰ হ'ল এজন তেওঁৰ বয়োজ্যেষ্ঠ ব্যক্তি, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এহাল ওলায়, তেওঁলোকৰ ল'ৰাজনৰ নাম আছিল ৰসগোল্লা, ছোৱালীজনীৰ নাম আছিল লালমোহন, নহয় দুটা ল'ৰা এজনী ছোৱালী, ল'ৰা দুটাৰ নাম, এটাৰ নাম ৰসগোল্লা, এটাৰ নাম লালমোহন, আৰু ছোৱালীজনীৰ নাম আছিল জিলাপি। সেইকেইটা কেৰেক্টাৰ বেছিকৈ থাকে, কিন্তু মাজে মাজে দুই এটা বেলেগ বেলেগ কেৰেক্টাৰো সোমায় সাধাৰণতে।
1: ৰসগোল্লা, লালমোহন আৰু জিলাপিৰ লগত আপোনাৰ ব্যক্তিগত

0: তো সম্পৰ্ক কিমান
1: নহয়, তাৰমানে সেইটো এটা কথা আছে। তেওঁ দুখী, তাৰমানে নাৰায়ণ আৰু লক্ষ্মী তেওঁ সমাজৰ নিম্নস্তৰৰ পৰিয়ালৰ মানে এহাল পতি পত্নী, তেওঁলোকৰ মানে আৰ্থিক দুৰৱস্থা আছে, গতিকে দুৰৱস্থা থকাৰ কাৰণে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ৰসগোল্লা, লালমোহন আৰু জিলাপি খুৱাব নোৱাৰে। কিন্তু নোৱাৰাৰ কাৰণে তেওঁলোকৰ পুতেকৰ নামেই ৰসগোল্লা, লালমোহন, জিলাপি দি লৈছে, যাতে তেওঁলোকে মিঠাই খোৱাৰ পৰা নামটোৰেই তেওঁলোকে মিঠাই
0: আস্বাদন কৰিব পাৰে,
1: তেনেকুৱা ধৰণৰ।
0: গতিকে
1: সেইটোৱে আৰু।
0: হয়, মই কল্পনাটো কৈছোঁ আপোনাৰ কি ধৰণে কিহৰ কাৰণে এই মানুহে জানিব লাগে যে নাটক এখনত চৰিত্ৰ এটাৰ কিবা নাম দিলে তাৰ এটা আঁৰত এটা কল্পনা থাকে। সেই কথাটো কেনেকৈ গভীৰভাৱে আকাশবাণীত কথাবিলাক বিবেচনা কৰি চোৱা হয়, অন্য বাহিৰৰ নাট্যকাৰেও কৰে, কিন্তু আপোনাৰ এটা উত্তৰ নোলালে। আপোনাক মই কৈছোঁ কোনটো অনুষ্ঠানে আপোনাক সফলকৈ বেছি আপীল কৰিছিল, বা আপোনাৰ কাৰণে কোনটো অনুষ্ঠানৰ আবেদন সবাতোকৈ বেছি?
1: পিছৰ ফালে মোৰ এই ৰংচোৰাটোকুৰি ভাল লাগিছিল, তাৰমানে মই সঁহাৰিটো খুব পাইছিলোঁ। ৰংচোৰাটো কৰি শ্ৰোতাৰ বহুত সঁহাৰি পাইছিলোঁ, বিশেষকৈ গাঁও ভূঁই অঞ্চলত মই কেতিয়াবা গ'লে মই যোৱা বুলি যেতিয়া গম পায় তেতিয়া মানুহ মানে সেই শ্ৰোতাসকল আহি মোক বেৰি ধৰিছিল আৰু ধৰি পেলাই মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল। বহুত ল'ৰা ছোৱালীবোৰে, ছাত্ৰ ছাত্ৰীবোৰে আহি আকৌ তেওঁলোকে কিবা অটোগ্ৰাফ ল'ব বিচাৰিছিল, এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছিল, বিশেষ গ্ৰাম্যাঞ্চলত। তাৰমানে ৰেডিঅ' যিহেতু গ্ৰাম্যাঞ্চলত বেছিকৈ শুনে, গতিকে গ্ৰাম্যাঞ্চলৰ মানে শ্ৰোতাৰ অভূতপূৰ্ব সঁহাৰি পাইছিলোঁ
0: এই ৰংচোৰাৰ অনুষ্ঠানটোৰ কাৰণে। গতিকে আমি ক'ব পাৰোঁ যে ৰংচোৰাৰ অনুষ্ঠানটি আপোনাৰ কাৰণে অন্তত পিছৰ পিনে হ'লেও খুব আবেদনময় হৈ পৰিছে। এতিয়া আমি আজিৰ এই অনুষ্ঠানটিৰ শেষলৈ আহিছোঁ। আমি শেষত গানটোৰ কথা আকৌ ক'ম। এইবাৰ কাৰ গীত শুনিম আমি?
1: আমি আটাইকেইটা খণ্ডৰ আগৰ আটাইকেইটা খণ্ডত অসমীয়া গানেই শুনিলোঁ। এইবাৰ মই ৰাষ্ট্ৰভাষাৰ এটা গান শুনিব খুজিছোঁ, হিন্দী গান। মোৰ এগৰাকী প্ৰিয় সংগীত পৰিচালক, তেখেতৰ নাম আছে সুচিন দেৱ বৰ্মন। তেখেতৰ এটা গান মোৰ বৰ ভাল লাগে, তেখেতৰ গীত এটা। সেই গীতটো মই শুনিব খুজিছোঁ আৰু আশা কৰিছোঁ শ্ৰোতাসকলেও সেই গীতটি শুনি খুব ভাল পাব। আৰু মোৰ শ্ৰীমতীৰো সেই গানটো বৰ প্ৰিয়, তেওঁ মোক আহোঁতেই কৈ পঠিয়াইছে যে এই গানটো দিলে মই ভাল পাম। সেই গীতটো হ'ল সফল হোগী তেৰি আৰাধনা।
0: এইটো সচিন দেৱ বৰ্মনে নিজেই গাইছে, এইখন আৰাধনা বলছে গীত।
1: হয়,
0: সফল হোগী তেৰি আৰাধনা,
1: মোৰ বয়সটোৰ লগত মিলি যাব আৰু।
0: এইখন তাৰ চিনেমাখনত সুন্দৰ পটভূমিত এই গীতটি আহিছে। আমি সচিন দেৱ বৰ্মনৰ কণ্ঠৰ এই গীতটি শুনিছোঁ, শ্ৰোতাৰ সৈতে একেলগে আমি শুনি লওঁ গীতটি আৰু এই আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ,
1: ধন্যবাদ।

স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি যিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্যসেৱা।
2: তেন্তে মই এবাৰ যাম।

0: লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: কলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্চিত গগৈয়ে। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 পূৰ্বে অসমত ইংৰাজ ঔপনিৱেশিকৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। বিধায়কগৰাকীয়ে দুয়োগৰাকীকেই দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ বীৰত্ব বিজড়িত ইতিহাস ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।
2: অসম বিধানসভাৰ নিয়মাৱলী 301 অধীনত দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। বিষয় হৈছে অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ ইতিহাসক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আমাৰ যশস্বী সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অথচ দীৰ্ঘদিন ধৰি উপেক্ষিত বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।
1: বিধায়কগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ প্ৰতি সঁহাৰি দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই শ্বহীদ দুগৰাকীৰ স্মৃতি, আদৰ্শ আৰু অৱদানক চিৰযুগমীয়া কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ড শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা

0: গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ পৰি ভূঞাৰ কণ্ঠত নুৰুল হকে লিখা এটি গীত, প্ৰযোজনা হীৰেণ গোহাঁইৰ।
1: দিয়া দিয়া।

পৰিভূঞাৰ কণ্ঠত নুৰুল হকে লিখা গীতটি শুনিলে। নুৰুল হকৰ ৰচিত আন এটি গীত শুনাবলৈ লৈছোঁ মমতা বৰঠাকুৰৰ কণ্ঠত। গীতটিৰ প্ৰযোজনা হীৰেণ গোহাঁইৰ।

মমতা বৰঠাকুৰৰ কণ্ঠত নুৰুল হকে লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সবিন মেধি ৰচিত আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত দেৱজিৎ চৌধুৰীৰ ৰচিত এটি গীত, দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ এটি গীত।

0: ছবিন মিথিয়ে লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক শান্তা উজিৰৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা এটি গীত। গীতটিৰ প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: শান্তাউজিৰৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো প্ৰতুল শৰ্মাৰ কণ্ঠত অনিল কলিতাৰ ৰচিত এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

প্ৰতুল শৰ্মাৰ কণ্ঠত অনিল কলিতা ৰচিত গীতটি শুনিলে গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ৰাজ্যিক বাজেটে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত। মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়াৰ সংকল্পৰে গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। বিধায়কগৰাকীয়ে দুয়োগৰাকীকে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ বীৰত্ব বিজড়িত ইতিহাস ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। বিধায়কগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ প্ৰতি সঁহাৰি দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই শ্বহীদ দুগৰাকীৰ স্মৃতি আদৰ্শ আৰু অৱদানক যুগমীয়া কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে।
2: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ এই চৰকাৰখন হৈছে আৰু দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ

0: ৰাজ্যকালৰ প্ৰথমখন বাজেট মই সদনত উত্থাপন কৰিম। গতিকে বিধানসভাৰ মজিয়াত সিদিনাখন বাজেট উত্থাপন কৰিব। এইকেইটা দিন কথা বতৰা চলি আছে, বিভিন্ন বিভাগৰ কথা চলি আছে, আৰু মই আশা ৰাখিছোঁ যে অসমৰ ৰাইজে নিজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব পৰাকৈ আমি এখন বাজেট দিয়াৰ চেষ্টা কৰিম, যাতে ৰাইজে যেনেকৈ আমাক মিত্ৰ দলক 102 আসনত বিজয়ী কৰিছে, গতিকে আমাৰো দায়িত্বটো হ'ব যে কিমান বেছি মানুহক আশা আকাংক্ষাবিলাক পূৰণ কৰিব পাৰোঁ। চেষ্টা থাকিব, বাজেটখন তেনেকুৱাই হ'ব বুলি আশা ৰাখিছোঁ।
1: ইপিনে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য বিভাগে শীঘ্ৰে এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিব।
2: কেঞ্চাৰ ৰোগী ভাড়া নাই, আমি আৰ্লি ডিটেকচন আৰম্ভ কৰিছোঁ, মাছ স্ক্ৰিনিং কৰিছোঁ। যদি আমি মাছ স্ক্ৰিনিং নকৰিলে, ধৰাত নপৰিলে, ষ্টেজ 3 ষ্টেজ 4 আহিলে হয়, তাৰপিছত আমাৰ হাতত বহুত নাথাকে। আৰু আমি ইণ্টেনচিভ স্ক্ৰিনিং কৰি আছোঁ। 1,24,00,000 মানুহক স্ক্ৰিনিং কৰাৰ প্ৰগ্ৰাম আছে, তাৰ ভিতৰত প্ৰায় 47 লাখ ইতিমধ্যে স্ক্ৰিনিং হ'ল, আৰু ইয়াৰ জৰিয়তে আমি 981 কেঞ্চাৰ ৰোগী চিনাক্ত কৰিব পাৰিলোঁ। কেঞ্চাৰৰ অতি আধুনিক এক থেৰাপি ওলাইছে, থেৰাপিৰ নাম হ'ল প্ৰটন থেৰাপি। অসম চৰকাৰে প্ৰটন থেৰাপিৰ ফেচিলিটি গুৱাহাটীত দিয়াৰ কাৰণে নিবিদা দিছে, আৰু মই ভাবোঁ যে কিছু সপ্তাহৰ ভিতৰতে আমি প্ৰটন মেচিন ফাইনেল কৰিব পাৰিম।
1: কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে আৰু মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
3: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায়, সেইখিনি গাড়ী LMB খিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, তেওঁলোকৰ নৰ্মেল ৱেতে চলাচল কৰিব। কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায়, তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখনে ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকি

0: কয় নেচা ইয়াতে এজ অব্দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। 200 মিটাৰমান ৰাস্তাত দুই ট্ৰেকত গাড়ী চলিম। অলৰেডি ডি চি ছাৰে ক'লে আপোনালোকক যে সেইখিনি কাম যাতে কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো ধৰণৰ ৰোড ছেফটি বা পাব্লিক ছেফটি যদি হেম্পাৰ নহয় তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেত দুখন গাড়ী ভাগ হৈ থাকে।
1: এই সংবাদমেলতে নীতি নিয়ম উলংঘা কৰা মহানগৰীত চলাচল কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। কেইবাখনো গ্ৰীণ বাছে যান বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ আজি উপজা দিন। শিৱসাগৰৰ আমগুৰিত 1927 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম বাতৰিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। পৰৱৰ্তী সময়ত তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ আলোচনীখনৰ সম্পাদনা কৰে। নতুন দৈনিক বাতৰি কাকত আৰু গৰিয়সী আলোচনীৰো তেওঁ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। মহাৰথী উপন্যাসৰ জৰিয়তে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা, এদিন, উত্তৰকাল, সূৰ্যস্নান, মেঘমল্লাৰ, মন্দাক্ৰান্ত আদি উল্লেখযোগ্য উপন্যাস। কেইবাখনো গল্প সংকলন আৰু ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়া অসম সাহিত্য সভাৰ সাজু অধিৱেশনৰ সভাপতি আছিল। 2006 চনৰ 8 আগষ্টত এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যু হয়। ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুটআউটত কলম্বিয়াক 4-3 গ'লত পৰাস্ত কৰি 1954 চনৰ পাছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে 0-0 গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাক ইজিপ্তক 3-2 গ'লত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই 2টা গ'ল পিছপৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 89 মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে সদনত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। শাসক আৰু বিৰোধী উভয়ে ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত একমত হৈ ঐক্যবদ্ধ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে গছ কটা কাৰ্যত বাধা দিয়াৰ বাবে অসমৰ বনৰক্ষীৰ এটা দলক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই প্ৰায় 16 গুলীচালনা কৰে। অসমীয়া প্ৰতিদিন কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতেও বিহালীত বনজ সম্পদ ধবংসত বাধা দিয়াত আক্ৰমণ শিৰোনামেৰে একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৰ্তমানৰ মন্ত্ৰীসভাৰ সাল সলনি আৰু নতুন পদোন্নতিৰ পিছত দেশৰ উপ প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলিছে। অৱশ্যে শাসকীয় দল বা চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত পৰ্তুগালৰ কিংবদন্তী খেলুৱৈ ক্ৰিষ্টিয়ানো ৰণাল্ডোৱেও বিশ্বকাপক বিদায় জনাইছে। স্পেইনৰ হাতত

0: অনুষ্ঠিত হোৱাৰ পাছত 41 বছৰীয়া খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ষষ্ঠ তথা অন্তিমখন বিশ্বকাপ খেলা বুলি স্পষ্ট কৰি দিয়ে। আমাৰ অসম কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। অৰ্ধশতাধিক মিয়াদুকলা মথাউৰিয়ে উত্তৰ অসমলৈ বিপদ মাতিছে। ৰঙানদী সোৱণশিৰি নদীবান্ধে 20 লক্ষাধিক কৃষিজীৱী পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে বুলি দৈনিক অসম কাকতে আছুতীয়াকৈ এটা বাতৰি পৰিৱেশন কৰিছে। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ বৈঠকৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিত। তেজপুৰৰ প্ৰবীণ চিকিৎসক 1947 চনৰ 3 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেটছৰ ছাত্ৰ ডাঃ কামাখ্যা প্ৰসাদ চক্ৰৱৰ্তীৰ কালি সন্ধিয়া নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 99 বছৰ। উল্লেখযোগ্য যে ধুবুৰীত জন্মগ্ৰহণ কৰা ডাঃ চক্ৰৱৰ্তীয়ে 1962 চনত চীনা যুদ্ধৰ সময়ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হৈ থকাৰ সময়ত ভাৰত চীন সীমান্তলৈ গৈ আহত জোৱানসকলক চিকিৎসা প্ৰদানত বলিষ্ঠ ভূমিকা লৈছিল। আকাশবাণীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ পিতৃ ডাঃ চক্ৰৱৰ্তীৰ অন্ত্যেষ্টিক্ৰিয়া আজি নতুন দিল্লীৰ প্ৰগতি বিহাৰ লোধি ৰোড শ্মশানত সম্পন্ন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। দিনৰ 11 বজাত পুনৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি যাওঁ আহক বজালী জিলালৈ। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা জিলাখনৰ ৰেহৰূপ লওঁ আহক। গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন আইন 2025 ৰূপায়ণৰ বাবে যাৱতীয় অনুমোদন জনোৱাৰ পাছতে যোৱা 2 জুলাইত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালী জিলাতো আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে বিতং তথ্যৰে সৈতে এয়া কল্যাণ কলিতা।
2: অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আইন 2025 বা VBG ৰামজী আঁচনিখন অসমত ৰূপায়ণৰ বাবে যাৱতীয় গাঁথনিত অনুমোদন জনোৱাৰ পিছতে যোৱা 2 জুলাইত বজালী জিলাত এই আঁচনিখনৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে বজালী জিলা পৰিষদৰ উদ্যোগত জিলাখনৰ বাঘমাৰাৰ জয়হীন সংঘৰ প্ৰেক্ষাগৃহত আয়োজিত জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে। বিধায়কগৰাকীয়ে বজালী জিলাত আঁচনিখনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি নিজৰ ভাষণত কয় যে শক্তিশালী ভাৰত গঢ়িবলৈ হলে প্ৰথমে আমাৰ গাঁওসমূহক শক্তিশালী কৰি তুলিব লাগিব। গাঁৱৰ সৰ্বাংগীন উন্নয়ন অবিহনে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপে গ্ৰাম্য অৰ্থনীতিত অধিক শক্তিশালী কৰাৰ লগতে গাঁওবাসীৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ এক নতুন দিশ উন্মোচন কৰিছে। তেওঁ কয় যে নতুন ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য শ্ৰমিকসকলৰ বাবে বছৰত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত দৰিদ্ৰ আৰু শ্ৰমজীৱী পৰিয়ালসমূহে অধিক আস্থা আৰু নিৰাপত্তাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিব। লগতে দৈনিক ন্যূনতম মজুৰি 327.40 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্তই গাঁৱৰ খাটি খোৱা শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে ভাষণত কয় যে জল সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱস্থাপনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন, পথ ঘাট নিৰ্মাণ, পুখুৰী আৰু জলাশয় পুনৰুজ্জীৱন আদিৰ দৰে উন্নয়নমূলক কামক অধিক গুৰুত্ব দিয়াৰ ফলত গাঁওসমূহ অধিক সেউজীয়া, পৰিষ্কাৰ

0: আৰু স্বাৱলম্বী হৈ উঠিব।
1: সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ বাবে জলবায়ু পৰিৱৰ্তন এটা জ্বলন্ত সমস্যা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত জলবায়ু ন্যায় বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ অনুষ্ঠিত হয়, য'ত অংশগ্ৰহণ কৰে অৰণ্য মানৱ ৰূপে পৰিচিত যাদৱ পায়েঙে। আহকচোন এই বিষয়ে আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা কিছু কথা জানো।
2: বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত জুন মাহৰ শেষৰটো সপ্তাহত অনুষ্ঠিত হয় ক্লাইমেট জাষ্টিচ অৰ্থাৎ জলবায়ু ন্যায় বিষয়ক এক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী। সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক এই কাৰ্যসূচীত যোৱা 27 জুনত অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট পৰিৱেশবিদ তথা ফৰেষ্টমেন অফ ইণ্ডিয়া হিচাপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েঙে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা মহাবায়ু ক্লাইমেট ফৰামৰ সহযোগত আয়োজন কৰা এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰী আৰু সংযুক্ত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি পৰিৱেশ সম্পৰ্কত এক নতুন বাৰ্তা কঢ়িয়াবলৈ সক্ষম হয়। এই উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ধনপতি ডেকাই পদ্মশ্ৰী যাদৱ পায়েঙক নিৰৱচ্ছিন্নভাৱে পৰিৱেশ সংৰক্ষণ, বন সৃজন আৰু সেউজীয়া পৃথিৱী গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি বিশেষভাৱে সম্বৰ্ধনা জনায়। পদ্মশ্ৰী পায়েঙক সম্বৰ্ধনা জনাই উপাচাৰ্যগৰাকীয়ে কয় যে যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মই নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতা আৰু সমাজ সেৱাৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰি আহিছে। অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অন্তৰংগভাৱে মত বিনিময় কৰি তেওঁ নিজৰ জীৱন সংগ্ৰাম, একক প্ৰচেষ্টাৰে সৃষ্টি কৰা মূলাই অৰণ্য গঢ়ি তোলাৰ অভিজ্ঞতা আৰু গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত কেনেদৰে এগৰাকী ব্যক্তিয়েও সমাজলৈ বৃহৎ অৱদান আগবঢ়াব পাৰে সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰে।
1: আজিলৈ সময় হল জিলাৰ এহিৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ এহিৰূপলৈ। নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
6: পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰভাতী তৰংগ আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয়, বিষ উপশম বা নিৰাময়। এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত থাকিব ডক্টৰ

0: ভাস ভাগৱতী। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া প্ৰভাতী তৰংগ।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বুধবাৰ। আপোনালোকে হয়তো ভাবিছে যে মাইক্ৰফোনৰ সন্মুখত আজি ইন্দ্ৰজিৎ দাস। আজি এটি বিশেষ কাৰণত প্ৰভাতী তৰংগত মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ বুধবাৰৰ দিনটোত। আপোনালোকে জানেই যে স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী গুৱাহাটীৰ এক অনন্য পদক্ষেপ, আৰু এই পদক্ষেপৰ এই যাত্ৰাৰ সহযোগী হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতাল। আজি আমি এটি বিশেষ বিষয়ত কথা পাতিম, পেইন মেনেজমেণ্ট, অৰ্থাৎ বিষ নিয়ন্ত্ৰণ কৰা, বিষ নিৰাময় কৰা, বিষ উপশম কৰা ক্ষেত্ৰত আমি এগৰাকী অভিজ্ঞ চিকিৎসকক আমাৰ মাজত আজি ষ্টুডিঅ'ত পাইছোঁ। কিছু সময় পাছত তেখেতৰ সৈতে আমি পোনপটীয়াকৈ কথা পাতিম। ডাক্টৰ বিভাস ভাগৱতী, দীৰ্ঘদিনীয়া তেখেতৰ এই ক্ষেত্ৰত আছে এক অভিজ্ঞতা, আৰু অভিজ্ঞতাপুষ্ট এগৰাকী ব্যক্তিৰ পৰা আপোনালোকে বিষ নিৰাময়ৰ ক্ষেত্ৰত যিকোনো আপোনালোকৰ সমস্যাৰ বিষয়ে আপোনালোকে আমাৰ ফেচবুক পেজত পোনপটীয়াকৈ লিখিব পাৰিব, আৰু সেই সম্পৰ্কে তেখেতৰ সৈতে আমি কথা পাতিম। আমি কিছু কথা তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম, কিন্তু আপোনালোকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ কথা আপোনালোকে উল্লেখ কৰিব, আৰু মাজে মাজে আপোনালোকৰ প্ৰশ্নসমূহৰ আমি উত্তৰ দিবলৈ প্ৰয়াস কৰিম। আমি ডাক্টৰ ভাগৱতীৰ ওচৰলৈ যাম। শ্ৰোতাসকল, আপোনালোক এই কথা জনাওঁ যে যিহেতু আমি আজি পেইন মেনেজমেণ্ট, বিষ নিৰাময় বা বিষ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কি ধৰণে আমি আচলতে বিষ কি কাৰণত হয় বা কেনেকুৱা ধৰণৰ বিষ বা তাৰ উপশমৰ বাবে আমি কি কৰিব লাগে, এই সকলোখিনি কথা যিহেতু আমি পাতিম, অন্য বিষয়লৈ আমি নাযাওঁ। গতিকে আমালৈ অহা প্ৰশ্নসমূহ বা আমালৈ অহা মন্তব্যসমূহ তাৰ সৈতে যদি সম্পৰ্ক থাকে তেতিয়াহ'লে আমি ভাল পাম। ইতিমধ্যে আমাৰ পোনপটীয়া প্ৰচাৰ আৰম্ভ হৈছে। আজি ৰুচেং গগৈ আছে আমাৰ ফেচবুক পেজত পোনপটীয়া প্ৰচাৰৰ দায়িত্বত, শ্ৰোতাসকল। আৰু আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হৈছে, ডিউটি ৰুমত আছে প্ৰণীতা দাস, মোক ষ্টুডিঅ'ত সহযোগ কৰিব আৰাধনা বৰাই, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তুভ দাস, শেখ আব্দুল্লা আহমেদ আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰ আছে বিপুল কলিতা, বিজিত শৰ্মা, আছিফ আহমেদ, আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, আমাৰ ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা। শ্ৰোতাসকল, এই যে নিয়ন্ত্ৰণ কক্ষ বা ট্ৰান্সমিটাৰত থকা ব্যক্তিসকল, তেখেতসকল আচলতে প্ৰচাৰৰ আঁৰতে থাকি যায়, কিন্তু তেখেতসকলৰ অৱদান অবিহনে আমি এটা অনুষ্ঠান আপোনালোকৰ মাজলৈ, আপোনালোকৰ ওচৰলৈ ভালদৰে লৈ যোৱাত অসুবিধা হয়। তেওঁলোকে আঁৰতে থাকি কামখিনি কৰি যায়। গতিকে অনুষ্ঠান আৰম্ভণিতে তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰোতাসকল আমাৰ সৈতে সংযুক্ত হ'ব পৰ্যায়ক্ৰমে, আৰু আমি আশা কৰিম যে ফেচবুক পেজত আমাৰ নেটৱৰ্কৰ সমস্যা হৈছে নেকি বাৰু কিবা কাৰণত, মই ইয়াত সন্মুখত অলপ অসুবিধা পাইছোঁ, আশা কৰিছোঁ তেনেকুৱা একো নহ'ব। বংকিম দাস, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা আপুনি সংযুক্ত হৈছে। ইতিমধ্যে আমি আপুনি এগৰাকী নিয়মীয়া শ্ৰোতা আমাৰ, আৰু শ্ৰোতাসকল আহিব, আমি খন্তেক সময় অপেক্ষা কৰিছোঁ আপোনালোকে, 2-3 মিনিট সময় আৰু অপেক্ষা কৰিম, তাৰপাছত আমি মূল আলোচনালৈ আগবাঢ়িম। আপোনালোকে অনুষ্ঠানটো যিসকলে শুনি আছে ৰেডিঅ' চিটত আপোনালোকে শুনিব পাৰে আমাৰ মহাবাহু শাখাত, যিটো আগতে ক শাখা বুলি আমি জানিছিলোঁ। আপোনালোকে 101.6 মেগাহাৰ্জত FM-ত, FM 101.6 আপোনালোকে অনুষ্ঠানটি শুনিব পাৰে। আপোনালোকে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত আপোনালোকে পোনপটীয়াকৈ অনুষ্ঠানটি শুনিব পাৰে, আৰু আপোনালোকে আমাৰ ফেচবুক পেজ

এই আই আর গুৱাহাটীত পোনপটীয়াকৈ অনুষ্ঠানটি চাব পাৰে। ইয়াত আপোনালোকে মন্তব্য লিখিব পাৰিব আৰু যদি কিবা কাৰণত বিশেষ প্ৰয়োজন অনুভৱ কৰে আপোনালোকে ফোন কৰিব বিচাৰে 03612661876 03612661876 নম্বৰটিতহে আমি আপোনালোকৰ সৈতে সংযুক্ত হ'ব পাৰিম। আৰু আপোনালোকে জানে 10 বজাৰ পৰা সুৰধ্বনি অনুষ্ঠানটি বিবিধ ভাৰতীত প্ৰচাৰ হয়, গতিকে গান শুনিবৰ কাৰণে এইটো নম্বৰত ফোন কৰিব। সেয়া আগতীয়াকৈ আপোনালোক জনাইছোঁ। ধ্ৰুৱজ্যোতি কলিতা পৰিৱৰ্তিত শেহতীয়া জীৱনশৈলীৰ কোনবোৰ দিশে বিষ সৃষ্টি কৰাত অৰিহণা যোগাইছে, এনেবোৰ সমস্যা হ্ৰাসৰ বাবে আমি কেনেদৰে চলা উচিত, এই সম্পৰ্কে আমি বিতংকৈ পাতিম। অলকা ডেকা ৰুক্মিণী গাঁৱৰ পৰা আপুনি আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মন্তব্য আগবঢ়াই অনুষ্ঠানলৈ আহিছে। আপোনালোকেও বিষয়টোৰ সৈতে সংযোগ থকা প্ৰশ্ন কৰিব বুলি আশা কৰিছোঁ। উত্তম কুমাৰ ৰয় ইনামুল মজিদ হাতখলি চিপাঝাৰৰ পৰা ৰেডিঅ'ত শুনিবলৈ লৈছোঁ। ঠিক আছে, আপুনি ৰেডিঅ'ত শুনি থাকক, ফেচবুক পেজতো আপুনি মন্তব্য আগবঢ়াব। আজিৰ দিনটোৰ অনুষ্ঠান আৰম্ভণিতে আমি মহম্মদ ৰফিৰ কণ্ঠৰ নুৰুল হকদেৱে লিখা আৰু নুৰুল হকদেৱক আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰি এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ। তাৰ পাছতেই আমি আলোচনাৰ মাজলৈ যাম।

খাটখলি চিপাঝাৰৰ পৰা ৰেডিঅ'ত শুনিবলৈ লৈছো। ঠিক আছে, আপুনি ৰেডিঅ'ত শুনি থাকক, ফেচবুক পেজতো আপুনি মন্তব্য আগবঢ়াব। আজিৰ দিনটোৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি মহম্মদ ৰফিৰ কণ্ঠৰ নুৰুল হকদেৱে লিখা আৰু নুৰুল হকদেৱক আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰি এটি গীত আপোনালোকলৈ আগবঢ়াইছো। তাৰ পাছতেই আমি আলোচনাৰ মাজলৈ যাম।

0: শ্রোতাসকল, আমি আমার মূল বিষয়ৰ আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। মামুমাইনা ৰশ্মিৰেখা, আপুনি গুৱাহাটীৰ পৰা, পাপৰি দাস তেজপুৰৰ পৰা সংযুক্ত হৈছোঁ, কাহিলীপাৰাৰ পৰা কল্পনা কলিতা, আপোনালোকে মন্তব্য আগবঢ়াই থাকিব, আমি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি আজি ডক্টৰ ভাগৱতীৰ সৈতে কথা পাতিম, তেখেতৰ সৈতে বিষ নিৰাময় সম্পৰ্কে কথা পাতিম, আৰু কাৰণ তেখেত এগৰাকী বিশেষজ্ঞ চিকিৎসক, এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি আগবঢ়োৱা হৈছে। ডক্টৰ ভাগৱতী, আপোনাক আকাশবাণীৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: খুব ভাল লাগিছে যে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ ব্যক্তিক আমি আজি আকাশবাণীৰ ষ্টুডিঅ'ত পাইছোঁ। শ্ৰোতাসকলেও বহুতো কথা জানিব বিচাৰিব, কাৰণ বিষ বোলা কথাটো সাধাৰণতে আমি ভাবোঁ যে বিষ আমাৰ জীৱনৰ এটা অংগ থাকিবই, হাতখন বিষাইছে, ভৰিখন বিষাইছে, এনেকৈ আমি এটা অনুভৱ কৰোঁ যে হ'ব, এইটো চলি যাব, আমাৰ জীৱনৰ লগতে এনেকৈ আগবাঢ়ি গৈ থাকিব, এনেকৈ ভাবোঁ। কিন্তু বিষৰ যিটো সমস্যা, এই সমস্যাটো আমাক বিভিন্ন বহুতো সময়ত জুৰুলা কৰে। গতিকে আমি প্ৰথমেই আচলতে যিটো পেইন মেনেজমেণ্ট বুলি যিটো কওঁ, বিষৰ নিয়ন্ত্ৰণ কৰাটো বা বিষ নিৰাময় কৰা, এই কথাটো কোৱাৰ লগে লগে আমি প্ৰকৃততে আচলতে কি বুজোঁ, প্ৰথমে আপোনাৰ পৰা সেই কথাৰে আৰম্ভ কৰিব বিচাৰিছোঁ।
1: হয়, মানে বিষ বুলি ক'ব গ'লে তাৰমানে এতিয়া চবেই সদায় বিষটো অনুভৱ কৰেই। সৰু সুৰা বিষটো কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নহয়, নিজেই ভাল হয়। কিন্তু কিছুমান ধৰক একিউট পেইন আছে, যোনবিলাক ধৰক আপোনাৰ দুখ পালে খুব বেছি, বা কিবা অপাৰেশ্যন হ'ল, বা কিবা জুয়ে ফুৰিলে, তেনেকুৱা ধৰণৰ বিষবিলাক সাধাৰণতে দৰৱ, বিষৰ দৰৱ চৰব দি কেইদিনমানৰ ভিতৰতে ভাল হৈ যায়। আৰু কিছুমান আছে ক্ৰনিক পেইন, যোনবিলাক ধৰক বিষ হৈ থাকে, তিনিমাহ ছমাহ হৈ গ'ল বিষ ভাল হোৱা নাই, তেনেকুৱা ধৰণৰ কিছুমান বিষ আছে। বা যোনবিলাক বিষৰ কাৰণটো ওলাব পৰা নাই, তেনেকুৱা ধৰণৰো কিছুমান আছে। যোনবিলাক ক্ৰনিক পেইন বুলি কয়, সেইচবৰো ট্ৰিটমেণ্ট আছে, কিন্তু হয়তো বহুতে সেইটো নাজানে, বা যিহেতু কোনো ডায়েগনচিছ হোৱা নাই, বা কোনো ইনভেষ্টিগেশ্যনত ওলোৱা নাই তেনেকুৱা ধৰণৰ কিবা বেমাৰ, কিন্তু বিষটো আছে, চ' সেই ধৰণৰ বিষৰো ট্ৰিটমেণ্ট আছে তাৰমানে।
0: হয়, আধুনিক চিকিৎসা ব্যৱস্থাৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে পেইন মেনেজমেণ্টৰ গুৰুত্ব কিমান এই চিকিৎসা ব্যৱস্থা?
1: হয়, আজিকালি পেইন মেনেজমেণ্টৰ বহুত ধৰণৰ ট্ৰিটমেণ্ট ওলাইছে, বহুত ধৰণৰ ইনভেষ্টিগেশ্যন ওলাইছে। যেনে ইনভেষ্টিগেশ্যনটো আজিকালি চবে জানেই, চিটি স্কেন, MRI, ব্লাডৰ ইনভেষ্টিগেশ্যনো আছে। চ' ট্ৰিটমেণ্ট ৱাইজ যদি চাব যাওঁ, কিছুমান ট্ৰিটমেণ্ট এনেকুৱা আছে যোনটো ৰেগুলাৰ, এতিয়া গলব্লাডাৰ বিষ হ'ল, এপেণ্ডিক্সৰ বিষ হ'ল, সেইচবটো চবেই জানেই, সেইচব অপাৰেশ্যন কৰিলে ভাল হৈ যায় সেইচব বিষ।

0: কিছুমান ধৰণৰ বিষ আছে, যোনবিলাক ধৰক নাৰ্ভ ৰিলেটেড পেইন, যোন নাৰ্ভটো কিবা কাৰণত নাৰ্ভৰ পৰা বিষ এটা আহি আছে, চ' সেইচব বিষৰ কিছুমান ইনজেকশ্যন আছে, যেনে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন বুলি কয়, একদম আজিকালি ধৰক 5-10 বছৰহে হৈছে এইটো বস্তু ওলোৱা, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন কৰি সেই নাৰ্ভটো আমি বাৰ্ণ কৰি দিব পাৰিলে, মানে জ্বলাই দিব পাৰিলে বিষটো বহুদিনলৈ কমি থাকে, ধৰক ছমাহ, 1 বছৰ, 2 বছৰলৈও বিষ কমি থাকিব পাৰে। আৰু কিছুমান ধৰক আছে, কিছুমান বিষ ধৰক কাৰণটো অলপ গম পায় কিন্তু ট্ৰিটমেণ্ট ভালকৈ লোৱা নাই, যেনেকৈ স্লিপ ডিস্ক আছে বা কিছুমান ট্ৰাইজমেন নিউৰেলজিয়া পাইছে, যোনটো কাৰণত নাৰ্ভবিলাক কম্প্ৰেছ হৈ থাকে, নাৰ্ভৰ প্ৰেছাৰ পৰি থাকে, আৰু সেইচবৰ কাৰণেও হয়তো ট্ৰিটমেণ্ট লাগিব পাৰে। আজিকালি ধৰক কিছুমান অ'জন ট্ৰিটমেণ্ট আছে, ডিস্কৰ ওচৰত ইনজেকশ্যন দিলে ভাল হৈ যায়, ডিস্কত যিটো ডিস্কটো ঠিক কৰিব পাৰিলে নাৰ্ভত প্ৰেছাৰটো কমি যায়, চ' এই নাৰ্ভৰ বিষটো কমি যাব পাৰে। এতিয়া মাইগ্ৰেইনৰ কাৰণেও তেনেকুৱা ধৰণৰ আছে, এটা মূৰত কিছুমান বিষ আছে, ট্ৰাইজেমিনেল নিউৰেলজিয়া বুলি কয়, সেইচবৰ কাৰণেও কিছুমান ধৰণৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰিব পাৰে। কিছুমান মেডিচিন আছে গ্লিচেৰল বুলি কয়, সেইটো দিলেও ছমাহ, 1 বছৰ, 2 বছৰলৈ বিষ কমাই থ'ব পাৰি, আৰু দৰকাৰ হ'লে আকৌ 1 বছৰ, 2 বছৰ পিছত আকৌ দিব পাৰি তেনেধৰণৰ বিষ। কিন্তু হয়তো ট্ৰিটমেণ্টটো যদি নাজানে যে এনেকুৱা ধৰণৰ আছে কিবা কৰিব পাৰি, চ' বিষ লৈ থাকিব লগা হয়, বহুতে তেনেকুৱা ধৰণৰ বিষত থাকি যায় আৰু।
1: হয়, আমি বুজি পাইছোঁ যে আধুনিক যিটো চিকিৎসা পদ্ধতি, এই চিকিৎসা পদ্ধতিত বিষ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ এতিয়া পদ্ধতি আছে, বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। দিলীপ ডেকা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান এটি শুনিবলৈ লৈছোঁ, ভেৰুৱা দৰঙৰ পৰা লিখিছে, মহম্মদ ৰফিৰ গীতটি শুনি খুব ভাল পাইছে দীপাঞ্জলি দাসবৰুৱাই। আজি গীতটিৰ জৰিয়তে আমি নুৰুল হক দেৱকো আজিৰ দিনটোত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ শ্ৰীমতী বৰুৱা। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, আজিৰ বিষয়বস্তু আমাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হয়, এটি খুব প্ৰয়োজনীয় এটা বিষয়ত আমি আলোচনা কৰিবলৈ বহিছোঁ। এটা কথা ধ্ৰুৱজ্যোতি কলিতাই এটা কথা কৈছে, যিকোনো বিষয়তে বেছিভাগ মানুহে নিজে নাম কৈ বা ফাৰ্মাচিষ্টক কৈ কিবা এটা বিষ কমোৱা টেবলেট সেৱন কৰা দেখা যায়, ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে, এই ক্ষেত্ৰত আমি আচলতে কি কৰা উচিত আপোনাৰ পৰা জানিব বিচাৰিছে, বহুতে নিজেই ফাৰ্মাচিত কৈ দিয়ে যে মোক টেবলেটটো দিয়ক।
0: হয়, সব ধৰণৰ দৰৱৰে ছাইড এফেক্ট থাকে, আপুনি যদি আপোনাৰ বেলেগ কিবা অসুখ আছে, কিডনী প্ৰব্লেম আছে, কিছুমান ধৰণৰ পেইন কিলাৰে আপোনাক কিডনী ডেমেজ কৰিব পাৰে, আৰু হয়তো আপুনি কিডনীৰ প্ৰব্লেম নাই কিন্তু আপুনি ৰেগুলাৰ খাই আছে, বহুদিনৰ কাৰণে এনেকুৱা পেইন কিলাৰ খাই আছে, তথাপিও আপোনাৰ কিডনী ডেমেজ কৰিব পাৰে, চ' সেইটো কাৰণে সাৱধান হ'ব লাগে আৰু সঠিক পৰামৰ্শ লোৱাটো উচিত।
1: আচলতে ধ্ৰুৱজ্যোতি কলিতাই এটা কথা কৈছে যে পৰিৱৰ্তিত শেহতীয়া জীৱনশৈলীৰ কোনবোৰ দিশে বিষ সৃষ্টিত অৰিহণা যোগাইছে, এনেবোৰ সমস্যা হ্ৰাস কৰাৰ বাবে আমি কেনেদৰে চলা উচিত, বৰ্তমান আজিকালি আমাৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলটোৱে আচলতে বিষৰ ক্ষেত্ৰত বহুত অৰিহণা যোগাইছে বুলি তেওঁ কৈছে, বা আমি কিদৰে চলা উচিত?
0: হয়, আজিকালি বহুত ধৰণৰ বিষ দেখা যায়, মানুহে ৰ'দত নাযায়, ৰ'দত ওলোৱাটো কমি গৈছে, আৰু খোৱা বোৱা হয়তো অলপ সলনি হৈছে, সেইকাৰণে মানুহৰ ওজনটো বেছি হৈছে, সেইটো কাৰণে বহু ধৰণৰ বিষ হয়, যেনে স্লিপ ডিস্ক, আৰু ভিটামিন ডিফিচিয়েঞ্চি হয়, ভিটামিন ডি ডিফিচিয়েঞ্চি হয়, আপুনি যদি ৰ'দত নাথাকে, মই দিনে কমেও 20-25 মিনিট ৰ'দত থাকিব লাগে, চ' মানুহৰ সিমানখিনিও ৰ'দত নাথাকে আজিকালি, চ' সেইটো কাৰণে ভিটামিন ডি ডিফিচিয়েঞ্চি হয়, ভিটামিন ডি ডিফিচিয়েঞ্চি হ'লে কেলছিয়াম এবজৰ্পশ্যন নহয়, যোনটো কাৰণে বোনবিলাক উইক হ'ব পাৰে, সেইটো কাৰণেও পেইন হ'ব পাৰে, আৰু কিছুমান ধৰণৰ পেইন আছে যেনে ফাইব্ৰমাইলজিয়া, সেইচবৰ লগত ভিটামিন ডি ডিফিচিয়েঞ্চি হ'লে বিষ হয়, আৰু বিষৰ সেইটো কাৰণটো উলিওৱাটো কেতিয়াবা দিগদাৰী হৈ যায়, আপুনি MRI কৰিলেও নোলায়, চিটি স্কেন কৰিলে ব্লাড টেষ্টতো চব নৰ্মেলে দেখাব, কিন্তু হয়তো সেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে, আপুনি গম পোৱা নাই, চ' সেইচব কাৰণত হেৰি হয়, আৰু ৰেগুলাৰ এক্সাৰচাইজো খুব দৰকাৰ, ধৰক কঁকালৰ বিষ চিষবিলাক সাধাৰণতে যোনে খুব মানে কম্পিউটাৰত বহি থকা কামবিলাক থাকে, দিনত 8 ঘণ্টা দহ ঘণ্টা কম্পিউটাৰত বহি থাকে, তেওঁলোকৰ এটাটো হ'ল কনষ্টেণ্ট এটা প'ষ্টাৰত বহি থাকোঁতে ষ্ট্ৰেইন হয় কিছুমান বেকত,

0: প্লাস এক্সারসাইজ নোহার কারণে মানে মাসেল বোনসবিলাকও উইক হয়ে যায়, এইসব কারণেও বহুত বিষ হয় তাৰমানে। মই ভাবোঁ অলপ সদায় অলপ এক্সাৰচাইজ কৰাটো খুব দৰকাৰ।
1: ডাক্টৰ ভাগৱতীক আপোনালোকে দেখিছে স্ক্ৰীণত, খুব ফিট এগৰাকী ব্যক্তি, আৰু তেখেতক মই ছ'চিয়েল মিডিয়াত প্ৰায়ে তেখেতৰ কামখিনি, তেওঁ কি ধৰণে নিজকে ফিট কৰি ৰাখিছে তেনেকুৱা, বা তেওঁলোকৰ এটা গ্ৰুপ এটা আছে ছ'চিয়েল মিডিয়াত, আমি মাজে মাজে দেখি থাকোঁ তেওঁৰ ফটোগ্ৰাফো। গতিকে আমি নিজকে যদি চাওঁ এইটো বয়সত আমি কি ধৰণৰ হৈ আছোঁ, কাৰণ আমি বেছিভাগ সময় কম্পিউটাৰৰ সন্মুখতে বহি থাকোঁ বা ৰেকৰ্ডিং কৰিব লাগে, এডিটিং কৰিব লাগে, আমি বেছিভাগ সময় বহিয়ে থাকোঁ। আৰু আপুনি যিটো কথা কৈছে, আজিকালি বাহিৰলৈ ওলাই গাড়ীখনত উঠি এচিটো অন কৰি দিয়ে যায়, কিন্তু আমি অলপ খোজকাঢ়ি নাযাওঁ, আমি অলপমান ৰ'দত নাযাওঁ। আপুনি যিটো কৈছে 20-25 মিনিট সময় অন্ততঃ আমি ৰ'দত থাকিব লাগে। গতিকে আপোনালোকে, আপুনি নিজকে যিদৰে মেইনটেইন কৰি আছে নিজৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত, আমি আচলতে মই আজি আপোনাৰ আপুনি আহিব বুলি গম পাই মই ভাবিছোঁ যে যিগৰাকী ব্যক্তিক মই ছ'চিয়েল মিডিয়াত দেখোঁ সেইগৰাকী ব্যক্তিক মই কাষতে পাম আজি, নিজকে আচলতে আমাৰো লাজ লাগে যে আমি একো এটা নকৰোঁ, কিন্তু আপোনাক ওচৰত পাই ভাল লাগিছে। শিশিৰ কাকতি নমস্কাৰ জনাইছোঁ, বিষয়বস্তু খুবেই প্ৰয়োজনীয়। বকুলি বৈশ্য আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা বাইদেউ, আপুনি অনুষ্ঠান শুনি আছে। অপৰাজিতা গোস্বামীয়ে কৈছে, আজিৰ এই বিশেষ অনুষ্ঠানটোৰ যোগেদি এগৰাকী অভিজ্ঞ চিকিৎসকক লগ পাই ভাল লাগিছে, তেখেতৰ জৰিয়তে আমি বিভিন্ন বিষৰ নিৰাময় সম্পৰ্কে জানিবলৈ পাম বুলি আশা কৰিলোঁ। আপোনালোকে অনুষ্ঠানি শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক শ্ৰোতাই আজি কথাখিনি শুনিবলৈ পায়। আৰু এটা কথা, মই আৰম্ভণিতে এটা কথা কৈছিলোঁ যে আমাৰ কেতিয়াবা হাতত বিষ হৈছে, ভৰিত বিষ হৈছে, আমি কেতিয়াবা ভাবোঁ বিষ হয়ে আৰু এইটো আমাৰ জীৱনৰ লগতে আগবাঢ়ি গৈ থাকিব আৰু, এইটো এনেকুৱা ধাৰণাটো উচিত নে, বা আমি যদি দীৰ্ঘদিন এনেকৈ বিষ হৈ থাকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিশ্চয়কৈ প্ৰয়োজন নহয় জানো, আপুনি এই ক্ষেত্ৰত কি ক'ব?
0: হয়, মই ভাবোঁ সৰু সুৰা বিষ আপোনাৰ সাধাৰণতে একো ট্ৰিটমেণ্ট দৰকাৰ নহয়, কিন্তু ধৰক বহুদিন যদি হৈ গ'ল, কিবা কাৰণত দুখ পাই পেলাই হ'ল বা কিবা বাৰ্ণ হ'ল, তেনেকুৱা ধৰণৰ আপোনাৰ ট্ৰিটমেণ্ট ল'ব লাগে। আৰু কিছুমান বিষত আপুনি যদি প্ৰথমতে বিষৰ এইটো কমাই নলয়, বিষটো কমাই নলয়, তেতিয়াহ'লে হয়তো আপোনাৰ বিষটো বহুদিনলৈ থাকিব পাৰে। আৰু কিছুমান ক্ৰনিক পেইনলৈ গুচি যাব পাৰে, ক্ৰনিক বিষ হ'লে আপোনাৰ সেইটো ভালকৈ প্ৰপাৰ ইনভেষ্টিগেশ্যন আৰু প্ৰপাৰ ফিজিকেল এক্সামিনেশ্যন, অকল ইনভেষ্টিগেশ্যনত কেতিয়াবা নোলায়, তাৰমানে আপোনাৰ কিছুমান ধৰ এইটো টেষ্ট কৰিছে, আপুনি ভাবিব MRI কৰিছোঁ, ইমান ডাঙৰ টেষ্ট কৰিছোঁ, ইমান খৰচ কৰি কৰিছোঁ, ইয়াতে কিয় ওলোৱা নাই, কিন্তু হয়তো আমাৰ যোনটো আগতে আমি ডাক্তৰে বেলেগে যোনটো এনেই আগতে যোনটো ক্লিনিকেল ইনভেষ্টিগেশ্যন কৰিছিলে, ক্লিনিকেলি এক্সামিনেশ্যন কৰিছিলে আৰু হিষ্ট্ৰি লৈছিলে, সেইটো খুব দৰকাৰ হয়। কেতিয়াবা খুব ভালকৈ হিষ্ট্ৰি লোৱা, মানে আগতে কি হৈছিলে, কি ধৰণৰ অসুবিধা হৈছিলে, কেতিয়াবা পৰিছিলে নেকি আগতে, সেইসবৰ ৰিলেটেড হ'ব পাৰে পিছৰ বিষ কিছুমান। আৰু কেতিয়াবা ধৰক ফিজিকেল এক্সামিনেশ্যন, আমি কিছুমান বস্তু MRI দেখা নাই, কিন্তু হয়তো এক্সামিনেশ্যন কৰিলে আমি এইটো গম পাওঁ যে এইটো এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, হয়তো MRI সেইটো ওলোৱা নাই, কেতিয়াবা এনেকুৱা হ'ব পাৰে। চ' সেইটো বস্তু খুব দৰকাৰ, আপোনাৰ ইনিচিয়েল কাৰোবাক খুব ডক্টৰক দেখাই লোৱাটো উচিত।
1: আৰু যিটো কওঁ আমি, আপুনি অকণমান আগতে কৈছে একিউট পেইন, হঠাতে খুব প্ৰচণ্ড বিষ হয় আৰু এটা দীৰ্ঘম্যাদী একেবাৰে বহুদিনৰ পৰা হৈ আছে বিষ, গতিকে এই দুটাৰ মাজত পাৰ্থক্যটো কি ধৰণৰ, বা চিকিৎসাৰ ক্ষেত্ৰতো নিশ্চয় ইয়াৰ তফাত আছে, বেলেগ বেলেগ ধৰণৰ চিকিৎসা
0: হয়
1: আৰু কি ইয়াৰ গুৰুত্ব, মানে চিকিৎসাৰ গুৰুত্ব কি ধৰণৰ, এই সম্পৰ্কে অলপ কওকচোন।
0: একিউট পেইন যোনবিলাক আপোনাৰ ধৰক দুখ পাই হ'ল, অপাৰেশ্যন কৰাৰ কাৰণে হ'ল, জ্বলিলেও হ'ব পাৰে, কেতিয়াবা জ্বলা পোৰাৰ কাৰণেও হ'ব পাৰে। চ' সেই ধৰণৰ বিষবিলাক সাধাৰণতে মানে কেইদিনমান 4-5 দিনৰ বিষৰ দৰৱ খায়ো সাধাৰণতে ভাল হৈ যায়, কেতিয়াবা হয়তো 15 দিনৰ কাৰণে লাগিব পাৰে, কিন্তু সাধাৰণতে তেনেকুৱা বিষ ৰেগুলাৰ মেডিচিন যোনবিলাক আছে সেই হিচাপতে ঠিক হৈ যায়, বা হয়তো কেতিয়াবা অলপমান মেডিচিন 2 ধৰণৰ পেইন কিলাৰ দিব লাগিব পাৰে বিষ কমাবৰ কাৰণে, আৰু হয়তো কিছুমানত ৰেষ্ট ল'ব লাগিব পাৰে। চ' সেইবিলাক বিষ সাধাৰণতে সোনকালে ভাল হৈ যায়, কিন্তু যোনবিলাক ক্ৰনিক পেইন হয় লংছ, সেইসব ইনভেষ্টিগেট কৰাটো অলপ অসুবিধা, কিন্তু ভালকৈ চাই ল'বলৈ কিছুমান ৰিউমেটিক পেইন কিছুমানো থাকে, সেইসবৰ ইনভেষ্টিগেশ্যন আছে, এক্সৰে লাগিব পাৰে,

0: কিছুমানৰ ব্লাড টেষ্ট আছে, ব্লাড টেষ্টতো গম পায় ধৰক কিছুমান ধৰণৰ আৰ্থ্ৰাইটিছ, কিছুমান ব্লাড টেষ্ট কৰি গম পায়। সেইচবৰ কাৰণে অলপ ট্ৰিটমেণ্ট হয়তো বহুত দীঘলীয়াও হ'ব পাৰে, লাইফ লং ট্ৰিটমেণ্টো আছে, কিছুমান দৰৱ খাই থাকিব লাগিব মানে। সেইচব সাধাৰণতে ৰিউমাটলজিষ্টবিলাকে ট্ৰিট কৰে। চ' সেইটো কাৰণে আপোনাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন আৰু এক্সামিনেশ্যন খুব দৰকাৰ।
1: শ্ৰোতাসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে, তেখেতে বৰ ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। মধুচন্দ শইকীয়া বৈশ্য সোণাৰীৰ পৰা, ভিটামিন ডিৰ বাবে সাধাৰণতে দিনৰ কোনখিনি সময় ৰ'দ লোৱাটো উচিত বুলি ভাগৱতী ছাৰ আপুনি জনালে ভাল পাম বুলি কৈছে তেখেতে?
0: আগতে মানুহে কৈছিলে ৰাতিপুৱা ৰ'দটো লগাব লাগে বুলি, কিন্তু আজিকালি ৰিচাৰ্চ কৰি পাইছে আজি একদম দুপৰীয়া ৰ'দটোহে বেছি ভাল। দুপৰীয়া ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 2টামানৰ ভিতৰত যোনটো ৰ'দ, সেইটোহে বেছি ভাল। সেইটোত যোনটো ভিটামিন ডি পায়, ভিটামিন ডি আছে, তাৰ দুই ধৰণৰ ৰে আহে কিছুমান হেৰিৰ পৰা, ৰ'দৰ পৰা, তাৰমানে আল্ট্ৰাভায়োলেট বি আৰু চি। বিটো সাধাৰণতে দুপৰীয়া সময়তে বেছি পায়, আৰু চি আমি কেতিয়াবা আমি ভাবোঁ আমি গ্লাছৰ ভিতৰত আছোঁ, গাড়ীৰ ভিতৰত আছোঁ, ৰ'দটো লাগি আছে গাত, কিন্তু আচল ৰ'দটো লগা নাই। আচল যোনটো ভিটামিন কি কয় আল্ট্ৰাভায়োলেট বিটো গাত লাগিব লাগে, সেইটো নাহে, সেইটোহে ব্লক হৈ যায় গ্লাছৰ আইনাৰ ভিতৰত। চিটো আহে, আপোনাৰ হাতটো হয়তো পুৰিব পাৰে, কিন্তু আপোনাৰ আল্ট্ৰাভায়োলেট বিটো আপোনাৰ গাত নালাগে। চ' সেইটো আপোনাৰ এফেক্টিভ নহয়, তাৰমানে ভিটামিন ডি আপুনি গাত নাপায় তাৰমানে সেইটোৰ পৰা। চ' আপোনাৰ ডাইৰেক্ট ৰ'দটো লোৱাটো বেছি দৰকাৰ।
1: গতিকে কথাটো বুজি পাইছে নিশ্চয় যে আগতে কৈছিলে যে ৰাতিপুৱা ৰ'দটো, কিন্তু তেখেতে কৈছে যে দিনৰ 10 বজাৰ পৰা 2মান বজালৈকে এই সময়খিনিৰ ৰ'দ, আল্ট্ৰাভায়োলেট বি যিটো ৰে ৰশ্মি, সেই ৰশ্মিটো আপুনি গাড়ীৰ ভিতৰত বহি থাকিলে হয়তো চিটো আহিব পাৰে, আপোনাৰ গাটো পোৰা যেনো লাগিব পাৰে, কিন্তু সেই বি যিটো আল্ট্ৰাভায়োলেট বি যিটো ৰশ্মি, সেই ৰশ্মিটো কিন্তু আপোনাৰ গাত নালাগে, যিটো প্ৰয়োজনীয়। গতিকে সেইকাৰণে গাড়ীৰ ভিতৰত সেই ৰ'দ লগাটো নহ'ব। মৌচুমী বৰা তেজপুৰৰ হজাৰাপাৰাৰ পৰা অনুষ্ঠানটো চাই আছোঁ, যথেষ্ট প্ৰয়োজনীয় বিষয়বস্তুৰে আলোচনা কৰাইছে, অতিথিগৰাকীক শ্ৰদ্ধা জনাই আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিছে। মৌচুমী বৰাই তেজপুৰৰ পৰা, বংকিম চন্দ্ৰ দাস ৰঙীয়া তিনিআলিৰ পৰা, মই 2 সপ্তাহ ধৰি কঁকালৰ বিষত ভুগি আছোঁ, মোক বহুতে কৈ থাকে যে টেবলেট খাবলৈ দিছে, মই আজিলৈ টেবলেট খাই পোৱা নাই, টেবলেট নোখোৱাকৈ বিষ কমাব পাৰিনে, তেওঁ কঁকালৰ বিষত ভুগি আছে। লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা তেখেত এগৰাকী জ্যেষ্ঠ ব্যক্তি বংকিম দাস।
0: হয়, কঁকালৰ বিষ হয়তো আপোনাৰ বহুত কাৰণত হ'ব পাৰে, আপোনাৰ ধৰক কিবা মাস্কুলাৰ পেইনো হ'ব পাৰে, মাস্কুলৰ কাৰণে হ'ব পাৰে, কেতিয়াবা নাৰ্ভটো চেপা খাই থকাৰ কাৰণেও হ'ব পাৰে, কেতিয়াবা স্লিপ ডিস্ক হ'ব পাৰে, কেতিয়াবা যোনটো বোন ৰাজহাড়টো কিবা হ'ব পাৰে, সেইটো কাৰণে হ'ব পাৰে। কিন্তু হয়তো আপোনাৰ কিবা উঠাইছিলে কেইদিনমানৰ ভিতৰত, হয়তো আপুনি উঠোৱাৰ পিছত আপুনি পাহৰি গ'ল, কঁকালৰ বিষ হ'ল, তেনেকুৱা ধৰণৰ সৰু সুৰা বিষ হয়তো আপুনি কেইদিনমান ৰেষ্ট ল'লে হয়তো কমিব যাব পাৰে। কিন্তু যদি বিষটো আপোনাৰ বহুদিনলৈ আছে, দৰৱ নোখোৱাকৈ আপুনি হয়তো ঠিক হ'ব পাৰে, আৰু যদি বহুদিনলৈ যে আছে, আপুনি কি কাৰণত হৈছে সেইটো হয়তো আপুনি চাব লাগিব পাৰে, কাৰণটো উলিয়াব লাগিব পাৰে, মাচুলৰ কাৰণে হৈছে নে নাৰ্ভৰ কাৰণে হৈছে নে ডিস্কৰ কাৰণে হৈছে। চ' সেইটো কাৰণে ট্ৰিটমেণ্টটো আপোনাৰ যোনটো ধৰণৰ ট্ৰিটমেণ্ট লাগে সেইটোৱে কৰিব লাগিব।
1: বংকিম দাস, আমি জানো যে আপুনি এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, কিন্তু আপোনাক যিটো কথা কৈছে, আপুনি হয়তো বিশ্ৰাম ল'লেও ভাল হৈ যাব পাৰে, কিন্তু যদি বহুদিন ধৰি হৈ আছে তেতিয়াহ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। অপৰাজিতা গোস্বামী, আমি কিছু আমাৰ প্ৰশ্ন আছে, কিন্তু তাৰ আগতে শ্ৰোতাসকলৰ পৰা কিছু প্ৰশ্ন আহিছে। অপৰাজিতা গোস্বামীয়ে সুধিছে যে স্লিপ ডিস্ক আৰু ফ্ৰ'জেন শ্বোল্ডাৰ, এই দুটাৰ ট্ৰিটমেণ্ট বেলেগ বেলেগ নে একেধৰণৰ, সেইটো কথা তেখেত জানিব বিচাৰিছে, আৰু কেনেধৰণৰ ট্ৰিটমেণ্ট ল'লে নিৰাময় হয়, লগতে দুয়োটাতে ল'বলগীয়া সাৱধানতা আৰু ব্যায়াম সম্পৰ্কে যদি কিছু কথা কয় তেতিয়াহ'লে ভাল পাম বুলি অপৰাজিতা গোস্বামীয়ে কৈছে। স্লিপ ডিস্ক আৰু ফ্ৰ'জেন শ্বোল্ডাৰ,
0: হয়, স্লিপ ডিস্ক এতিয়া শ্বোল্ডাৰ বুলি ক'লে আপোনাৰ হাতৰ বিষ বুলি কওঁ, স্লিপ ডিস্ক হয়তো আপোনাৰ ধৰক ডিঙিটো হ'ব পাৰে, আপোনাৰ কঁকালতো হ'ব পাৰে। চ' দুয়োটাৰে কাৰণটো বেলেগ, স্লিপ ডিস্ক হ'ল আপোনাৰ ডিস্কখন ৰাজহাড়ৰ পৰা ওলাই আহি আপোনাৰ নাৰ্ভত চেপা খাইও হ'ব পাৰে, নাৰ্ভত চেপা নাখায়ো কেতিয়াবা বিষ হ'ব পাৰে, কিন্তু সেইটোৰ বিষটো একদম

0: বেলেগ, আৰু যোনটো ফ্ৰ'জেন শ্বোল্ডাৰৰ বিষটো বেলেগ। আপোনাৰ যোনটো হাত ফ্ৰ'জেন শ্বোল্ডাৰ হ'লে আপুনি হাতখন উঠাব নোৱাৰিব, হাতত আপুনি শ্বোল্ডাৰ জইণ্টত আপুনি যদি চুই চাই তাতে বিষ হ'ব পাৰে, হাতখন উঠাব নোৱাৰিব, লৰাব নোৱাৰিব, সেই যোনটো হাত লৰাব নোৱাৰাটো হয় ফ্ৰ'জেন শ্বোল্ডাৰ। কিন্তু আপোনাৰ যদি শ্লিপ ডিস্ক হৈছে ডিঙিত, সেইটো কাৰণত আপোনাৰ হাত উঠাব পাৰিব, লৰচৰ কৰিব পাৰিব, কিন্তু হাতত তথাপি বিষ থাকিব, হাতৰ আঙুলিলৈ কেতিয়াবা জিনজিননি থাকিব পাৰে। ছ' সেইটো হয়তো শ্লিপ ডিস্ক হয়, আপোনাৰ নাৰ্ভত চেপা খাইছে সেইটো কাৰণে হয়তো শ্লিপ ডিস্ক। কিন্তু সেইটো কাৰণে আপুনি MRI কৰিব লাগিব পাৰে, এক্সৰে কৰিব লাগিব ফ্ৰ'জেন শ্বোল্ডাৰৰ কাৰণে। আজিকালি আল্ট্ৰাচাউণ্ড, মাস্কুলো স্কেলিটেল আল্ট্ৰাচাউণ্ডো আছে, সেইটো কৰিও আজিকালি গম পায়।
1: তেওঁ কৈছে যে ইয়াৰ বাবে কি ধৰণে সাৱধানতা ল'ব লাগে আৰু ইয়াৰ বাবে এক্সাৰচাইজ বা ব্যায়াম কি ধৰণৰ হ'ব ফ্ৰ'জেন শ্বোল্ডাৰ বা শ্লিপ ডিস্কৰ ক্ষেত্ৰত কিবা আছে নেকি, সেইটো কথা জানিব বিচাৰিছে।
0: হয়, ফ্ৰ'জেন শ্বোল্ডাৰ সাধাৰণতে কিছুমান ফিজিঅ'থেৰাপি আছে যোনটো দি আপুনি ৰেগুলাৰ কৰি থাকিলে, কেতিয়াবা আৰম্ভণিতে যদি আপুনি ফিজিঅ'থেৰাপি কৰি থাকে আপোনাৰ একমাহ মানত সাধাৰণতে ভাল হৈ যায়। কিন্তু কেতিয়াবা যদি আপোনাৰ একমাহৰ ভিতৰত ভাল হোৱা নাই, খুব বেছি হৈছে, আৰু সাধাৰণ কিছুমান ডায়েবেটিক পেচেণ্টৰ বেছি হয়, ডায়েবেটিছ থকা মানুহ নৰ্মেলিও হ'ব পাৰে, কেতিয়াবা দুখ পোৱাৰ কাৰণে হ'ব পাৰে। ছ' দুখ পাই যদি হৈছে হয়তো ফ্ৰ'জেন শ্বোল্ডাৰ নহয়, ক'ৰবাত হয়তো ইঞ্জুৰি আছে, সেইটোও চাব লগা হ'ব পাৰে MRI বা কেতিয়াবা এক্সৰে। সৰু হেয়াৰলাইন ফ্ৰেকচাৰ যদি থাকে সেইটো কাৰণেও কেতিয়াবা আপোনাৰ বিষ হৈ থাকিব পাৰে, ফ্ৰ'জেন শ্বোল্ডাৰ নিচিনা লাগিব পাৰে। ছ' এইটো প্ৰথমতে চাই ল'ব লাগিব, এইটো সঁচাকৈ ফ্ৰ'জেন শ্বোল্ডাৰ হৈছে নেকি। ডায়েবেটিছ আছে যদি ট্ৰিটমেণ্ট কৰিব লাগিব, চুগাৰখিনি কণ্ট্ৰল কৰি ল'ব লাগিব, আৰু ফিজিঅ'থেৰাপি যদি সঁচাকৈ ফ্ৰ'জেন শ্বোল্ডাৰ হয় ফিজিঅ'থেৰাপি সাধাৰণতে ভাল হয়, আৰু যদি নহয় তাৰপিছত আপোনাৰ কিছুমান ইনজেকশ্যন দিব পাৰি, ষ্টেৰইড ইনজেকশ্যন আছে, PRP বুলি কয়, প্লেটলেট ৰিচ প্লাজমা, পেচেণ্টৰ নিজৰে ব্লাডটো উলিয়াই তাৰ পৰা কিছুমান চেণ্ট্ৰিফিউজ কৰি তাৰপৰা প্লাজমাটো উলিয়াই প্লেটলেট ৰিচ প্লাজমা বুলি, সেইটো ইনজেকশ্যন দিলেও ভাল হয়। আৰু কেতিয়াবা খুব বেছি ষ্টিফ হৈ গ'লে কিছুমান মেনিপুলেশ্যন আণ্ডাৰ এনাস্থেছিয়া, মানে ইমান বেছি বিষ হয়, অলপ এনাস্থেছিয়া দি পেলাই আপোনাৰ হাতখন মবিলাইজ কৰি দিব লাগে, মানে আঠাত মানে হাতৰ জইণ্টটো একচুৱেলি আঠা লগাৰ নিচিনা হৈ যায়, কেতিয়াবা জইণ্ট মাচুল আছিল আঠা লগা, আঠাটো গুচাব লগা হয়। ছ' সেইটো কাৰণে এনাস্থেছিয়া দি কেতিয়াবা এইটো গুচাই দিব, মেনিপুলেশ্যন আণ্ডাৰ এনাস্থেছিয়া বুলি কয়, সেইটো কৰিব লাগিব পাৰে। আৰু শ্লিপ ডিস্কৰ ক্ষেত্ৰত ইনিচিয়েল অৱস্থাত হয়তো আপুনি অলপ নেক মুভমেণ্টবিলাক ঠিক কৰিব লাগিব পাৰে, অলপ এক্সাৰচাইজ, কিছুমান মেডিচিন খাব লাগিব পাৰে, কিছুমান অলপ বেছিদিন থাকিলে খুব ডাঙৰ ডিস্ক নহ'লে MRI যদি খুব ডাঙৰ ডিস্ক নহয় কিছুমান ইপিডিউৰেল ইনজেকশ্যন বুলি কয়, ইপিডিউৰেল ইনজেকশ্যন দিলেও ভাল হয়, যদিও একদম লগে লগে ভাল নহয়, হয়তো 15 দিন একমাহৰ ভিতৰত ইনজেকশ্যন দিয়াৰ পিছত সাধাৰণতে ভাল হয়। আৰু কিছুমান ডিস্ক আছে খুব ডাঙৰ ডিস্ক হ'ব পাৰে যোনটো কাৰণে প্ৰব্লেম হৈ আছে, সেইটো কাৰণে হয়তো আপোনাৰ অপাৰেশ্যন লাগিব পাৰে, যোনটো নিউৰ'চাৰ্জনে কৰে সেইটো লগা হ'ব পাৰে খুব বেছি হ'লে। ছ' আপোনাৰ কি কাৰণে হৈছে জনাটো উচিত প্ৰথম।
1: অপৰাজিতা গোস্বামী, নিশ্চয় আপুনি কথাখিনি বুজি পাইছে। মানিকচন্দ পল, এইটো অতি সুন্দৰ অনুষ্ঠান, স্পণ্ডিলাইটিছৰ বিষয়ে কিছু আভাস দিব নেকি, মোৰ বেক পেইন আছে, বহাৰ পৰা উঠাৰ সময়ত পেইন হয় আৰু সেইটো কঁকালৰ তললৈকে হয়, আপোনাৰ পৰা জানিব বিচাৰিছে।
0: বহাৰ পৰা উঠাৰ কাৰণে হোৱা কাৰণটো এনে কঁকালৰ বিষটো বহুত কাৰণতে হ'ব পাৰে, আৰু কঁকালত বহুত ধৰণৰ বহুত লেভেল আছে, তাৰমানে আপোনাৰ যোনটো ৰাজহাড়ৰ বেলেগ বেলেগ লেভেল, ভাৰ্টিব্ৰা বুলি কয়, বেলেগ বেলেগ লেভেল আছে। ছ' কোনটো লেভেলত হৈছে, কেনেকুৱা ধৰণৰ বিষ হৈছে, বহাৰ পৰা উঠাৰ কাৰণ হয়তো আপোনাৰ শ্লিপ ডিস্কো হ'ব পাৰে, কিছুমান জইণ্টছ থাকে আমাৰ ফেচেট জইণ্ট বুলি কয়, ফেচেট জইণ্টত কিছুমান বিষ হয়, সেইটো কেতিয়াবা কিবা কাৰণত বডি পশ্চাৰটো বেয়া হ'লে হ'ব পাৰে, বস্তু উঠালে হ'ব পাৰে, হঠাৎকৈ উঠালে আৰম্ভণি তেনেকুৱাকৈ হয়, কিন্তু বিষটো থাকি যায় বনিয়লৈ। ছ' সেইকাৰণে বহাৰ পৰা উঠাতে যদি বিষ হৈছে হয়তো এই দুটা কাৰণতে সাধাৰণতে হয়, শ্লিপ ডিস্ক বা ফেচেট জইণ্ট কাৰণত। ছ' আপুনি হয়তো মেডিচিন খাই কেইদিনমান চেষ্টা কৰিব পাৰে, নহ'লে এক্সৰে বা MRI কৰিব পাৰে, কিন্তু ফেচেট জইণ্টৰ শ্লিপ ডিস্ক হ'লে আপুনি MRI ওলাব, কিন্তু ফেচেট জইণ্ট যদি পেইন হয় সেইটো কাৰণত সেইটো আপোনাৰ MRI কেতিয়াবা নোলায়, তো ক্লিনিকেল এক্সামিনেশ্যন কোনোবা পেইন স্পেচিয়েলিষ্টৰ ওচৰত।

0: এক্সামিনেশ্যন কৰি চাই পেলাই গোটেই উলিয়াব পাৰে। কেতিয়াবা এটা এটা ইনজেকশ্যন দিব লগা হয় ফেচেল জইণ্টত। কিছুমান মেচিন আছে চি আৰ বুলি কয়, এক্সৰে নিচিনা মেচিন অপাৰেশ্যন থিয়েটাৰত থাকে সাধাৰণতে। তেনেকুৱা যদি খুব বেছি বিষটো বহুত দিনলৈ আছে, তিনিমাহতকৈ বেছি তেনেকুৱা বিষ আছে, সেই মেচিনত চাই মেলি তাতে ইনজেকশ্যন দিয়া যায়। জইণ্টৰ ভিতৰতে দিব লাগে, কেতিয়াবা দিয়াৰ ধৰক এদিন দুদিনৰ ভিতৰতে বিষটো ভাল হৈ যায় সাধাৰণতে। আৰু কেতিয়াবা সেইটো দিও নহয়, এতিয়া মই প্ৰথমতে যোনটো কৈছিলোঁ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এপ্লিকেশ্যন, ত' নাৰ্ভত যদি কিবা কাৰণত এফেক্ট হৈ আছে, চ' নাৰ্ভটো আপুনি বাৰ্ণ কৰিলে বহুত দুবছৰ তিনিবছৰলৈ বিষ কমি থাকিব।
1: আৰু স্পণ্ডেলাইটিছ শব্দটো যে আমি শুনি থাকোঁ, স্পণ্ডেলাইটিছ কি ধৰণৰ, এই বিষয়ে অকণমান জানিব বিচাৰিছে।
0: স্পণ্ডেলাইটিছ বুলি ক'লে এটা জেনেৰেল টাৰ্ম, স্পণ্ডেলাইটিছ বুলি ক'লে আপোনাৰ ধৰক বিষ, এটা পিঠিৰ বিষ, ৰাজহাড়ৰ বিষ, কিন্তু সেইটোত বহুত ধৰণৰ বেমাৰ সোমাই থাকিব পাৰে। সেইটো বুলি ক'লে এতিয়া শ্লিপ ডিস্কো হ'ব পাৰে, এতিয়া ৰাজহাড়ৰ পৰাও বিষ আহিব পাৰে। চ' স্পণ্ডেলাইটিছ বুলি ক'লে সাধাৰণতে ধৰক তেনেকুৱা ধৰণৰ ইনফ্লামেশ্যন হৈছে, ক'ৰবাত ফুলা ভিতৰত ফুলি আছে, বা মাছুলৰ বিষো হ'ব পাৰে। চ' সেইটো জেনেৰেল টাৰ্ম এটা, ধৰক একজেক্টলি কি হৈছে এইটো আপুনি এইটো টাৰ্মত ক'ব দিগদাৰ। সেই স্পণ্ডেলাইটিছ বুলি ক'লে সেইটো আপোনাৰ একজেক্ট কি হৈছে ধৰিব নোৱাৰি।
1: হয়, আপুনি আঘাতৰ পৰা হোৱা বিষয়ৰ কথা কৈছিলে আৰম্ভণিতে। কেতিয়াবা কেতিয়াবা আমি ক'ৰবাত দুখ পালোঁ, আঘাত পালোঁ, আঘাত পোৱাৰ পিছত আঘাত ভাল আমি ভাল পালোঁ, তাৰপৰা আমি ওলাই আহিলোঁ, কিন্তু বিষ এটা থাকি যায়, এই সম্পৰ্কে কি ক'ব আপুনি, বা থাকিব পাৰে নেকি সদায়, কেতিয়াবা নাথাকিবও পাৰে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
0: তেনেকুৱা ধৰণৰ বিষ থাকে, কিন্তু খুব ৰেয়াৰ হয়। কিছুমান বিষ আছে আপোনাৰ ধৰক হাতত দুখ পালে, ফ্ৰেকচাৰ হ'ল, প্লাষ্টাৰ দিলে বা অপাৰেশ্যন কৰিলে, অপাৰেশ্যনটো হাড়টো পূৰা ভাল হৈ গ'ল, হাড় পূৰা জোৰা লাগিলে, চব ঠিক হৈ গ'ল, তাৰপিছতো কিছুমান বিষ হৈ থাকে, বিষটো লাহে লাহে বাঢ়ি গৈ থাকে। হয়তো আপোনাৰ চব কৰিলে, চব টেষ্ট কৰিলে, চব ধৰণৰ টেষ্ট, এক্সৰে টেষ্ট, চব নৰ্মেল আছে, নাৰ্ভটোও হয়তো আপোনাৰ ঠিকে আছে, কিন্তু তেনেকুৱা ধৰণৰ বিষ হৈ থাকিব পাৰে আৰু বিষটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব পাৰে। তেনেকুৱা ধৰণৰ বিষক খুব ৰেয়াৰ হয়, কমপ্লেক্স ৰিজনেল পেইন চিনড্ৰম বুলি এটা কণ্ডিশ্যন আছে, সেইটো হয় কিয় কাৰণে প্ৰথম যোনটো দুখ পালে ইনিচিয়েল, সেইটো এটা ব্ৰেইনত এটা ভুলকৈ ছিগনেল এটা পঠিয়াই দিয়ে, সেইটো আপোনাৰ চেণ্ট্ৰেল চেনচিটাইজেশ্যন বুলি কয়, আৰু ব্ৰেইনৰ পৰা এটা ভুলকৈ ছিগনেল পঠিয়াই থাকে কনষ্টেণ্টলি। চ' সেইটো কিছুমান তেনেকুৱা ধৰণৰ বিষ আছে যোনটো আপুনি কোনো টেষ্ট কৰি পেলাই বিচাৰি উলিয়াব দিগদাৰ। চ' সেইটোৰ কাৰণেও ট্ৰিটমেণ্ট আছে কিছুমান, কিছুমান ষ্টিলেট গেংলিয়ন, আমি ষ্টিলেট গেংলিয়ন বুলি হাতৰ ক্ষেত্ৰত ষ্টিলেট গেংলিয়ন বুলি এটা আমাৰ হেৰি নাৰ্ভৰ বান্দল এটা আছে, তাতে কিছুমান ইনজেকশ্যন দিব পাৰি। আকৌ সেই ছেইম সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চি যোনটো কৈছিলোঁ সেইটোও দিব পাৰি, সেইটো দিলেও আপোনাৰ ভালো হৈ যায়। হয়তো কিছুমান ক্ষেত্ৰত বহুত দিনলৈ, একবছৰলৈ বিষ নিৰাময় কৰি ৰাখিব পাৰি, আৰু কিছুমান ক্ষেত্ৰত একেবাৰে ভালো হৈ যায়, বা কিছুমান দৰবো আছে যোনটো লগত খাব লাগিব পাৰে।
1: হয়, শ্ৰোতাসকল, আমি বিষ নিৰাময়, বিষ উপশম কৰাৰ ক্ষেত্ৰত বা বিষৰ কাৰণ কি হ'ব পাৰে, আমি কি ধৰণে নিজকে সজাগ কৰি ৰাখিব পাৰোঁ, কি ধৰণৰ এক্সাৰচাইজৰ কথা আছে, বিভিন্ন ধৰণৰ বিষ সম্পৰ্কে আমি কথা পাতি আছোঁ ডাক্টৰ বিভাস ভাগৱতীৰ সৈতে। শ্ৰোতাসকল, আকাশবাণী আৰু এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ এক অনন্য প্ৰয়াস স্বাস্থ্য সজাগতাৰ দিশত। এই প্ৰভাতী তৰংগ অনুষ্ঠানত আমি একো একোটা বিশেষ বিষয় লৈ আলোচনা কৰোঁ, শ্ৰোতাসকলে স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে যাতে কিছু সজাগ হ'ব পাৰে, তেওঁলোকে যাতে কিছু ইয়াৰ কাৰণ সম্পৰ্কে অৱগত হ'ব পাৰে, বা কি ধৰণে নিৰাময়ৰ দিশত আমি ব্যৱস্থা ল'ব পাৰোঁ সেই সম্পৰ্কে আমি যাতে জানিব পাৰোঁ, তাৰ বাবে এই প্ৰয়াস চলাই থকা হৈছে। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আমি প্ৰভাতী তৰংগ অনুষ্ঠানটিত কথা পাতি আছোঁ বিষ নিৰাময়ৰ বিষয়ে। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে কিছুদিন

0: পূৰ্বে আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষঘোষিকাৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল। তাত যিসকল উত্তীৰ্ণ হৈছে অসমীয়া, নেপালী, বড়ো, কাৰ্বি আৰু চাহ জনগোষ্ঠীৰ অনুষ্ঠানৰ বাবে যিসকলে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ 13 জুলাইৰ পৰা 13, 14, 15, 16 এই 4 দিন আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত কণ্ঠস্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকলৈ মেইল প্ৰেৰণ কৰা হৈছে, কিন্তু আমাৰ ফেচবুক পেজ AIR গুৱাহাটীটো সেই তালিকাখন কোনদিনা কোনগৰাকী প্ৰাৰ্থীৰ কিমান সময়ত কণ্ঠস্বৰ পৰীক্ষা আছে সেই সকলো আমি পেজত উল্লেখ কৰি দিছোঁ। আপোনালোকে অহাৰ সময়ত লিখিত পৰীক্ষাৰ যিখন আপোনালোকক এডমিট কাৰ্ড দিয়া হৈছিল সেইখন আৰু এখন আপোনাৰ ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ আহিব। যদি 10 বজাৰ পৰা পৰীক্ষা আছে 9 বজাত আমি ৰিপৰ্টিং টাইম দিছোঁ, সেই হিচাপে আপোনালোক আহিব। যদি দ্বিতীয় সত্ৰত আছে তেতিয়াহ'লে 2 বজাৰ পৰা হ'ব, 1 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া হৈছে। গতিকে গোটেই কথাখিনি আমি AIR গুৱাহাটী ফেচবুক পেজত আমি উল্লেখ কৰিছোঁ, সেয়া আপোনালোকে চাই ল'ব। দ্বিতীয় কথা, আমাৰ আকাশী আলোচনী নিৰ্বাচিত যি লেখাৰ এইটো সংকলন আমি ইতিমধ্যে আকাশী নামেৰে প্ৰকাশ কৰিছোঁ, যোৱা 1 জুলাইত প্ৰকাশ কৰি উলিওৱা হৈছে। এই গ্ৰন্থখন আকাশবাণীৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। এতিয়াৰে পৰা ডিউটিৰ মত দায়িত্ব লৈ আহিব পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আনোৱাৰ আলী, ট্ৰান্সমিটাৰ তিলক চন্দ্ৰ দাস, ধ্ৰুৱজ্যোতি বৰ্মন আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত পপী চন্দ। শ্ৰোতাসকল, প্ৰভাতী তৰংগত আমি কথা পাতি আছোঁ বিষ নিৰাময়ৰ সৈতে বিষয়ে। ডাক্তৰ ভাগৱতীৰ পৰা আমি কিছু কথা আমি ইতিমধ্যে পাতিলোঁ আৰু প্ৰশ্ন আহি আছে শ্ৰোতাসকলে, কাৰণ বিষ বুলি ক'লে সাধাৰণতে প্ৰত্যেকৰে কিবা নহয় কিবা এটা হৈ থাকে, সেইকাৰণে আচলতে সবিতা কলিতা তেখেতে আপোনাক নমস্কাৰ জনাই বাৰ্তা আদি প্ৰেৰণ কৰিছে। আমাৰ শৰীৰত যিকোনো ঠাইত বিষ অনুভৱ হয় মাজে সময়ে, মোৰ কেতিয়াবা ৰাতিপুৱা শুই উঠাৰ পিছত বাওঁ ভৰিখন বহুত টানি ধৰে আৰু ভৰিখন কোচাই আনিব নোৱাৰা অৱস্থা হয় আৰু বহুত বিষ হয়, বহুত দেৰিৰ পাছতহে নামি আহিব পাৰোঁ, কিয় এনেকুৱা হয় সেইটো কথা জানিব বিচাৰিছে।
1: সেইটো কাৰণটো জানিবলৈ হয়তো আপুনি কেতিয়াবা কঁকালত আপোনাৰ স্লিপ ডিস্ক হ'ব পাৰে যোনটো কাৰণে ভৰিত বিষ হৈছে, কেতিয়াবা স্লিপ ডিস্কৰ বিষটো যদিও কঁকালত হয় কেতিয়াবা নাৰ্ভত চেপা খায়ো ভৰিলৈ বিষ যাব পাৰে। আৰু কিছুমান ধৰণৰ বিষ আছে, ফাইব্ৰমাইলজিয়া বুলি কয়, সেইচবত আপোনাৰ বডিত কিছুমান কেমিকেল আছে যেনে চেৰটনি, নৰডিনিন, তেনেকুৱা ধৰণৰ কিছুমান কেমিকেল আছে। কেতিয়াবা আমি শুই থাকোঁতে আমাৰ সেইচব কেমিকেলবিলাক কমি যায়, যোনটো আমি নৰ্মেল লেভেলত থাকিলে আমি বিষ অনুভৱ নকৰোঁ, কমি গ'লে সাধাৰণতে আমি বিষ অনুভৱ কৰোঁ। শুই থকা অৱস্থাত বা খুব ৰেষ্টত থাকিলে আমি বিষবিলাক বাঢ়ে, তাৰমানে কেমিকেলটো কমি যোৱাৰ কাৰণে বিষ হয়। চ' আপুনি কেতিয়াবা কিছুমান ক্ষেত্ৰত হয়তো আপোনাৰ অলপ ব্যায়াম অলপ প্ৰয়োজন, ৰাতিপুৱা গধূলি অলপ ব্যায়াম কৰিলে হয়তো সেই ধৰণৰ বিষ কম হ'ব পাৰে। আৰু হয়তো কিছুমান ক্ষেত্ৰত এই কেমিকেলটো যদি খুব বেছি কম আছে কিছুমান অলপ দৰবো লগা হ'ব পাৰে, যোনটো কাৰণত কেমিকেলটো আপোনাৰ নৰ্মেল লেভেলত আনিব পাৰি। হয়তো তেনেকুৱা ধৰণৰ 2-3 মাহ খালে কেতিয়াবা নৰ্মেল লেভেলত আহিও যায়, কিন্তু ব্যায়াম কৰাটো তেখেতসকলৰ কাৰণে খুব প্ৰয়োজনীয়, সদায় কৰি থকাটো দৰকাৰ
0: হয়। সবিতা কলিতা, আপুনি আপোনাৰ প্ৰশ্নৰ নিশ্চয় উত্তৰ পাইছে, আপোনাৰ বাওঁ ভৰিখন বহু সময়ত টানি ধৰে, গতিকে এয়া নিশ্চয় পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। ৰিণিমা শৰ্মা ৰুচেং, বাৰ্তাসমূহ চাই থাকিবা, কিছুমান পৰামৰ্শ আহিছে। আমাৰ 8 জুলাই হ'ব লাগে, 8 জুন হৈ আছিলে, কালি আমি ডিম্পলে এইখন সলনি কৰি দিছিল, আকৌ আহিছে নেকি বাৰু পেজত, ক'ৰবাত আছে নেকি অকণমান চাই ল'বা। ৰিণিমা শৰ্মা এইটো কৈছে, কিছুমান কৰ্মচাৰীয়ে বা বিষয়াই কি কৰে, কম্পিউটাৰসমূহত বহিয়ে থাকিব লগা হয়, উঠিবলৈ টাইম মিলাব নোৱাৰে, তেওঁলোকে আচলতে কি কৰিব লাগে সেইটো অকণমান পৰামৰ্শ আপোনাৰ পৰা বিচাৰিছে।
1: সেইটো কম্পিউটাৰত বহাৰ আগতে অলপ ব্যায়াম কৰিব লাগে, ষ্ট্ৰেচিং এক্সাৰচাইজ সাধাৰণতে য়োগা ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে ৰাতিপুৱা। আৰু কম্পিউটাৰত পৰা আধা ঘণ্টা 1 ঘণ্টাত মই ভাবোঁ এবাৰ উঠি পেলাই কিবা এটা মুভমেণ্ট কৰিব লাগে, পাৰিলে অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ কৰি ল'ব লাগে, 5 মিনিট হ'লেও আকৌ লাগিলে বহিব কম্পিউটাৰত, আকৌ গধূলি আহি পেলাই ঘৰত কামৰ পৰা আহি আকৌ হয়তো এক্সাৰচাইজ কৰাটো খুব দৰকাৰ।
0: মধুমিতা কলিতা, হাতৰ বিষ হাৰ্টৰ অসুখৰ কাৰণে হয় বুলি কয়, কোনখন হাতৰ বিষ হ'লে আচলতে হাৰ্টৰ অসুখ হ'ব পাৰে বুলি আমি জানিব পাৰিম, সেই কথাটো তেখেতে জানিব বিচাৰিছে মধুমিতা কলিতা।
1: হাৰ্টৰ বিষৰ

0: হাৰ্টৰ বেমাৰৰ কাৰণে হাৰ্টৰ বিষ হ'ব পাৰে, কিন্তু এইটো নহয় যে হাত বাওঁহাততে হ'ব, কেতিয়াবা সোঁহাততো হ'ব পাৰে। কিন্তু সাধাৰণতে বিষ, হাৰ্টৰ বিষটো আমাৰ গোটেই বুকুতে হয়, বুকুত যেন কিবাই ৰছী এডালি চেপা মাৰি ধৰিছে তেনেকুৱা ধৰণৰ সাধাৰণতে হাৰ্ট এটেকৰ যোনটো বিষ হয় সাধাৰণতে। কিন্তু এনেকুৱা নহয় যে নহয় হাততো হ'ব পাৰে, ডিঙিটো কেতিয়াবা বিষ হ'ব পাৰে, কেতিয়াবা বহুতে পেটৰ বিষ লৈও আহে, হয়তো কিছুমান ক্ষেত্ৰত এচিডিটি বুলি ভবা যায় বা কিবা গলব্লাডাৰ হৈছে নেকি তেনেকুৱা নহয়, কিন্তু হয়তো সেইসব ক্ষেত্ৰত হাৰ্টৰ কাৰণেও হ'ব পাৰে সেই বিষ। চ' সেইটো আমাৰ ই চি জি বা আমাৰ টি এম টি তেনেকুৱা ধৰণৰ টেষ্ট কৰিব লগা হ'ব পাৰে। চ' আপুনি কিবা কাৰণত যদি তেনেকুৱা ধৰণৰ বিষ হৈছে ডক্টৰক দেখুৱাই লৈ টেষ্ট কিছুমান কৰাটো উচিত।
1: হয়, ৰঞ্জিত শৰণীয়া, আপুনি কৈছে অতিথিগৰাকী গ'লে এক শ্ৰদ্ধা নিবেদন কৰিছোঁ, মই বহু সৰুৰে পৰা কষ্টকৰ কাম কৰাৰ বাবে বহু বছৰ ধৰি কঁকালৰ বিষত ভুগি আছোঁ। তাৰ লগতে আজিকালি আৰু এটা বিষে বহুত দিগদাৰি কৰি আহিছে, আজিকালি উঠোঁতে বা বহোঁতে লগতে কেতিয়াবা খোজকঢ়াৰ সময়তো কঁকালত জোৰকৈ কোব মাৰি দিয়ে আৰু লগতে শৰীৰৰ আন ঠাইত প্ৰায়ে বিষ হৈ থাকে। শ্ৰদ্ধাৰ চিকিৎসকগৰাকীয়ে কিবা পৰামৰ্শ আগবঢ়াব নেকি? ভলুকা মাৰি বাক্সাৰ পৰা তেখেতে লিখিছে।
0: কঁকালৰ তেনেকুৱা ধৰণৰ বিষ যদি হৈছে, হয়তো আপুনি কিবা গধুৰ বস্তু উঠোৱাৰ কাৰণে আৰম্ভ হৈছে।
1: তেওঁ এটা কথা কৈছে যে তেওঁ সৰুৰে পৰা খুব কষ্টকৰ কাম কৰি আহিছে, সেইকাৰণেই হয়তো
0: সাধাৰণতে সৰুতে কৰা, সৰুতে হোৱা যোনবিলাক হেৰি মানে ইঞ্জুৰিবিলাক সাধাৰণতে ভাল হৈ যায়, ইমান দিনলৈ নাথাকে। হয়তো ৰিচেণ্ট কিবা হৈছে, হয়তো প্ৰথমতে এক্সৰে কৰি হৈওতো কিছুমান বস্তু ক'ব পাৰি, এক্সৰেখন প্ৰথমতে কৰি লোৱা ভাল, আৰু এম আৰ আই হয়তো লাগিব পাৰে কিবা কাৰণত তেনেকুৱা হৈছে যদি, স্লিপ ডিস্কৰ কাৰণ হ'ব পাৰে। তো মই ভাবোঁ ওচৰত যোন ডক্টৰ আছে তেখেতক দেখুৱাই লোৱাটো প্ৰথম উচিত হ'ব।
1: হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত আমি যিসমূহ প্ৰশ্ন পাই আছোঁ বেছিভাগে কঁকাল বা পিঠিৰ বিষ এনেকুৱা কথা কয়, গতিকে ইয়াৰ সাধাৰণ কাৰণসমূহ কি? এই যেন এটা সাধাৰণ সমস্যাৰ নিচিনা হৈ গৈছে কঁকালৰ বিষ বা পিঠিৰ বিষ, আমি যদি সৰলীকৰণ কৰিব বিচাৰোঁ সাধাৰণ কাৰণসমূহ কি হ'ব যাৰ কাৰণে আচলতে এনেকুৱা হৈ থাকে?
0: প্ৰপাৰ এক্সাৰচাইজটো দৰকাৰ, মানে মই যোনটো কৈছিলোঁ খাদ্যৰ ভাল হ'ব লাগে, অলপ প্ৰটিনেচিনাস ফুড হ'ব লাগে, কিছুমান নহ'লে আপোনাৰ মাছল বোন এইচব উইক হ'লেও তেনেধৰণে বিষ হয়, আৰু এয়াই হয়তো যদি অলপ চলপ বিষ হৈছে দৰৱ লাগিব পাৰে কিছুমান ক্ষেত্ৰত। আৰু আগৰ প্ৰশ্নটোত মই আকৌ আহিব গৈছোঁ, মানে তেখেতে কৈছিলে গোটেই শৰীৰৰো বিষ হয় লগতে কঁকালৰ বিষ, তো কেতিয়াবা স্লিপ ডিস্ক ধৰণৰ বিষ যেতিয়া বহুত দিনলৈ থাকে একবছৰ দুবছৰ, কেতিয়াবা সেই বিষবিলাক গালৈও আহে, গাটো বিষ হ'ব পাৰে অভাৰ টাইম। চ' সেইটো কাৰণে হয়তো আপুনি দেখুৱাই লোৱাটো উচিত, সেইটো ট্ৰিটমেণ্টো আছে। চ' ভাবোঁ এক্সৰে বা এম আৰ আই এটা হয়তো লাগিব পাৰে।
1: কৰুণাকান্ত শৰ্মা, তেখেতে কৈছে স্পাইনেল কৰ্ডত ৰড স্ক্ৰু ফিক্স কৰিলে কিমান বছৰৰ মূৰত বাইক চলাব পাৰি?
0: সাধাৰণতেতো তিনিমাহ চাৰিমাহ পিছত কৰিব পাৰি ৰড স্ক্ৰু যদি হেৰি হয়, তাৰমানে সেইটো ভালকৈ জোৰা লাগিব ফিক্স হ'ব কাৰণে আপোনাৰ তিনিমাহমান লাগে, তাৰপিছত মই ভাবোঁ কৰিব পাৰি, বাইক চলাব পাৰিব।
1: আৰু সাধাৰণতে কোৱা যায় যে গাঁঠিৰ যে বিষ হয় বয়স বঢ়াৰ লগে লগে গাঁঠিৰ বিষ হয়, বা ইয়াৰ লগত বয়স বাঢ়ি যোৱাটোৰ লগতে যেন গাঁঠিৰ বিষৰ সমস্যাটো জড়িত, সেয়া সদায় সঁচা নেকি?
0: নহয়, মানে তেনেকুৱা নহয় যে গাঁঠিৰ বিষ বয়সৰ লগত হ'বই, তেনেকুৱা নহয়। কিন্তু ধৰক কিছুমানৰ হয়তো আৰ্থাইটিছ ডেভেলপ কৰিছে, আৰ্থাইটিছ হোৱাৰ কাৰণ এটা হ'ল ওজন খুব বেছি হ'লে, ওজন আৰু বহুদিন আছে, ওজন আপোনাৰ নৰ্মেল বি এম আই বহুত ওপৰত আছে, তেতিয়া হয়তো আপোনাৰ গাঁঠিবিলাকত জোৰ পৰিও হ'ব পাৰে, প্ৰপাৰ এক্সাৰচাইজ নাই, কিছুমান শকত মানুহৰো নহ'ব পাৰে কিয়নো তেওঁলোকে প্ৰপাৰ এক্সাৰচাইজ কৰি আছে। চ' সেইটো এনেকুৱা নহয় যে বয়সৰ লগত বেছি হ'ব, তেনেকুৱা নহয়, ডেকা মানুহৰো হ'ব পাৰে যদি প্ৰপাৰ হেৰি কৰা নাই এক্সাৰচাইজ।

0: ব্যাপার নাই বা খুব বেশি ভাল খোৱা খোৱা নাই তেনেকুৱা ধৰণৰ কেতিয়াবা হ'ব পাৰে।
1: বকুলি বৈশ্য এটা কথা কৈছে যে মোৰ সৌচকুৰ পতা নামি নামি আহে আৰু ৰাতি শুই থাকোঁতে কলা ফুলৰ শিৰ টানি ধৰে, তাৰ বাবে ডাক্তৰৰ পৰামৰ্শ মতে নাৰ্ভৰ পৰীক্ষা কৰালোঁ। বিভিন্ন পৰীক্ষা কৰাৰ পাছত মধুমেহ বা ডায়েবেটিছ ৰোগ ধৰা পৰিল, কিন্তু নাৰ্ভৰ একো সমস্যা নাই। এইটো কিহৰ কাৰণে হয় সেইটো জানিব বিচাৰিছোঁ। তেওঁ প্ৰথমে ভাবিলে যে নাৰ্ভৰ অসুখ, পৰীক্ষা কৰালে, ডক্টৰে ক'লে, কিন্তু এতিয়া দেখিছে তেওঁ ডায়েবেটিছ।
0: সেইটো কাৰণ চকু পতাটো নামি যোৱা, হয়তো মই ভাবোঁ আকৌ ভালকৈ নিউৰলজিকেল টেষ্ট বা কাৰোবাক দেখুৱাই লোৱাটো উচিত হ'ব। আৰু কলাফুল টানি নিয়াটো মই এবাৰ কৈছিলোঁ, যোনটো ধৰক কেমিকেলৰ কাৰণে হ'ব পাৰে, সেইটো এটা কাৰণ হ'ব পাৰে যদি চব টেষ্ট নৰ্মেল আছে। চ' সেইটো কাৰণে দৰৱ আছে, দৰৱ খাই থাকিবলগীয়া হ'ব পাৰে অলপ দীঘলীয়াকৈ।
1: নিভাৰাণী হাজৰিকাই কৈছে যে অনুষ্ঠানী শুনি আছোঁ, কঁকালৰ বিষত কেনেধৰণৰ এক্সাৰচাইজ কৰিলে বা ব্যায়াম কৰিলে আৰাম পোৱা যাব জনাবচোন। কঁকালৰ বিষত কেনেধৰণৰ এক্সাৰচাইজ কৰিলে,
0: কঁকালৰ বিষ যদি হৈ আছে তেনেহ'লে বা কিবা কাৰণত আপুনি প্ৰথম অৱস্থাত কিবা দুখ পাই হৈছে, তেতিয়া এক্সাৰচাইজ নকৰাটো ভাল, কেইদিনমান অলপ এক্সাৰচাইজ অলপ ৰেষ্ট লোৱাটোহে ভাল। তাৰপিছত এক্সাৰচাইজ আছে কিছুমান, ফিজিঅ'থেৰাপি আছে, কিছুমান ধৰণৰ ফিজিঅ'থেৰাপি কৰিব লাগে। আৰু যদি আপোনাৰ সেইটো নহ'ব লাগে, আপোনাৰ ঠিকেই আছে কিন্তু তেনেকুৱা ধৰণৰ বিষ হ'ব নালাগে, মই যোনটো কৈছোঁ এক্সাৰচাইজ, ৰেগুলাৰ এক্সাৰচাইজ, কঁকালৰ এক্সাৰচাইজ, গোটেই শৰীৰৰে এক্সাৰচাইজ কৰাটো উচিত
1: হয়। অঁ, ইয়াৰ আগতে যে আমি যিটো প্ৰশ্ন কৰিছিলোঁ কৰুণাকান্ত শৰ্মা, তেওঁ দুনি দৰঙৰ পৰা লিখিছিল। আৰু এটা কথা জানিব বিচাৰোঁ, মূৰৰ বিষ আৰু মাইগ্ৰেইন যিটো সমস্যা বহু লোকে ভুগি থাকে, কেনে পৰিস্থিতিত কেৱল ঔষধ খোৱাৰ পৰিৱৰ্তে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে? কাৰণ আমি মূৰৰ বিষ হ'লে বা মাইগ্ৰেইন হ'লে ফাৰ্মাচীলৈ গুচি যাওঁ, তাৰ পৰা এটা ঔষধ আনি খাই দিওঁ। গতিকে কেনেকুৱা এটা পৰিস্থিতিত আমি আচলতে এনেকুৱা নকৰি চিকিৎসকৰ ওচৰলৈ যোৱাটোহে বেছি প্ৰয়োজন, সেই কথাটো অকণমান কবচোন।
0: ধৰক আপোনাৰ বিষ বহুদিনলৈ হৈ আছে, আপুনি দৰৱ খাইছে ভাল হৈছে, আকৌ পিছত আকৌ হয়, আকৌ দৰৱ খাই দিয়ে ভাল হয়, তেনেকুৱা ধৰণৰ কিছুমান প্ৰফাইলেক্টিক দৰৱ হয়তো লাগিব পাৰে মাইগ্ৰেইনৰ কাৰণে, যোনটো সদায় খাই থাকিব লাগিব পাৰে, হয়তো ছমাহমানলৈ খাব লাগিব পাৰে, যোনটো দি আপোনাৰ বিষটো বহুত কমি যাব, যোনটো বিষৰ ফ্ৰিকুৱেঞ্চি আৰু ইনটেনচিটিও কমি যায়, হয়তো 100% নকমিব পাৰে, যোনটো মাজে মাজে মাহত যদি 5 দিন হয় সেইটো দৰৱ প্ৰফাইলেক্টিকেলি দৰৱ খাই থাকিলে হয়তো মাহত এদিন হ'ব বা তাৰ খুব বিষটো খুব কম হ'ব। তাৰ মাজত যোনবিলাক দৰৱ খায় হয়তো সেইটো দৰৱ দি অলপ বিষ হোৱাটো সেইটো দৰৱেদি ভাল হৈ যাব মাজত, কিন্তু প্ৰফাইলেক্টিক দৰৱ ছমাহমানলৈ খাব লাগে। আৰু কিছুমান আছে খুব বেছি যদি সেইটো দিয়ে ভাল হোৱা নাই, কিছুমান মই যেনেকৈ কৈছিলোঁ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি, সেইটো মাইগ্ৰেইনৰ ক্ষেত্ৰতো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰিব পাৰি, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰিলে ধৰক 2 বছৰমানলৈ বিষ কমি থাকে মাইগ্ৰেইনৰ বিষ।
1: শ্ৰোতাসকলে আজি অনুষ্ঠানী শুনি ভাল পাইছে, সেইকাৰণে বহুতে নিজৰ নিজৰ সমস্যাসমূহ ধুনীয়াকৈ লিখিছেও। চাৰু বৰুৱা দেৰগাঁৱৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা, বিষৰ যন্ত্ৰণা খুব ভালকৈ বুজি পাওঁ, প্ৰায় 12 বছৰ বয়সত যেতিয়া প্ৰথম ঋতুমতি হৈছিলোঁ তেতিয়াৰ পৰাই সৰ্বশৰীৰতে বিষ হৈছিল আৰু বহু বছৰ ধৰি আৰোগ্য লাভ কৰা নাছিলোঁ। অজ্ঞতা আৰু অসহায়তাৰ বাবে ফাৰ্মাচীৰ পৰা আনি দৰৱ খাবলগীয়া হৈছিল, ভুল চিকিৎসাই মোক আৰু বেছি অসুস্থ কৰি তুলিছিল, বিভিন্ন সমস্যা হৈছিল, সেই সময়ত কাষতে থকা এনেকুৱা কোনো পৰামৰ্শদাতা নাছিল, বিশেষজ্ঞক লগ পাব পৰা কোনো সুবিধাও নাছিল। এতিয়া এই সুবিধাসমূহ আকাশবাণী গুৱাহাটীয়ে দিছে, বিষ থকাসকলে জানি বুজি উপকৃত হ'ব পাৰিব, ভাল লাগিছে, সমল ব্যক্তি মহোদয়ক কৃতজ্ঞ চিত্তে ধন্যবাদ জনালোঁ, আপোনাক ধন্যবাদ জনাইছোঁ, ধুনীয়া কথাখিনি বুলি কৈ আছে। তেওঁ কৈছে এটা সময়ত তেওঁ বহু সমস্যা হ'ল, তেওঁ ভুল চিকিৎসাৰ বলি হ'ল, তেওঁ এনেকুৱা পৰামৰ্শদাতা নাপালে যাৰ কাৰণে তেওঁ গম নাপালে, গতিকে বহু সমস্যাত ভুগিলে, কিন্তু আজি আকাশবাণীয়ে এই যে প্ৰচেষ্টা য'ত এপল' এক্সেল কেয়াৰ হাস্পাতালো জড়িত হৈছে, আপুনি ইমান ধুনীয়া কথাখিনি কৈ আছে, আপোনাক তেওঁ ধন্যবাদ জনাইছে,
0: ধন্যবাদ।
1: জয়া দত্ত শইকীয়া লখিমপুৰৰ পৰা শুনি আছোঁ আৰু চাই আছোঁ, অতি প্ৰয়োজনীয় অনুষ্ঠান, আপোনালোকক ধন্যবাদ জনাইছোঁ বুলি বাৰ্তা প্ৰেৰণ কৰিছে। মৌচুমী বৰাই, আমি মাইগ্ৰেইনৰ কথাটো ক'লোৱে, মাইগ্ৰেইনৰ বিষয়ে জানিব বিচাৰিছোঁ, কিয় হয়, বিষৰ টেবলেট নোখোৱাকৈ ভাল কৰিব পৰা উপায় আছেনে?
0: মাইগ্ৰেইনৰ কাৰণটো আচলতে আজিলৈ কাৰণটো উলিয়াব পৰা হোৱা নাই। চ' মাইগ্ৰেইনৰ কিছুমান ক্ষেত্ৰত হয়তো আপুনি টোপনি ভাল নহ'লেও বেছি হ'ব পাৰে, খুব বেছি ৰ'দত গ'লেও কিছুমানৰ হয়, চ' এইখিনি আপুনি

0: এভয়েড কৰিব পাৰে যদি কমি থাকিব। দৰৱ নোখোৱাকৈ হয়তো তেনেকৈ কমি থাকিব পাৰে, কিন্তু দৰকাৰ হ'লে খাব লাগে। কিয় কাৰণে আপোনাৰ বেছি বিষ হৈ থাকিলে এনেকুৱা নহয় যে আপুনি বিষ সহ্য কৰি থাকিলে যে আপোনাৰ ভাল হৈ যাব অভাৰ টাইম। বিষ কমাই থোৱাটো উচিত হয় একচুৱেলি, নহ'লে মানে বিষটো বেছিহে হৈ যাব, বিষ কমি নাযায় পিছলৈ।
1: শিৰোমণি বৰুৱা ডেকাই কৈছে যে শৰীৰৰ বিভিন্ন অংগত হোৱা নানা ধৰণৰ বিষত আমি ভুগি আছোঁ, অনুষ্ঠান ভুগি থাকোঁ, অনুষ্ঠানী শুনাৰ প্ৰয়োজনীয়তা উপলব্ধ কৰি শুনি আছোঁ, অতিথি চিকিৎসকগৰাকীলৈ আদৰণি জনাইছোঁ, ধন্যবাদ বাইদেউ। আল্পনা মণ্ডল, তেখেত কলংপাৰৰ পৰা, আজিৰ অনুষ্ঠানো বৰ সময় উপযোগী হৈছে, পঞ্চাছৰ ঊৰ্ধৰ মহিলাসকলৰ নানা ধৰণৰ শাৰীৰিক বিষ হয়, ইয়াৰ নিৰাময়ৰ উপায়ৰ বিষয়ে আলোচনা কৰিলে উপকৃত হ'ম। 50+ যিসকল তেখেতসকলৰ বিভিন্ন ধৰণৰ বিষ হয় সেই সম্পৰ্কে অলপ ক'ব কৈছে তেখেতে।
0: এনেকুৱা নহয়, মই আগতেও কৈছোঁ যে 50+ হ'লে যে বিষ হ'ব বেছি তেনেকুৱা ধৰণৰ নহয়, হয়তো কিবা এটা কাৰণ আছে, কিন্তু কাৰণটো উলিয়াই ল'ব লাগিব। আঁঠু চাঠু বিষ হ'ব পাৰে বেছি, হয়তো আপোনাৰ প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব লাগিব, কোনটো বিষ কি কাৰণত হৈছে সেইটো উলিয়াই লোৱাটো উচিত। আপোনাৰ ডক্টৰৰ ওচৰত গৈহে আপুনি কৰিব ঠিক কৰিব পাৰিব, হয়তো এক্সৰে MRI লাগিব পাৰে, এয়া ইমান কম সময়ত কৈ ক'ব অসুবিধা
1: হয়। নৱকুমাৰ নাথ, তেখেতে বাৰ্তাটি প্ৰেৰণ কৰিছে যে বিষৰ ক্ষেত্ৰত খোৱা লোৱাৰ কিবা এইটো খাদ্য খাব নালাগে বা এনেকুৱা খাদ্যহে খাব লাগে, তেনেকুৱা কিবা তালিকা আছে নেকি, তেওঁ সেইটো জানিব বিচাৰিছে।
0: তেনেকুৱা বিষৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ নাই, আপোনাৰ কিবা এটা খালে যে বেছি বিষ হ'ব তেনেকুৱা ধৰণৰ বিষ মানে খোৱা বস্তুৰ লগত ৰিলেশ্যন খুব কম আছে তেনেকুৱা নাই।
1: হয়, কিৰোত কুমাৰ শৰ্মা, আপুনি অনুষ্ঠানলৈ আহিছে, সবিতা কলিতা আপোনাক ধন্যবাদ জনাইছে। ছাৰ, মই পৰীক্ষা কৰিবলৈ যাম আৰু মই ব্যায়াম মাজে সময়ে কৰোঁ আৰু খোজকাঢ়োঁ, আৰু কেতিয়াবা বহুদিন খোজকঢ়া বা ব্যায়াম কৰা নহয়, তেতিয়া আকৌ শৰীৰটোত বিষ হ'ব পাৰে নেকি?
0: হ'ব পাৰে, মই যোনটো কৈছিলোঁ অলপ আগতে যোন কেমিকেল ছেৰটনিনৰ কথা কৈছিলোঁ, আৰু বহুদিন যদি চবৰে নহ'ব পাৰে, ধৰক কিছুমানৰ ক্ষেত্ৰত হ'ব পাৰে, সেই কেমিকেলটো যদি কমি যায় আপুনি এক্সাৰচাইজ নকৰা কাৰণত আপুনি কমি যাব পাৰে, কমি গ'লে আপোনাৰ আমাৰ আজিকালিৰ লাইফষ্টাইলটো এনেকুৱা হৈছে যে আপুনি ইজি হয় লাইফটো, গাড়ীত গ'লোঁ কম্পিউটাৰত বহিলোঁ কামবিলাক তেনেকুৱা ধৰণৰ হয়। আগৰ দিনৰ তেনেকুৱা নাছিলে, হয়তো হয়তো মানুহৰ বিষ চিষ কম আছিল, কিয় কাৰণে মানুহে কনষ্টেণ্টলি কিবা এটা কাম কৰি থাকে, ফিজিকেল এক্টিভিটি এটা থাকেই চবৰে, আৰু হয়তো খোৱা বোৱাও ভালে আছিলে আগতে, আমাৰ আজিকালি তেল মছলা আজিকালি নিচিনা নাছিলে, হয়তো সেইটো কাৰণত আগতে বিষ চিষ হয়তো নাছিল, কম আছিলে ক'ব নোৱাৰোঁ, কিন্তু ধৰক এইটো এটা কণ্ডিশ্যন যোনটো আপোনাৰ যদি ৰেষ্টত থাকে মানে বিষ হ'ব পাৰে, কিছুমান বহুদিনলৈ ৰেষ্টত থাকে কেমিকেলটো কমি যোৱাৰ কাৰণত বিষ হ'ব পাৰে, চ' সেইটোৱে আপোনাৰ কিছুমান এক্সাৰচাইজ কৰি থকাটো উচিত
1: হয়। আৰু এটা কথা, কেঞ্চাৰ ৰোগীসকলৰ যিটো বিষ, কেঞ্চাৰৰ যিটো পেইন, সেই পেইনৰ কথা অকণমান জানিব বিচাৰিছোঁ, আৰু এই বিষ কমাবলৈ আন কি কি বিকল্প চিকিৎসা আছে? কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে সাধাৰণ ঔষধে কেঞ্চাৰৰ বিষ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া বিকল্প চিকিৎসা কি আছে, কেঞ্চাৰ পেইন সম্পৰ্কে অলপ বুজাই ক'লে ভাল লাগিব।
0: হয়, চব ধৰণৰ কেঞ্চাৰত বিষ ইমান নহ'ব পাৰে, হয়তো কেঞ্চাৰৰ ভিতৰত 20% মানুহৰহে খুব বেছি বিষ হ'ব পাৰে, যোনটো কিছুমান তাৰ ভিতৰতো কিছুমানৰ দৰৱ ইনজেকশ্যন তেনেকুৱা ধৰণৰ আজিকালি পেচ কিছুমান পায় স্কিনত লগাই থ'লে সেই বিষ কমি যাব পাৰে, কমি যায় বা বহুদিনলৈ তেনেকৈ লগাই থ'ব পাৰি পেচবিলাক, কিন্তু তাৰপিছতো যদি বিষ নকমে, তাৰপিছতো খুব আৰু সেইচব বিষ নকমিলে কিছুমান ইণ্টাৰভেনশ্যনেল প্ৰচিডিউৰ্ছ আছে, তাৰমানে কিছুমান আমাৰ নাৰ্ভৰ প্লেক্সাছ আছে মানে গাৰ ভিতৰত, পেটৰ ভিতৰত, ডিঙিত, তেনেকুৱা কঁকালৰ ভিতৰৰ কিছুমান প্লেক, বহুতকেইটা নাৰ্ভ এটা মানে ধৰক হেৰি নিচিনা আৰু জাংচন এটাৰ নিচিনা, য'ত তাৰমানে বহুতকেইটা নাৰ্ভ এক জেগাত গোট খাই থাকে মানে সেইখিনিৰ পৰা আপোনাৰ স্প্ৰেড হৈ যায় নাৰ্ভখিনি, তেনেকুৱা জেগাত আপুনি কিছুমান ইনজেকশ্যন দিব পাৰি, সেইটো নিউৰোলাইচিছ বুলি কয়, সেইচব ইনজেকশ্যন কিছুমান যেনেকুৱা এপচলিউট এলকহল বুলি আছে, সেইটো দি অলপ নাৰ্ভটো বাৰ্ণ, সেই প্লেক্সাছটো বাৰ্ণ কৰিব পাৰি, সেইকাৰণে প্লেক্সাছটো বাৰ্ণ কৰিলে বেলেগ অসুবিধা একো নহয়, বিষটো খালী কমি যায়, বেলেগ অসুবিধা সাধাৰণতে নহয়।

0: বিষটো কমি যায় আৰু তেনেকুৱা বিষ বহুদিনলৈ কমাই থ'ব পাৰি, ছমাহ এক বছৰলৈ কমাই থ'ব পাৰি।
1: কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে আৰু ইতিমধ্যে বহুতো শ্ৰোতাই সবিতা কলিতা আপোনাক ধন্যবাদ জনাই বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এতিয়া বাৰ্তা আহিল মই কল্পনা দেৱী, মই একে লেঠাৰিয়ে পৰিলোঁ কেইবাদিনো তেওঁ তেখেত পৰিলে, এতিয়া মোৰ গোটেই গাত বিষ হৈছে, হাত এখন দাঙিবলৈও কষ্ট পাওঁ, কি কৰিলে ভাল হ'ব? তেওঁ কেইবাদিনো পৰিলে, পৰাৰ পিছত এতিয়া গোটেই গাতে বিষ হৈছে আৰু হাত এখন দাঙিব নোৱাৰা হৈছে।
0: হয়তো আপুনি হাত দাঙিব নোৱাৰাৰ কাৰণটো হয়তো কিবা লিগামেণ্টৰ ইঞ্জুৰি হৈছে, হয়তো হেয়াৰলাইন ফ্ৰেকচাৰো হ'ব পাৰে কিবা কাৰণত, সেইটো আপুনি এক্সৰে কৰি লোৱাটো উচিত বা কিবা এটা টেষ্ট কৰি ল'ব লাগিব। কিবা কাৰণত যদি তেনেকুৱা হৈছে আপুনি প্ৰপাৰ ট্ৰিটমেণ্ট কৰাটো উচিত, হয়তো অৰ্থপেডিক্সৰ ওচৰতো যাব লাগিব পাৰে তেনেকুৱা ক্ষেত্ৰত। চ' মই ভাবোঁ ডক্টৰৰ ওচৰত যোৱাটো উচিত।
1: হয়, চাৰু বৰুৱাই দেৰগাঁৱৰ পৰা এটা কথা লিখিছে, তেওঁৰ অভিজ্ঞতাৰ কথা লিখিছে। 1988 চনত মই বি এ পঢ়ি আছিলোঁ, তেতিয়া কোনো শুভচিন্তকৰ পৰামৰ্শ মতে মই যোগ শিকিছিলোঁ আৰু যোগাসন কৰি যথেষ্ট আৰোগ্য লাভ কৰিছিলোঁ আৰু বৰ্তমান মোৰ বিষ একেবাৰে নাই। তেওঁ যোগাসন কৰি তেওঁ
0: হয়
1: বিষৰ পৰা নিৰাময় পাইছে বুলি তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা সেই কথাটো লিখিছে।
0: হয়, যোগাসন কৰাটো খুব ভাল আৰু মই ভাবোঁ কিছুমান ধৰণৰ বিষ আছে যোনটো যোগাসন, মই যোনটো ষ্ট্ৰেচিং এক্সাৰচাইজ বুলি কৈছোঁ সেইটো অলপ যোগাসনৰ লগত অলপ মিল আছে, যিহেতু আসনত অলপ ষ্ট্ৰেচিং হয় বডিৰ, চ' সেইটো কাৰণত বহুত বিষ কমি থাকিব পাৰে, কিন্তু সদায় কৰি থকাটো উচিত।
1: হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ যে বেছিভাগ পেইন স্পেচিয়েলিষ্ট কিয় এনাস্থেছিঅলজিষ্ট হয়, এই কথাটো জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
0: হয়, একচুৱেলি এনাস্থেছিয়াটো এনেকুৱা ডিপাৰ্টমেণ্ট যোনে মানে ডাঙৰ অপাৰেশ্যন, যোনটোত এটা অপাৰেশ্যন কৰিলে সৰু সুৰা অপাৰেশ্যনতে ইমান বেছি বিষ হয়, অলপমান কাটিলে কিমান বিষ হয়, ইমান ডাঙৰ ডাঙৰ অপাৰেশ্যন কৰাৰ পিছতো বিষ নোহোৱাকৈ পাৰ কৰাই দিয়ে এনাস্থেটিছে। চ' এনাস্থেটিছবিলাকে জানে মানে কোনটো ধৰণৰ বিষ কেনেকুৱা ধৰণে কেনেকৈ কমাব লাগে। কিছুমান ধৰণৰ ইনজেকশ্যন আছে যোনবিলাকত ধৰক আপুনি বিষ কমাব পাৰে, বা স্পাইনেল এনাস্থেটিছিয়া আছে যোনটোত ক'ত বেজী দিলে কেনেকৈ বিষ কম হয়, কেনেকৈ এনাস্থেটিছিয়া দিব পাৰি বেজী দি। চ' এই সেইটো ক্ষেত্ৰত এনাস্থেটিষ্টবিলাকে বেছি ভালকৈ জানে ক'ত কেনেকৈ ধৰণৰ বেজী দিব পাৰি। কিছুমান দীঘল দীঘল বেজী আছে একদম ভিতৰত কিছুমান দিব লাগে, চ' সেইচব এনাস্থেটিষ্টবিলাকে বেছি ভালকৈ জানে। চ' আজিকালি যোনবিলাক আজিকালি ছুপাৰ স্পেচিয়েলিটিও আছে পেইন পেইন মেনেজমেণ্টৰ, আজিকালি ছুপাৰ স্পেচিয়েল ব্ৰাঞ্চ এটা আছে এইমছ, আপুনি হৰিদ্বাৰত এইমছ এটা আছে, ঋষিকেশত এইমছ এটা আছে, তাতে নতুনকৈ আৰম্ভ হৈছে পেইন স্পেচিয়েলিষ্টৰ ডি এম ছুপাৰ স্পেচিয়েলি, সেইটোত এনাস্থেটিষ্টবিলাকেহে একচুৱেলি হেৰি কৰে, কম্পিট কৰি পেলাই তাতে ছিট পায়। চ' সেয়াই আৰু এনাস্থেছিয়া যিহেতু বিষ কমাই তেখেতসকলেহে একচুৱেলি পেইন মেনেজমেণ্টৰ ভালকৈ হেৰি কৰিব পাৰিব, ট্ৰিটমেণ্ট কৰিব পাৰিব।
1: ডাক্টৰ বিভাস ভাগৱতীৰ সৈতে আমি কথা পাতি আছোঁ শ্ৰোতাসকল, আৰু খুব ভাল লাগিছে, তেখেতে খুব ধুনীয়াকৈ বুজাই দিছে আৰু আজি আপোনালোকৰ যিটো অংশগ্ৰহণ, মই বাৰ্তাসমূহ পঢ়ি এনেকুৱা অনুভৱ হৈছে যে আপুনি কথাখিনি ভালকৈ বুজাবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেখেতসকলে আৰু কথা আপোনাৰ পৰা জানিব বিচাৰিছে, তেওঁলোকে নিজৰ নিজৰ সমস্যাৰ কথা আপোনাক কৈছে। আৰু শ্ৰোতাসকল, আপোনালোকে যিদৰে এই কথাখিনি ইয়াত উল্লেখ কৰিছে, ঠিক তেনেদৰে আপোনালোকে আমাৰ অনুষ্ঠানটো শ্বেয়াৰ কৰক যাতে সৰহসংখ্যক লোকে এই কথাখিনি জানিবলৈ সক্ষম হয়, কাৰণ জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত আমি এটা প্ৰয়াস লৈছোঁ য'ত আমাৰ সৈতে সংযুক্ত হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতাল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী, সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আমি অনুষ্ঠানৰ শেষ অংশলৈ আহিছোঁ আৰু 6 মিনিট সময় আছে আপোনালোকৰ সৈতে আমি থাকিম। তৃষ্ণা কটকী আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, বহুদিনৰ মূৰত আপুনি অনুষ্ঠানলৈ আহিছে, অতি সুন্দৰ অনুষ্ঠান, বহুত উপকৃত।

0: হৈছে বুলি উল্লেখ কৰিছে। ধন্যবাদ জনাইছোঁ তৃষ্ণা কটকী। আমি আকৌ আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। বৰ্তমান সময়ত বিষ নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি আছে, সেই সম্পৰ্কে ৰেডিঅ' এবলেশ্যন থেৰাপিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিকল্প ব্যৱস্থাৰ কথা তেখেতে ইতিমধ্যে উল্লেখ কৰিছে। আৰু নিয়মীয়াকৈ পেইন কিলাৰ খোৱাটো কিমান বিপদজনক সেইটো আৰু এবাৰ তেখেতৰ পৰা আমি এবাৰ শুনিব বিচাৰিছোঁ। আৰু কেতিয়াবা কেতিয়াবা পেইন ইনজেকশ্যন লোৱা হয়, সেই পেইন ইনজেকশ্যন লোৱাটো আচলতে বিপদজনক নে ইয়াৰ প্ৰতি আৰু আসক্তিটো বৃদ্ধি পাই যায়, এই সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: পেইনৰ ইনজেকশ্যন হয়তো আপুনি ল'ব লাগিব পাৰে কিছুমান ক্ষেত্ৰত, আৰু যদি মই আগতেও কৈছিলোঁ যদি কিডনীৰ প্ৰব্লেম আছে, কিছুমানে এচিডিটিৰ প্ৰব্লেম আছে, আলচাৰ গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত কিছুমান ধৰণৰ পেইন কিলাৰ আপোনাৰ অনিষ্ট কৰিব পাৰে। আৰু ধৰক হয়তো এটা ইনজেকশ্যনত অসুবিধা নকৰিব পাৰে, কিন্তু কেইবাটাও যদি বেজি লয় মানে আপোনাৰ এচিডি আলচাৰ ব্লিড হ'ব পাৰে, কেতিয়াবা এই কিডনী এফেক্ট কৰিব পাৰে, কিডনী ধৰক ডেমেজ কৰিব পাৰে। ছ' সেইটো এনেকুৱা নহয় যে ইনজেকশ্যন ল'লেই হ'ব, সেইটো টেবলেট খাই থাকিলেও কিছুমান ধৰণৰ টেবলেট খালেও সেইটো অসুবিধা হ'ব পাৰে। কোনটো ধৰণৰ দৰৱ খাব লাগে আপুনি ডক্টৰৰ লগত পৰামৰ্শ লৈ পেলাই খোৱাটোহে উচিত।
0: কৃষ্ণা গগৈ, সুন্দৰ অনুষ্ঠানটোৰ দ্বাৰা বহুখিনি উপকৃত হ'ব পাৰিছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আচলতে ভাল লাগিছে, আপোনালোকৰ অংশগ্ৰহণৰ বাবে ভাল লাগিছে। ইমান ধুনীয়াকৈ আপোনালোকে নিজৰ কথাখিনি কৈছে আৰু আপোনালোকৰ সমস্যাৰ পৰা বহুতে হয়তো আমি তেনেকুৱা আলোচনাৰ মাজলৈ গুচি গৈছোঁ আপোনালোকৰ অনুষ্ঠান মানে কথাটোৰ পৰা, আৰু হয়তো তেনেকুৱা একেই মিল থকা সমস্যাত অইন ব্যক্তিও ভুগি আছে, তেওঁলোকে সেই কথাখিনি গম পাইছে। গতিকে আপোনালোকে যদি অনুষ্ঠানি শ্বেয়াৰ কৰে তেতিয়া আৰু পৰৱৰ্তী সময়তো শ্ৰোতাসকলে এই অনুষ্ঠানটোৰ বিষয়ে গম পাই থাকিব বা তেওঁলোকে আৰু এই বিষয়ে অধিক জানিব পাৰিব। আৰু এটা কথা, আমি এটা কথা জানিব বিচাৰিছোঁ, বিভিন্ন সময়ত এনেকুৱা হয় যে মোৰ শৰীৰত বিষ হৈছে, মই এতিয়া আৰু ব্যায়াম নকৰোঁ, মই বিচনাতে শুই থাকোঁ আৰু তেতিয়া মোৰ ভাল হৈ যাব, এই ধাৰণাটো কেনেকুৱা?
1: কিছুমান ক্ষেত্ৰত এইটো আপোনাৰ দৰকাৰো হ'ব পাৰে। ধৰক আপুনি খুব কষ্ট কৰিলে কেইদিনমান, খুব বেছি হ'ল, খুব বেছি এক্সাৰচাইজ কৰিলে, কিছুমান জিম যোৱা ল'ৰা কিছুমান আছে, খুব বেছি এক্সাৰচাইজ কৰিলে কঁকালৰ বিষ হ'ল, কান্ধৰ বিষ হ'ল, তেওঁলোকৰ ক্ষেত্ৰত হয়তো আপুনি অলপ ৰেষ্ট লোৱাটো উচিত। কিন্তু কিছুমান ধৰণৰ বিষ আছে যোনবিলাকত আমাৰ ৰেষ্ট ল'লে হয়তো বেছি হৈ যাব। মই যোনটো কেমিকেলৰ কথা কৈছিলোঁ, সেই কেমিকেলটো কমি গৈ থাকিলে আপোনাৰ বিষ বেছি হৈ গৈ থাকিব আৰু এনেকুৱা লাগিব যে মই ৰেষ্ট ল'লে ভাল পাম, ৰেষ্ট ল'লে যিমান ৰেষ্ট লৈ গৈ থাকিব সিমান বেছি বিষ হৈ গৈ থাকিব। ছ' দুটা একেবাৰে অপজিট বস্তু, ছ' কোনটো ক্ষেত্ৰত কেনেকুৱা কৰিব লাগে
0: সেয়া। আমাৰ আৰু মাত্ৰ 2 মিনিট সময় আছে, শেষত বয়স, জীৱনশৈলী আৰু পেচা, আমাৰ যিটো কাম, সেই কামটোৱে আমাৰ এই বিষৰ ক্ষেত্ৰত কি ধৰণে অৰিহণা যোগাইছে, তাৰ প্ৰভাৱ কি ধৰণৰ, আৰু শেষত সুস্থ আৰু বিষমুক্ত জীৱন যাপন কৰাৰ বাবে আপুনি শেষত শ্ৰোতাসকলক কি ক'ব?
1: সেইটোৱে মই ক'ম, সদায় ৰেগুলাৰ এক্সাৰচাইজ কৰি থকাটো খুব দৰকাৰ। হয়তো আপুনি খোজেই কাঢ়িলে ৰাতিপুৱা, ৰ'দত খোজকাঢ়িলে ৰাতিপুৱা, কিন্তু মই কৈছিলোঁ যে দুপৰীয়া ৰ'দটো বেছি ভাল, আৰু যদি পাৰে দুপৰীয়া ৰ'দত যদি অলপ সময়ো ওলাব পাৰে সেইটো শৰীৰৰ কাৰণে খুব ভাল। আপোনাৰ বোন চনো ষ্ট্ৰং হৈ থাকিব, আপোনাৰ এক্সাৰচাইজ ফিজিকেল এক্টিভিটি এটা হৈ থাকে, আপোনাৰ ওজনটোও হয়তো কমি থাকিব আপুনি যদি এক্সাৰচাইজ কৰি থাকে। আৰু যদি পাৰে অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু ৱেইট ট্ৰেইনিঙো যদি কৰিব পাৰে। বয়স হোৱাৰ লগে লগে আমাৰ মাচুলবিলাক 50 বছৰ বয়সৰ পিছত মানে বছৰে 1% মাচুল মাছ কমি আহে বুলি কয়। ছ' সেইকাৰণে এইটো নহয় যে কমি আহিবই, আপুনি যদি ফিজিকেল এক্টিভিটি কৰি থাকে, এক্সাৰচাইজ কৰি থাকে, আৰু এক্সাৰচাইজৰ লগত এই ষ্ট্ৰেংথ ট্ৰেইনিংটো মানে বেছি দৰকাৰ বুলি কয়, মানে মাচল ষ্ট্ৰেংথ ট্ৰেইনিং। ছ' 50 বছৰৰ বয়সত অলপ এক্সাৰচাইজ বেছিহে কৰিব লাগে, ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ, আৰু খোৱা বোৱাটোও ঠিক ৰাখিব লাগে, খুব বেছি অইলি ফুড খাব নালাগে, মিঠা চিঠা কমাই আনিব লাগে। ছ' মই ভাবোঁ বয়সৰ লগত হিচাপ ঠিক কৰিব লাগে, আৰু ডেকা বয়সতো মই ভাবোঁ মানে খোৱা বোৱাটো ঠিক ৰাখিব লাগে, এক্সাৰচাইজ কৰি থাকিব লাগে, তেতিয়াহে মানে বয়স হ'লে মানে

0: মানে সেই এক্সাৰচাইজটো মেইনটেইন কৰি ৰাখিব পাৰে, নহ'লে হঠাৎ 50 বছৰ বয়সত এক্সাৰচাইজ কৰাটো অসুবিধা হয়। চ' মই ডেকা বয়সৰ পৰাই আৰম্ভ কৰিব লাগে।
1: হয় ডক্টৰ ভাগৱতী, আজি আপুনি এইখিনি সময় দিলে, আপোনাৰ অভিজ্ঞতাৰ পৰা যিখিনি কথা ক'লে, এই কথাখিনি আচলতে সময়খিনি সমৃদ্ধ কৰিছে, শ্ৰোতাসকল উপকৃত হৈছে, আপোনাক আমি ধন্যবাদ জনাইছোঁ। শেষত কেইটামান বাৰ্তা আহিছিল, একেলগে পঢ়ি দিওঁ। সময় উপযোগী অনুষ্ঠানটিৰ বাবে ধন্যবাদ জনাই গোবিন শইকীয়াই বাৰ্তা প্ৰেৰণ কৰিছে। দিলীপ ডেকাই কৈছে, আজি অনুষ্ঠানটি শুনি যথেষ্ট উপকৃত হৈছোঁ, ভাগৱতী ছাৰৰ বাবে ধন্যবাদ থাকিল, আপোনাক ধন্যবাদ জনাইছে। চাৰু বৰুৱাই কৈছে, দুপৰীয়াৰ ৰ'দৰ কথা নতুনকৈ জানিলোঁ, ভাল লাগিল, এতিয়াৰ পৰা অভ্যাস কৰক। কল্পনা আমিন শৰ্মা মঙলদৈৰ পৰা, আমাৰ নিয়মীয় শ্ৰোতা, শৰীৰৰ বিষ মানে বিষ পান কৰি থকাৰ দৰে, সুন্দৰ অনুষ্ঠান এটি শুনি উপকৃত হৈছোঁ বুলি তেখেতে কৈছে। আপোনাক বহুত বহুত ধন্যবাদ এই অনুষ্ঠানলৈ অহাৰ বাবে।
0: ধন্যবাদ।
1: শ্ৰোতাসকল, আমি অনুষ্ঠান সামৰিব ওলাইছোঁ। এই অনুষ্ঠানটি আজি প্ৰচাৰ কৰা হ'ল এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে।

0: একেলগে পঢ়ি দিওঁ। সময় উপযোগী অনুষ্ঠানটিৰ বাবে ধন্যবাদ জনাই গোবিন শইকীয়াই এই বাৰ্তা প্ৰেৰণ কৰিছে। দিলীপ ডেকাই কৈছে, আজি অনুষ্ঠানটি শুনি যথেষ্ট উপকৃত হৈছোঁ, ভাগৱতী ছাৰৰ বাবে ধন্যবাদ থাকিল, আপোনাক ধন্যবাদ জনাইছে। চাৰু বৰুৱাই কৈছে, দুপৰীয়া ৰ'দৰ কথা নতুনকৈ জানিলোঁ, ভাল লাগিল, এতিয়াৰ পৰা অভ্যাস কৰক। কল্পনা আমিন শৰ্মা মঙলদৈৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা, শৰীৰৰ বিষ মানে বিষপান কৰি থকাৰ দৰে, সুন্দৰ অনুষ্ঠান এটি শুনি উপকৃত হৈছোঁ বুলি তেখেতে কৈছে। আপোনাক বহুত বহুত ধন্যবাদ এই অনুষ্ঠানলৈ অহাৰ বাবে।
1: ধন্যবাদ।
0: শ্ৰোতাসকল, আমি অনুষ্ঠান সামৰিব ওলাইছো। এই অনুষ্ঠানটি আজি প্ৰচাৰ কৰা হ'ল এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450 ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটি সামৰিব ওলাইছোঁ। ডাক্টৰ বিভাস ভাগৱতীক ধন্যবাদ জনাইছোঁ, ধন্যবাদ জনাইছোঁ ৰোচেন গগৈ, ধন্যবাদ জনাইছোঁ প্ৰণীতা দাস, ধন্যবাদ আৰাধনা বৰা। আমাৰ নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰত থকা প্ৰতিগৰাকী ব্যক্তিক আমি ধন্যবাদ জনাই, মই ইন্দ্ৰজিৎ দাসে প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় ল'ব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ লগ পাম। এইখিনিতে জনাই থওঁ, কাইলৈ হেল্ল' যুৱবাণীৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা, সন্ধিয়া 7:20 আকাশবাণী গুৱাহাটী ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব প্ৰাগজ্যোতিষপুৰ শাখাত আপোনালোকে শুনিবলৈ পাব। ধন্যবাদ, ভালে কুশলে থাকক, সুস্থ আৰু বিষমুক্ত জীৱন যাপন কৰক, সেই কামনাৰে মই ইন্দ্ৰজিৎ দাসে সামৰিছোঁ আজিৰ প্ৰভাতী তৰংগ।

প্রভাতী তরঙ্গ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটি এপোলো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: क्या आप लोग अब भी ऐसे चित्र बनाते हैं?
1: गुफाओं में तो नहीं, हाँ पेड़ों की छाल पर जरूर बनाते हैं। आप कल हमारे कबीले में आइए, मैं आपको अपने भाई से मिलवाऊंगा।
2: শ্রোতা সকলে, ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভাৰ 16 অধিৱেশনৰ 3য় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যৰ 26.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে। ইপিনে, অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীৱৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ ঔপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীৱৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয় অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।
4: অসম বিধানসভাৰ নিয়মাৱলী 301ৰ অধীনত দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। বিষয় হৈছে অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীৱৰাম দুলীয়া বৰুৱাক ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ ইতিহাসক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আমাৰ যশস্বী সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অথচ দীৰ্ঘদিন ধৰি উপেক্ষিত বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।
3: বিগত 5 বছৰত অসমলৈ 1,20,884 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অসম বিধানসভাত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই বিষয়ে সদৰি কৰে। বিজেপিৰ বিধায়ক ভূপেন ৰায়ৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। আনহাতে বিগত সময়ছোৱাত অসমলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ কয়। 2025-26 বৰ্ষত 85,27,556 গৰাকী স্বদেশী পৰ্যটকে অসম ভ্ৰমণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাৰ্টন আৰু দামোদৰদেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰ ফালে অসমতে 2গৰাকী বিশিষ্ট ব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ডঃ গোস্বামীয়ে কয় যে টি ৰিচাৰ্ড ব্লাৰ্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বিষয়ত গভীৰভাৱে গৱেষণা কৰি গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰৰ অন্যতম গৱেষক আৰু সংৰক্ষক হিচাপে ব্ৰিটিছ সংগ্ৰহালয়ত দায়িত্ব পালন কৰিছে। একেদৰে সাংসদ বব ব্লেকমেনে ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত ভাষণ প্ৰদানৰ বাবে সত্ৰাধিকাৰগৰাকীক ব্যৱস্থা কৰি দিয়ে বুলি তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাড়া নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। চহৰখনত চলাচল কৰা ইলেক্ট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বৰ্ডে নতুন ভাড়াৰ তালিকাত অনুমোদন জনাইছে। বৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাড়াৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলবৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বৰ্ডৰ এই নিয়ন্ত্ৰিত ভাড়াৰ তালিকাৰ ফলত এতিয়াৰে পৰা EV অটো চালক আৰু যাত্ৰীৰ মাজত ভাড়া কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কোৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা

0: আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শন কালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা, মূল্যায়ন আৰু প্ৰতিষ্ঠানটোৰ স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পৰ্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পাৰ্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই পাৰ্ক উদ্বোধন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, ধ্ৰুৱজ্যোতি বৰ্মন, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত পপি চন্দ আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি যুগুতাই আনিছে অমিত বাস্কোটাই।
2: नमस्कार प्रिय श्रोताओं, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव। श्रोताओं, इस कार्यक्रम में मैं अमित बांसकोटा आप सभी का दिल से हार्दिक स्वागत करता हूं। दोस्तों, आज का दिन भारतीय सिनेमा के प्रेमियों के लिए बेहद खास है। आज 8 जुलाई है और आज जन्मदिन है उस चुलबुली, खूबसूरत और सदाबहार अदाकारा का, जिनकी मुस्कान ने वर्षों तक लाखों दिलों पर राज किया है। जी हाँ, हम बात कर रहे हैं नीतू सिंह की, जिन्हें आज हम नीतू कपूर के नाम से भी जानते हैं। पर्दे पर उनका हर किरदार इतनी सहजता और जीवंतता से भरा हुआ होता था कि दर्शक तुरंत ही खुद को उनसे जुड़ा हुआ महसूस करते थे। आज परागमाला लाइव में हम उनकी उसी शानदार फिल्मी यात्रा की कुछ मीठी यादों को ताज़ा करेंगे और सुनेंगे उन पर, यानी नीतू कपूर पर फिल्माए गए कुछ बेहद चुनिंदा गीत, क्योंकि आज की यह संगीतमय सफ़र पूरी तरह से नीतू जी के नाम रहने वाली है। आइए सुनते हैं उन पर फिल्माया गया ये सुंदर सा गीत।

0: यहीं पर समाप्त होता है।
1: पराग माला। पराग माला।
2: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে অমিত বাস্কটায়।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ সাধুৰ কথাৰে জোনবাইৰ দেশলৈ শীৰ্ষক এখনি সংগীতালক্ষ্য।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ সাধুৰ কথাৰে জোনবাইৰ দেশলৈ শীৰ্ষক এখনি সংগীতালক্ষ্য।
1: সাধুৰ কথাৰে জোনবাই দেশলৈ

0: কেতিয়াবা সৰু এটি কাহিনী আমাৰ জীৱনৰ ডাঙৰ সত্য ঘটনাক কৈ যায়।
1: কেতিয়াবা কেইটামান শব্দই মনৰ আন্ধাৰ আঁতৰাই পোহৰৰ বাট দেখুৱায়।
0: সেই মায়াময় জগতখনেই হৈছে সাধুকথা।
1: সাধুকথা নামটোতেই যেন সোমাই আছে শৈশৱৰ সেই মিঠা অনুভৱ। আইতাৰ কপা কপা মাতত সাধু শুনা, ককাৰ অভিজ্ঞতাৰে ভৰা কাহিনী আৰু ৰাতিৰ নীৰৱতাত কল্পনাৰ ডেউকা মেলি উৰি ফুৰা সেই দিনবোৰ আজিও আমাৰ স্মৃতিৰ আকাশত উজ্বলি আছে।

0: সাধু কেৱল মনোৰঞ্জনৰ বাবে কোৱা কথা নহয়, ই হৈছে এখন সমাজৰ দাপোণ, এটা জাতিৰ চিন্তা চেতনাৰ প্ৰতিচ্ছবি। এটা সাধুৰ মাজেৰে মানুহে শিকে সততাৰ শক্তি, মৰমৰ মূল্য, ধৈৰ্যৰ ফল আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস।
1: কেতিয়াবা এটা সৰু চৰাইয়ে আমাক শিকাই যায় আশা কেতিয়াও এৰি দিব নালাগে।
0: কেতিয়াবা এটা সাধাৰণ মানুহৰ কাহিনীয়ে বুজাই যায় ধন সম্পদ নহয়, মানুহৰ আচৰণতেই লুকাই থাকে প্ৰকৃতি।

আমাৰ লোক সংস্কৃতিৰ বুকুত সাধু কথাই যুগ যুগ ধৰি এটা সৰু চাকি হৈ জ্বলি আছে। এই চাকিৰ পোহৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ গৈছে।

0: জ্ঞান, আদর্শ আর মানবতার বাণী।
1: আইতার কোলাত মুঠ হয়ে শুনা সেই সাধুবোরে আমাক কেবল আনন্দই দিয়া নাছিল, শিকাইছিল ভাল মানুহ হবলৈ, আনক সন্মান কৰিবলৈ আৰু সত্যৰ পথত আগবাঢ়িবলৈ।
0: সাধুৰ চৰিত্ৰবোৰ ৰজা, ৰাণী, দুখীয়া মানুহ, বুদ্ধিমান, শিয়াল বা সৰল মনৰ চৰাই।
2: এখন দেশত এক ৰজা আছিল, লঘু দুখতে গুৰু দণ্ড দিছিল। এখন দেশত এক ৰজা আছিল, লঘু দুখ

0: আচলতে আমাৰ সমাজৰ এয়া এক জীয়া প্ৰতিচ্ছবি।
1: সুখ দুখ ভুল শুদ্ধৰ মাজেৰেই আমি নিজকে চিনিবলৈ শিকোঁ। সেয়ে বহুতো গীতত এই সাধুকথাৰ প্ৰতিটো কথাই বহুবাৰ ফুটি উঠিছে।

কেতিয়াবা শৈশৱৰ সেই সোণালী দিনবোৰলৈ এবাৰ উভতি চাবচোন, য'ত এটা সৰু কাহিনীয়ে আছিল আমাৰ বাবে এখন বিশাল পৃথিৱীৰ দুৱাৰ, য'ত ৰজা ৰাণী, বনৰীয়া জীৱ জন্তু, পৰী আৰু সাধাৰণ মানুহে মিলি সৃষ্টি কৰিছিল এক আশ্চৰ্য জগত। সেই জগতখনৰ নামেই সাধুকথা।

0: সাধুকথা, ই কেৱল কল্পনাৰ পাখিমেলা এক কাহিনী নহয়, ই আমাৰ সমাজৰ স্মৃতি, আমাৰ সংস্কৃতিৰ উশাহ। পুৰণি দিনৰ পৰা মানুহে নিজৰ অভিজ্ঞতা, সপোন আৰু জীৱনৰ শিক্ষা কাহিনীৰ ৰূপত পৰৱৰ্তী প্ৰজন্মলৈ এনেকৈয়ে আগবঢ়াই আহিছে।
1: আইতাৰ সাধুৰ সুৰত কেৱল কাহিনী নাছিল, আছিল মৰমৰ উম। সেই কাহিনীবোৰে শিশুৰ মনত সপোনৰ বীজ ৰোপণ কৰিছিল, কল্পনাৰ আকাশখন বহল কৰিছিল। এটা সাধুৱে এটা শিশুক কেৱল হাঁহিবলৈ নহয়, ভাবিবলৈ শিকাইছিল।

0: সাধুকথা হৈছে অতীতৰ পৰা অহা এক সেউজীয়া বাট, যি বাটে আমাক আমাৰ শিপাৰ ওচৰলৈ লৈ যায়। এই বাটত আছে অভিজ্ঞতাৰ পোহৰ, সংস্কৃতিৰ সুবাস আৰু মানৱতাৰ মিঠা গান। আজিৰ ব্যস্ত জীৱনত হয়তো সাধু শুনাৰ সময় কমি গৈছে, কিন্তু সাধুৰ প্ৰয়োজন আৰু অধিক বাঢ়ি গৈছে। কাৰণ যি সমাজে নিজৰ কাহিনী পাহৰি যায়, সেই সমাজে নিজৰ শিপাৰ সৈতে সংযোগ হেৰুৱায়।
1: আহক, আমি আমাৰ কণমানিহঁতৰ হাতত কেৱল খেলা সামগ্ৰী নহয়,
0: এখন সাধুৰ পৃথিৱীও তুলি দিওঁ।
1: কাৰণ যি হৃদয়ে সাধু শুনে,
0: সেই হৃদয়ত কেতিয়াও কল্পনা আৰু মানৱতাৰ পোহৰ নুনুমায়।
1: আহক, আমি পুনৰ এবাৰ উভতি যাওঁ সেই সাধুৰ জগতলৈ,
0: য'ত আছে সৰলতা, আছে সপোন, আছে শিক্ষাৰ অমল পোহৰ।

0: ত্ৰিদিশা বৰা আৰু কস্তুৰীমা আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আজি নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত মৃগেন শৰ্মাৰ চুটিগল্প আৰু অন্তৰীপ কাকতিৰ কবিতা শুনিবলৈ পাব।

নিশা দহ বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নুৰুল হকৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ।

0: বব ব্ল্যাকমেন আৰু ৰিচাৰ্ড ব্লণ্টনে যিদৰে আমাক সহায় কৰিলে, তেওঁলোক সঁচাকৈ শংকৰদেৱৰ নামত, মাধৱদেৱৰ নামত, দামোদৰদেৱৰ নামত তেওঁলোক যেন গদগদ, অসমীয়া বৈষ্ণৱ সংস্কৃতিক লৈ তেওঁলোক যেন সশ্ৰদ্ধ। আৰু তেওঁলোকে আমাক সেই সুযোগ নিদিয়া হলে আমি সেই কথা তাত ক'ব নোৱাৰিলোহেঁতেন। আৰু তেওঁলোকে সুযোগ দিয়াৰ কাৰণেই বৈষ্ণৱ কি, বৈষ্ণৱ সংস্কৃতি কি, মহাপুৰুষ শংকৰদেৱ কোন, তেওঁৰ যি উদাৰ দৃষ্টিভংগী তেখেতসকলে এবাৰ আকৌ আজি অনুভৱ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে আমি তেখেতসকলক কৃতজ্ঞতা জনাবৰ কাৰণে আমাৰ আউনীআটী সত্ৰৰ পৰা প্ৰৱৰ্তন কৰি অহা দুটা বঁটা আমি তেখেতসকলৰ নামত দিবলৈ বিচাৰিছোঁ। ক্ৰমে ৰিচাৰ্ড ব্লণ্টনক আমি দিব খুজিছোঁ শংকৰদেৱ গৱেষণা বঁটা, আনহাতে বব ব্ল্যাকমেন যিগৰাকী আমাক সেই বৈষ্ণৱ সংস্কৃতিৰ ওপৰত তেওঁৰ 15 নম্বৰ সংসদীয় কক্ষত কথা ক'বলৈ সুবিধা দিলে, তেখেতৰ নামত আমি শ্ৰী শ্ৰী দামোদৰদেৱ বঁটা দিবলৈ বিচাৰিছোঁ।
1: ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাড়া নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেক্ট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ বৰ্ডে নতুন ভাড়াৰ তালিকাত অনুমোদন জনাইছে। বৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাড়াৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলবৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বৰ্ডৰ এই নিয়ন্ত্ৰিত ভাড়াৰ তালিকাৰ ফলত এতিয়াৰে পৰা ইভি অটো চালক আৰু যাত্ৰীৰ মাজত ভাড়াক কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই উদ্বোধন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্য লোৱা হৈছে। ইয়াৰ যোগেদি বাল্য বিবাহৰ দৰে আৰ্থ সামাজিক সমস্যাসমূহ প্ৰতিহত কৰাৰ লগতে আৰ্থিক স্বতন্ত্ৰতা প্ৰদান কৰাটো অন্যতম উদ্দেশ্য। ইয়াৰ লগতে চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। বৈজ্ঞানিক পদ্ধতিৰে সুৰক্ষিত কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা অংশগ্ৰহণকাৰীসকলৰ বাবে সুৰক্ষিত খাদ্যৰ উৎস আৰু নিৰ্ভৰযোগ্য জীৱিকা নিশ্চিত কৰা হৈছে। অসম বিধানসভাৰ 16 অধিৱেশনেৰে তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ। বিগত 5 বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে বুলি পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ প্ৰকাশ। নীতি নিয়ম উলংঘা কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। আৰু দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাণ্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্ল্যাকমেনলৈ আউনীআটী সত্ৰৰ শংকৰদেৱ গৱেষণা বঁটা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত নিবেদন কৰা হৈছে অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতে আগবঢ়াইছোঁ সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ ৰঞ্জিত কলিতা, লগতে চিত্তৰঞ্জন নাথ, মঞ্জিৎ ডেকা, বিপুল তুলেন, নেহাৰ, মনোজ আৰু মিহিৰে।

কল্পতৰু অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে লোনমাটিৰ পৰা নমস্যা নভিষ্টা, মাজনী মনোজ কুহুমা আৰু নিষ্ঠা নব্যাই, লগতে বাক্সা জিলাৰ চৌৰাগুৰিৰ পৰা আনন্দ গন্ধিয়ায়।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শংকৰ মন্দিৰৰ বাবু নিকু

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াবলৈ লোৱা হৈছে আইডিঅ'ৰ বুলনিয়ে।

0: আইডিঅ'ৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অৱসৰী জীৱনৰ অমিয়া শিতানত আমাৰ সৈতে উপস্থিত আছে লোকশিল্পী কল্যাণী ভট্টাচাৰ্যী।
1: আজি আমি বাইদেউৰ লগত কথা পাতিম। তেওঁ এগৰাকী

0: শিল্পী, প্ৰথমতে মই আপোনালোকক এই বুলিয়ে চিনাকি দিছো, আৰু তেওঁ অৱসৰ প্ৰাপ্ত। তাৰপিছতো তেওঁ কিমান সুন্দৰকে শিল্প সাধনা কৰি আছে, বিভিন্ন দিশৰ সৈতে জড়িত হৈ আছে, তেওঁ গোটেইখিনি কথাই আজি আমি পাতিম। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ ভাস্বতী।
0: হয় বাইদেউ, আমি

0: শিল্পী, প্ৰথমতে মই আপোনালোকক এই বুলিয়ে চিনাকি দিছো, আৰু তেওঁ অৱসৰ প্ৰাপ্ত। তাৰপিছতো তেওঁ কিমান সুন্দৰকে শিল্প সাধনা কৰি আছে, বিভিন্ন দিশৰ সৈতে জড়িত হৈ আছে, তেওঁ গোটেইখিনি কথাই আজি আমি পাতিম। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ ভাস্বতী।
0: হয় বাইদেউ, আমি জানো আপুনি আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত, বিভিন্ন ধৰণৰ অনুষ্ঠান কৰে। আমাৰ আকাশবাণীৰ অনুষ্ঠানবিলাক শুনি আপোনাৰ কেনেকুৱা অনুভৱ হয়?
1: ভালে লাগে, কাৰণ ময়ো আগতে শুনিছিলো, এতিয়া মই নিজে অলপমান কৰিব পাৰিছো কাৰণে মোৰ বিৰাট ভাল লাগে এই অনুষ্ঠানটো।
0: আমি অনুষ্ঠানৰ প্ৰথমতে বাইদেউ আমি আপোনাৰ শৈশৱৰ কথা শুনো। আপুনি স্কুলীয়া জীৱন ক'ত আৰম্ভ কৰিছিলে, তাৰপিছত আমি লাহে লাহে কথাবিলাক পাতিম। আপুনি যিহেতু সংগীতৰ লগত জড়িত, এইখিনি কথাও পাতিম। আপুনি লোকসংগীতৰ লগত জড়িত আৰু আপুনি 2025 বৰ্ষত শিল্পী পেঞ্চনো আপুনি পাইছে, এই বিষয়ে আমি বহুখিনি কথা আজি পাতিম। প্ৰথমতে বাইদেউ আমি আপোনাৰ শৈশৱৰ কথা শুনো।
1: মোৰ শৈশৱ মই ধুবুৰীত জন্মগ্ৰহণ কৰিছিলো। যিখিনি মানে স্কুলীয়া লাইফ মানে জীৱনটো মোৰ শৈশৱ ধুবুৰীত। ধুবুৰীত মই তৃতীয় শ্ৰেণীলৈকে পঢ়িলো। তাৰপিছত মোৰ দেউতা শ্বিলঙলৈ আহিলে, শ্বিলঙতে আহি পেলাই আমি শ্বিলঙতে থাকিলো। তাৰপিছত মানে ইয়াত লেডিগিন কলেজ স্কুলত নাম লগাই দিলে, তেনেকে পঢ়িছো শ্বিলঙৰ পৰা। তাৰপৰা পাছ কৰি বহুত সংগীতৰ মানুহ লগ পাইছিলো, কিন্তু তেনেকুৱা মই পৰিচিত হব পৰা নাই। কিন্তু মানে মই মোৰ গুৰু বুলি ভাবো ৰুদ্ৰ বৰা ছাৰক মই ভালকে পাইছিলো। শ্বিলং কলা পৰিষদৰ ছাৰে, তেতিয়া মই ক্লাছ সৰু, ক্লাছ ফাইভত পঢ়ো, ছাৰক পাইছিলোঁ। আমি স্কুলৰ পৰা যাওঁ গান শিকিবৰ কাৰণে, আমাৰ ভাড়াও বহুত কম আছিলে, ছাৰে গান শিকাইছিলে। কিন্তু তেতিয়া মই নাজানো বনগীত কি গান কি আৰু আৰু মানে যাওঁ আৰু আহোঁ। তেতিয়া সেই ছাৰৰ তাতে যি শিকিছিলোঁ, এতিয়াও এই বয়সত মোৰ ছাৰৰ সেই সুৰ, সেই গানৰ সুৰ মোৰ এতিয়াও মনত আছে। এতিয়া শুনিলোঁ যে বনগীত হয় বুলি, ৰম

0: সুন্দৰ। আপুনি তেতিয়া লগ পাইছিলে ৰুদ্ৰ বৰুৱাক, হয় হয়। তাৰপিছতে আপোনাৰ স্কুলীয়া জীৱনৰ কথা কৈছিলে, তাৰপিছত কি কৰিলে স্কুলৰ পিছত? আপুনি কলেজত নাম লগালে, এইখিনি কওক।
1: স্কুলৰ পিছত মই লেডিগিন কলেজত নাম লগালো। লেডিগিন কলেজৰ পিছত তাৰপিছত মানে ছেণ্ট মেৰিজ স্কুল কলেজ এখন আছে, তাতে লগৰ দেউতা তাতে নাম লগাই দিলে, তাতে তাতে তালৈকে যা, তাতে পঢ়িলোঁ। তাৰপৰা পাছ পঢ়ি থাকোঁতেই মোৰ আকৌ পি ইউ পঢ়ি থাকোঁতেই বিয়াৰ সম্বন্ধ আহিলে। মই মানে পি ইউ দি উঠিয়েই মোৰ মানে বিয়া হ'ল গুৱাহাটীৰে, মানে হেৰি ইয়াতে ইয়াতে, গতিকে ইয়াতে বিয়াখন ইয়াতে হ'ল। আৰু মানে পি ইউ ৰিজাল্ট দিয়াই নাই মোৰ,
0: গুৱাহাটীলৈ গুচি আহিলে নহয় জানো,
1: ইয়াতে বেয়াও লাগিলে, ইমান কম বয়সতে দাদা দিলে, উপায়তো নাই, বিয়া হৈ গ'ল। তাৰপিছত মই ইয়াতে আছো।
0: সেই সময়ত সৰুতে বিয়া হৈছিলে নহয় জানো বাইদেউ, হয়। এতিয়া আপুনি ইয়াতে গুৱাহাটীত আহিলে, আপুনি শ্বিলঙৰ পৰা গুৱাহাটীত বিয়া হৈ আহিলে, তাৰপিছত আপুনি সংগীত যাত্ৰা কেনেকৈ আৰম্ভ কৰিলে এইখিনি কওকচোন, কেনেকুৱা ধৰণৰ সংগীত? আমি জানো আপুনি লোকসংগীতো গায়, আৰু আপুনি আমাৰ আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী, এই বিষয়ে আমি কথা পাতি আছো আজি। এই বিষয়ে কওকচোন এইবাৰ, আপুনি কেনেকৈ গুৱাহাটীত আহি সংগীত যাত্ৰা আৰম্ভ কৰিলে?
1: মই গুৱাহাটীত আহি তেতিয়াতো মই কাকো চিনি নাপাওঁ, ইয়াতে মানে পাহাৰত থাকোঁ, কাৰো লগত মোৰো চিনাকি নাই। তাৰপিছত মানে আমি কেইজনীমান কেইগৰাকীমান বাইদেউৰ লগত মানে চিনাকি হ'লোঁ, আমাৰ আইৰ লগত চিনাকি। আমি সাই বাবা সত্য সাই বাবাৰ ভজন গাওঁ, আমাৰ মন্দিৰত ভজন হয়। জ্যোৎস্না হাতে বৰুৱাৰ নাম ক'ব লাগিব, বাইদেউ আজি নাই, তেখেত কৈছে মোক আমাৰ ভজন শুনি, ঐ ছোৱালী আমাৰ যাবিচোন দীপক সংঘত, আমাৰ কোৰাছ গাবলৈ মহিলা লাগে নহয়, যাবি। এই বাইদেউৰ কাৰণে দীপক সংঘত গ'লোঁ, দীপক সংঘত এই কোৰাছ গাই দীপক সংঘৰ লগত পৰিচিত হৈ মই সমাজখন জানিলোঁ। তাৰপাছত অলপ বাইদেউৰ পৰাই মই এই অমলা কটকী বাইদেউক লগ পালোঁ। এই বিয়া নামটো মই নাজানো, আমাৰ গোৱালপাৰাত মই ইমান শিকা নাই, সৰুৰ পৰা মই ইয়াতে আছোঁ, একো নাজানো নিজৰ জেগাৰ কথা। তাৰপিছত ইয়াতে বাইদেউৰ অমলা বাইদেউৰ যিটো মানে বিয়া নাম বাইদেউৰ পৰা জানিলোঁ। আকৌ গোসানী নাম এগৰাকী বাইদেউ আছিলে ৰত্না বৰদলৈ, তেখেতো এতিয়া নাই, তেওঁৰ পৰা অলপমান সেই নামৰ বস্তু জানিলোঁ সবৰে পৰা। আৰু বিহু ভৱানী গগৈ বুলি এগৰাকী আছে, তেওঁ বিহু

0: বিহুৰ এই বাইদেউৰ পৰা তেনেকৈ চবৰে পৰা কালেকশ্যন কৰি কৰি মানে সিহঁতৰ লগত লগ হৈ মানে মই মানে
1: আপুনি গোৱালপাৰাৰ বুলি কৈছে নহয় জানো, আৰু গোৱালপাৰা হৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰতিমা বৰুৱা বাইদেউৰ আমাৰ ঘৰ, তাৰ পৰাই আমাৰ গোৱালপাৰীয়া লোকসংগীত বুলি ক'লেই আমি সেই আভাস সেই সুভাস আমি পাওঁ নহয় জানো।

0: সুন্দৰ, আপোনাৰ ইমান ধুনীয়া উচ্চাৰণ। আৰু আমি সকলোৱে জানো যে গোৱালপৰীয়া লোকগীত গাবলৈ উচ্চাৰণ শৈলী অত্যন্ত আৱশ্যক, আৰু আপুনি গোৱালপৰীয়া ছোৱালী নহয় জানো। আপুনি এই বয়সতো ইমান সুন্দৰ কণ্ঠ, শ্ৰোতাক মই আপোনাৰ বয়সটো নকওঁ, আপুনি কওকচোন আমাৰ শ্ৰোতাক আপোনাৰ বয়সটো।
1: মোৰ বয়স এতিয়া মোৰ 70 পাৰ হৈছে, 70 পাৰ হৈ গৈছে মোৰ বয়স।
0: হয়,
1: কিন্তু মানে মই ঘৰত বহি নাথাকোঁ, মই এই সংগীত চৰ্চাটো বৰ ভাল পাওঁ আৰু আনকো কওঁ। এতিয়াও মই নাম ধৰ্ম আছোঁ, মোৰ এই আমাৰ লগৰে সকলক শিকাই মেলি লৈ কৰিছোঁ বহুত প্ৰগ্ৰাম, ৰেডিঅ'ই হওক টিভিতে হওক কৰিছোঁ। মই বহি থাকিব নোৱাৰোঁ আৰু সংগীত মোৰ দৰকাৰ। মোৰ ল'ৰা ছোৱালীকো, মোৰ ছোৱালীহঁতকো মই মোৰ লগত গাইছিলে, সিহঁতেও জানে, মোৰ মাজু ছোৱালী ডাঙৰ ছোৱালী জানে, কিন্তু মানে মই সংগীত বৰ ভাল পাওঁ।
0: আপুনি মানে সংগীত আপোনাৰ জীৱনৰ লগত একে গতিতে গৈ আছে নহয় জানো বাইদেউ, সেই সৰুৰে পৰা।
1: হয়,
0: এতিয়া আপুনি আমাৰ আকাশবাণী গুৱাহাটী অনুষ্ঠানৰ আইডিঅ' বুলনি অনুষ্ঠানত আহে,
1: আইডিঅ' বুলনি আহিছিলোঁ, মই লোকগীতো গাইছিলোঁ, নামো গাইছিলোঁ, তেনেকে নাটক কৰি পোৱা নাছিলোঁ, কিন্তু মানে নাম গাইছিলোঁ, লোকগীত গাইছিলোঁ, আৰু তেনেকে কৰা নাই। কিন্তু মানে ইয়াতে আহোঁ মই, ইয়াতে ইয়াৰ আমাৰ আকাশবাণীৰ মই নামত মই কণ্ঠ পৰীক্ষা দিব পাছ কৰা, তাৰপিছত বিহু মই 2002 চনত পাছ কৰা মই বিহু, তেতিয়া
0: আকৌ
1: অডিশ্যন পাছ কৰা মই প্ৰগ্ৰাম বহুত কৰিছোঁ, টিভিত কৰিছোঁ, ৰেডিঅ'ত কৰিছোঁ, তাৰপিছত মই গোৱালপৰীয়া লোকগীত অডিশ্যন দিওঁ, সেই পাছ কৰিলোঁ মই গোটেইখিনি মানে ইয়াতে মানে কণ্ঠ পৰীক্ষা দি মানে উত্তীৰ্ণ আৰু।
0: আমি আকাশবাণীৰ কথা শুনিলোঁ, আপুনি দূৰদৰ্শন কেন্দ্ৰটো কণ্ঠ পৰীক্ষাত কিছুমান বিভাগত কণ্ঠ পৰীক্ষাত মানে পাছ কৰিছে, এই বিষয়ে কওকচোন কি কি কণ্ঠ পৰীক্ষা আপুনি।
1: দূৰদৰ্শনত মই গাইছোঁ বহুত, নাটকো কৰিছিলোঁ, বিয়াৰো কৰিছিলোঁ, কইনা বিদায় যোৱা, তাৰপিছত পানী তুলিব যোৱা, কিবা কিবি বহুত, আৰু এনেও অনুষ্ঠানতো বহুত কৰিছোঁ তেনেকুৱা ধৰণৰ কথা, পুৰস্কাৰ প্ৰাপ্ত চবতে।
0: হয় বাইদেউ, আমি দেখোঁ যে দুৰ্গা পূজাৰ সময়ত যিখিনি দুৰ্গা নাম হয় প্ৰায়ে আপুনি আমাৰ আইডিঅ' বুলনি অনুষ্ঠানলৈ আহে নহয় জানো। আমাৰ যেতিয়া দুৰ্গা পূজাৰ অনুষ্ঠানসমূহ আমি আয়োজন কৰোঁ, আপুনি আহে খুব সুন্দৰকৈ গায়, যদিও এতিয়া দুৰ্গা পূজাৰ সময় নহয়, এটা যদি দুৰ্গা নাম দিয়ে

0: এইবাৰ আমি জানো আপুনি গীতৰ লগত জড়িত, বিভিন্ন ধৰণৰ গীত পদ গায়, আৰু আপুনি কি কৰি ভাল পায়? আপুনি ঘৰততো নিজস্ব কিছুমান কাম কৰে, আপুনি হাতৰ কামো কিছুমান কৰে, হয়নে? আমি জানো
1: মই চিলাই চিলাই কৰি ভাল পাওঁ, মানে ঊলৰ চিলাই বহুত কৰিছিলোঁ এটা সময়ত, মই বহুত অৰ্ডাৰ লৈ কৰিছিলোঁ, এম্ব্ৰইডাৰী কৰিছিলোঁ, মই সেইবিলাকে ভাল পাওঁ। কিন্তু মানে ফুলনিৰ নাই, চখ নাই। এনেও ঘৰ দুৱাৰ মই পৰিষ্কাৰকৈ ৰাখোঁ, মই লেতেৰা থাকিব নোৱাৰোঁ, চাফ চিকুণতা মোক লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতা মই নিজৰ কাম নিজে কৰি ৰাখোঁ এতিয়াও। সেইটো কথা।
0: আৰু আপুনি বিভিন্ন ধৰণৰ সন্মান পাইছে আমি দেখিছোঁ আৰু জানো আমি, তাৰে কিছুমান যদি আমাক কৈ দিয়ে আমাৰ শ্ৰোতাসকলেও ভাল পাব। এটা পদপথৰ কবিতা বুলি এটা অনুষ্ঠান হয়, নহয় জানো বাইদেউ?

0: এই অনুষ্ঠান দুটো আপুনি প্রায় ভাগ লয়, ইয়ার অভিজ্ঞতাখিনি?
1: যিজন মানে সম্পাদিকা কাবেরী দাস গোয়ালপাড়ার, কোনোবাই কলে যে গোয়ালপাড়ার, ময়ও মানে অনুষ্ঠানটোত মই বেলেগ ধরনের চিনাকি হয়ে মোক মাতিলে, রত্না আহ ইয়ালেকে আহ। তারপর মই যোৱা করলো, গৈ পেলাই এনেকুৱা ভাল লাগিলে, মানে প্রথম মাহর প্রথম সপ্তাহত, মানে প্রথম দিনাখন হয় এক তারিখে গলো, তাতে যোৱা করলো, কবিতা লিখো, তাতে গীত মাতো হয়, অকল হেৰি নহয়, আরম্ভণি গীত আমার কিশোরী মোহন পাঠক স্যারে, বরপেটা নহয়, তেওঁকো বরগীত বড় ভাল পায়, মোক আগতে আরম্ভণি গীত এটা গাব দিয়ে, গাও মই বহুত গীত মাত গাও তাতে, এই তেনেকুৱা পরিচিত হৈ পেলাই আজি মই তেওঁৰ লগত জড়িত। ইয়াৰ পৰা মই এইবিলাক মোৰ সার্টিফিকেটো পাইছো বহুত।
0: আপুনি কবিতাও লিখে?
1: কবিতা লিখো আৰু পাৰো নোৱাৰো লিখো, আৰু বেছিভাগ মই বঙালীৰ পৰা অসমীয়া কৰো, অনুবাদ
0: কৰো বঙালী সাহিত্যৰ পৰা অসমীয়ালে।
1: আমার লেখিকা সমারোহত মানে অনুষ্ঠান এটা প্রতিযোগিতা হল, যে এটা কিবা এটা মানে দিছে আর সাম এন্ড সাবস্টেন্স, এটা বঙালীর পৰা অসমীয়া কব লাগে, মই কৰিলো, কৰি পেলাই মই তো হাত ভাঙিলে, মই ছোৱালী ঘৰত আছিলো, রিজাল্ট দিছে, মই তাতে প্রথম পুরস্কার পালো বঙালীর পৰা অসমীয়া কৰি পেলাই, একদম ধুনীয়া এটা মানে মানে আয়না এখন মানে কি কয় খরাই যে কয়, আয়নার খরাই এখন দিছিল, কইছে তুমি প্রথম পুরস্কার পাইছা, ইন্দিরা ভূঁয়া বাইদেউ আমার মানে প্রেসিডেন্ট বাইদেউ, তেও কইছে তুমি এইবিলা করো, মই
0: ভাল পায় ভাল পায়। আর একটা প্রশ্ন বাইদেউ মোৰ মনলৈ আহিছে, ধরক আপনি কৈছে আপনি গুৱাহাটীলে বিয়া হৈ আহি, আপনি আজি আহি আহি আপনি আপনার বয়সটো কৈছে 70 বছর আপনার পার হল, আর সেই তেতিয়াৰ পৰা এতিয়ালৈকে আপনি সুন্দরকে আপনি ভাল পোৱা কাম, আপনি সাহিত্যৰ লগত জড়িত গোটেইখিনি আগবঢ়াই লৈ গৈ আছে। এতিয়া আমি যেতিয়া আমি মহিলাসকলে যেতিয়া বিয়া হৈ এখন ঘৰত সোমাও, দায়িত্ব লওঁ, সেই সময়ছোৱাৰ কথা কওকচোন বাইদেউ, তেতিয়া আপুনি কেনেকে কথাবিলাক পরিচালনা কৰিছিল? আপোনাৰ ল'ৰা ছোৱালীও আছে, লগতে আপুনি লিখা মেলাও কৰে, লগতে গানো আছে, আপোনাৰ চৰ্চা কৰিব লাগে, অভ্যাস কৰিব লাগে, এই কথাখিনি কওকচোন। বিশেষকে এই কথাখিনি আমাৰ শ্ৰোতাসকলে শুনি ভাল পাব, যিহেতু আজিকালি মানুহৰ সময়ৰ অভাৱ আৰু বহুতেই জানিব বিচাৰে যে ইমান আগবাঢ়ি গৈছে তেওঁ কেনেকে মানে কৰিছে, বিশেষকে মহিলাসকলে কওকচোন বাইদেউ।
1: মোৰ এই পাহাৰত মই থাকিছিলোঁ, মোৰ মানে মানুহজন বাহিৰত চাকৰি কৰিছিলে বদলি, এই সৰু সৰু চাৰিটা ল'ৰা ছোৱালীক লৈ মই এই পাহাৰৰ ওপৰত নিজৰ মনৰ জোৰত, মই তেতিয়া গেছ নাছিলে, খৰিৰে ভাত ৰান্ধো, কুঁৱাৰ পৰা পানী কঢ়িয়াই লৈ ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ, চব কৰিছিলোঁ, বজাৰ হাট কৰিছিলোঁ, তার মাঝেদি মই নাম গুণ মানে যেতিয়া মই অলপমান যাওঁ, মোৰ মানুহজনে কয় ইমান কিয় মই চ নহয় ছোৱালীজনী ডাঙৰ হওক, মই ছোৱালী ডাঙৰ হওক মানে মই বুঢ়া হৈ যাম, তেতিয়া মোৰ যদি সৰুজনী ছোৱালী তাই ভেটেনেৰি ডাক্তৰ হয়, তেওঁ তেতিয়া কোনো হেৰি ক্লাছ 4 নে 5ত, মই চোন নাই না মই যামেই, গোটেইখিনি চম্ভালি পেলাই যাওঁ এইবিলাক নামৰ এই, তাৰপিছত কেতিয়াবা দেৰি হ'লে মোৰ ডাঙৰ ছোৱালী, কিন্তু আমাৰ গৃহস্থ বৰ ভাল আছিলে, কোনো আপত্তি নাই, ছোৱালী এনেকুৱা মা আহোঁতে দেৰি হ'ব, তই ভাতকেইটা বহাই দে বা মাছখিনি আনিলে বাচি থৈ দিয়ে এনেকুৱা, কাৰণ আহি পেলাই এইবিলাক পাওঁ, মানে ল'ৰা ছোৱালীৰ পৰা সুবিধা পাইছোঁ, আৰু ইহঁতক এৰি থৈ মই 14-15 একদম উতাপতিটো গৈছিলোঁ, সৰু সৰু ল'ৰা ছোৱালী এৰি থৈ, মানে হঠাতে মানে মানে মোক নিমন্ত্ৰণ কৰাৰ নিচিনাই হ'ল, যেন বাবাই মাতিছে, হঠাতে পাই গ'লোঁ কাৰোবাৰ হেৰিতে, মই ট্ৰেইনত টিকেটখন পাই গ'লোঁ, গুচি গ'লোঁ তাতে, ডাঙৰ ছোৱালী মাত্ৰ মেট্ৰিক দিব, আৰু এইবিলাক সৰু সৰু গুচি গ'লোঁ, মানে ভগৱানে জানে নেকি, মোৰ যদি বিশ্বাস আছে ভগৱানৰ ওপৰত, সেইকাৰণে চলি আছোঁ, আৰু গোটেই এই মানুহখিনিক ইহঁত এই আমাৰ এই লোকসকলক নাম গুণ শিকাই মেলি চব।
0: আপুনি আগতে কৈছিলে যে আপুনি মহিলাসকলক ওলাই আনে, আনি পেলাই দল গঠন কৰে, তেনেকে এই কথাখিনি কওকচোন বাইদেউ, আপোনাৰ কেতিয়া মনলৈ আহিল যে মহিলাসকল আমি ওলাই আহিব লাগে, আমি যিখিনি ভাল পাওঁ, আমি যিখিনি চৰ্চা কৰিব পাৰোঁ, এইখিনি আমি কৰিব লাগে, আৰু আপুনি সুন্দৰকে শিকায়?
1: মানে মহিলাখিনি আছে ভিতৰত, প্ৰতিভা সবৰে আছে, কিন্তু এটা মানে এটা উৎস লাগিব, কোনে আনিব আগবঢ়াই, এটা মোৰ এনেকুৱা লাগিলে যে এনেকুৱাতো উলিয়াই অনা মানুহ নাই, তেতিয়া মই ভাবিছোঁ যে চবেইতো নাম চবৰে ভিতৰতে আছে, আনিলে কিজানি তেওঁলোকে পাৰিব, সেইকাৰণে আমাৰ ওচৰত যাকে পাৰিছোঁ আৰু আনি পেলাই তেওঁলোকক এই নাম, আৰু মই শুনি থাকোঁ যেতিয়া মই দুৰ্গা নাম গাম বা মই ভুল ধৰোঁ, এইটো এনেকুৱা নহ'ব, এইটো এনেকুৱা হ'ব, ময়ো তেনেকুৱা নাছিলোঁ, ময়ো শুনি শুনি এনেকুৱা পাৰিছোঁ আৰু সিহঁতক কওঁ যে ভুল বেয়া নাপাবা দেই, এইখিনি এনেকুৱা এইখিনি এনেকুৱা, অল আসাম ভিত্তিক যে হ'ল বিয়া নাম যে, তাতো মই হেৰি যদিও মানে আমাৰ গুৱাহাটীত এটা দলক পোৱা নাই, তথাপি 600 দলৰ পৰা 110টা দললৈ মই নামিছিলোঁ, তাতে কৰি পেলাই।

0: দুৰ্গা নাম গালে, বিয়া নাম গালে। আমি আৰু এটা কথা জানো আপোনাৰ বিষয়ে, আপুনি ৰবীন্দ্ৰ সংগীতো চৰ্চা কৰে, এই ৰবীন্দ্ৰ সংগীতৰ প্ৰতি আপোনাৰ কেনেকে মানে কেনেকে আপুনি আকৰ্ষিত হ'ল ৰবীন্দ্ৰ সংগীতৰ প্ৰতি, এই বিষয়ে আমাক কওকচোন, কেনেকে শিকিলে বা
1: কেনেকে শিকাও নাই। সৰুতে আমাৰ শ্বিলঙত থাকোঁতে আমাৰ একৰকম যি গ্ৰামোফোন আছে, গ্ৰামোফোনৰ ৰেকৰ্ড সৰুতে তাতে ৰেকৰ্ডবিলাক থাকে, ডাঙৰ ডাঙৰ ৰেকৰ্ডবিলাক তাতে গানবিলাক থাকে যে ৰবীন্দ্ৰ সংগীত, তাৰপিছত শ্যামা সংগীত, কালী গোহানী, সেইবিলাক তেতিয়াতে শুনা মই স্কুলীয়া লাইফত। সেইবিলাক যদি মনত আছে নহয়, কিন্তু সেই ৰবীন্দ্ৰ সংগীত ভাল পাওঁ মই, বেংগলী শ্যামা সংগীত ভাল পাওঁ, গাওঁ মই, কালী মন্দিৰত গাওঁ বা ক'ৰবাত গাওঁ এনেকে।
0: আপুনি গায় যদি আজি আমাৰ আগত অকণমান গাব লাগিব, আপুনি যিহেতু ৰবীন্দ্ৰ সংগীত আৰু এটা বেলেগ ভাষাৰ গীত নহয় জানো বাইদেউ, উচ্চাৰণৰ কথা বহুতখিনি থাকে। আপুনি ইতিমধ্যে গোৱালপৰীয়া লোকগীতটোতে আমি গম পাইছোঁ আপোনাৰ উচ্চাৰণ শৈলী খুব সুন্দৰ, আৰু এইটোৱে যদি এইটো গীতো যদি অকণমান আমাক গুণগুণাই দিয়ে ভাল পাওঁ।

0: সবাই করে ভয়, তবে পরাণ খুলে ও ভাই, বুকের পাঁজর জ্বালিয়ে দিয়ে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে, তবে একলা চলো রে।
1: আপুনি অবসৰী জীৱন এতিয়া কেনেকে মানে কটাই আছে আমি জানো, তথাপিতো আপোনাৰ মুখেৰে যদি এবাৰ শুনো আমিও খুব উৎসাহিত হ'ম। আপুনি কেনেকে কটাই আছে দিনবিলাক আৰু আপোনাৰ নতুন পৰিকল্পনা কি কৰিছে সেইখিনিও যদি আমাক কয়।
0: কটাই আছে, ছোৱালী তিনিজনীক বিয়া বাৰু দিলোঁ, ইয়াতে থাকে মোৰ আৰু মই নিজে থাকোঁ অকলে। কিন্তু মই এই ৰাইজৰ লগত আছোঁ, মিলি মোৰ নাম ঘৰ মোৰ এইবিলাক ভনী সকলো, তেওঁলোকে মোক ইমান হেৰি কৰে, মানে ৰেচপেক্ট কৰে, খুব মানে সন্মান আছে, মই তেওঁলোকৰ লগতে আছোঁ। মই তেনেকৈ থাকিম ভাবিছোঁ, তেনেকৈ দিয়া যাম আছে। আৰু মোৰ ইচ্ছা আছে গোৱালপাৰা গীতত যেন কেতিয়াবা আৰু মানে ভৱিষ্যত অকণমান ভাল কৰিব পাৰোঁ নিজৰ বস্তুটো। নিজৰ বস্তুটো মই থৈ পেলাই বেলেগ বস্তু কৰিছোঁ, দুৰ্গা নাম গাইছোঁ, হেৰি গাইছোঁ, এইবিলাক সব গাইছোঁ, কিন্তু যিটো গোৱালপাৰাৰ সেইটো মোৰ নহ'ল। কিন্তু দেৰি হ'ল, তাৰ পৰীক্ষাত যদি দেৰি হ'ল, কিন্তু মোৰ দেউতাক খুব ইচ্ছা কৰিছিলে, এই দেউতাৰ ইচ্ছাটো মানে সপোনটো পূৰণ কৰিবৰ কাৰণে মই দিলোঁ আৰু মই উত্তীৰ্ণ হ'লোঁ। সেইটোৱে মোৰ আশা। আৰু কিবা ভাবিছোঁ আৰু, আৰু অলপতে মোৰ এই মই যেতিয়া উত্তীৰ্ণ হ'লোঁ গোৱালপাৰা গীতত, মোৰ দূৰদৰ্শনত মাতিছে আৰু এইবাৰ মানে ৰেকৰ্ডিং কৰিবৰ কাৰণে, অলপতে হ'ব। সেইটো এটা মোৰ বিৰাট আনন্দৰ কথা। হয় প্ৰস্তুতি চলাই আছো, মই কিছু মই জানোতো বহুতখিনি, সেইখিনি তথাপিতো মানে ৰেডি হ'ব লাগিব। সেইকাৰণে মই প্ৰথম মানে ইচ্ছাটো এনেই গাইছো, মই দুই গোৱালপাৰাৰ লোকগীত এই বয়সতো মই ইয়াতকৈ কিছুদিন আগত মই মহিলাৰ ওপৰত এনে মহিলা সমিতি পাতিছিলে অল আছাম ভিত্তিত, মই গাইছিলোঁ গোৱালপাৰা লোকগীত গাই পেলাই মই পুৰস্কাৰ পাইছোঁ, ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ, মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ
1: গোৱালপাৰীয়ালৈ। হয় বাইদেউ, আপুনি অভিনয় কৰে আমি জানো, আমাৰ আকাশবাণীটো প্ৰচাৰ হৈছে আপোনাৰ অভিনয়, কিবা মনত আছে নেকি আমাৰ শ্ৰোতাক যদি তেনেকুৱা কিবা সংলাপ যদি আজি মাতি দিয়ে?
0: মই এখন এই ধেমেলীয়া নাটক এখন লিখিছিলোঁ, তাৰে অকণমান ক'ব পাৰোঁ নেকি?
1: আপুনি
0: লিখিছিল? হয় মই নিজে নিজে লিখিছিলোঁ। বোলো অ' ভেটকানৰ মা, অ' কি কৰিছা এ,

0: तर आसना बाहर गला चाचन कने आई ए भाई निकी दे मैं आई दे आजिकाली एने दिन पड़ी नोबाइल चाय चाय लड़ा गिलान जहान नामे गेसि ओय आपातो आपाय आपी गिलानो मद खाय सिगारेट खाय एकदम गेसि माक बैक कथा नुशुने घर थकबा नरे दिन राति घूरी फुरे ये मोबाइल जुग तो बड़ बेहद कथा गति के गई लाभ ना आजिकाली तो कको विश्वास कर नी छी गिलान ऊल् जाए माघते नाजने कमाय थके कार गेसि गई पे पीछे जाए इनको हम सीतक मारि फेलब कहू नजानो न गए माकत नामाने दिनकाल बड़ बेहसी बपाक मामा खुरक पेहा कको विश्वास कर नारी दिनकाल बेहद मदर निचना गुटे हाँ सार खार हो गल
1: অনুষ্ঠানৰ শেষত আপুনি আমাৰ শ্ৰোতা কি কয় আমাৰ মহিলাসকলক কি কয় ইতিমধ্যে আপুনি নাটকৰ সংলাপৰ জৰিয়তে কিছুমান বাৰ্তা দিছে তথাপিতো আপুনি কওকচোন আপুনি কি কয়
0: শ্ৰোতাই আমাৰ শুনিলে কি বুলি ভাবে মই তেনেকুৱা ডাঙৰ কোনো নহয় তথাপি আমি ধেমেলি আমি মহিলাৰ মাজত বহি আমিও কিবা এটা কৰিব ইচ্ছা কৰে তেনেকৈ এইটো কৰিতো আৰু আগলৈ মানে যাব পাৰিম বুলি ভাবিছোঁ আৰু কৰিছিলোঁ মই মই মঞ্চতো নাটক কৰিছিলোঁ এটা সময়ত বহুত কৰিছিলোঁ ধেমেলীয়া নাটক বহুত শকুন্তলা বহুত কিবা কৰিলোঁ গতিকে এইরকম ভাবিছোঁ এনেকৈয়ে আমি ঘৰত বহি নাথাকি আমি মহিলাসকলে আমিও কৰোঁ ৰাই শ্ৰোতাই শুনি পেলাই ভাল বুলি যদি কয় ভাল লাগে আৰু আমি মহিলাখিনি যেন আগুৱাই যাওঁ ঘৰ বহি থাকিলে আমাৰ মনবিলাক বেয়া হ'ব
1: আৰু এটা কথা বাইদেউ এই আমি আমি জানো যিসকলে অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকে কয় যে আমি এতিয়া কি কৰিম ইমানখিনি সময় যিহেতু আমি এটা ব্যস্ততা আছিলে আমাৰ এতিয়া আমি কি কৰিম
0: আচলতে ঘৰত বহি থাকিব নালাগে মহিলা সমিতি কত কি আছে বহুত অনুষ্ঠান মই বহুত অনুষ্ঠানত যাওঁ মই মৈত্ৰী মহিলা সমিতিত যাওঁ পেঞ্চনাৰ সন্থাত যাওঁ লেখিকা সমাৰোহত যাওঁ মই তেওঁলোকক কওঁ যে এনেকৈ যোৱা তেওঁলোকৰ সময় নহয় বুলি কয় এই আমাৰ সময় নাই কিন্তু মই তাৰ মাজেদি সময় উলিয়াই বহুত জেগাত যাওঁ মই বহুত অনুষ্ঠানৰ লগত জড়িত এতিয়াও বহুত অনুষ্ঠানত জড়িত গতিকে ছোৱালী এতিয়া গ'লে সিহঁতে কয় দে ভালকৈ থাক যাব পাৰিছ যদি ভালকৈ থাক মই কৈছোঁ নাই নাই মই ঘৰত বহি থাকিব বেয়া পাওঁ ব্যস্ততা একদম ব্যস্ত লাগিব কিবা এটা ঘৰতে লিখি থাকোঁ কিবা বহুত মোৰ বহুত সৰঞ্জাম ভৰ্তি মানে মোৰ টোপোলা এইবিলাক দেখিলে কিবা লাগিব মানে ইমান আৰু চাৰ্টিফিকেট মোৰ কিমান কিমান গাইছিলোঁ মই চব বৰগীতৰ পৰা বনগীতৰ পৰা যিমান গাইছিলোঁ চব গাইছিলোঁ
1: আপুনি কৈছিলে যে আপুনি আমাৰ আকাশবাণী কেন্দ্ৰৰ বিহু গীতৰ নহয় জানো আপুনি বিহু গীতৰ অডিশ্যনতো আপুনি পাছ কৰিছে আজিৰ অনুষ্ঠানটি আপোনাৰ এটা বিহু গীতেৰে আমি সামৰিম
0: নৌ পানী বাঢ়িলে নাহৰ কপো ফুলিলে ঐ গছে বনে সলালে ঐ পাত

0: সুন্দৰ বাইদেউ, আপোনাৰ লগত কথা পাতি আমাৰ বৰ ভাল লাগিল আৰু আশা ৰাখিছো শ্ৰোতাসকলেও আমাৰ আজি অনুষ্ঠান শুনি ভাল পাইছে। কেতিয়াবা আমি নিশ্চয় এনেকে লগ হ'ম, আপোনাৰ অৱসৰী জীৱনৰ এনেধৰণৰ কথাবিলাক আমি শুনিম আৰু যিখিনি আপুনি পৰিকল্পনা হাতত লৈছে, আপোনাৰ যিখিনি কাম আধৰুৱা হৈ আছে আপুনি সেইখিনি কাম কৰিবলৈ যত্ন কৰি আছে কৰিছোঁ। আপোনাক শুভেচ্ছা দিছোঁ, আপুনি নিজৰ কামসমূহ নিয়াৰিকৈ কৰি গৈ থাকক আৰু সফলতা আপোনাৰ গতিত আহক, সফল হওক আপুনি। ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে আজিৰ অৱসৰী জীৱনৰ অমিয়া শিতানত লোকশিল্পী কল্যাণী ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত এটি গোৱালপাৰীয়া লোকগীত।

0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: আধুনিকীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে ৰঞ্জিত কটকীৰ কণ্ঠৰ গীত। প্ৰথম গীতৰ কথা বেণুধৰ কলিতাৰ।

শ্ৰোতাসকলে ৰঞ্জিত কটকীৰ কণ্ঠত বেণুধৰ কলিতা আৰু অনিল কলিতা ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জয়ন্ত কুমাৰ নাথ আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: মুনিয়া তথা তৰিয়াকে ঘৰত গৈছি, যাৰ নাম লগাইছি বোলে গুৰু।
1: আমাৰ বোলে পিতাৰ ঘৰত যজ্ঞ,
0: পিতাৰ ঘৰত যজ্ঞটো বোলে আজি
1: কিবা
0: হে কালি কোনবা কোবাত আহি মাতি থৈ গৈছিল নেকি, মইতো ঘৰত নাই
1: নে
0: তেতিয়া
1: হয়
0: কৈছি নাই নাই, মই কালি এই কোনাটোত।

0: পাত তেতিয়া হতি গৈছে এটা কথা হল আমাৰ ঘৰৰ কাষৰ চি জুৱাই মাতিম মাতিমকে থাকোঁতে তেওঁলোকে পাহৰিও থাকিব পাৰে
1: গতিকে গুৰু মই
0: একবাৰ গতিকে একবাৰ মই নিজে যাই চাওঁ
1: তেতিয়া বুঢ়া গাই কি কলা
0: এটা কথা কৈছে এই মই কওঁ শুনছো
1: কি
0: এই মাতাৰ ঘৰক পুহুৰা কাটিব যাব দিছি
1: আৰু নামাতাৰ ঘৰক
0: গাখীৰ চুৰা বৈ গেলিও খাব যাব হাক দিছি
1: গতিকে তুমি
0: সেই গতিকে মই তোমাক হাক দিছো আৰু তুমি যাব নালাগে
1: সতি বোলে গুৰু
0: নহয় নহয় এইটো আমাৰ ভুল হ'ব তেওঁলোকে পাহৰিও থাকিব পাৰে
1: গতিকে মই একবাৰ
0: আৰু যাই চাওঁ নিজে এই বুলি ক'লে কি গা ধুব যা চলাই দি
1: আচ্ছা।

0: ইফালে সদি যায় পোনে বাপকৰ যজ্ঞস্থলীত
1: উপস্থিত হলগৈ।
0: দেখা পলা
1: দেখে যি এৰা ভাগে ভাগে বাকীবিলাক দেখাব দেৱতাৰ
0: হয়
1: এখন মুখন ভাগে ভাগে বাচ্ছি,
0: কিন্তু
1: একমাত্ৰ সতী আৰু সদ আহিবৰ কাৰণে একো তামোল পাণো বুলোৱা নাই। তেতিয়া বিদেশক মাত লগাইছে, অ বিটা এটা বৰ ডাঙৰ কথা কৈছি
0: নহয় কাজৰ কাৰণে,
1: এই নিমন্ত্ৰণ দিয়া নাইতো নাই, এখন ভূষণো দেখো একো পাৰা নাই,
0: এই দক্ষই বোলে হেৰি
1: বৰ ডাঙৰ কথা হলে
0: যাকে
1: মাতা নাছিলো সেই আগতে আহি উপস্থিত হল। বাৰু জান হওক, হৰাই শুনছো মই তোমাক কওঁ, এই তোমাৰ স্বামীটো মাতিলি, এই মোৰ বাকীবিলাক খেলগি এতিয়া নাখায়
0: আৰু যোৱা এডল মান
1: নাখোৱাৰ কাৰণত মই তোমালোকক মাতা নাই,
0: গতিকে
1: তোমালোকক কাজৰ পিছত মই মাতি আনি খুৱাম, তেতিয়া মাৰে কিবা অলমান দেখ আৰু তুমি জাগেই যা।
0: তেতিয়া সতি কান্দি কান্দি
1: ক'ব

0: আপুনি চাই থাকক
1: এইবুলি লাহে লাহে
0: এৰা চালা শ্বশুৰাকে দুই খোজে খোজকে যজ্ঞস্থলী দেখি যাই আছে
1: যায় কি কৰে
0: যাই থাকি গ'লে কি পুনৰ যজ্ঞস্থলীতে আজকে বাগৰি পৰিল
1: কেনেকে পৰে।

0: হয় হয়
1: এ বুড়ি দেখো বাগৰি পৰিলগা
0: কিবা আগৰ
1: এই আগৰ কিবা না মাৰি পেলা বেমাৰ আছি
0: আৰু আজি গালি বহুগিলা
1: এ সাতটো বেছিকে চলছি
0: কিবা হাই
1: কিবা পেছাৰ হে চলিলে
0: হাই পেছাৰ লো পেছাৰ
1: এৰা বহু বিলাক চলছি হে গদি কে বৰ ডাঙৰ কথা হল
0: এ তাতে নন্দী ভিন্দী নামে দুজন টেকলা আছে
1: এ তেওঁ লোকে চিন্তা কৰিছে এনকে চাই থাকোঁতে কুবাৰ গোটাই আহে হব
0: হে
1: তাৰাতাৰি আমি বুঢ়া গোৱা খবৰ দিয়াটোৱে ভাল হ'ব
0: এই বুলি তেওঁ লোক
1: ততা দৰিয়াকে গৈছি
0: যাই কৈছি বোলে গুৰু
1: বৰ ডাঙৰ কথা এটা হ'ল
0: আপুনি নাম
1: আপোনাৰ গুৰিটো দেখো তাতে যজ্ঞস্থলীত বাগৰি পৰিল
0: হয়
1: ক'ত কি হৈছে কি নহৈছে আমি একো বিচাৰ লোৱা নাই আপোনাক আমি খবৰটো হে দিব আহিলো
0: হয়
1: এই বুলি কোৱাত তেতিয়া বুঢ়া গোহাই বোলে হেৰে এই নামাতাৰ কাজত গেল বুলি এইবিলাক কৰিব লাগে না বাৰু যিয়ে নহয় মই একবাৰ নিজে

জয়ন্ত কুমাৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সুভেশ বসুৰ হাৱাইন গীটাৰবাদন।

শ্ৰোতাসকলে শুভেচ বসুৰ হাৱাইন গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ ছুবিয়ান্তোৰ সৈতে যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2024 আৰম্ভ কৰিছে। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্যৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ ছুবিয়ান্তোৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। মন্দিৰ চৌহদত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ থলুৱা সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনোৱা হয়। দুয়ো দেশৰ নেতা দুগৰাকীয়ে নৱম

0: শতিকাত নিৰ্মিত এই প্ৰাচীন মন্দিৰটো দৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তাত থকা শিৱ মন্দিৰত পূজা অৰ্চনা কৰে। দুয়োগৰাকী নেতাই মন্দিৰত খোদিত আটকধুনীয়া নক্সা আৰু কলাকৃতিসমূহো প্ৰত্যক্ষ কৰে। এটা যুটীয়া বিবৃতিত ৰাষ্ট্ৰপতি প্ৰণৱ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰম্বানন মন্দিৰ ভাৰত আৰু ইণ্ডোনেছিয়াৰ শতিকা পুৰণি সভ্যতাৰ বান্ধোনৰ প্ৰতীকস্বৰূপ।
1: योग्यकर्ता के इस भव्य मंदिर कॉम्प्लेक्स अब जब हम पुनर्निर्माण का काम करने जा रहे हैं और ये यूनेस्को का वर्ल्ड हेरिटेज है, दुनिया के दूर दूर क्षेत्रों में कहीं पर भी जाएं, हमें कहीं न कहीं भारत की सांस्कृतिक विरासत के दर्शन होते हैं। ये पूरे साउथ ईस्ट एशिया का दूसरा सबसे बड़ा हमारी विरासत की पहचान है।
0: ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰটোৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লৈ কয় যে সাংস্কৃতিক বিনিময়ে ৰাষ্ট্ৰ দুখনৰ মাজত সম্পৰ্ক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰ চৌহদ দৰ্শন কৰাটো গভীৰভাৱে আধ্যাত্মিক আৰু স্মৰণীয় অভিজ্ঞতা বুলি অভিহিত কৰে। তেওঁ প্ৰায় 12 শতিকাজুৰি এনেধৰণৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে ইণ্ডোনেছিয়াৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।
1: यहाँ पर आकर के करीब करीब 1200 साल पुराना ब्रह्मा विष्णु महेश इन यादों को साथ जुड़ी हुई एक हमारी सांस्कृतिक विरासत का पुनरुद्धार और उसका रिनोवेशन का काम उसका प्रारंभ करने का सौभाग्य भी मुझे मिला, मैं अपने आप में बहुत बड़ा भाग्यशाली मानता हूँ।
0: উল্লেখযোগ্য যে ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰম্বানন মন্দিৰ চৌহদৰ সংৰক্ষণৰ বাবে সমন্বিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। অতীজতে এই মন্দিৰ চৌহদত 4টা সমকেন্দ্ৰিক শাৰীত বিভক্ত কৰা 226টা মন্দিৰ আছিল। ইয়াৰে 6টা এতিয়ালৈকে পুনৰুদ্ধাৰ কৰা হৈছে যদিও 200+ ধবংসাৱশেষৰ মাজত আছে। প্ৰত্নতাত্বিক বিশেষজ্ঞ দল আৰু আধুনিক প্ৰযুক্তিৰ সহায়েৰে মন্দিৰ চৌহদৰ উত্তৰ পূব দিশত এই সংৰক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বৈজ্ঞানিক অনুসন্ধান, কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ডিজিটেল পুনৰ্গঠনকে ধৰি বিভিন্ন পদ্ধতিৰে এই কাম কৰা হ'ব। উল্লেখযোগ্য যে 9ম শতিকাত ইণ্ডোনেছিয়াত মাতাৰাম সাম্ৰাজ্যৰ সময়ত নিৰ্মিত এই সৰ্ববৃহৎ হিন্দু মন্দিৰ চৌহদক 1991 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বেংগালুৰুৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMয়ে ইণ্ডোনেছিয়াত নিজৰ প্ৰথমটো উপসাগৰীয় চৌহদ স্থাপন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঘোষণা কৰে। পূব জাভাৰ সিংহাচাৰী বিশেষ অৰ্থনৈতিক মণ্ডলত এই চৌহদটো স্থাপন কৰা হ'ব আৰু এই প্ৰতিষ্ঠানে আছিয়ান খণ্ডৰ শিক্ষাৰ্থী তথা পেছাদাৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ শৈক্ষিক সহযোগিতা শক্তিশালী কৰা, উদ্ভাৱনৰ প্ৰসাৰ তথা দক্ষতা বিকাশৰ লগতে দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে প্ৰযুক্তি, শৈলী, উদ্যমিতা আৰু বহনক্ষম সমাধান কৌশল ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰত্যাহ্বান হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 2026 উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াত পঞ্জীয়নৰ বাবে 20 জুলাই পৰ্যন্ত অনলাইন ব্যৱস্থা মুকলি থাকিব। ছাত্ৰ ছাত্ৰী, উদ্ভাৱক, ষ্টাৰ্টআপ গোট, গৱেষক, আৰ্হি প্ৰস্তুত কৰোতা, উদ্যমী আৰু হস্ততাঁত শিল্পীসকলে www.youthhaidathoninhandloom ৱেবছাইটত পঞ্জীয়ন কৰি নিজৰ নতুন ধাৰণা থাকিলে দাখিল কৰিব পাৰিব। এই হেকাথনৰ চূড়ান্ত পৰ্যায় অহা 1 আগষ্টত IIT দিল্লীত উদ্ভাৱন আৰু প্ৰযুক্তি পৰিৱৰ্তন সংস্থা অৰ্থাৎ FITIত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বাছনি কৰা দলসমূহে বিচাৰকৰ সন্মুখত নিজৰ ধাৰণাসমূহ দাখিল কৰিব। এই পদক্ষেপ সন্দৰ্ভত বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত ডঃ এম বিনায় কয় যে হস্ততাঁত হেকাথনৰ জৰিয়তে দেশৰ যুৱক যুৱতীসকলৰ সৃজনীশীল ধাৰণাসমূহ হস্ততাঁত খণ্ডত প্ৰয়োগ কৰাৰ প্ৰয়াস কৰা হৈছে। শিপিনী, আৰ্হি প্ৰস্তুত কৰোতা, উদ্ভাৱক আদিৰ সন্মিলনে হস্ততাঁত খণ্ডৰ বহনক্ষম বিকাশৰ ক্ষেত্ৰত সহায় কৰিব বুলি তেওঁ কয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্য অৰ্থাৎ AITIGAৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকতে এছিয়ান ভাৰত বাণিজ্য চুক্তিৰ পৰ্যালোচনা কৰা হ'ব। যুটীয়া সমিতিৰ বৈঠক আৰু আনুষংগিক বৈঠকসমূহ পৰহিলৈ সামৰণি পৰিব। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই যুটীয়া সমিতিয়ে উপ সমিতিসমূহক নিজ নিজ ক্ষেত্ৰত কাম কৰিবলৈ কৌশলগত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে AITI

জিএৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহ চূড়ান্ত কৰিব। মন্ত্ৰালয়ে লগতে জনোৱা মতে AITIGAৰ যুটীয়া সমিতিৰ অধীনৰ 8খন উপ সমিতিৰ ভিতৰত সম্প্ৰতি 3খনৰ বৈঠক চলি আছে। ইয়াৰ ভিতৰত শুল্ক পদ্ধতি আৰু বাণিজ্য সুবিধাৰ উপ সমিতি SCCPTF, ৰাষ্ট্ৰীয় ব্যৱহাৰ আৰু বজাৰ প্ৰৱেশ উপ সমিতি SCNTMA আৰু প্ৰকৃত অধিনিয়ম উপ সমিতি SCROO আছে। বৈঠকসমূহে সহযোগিতা গভীৰ কৰাৰ লগতে পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰা আৰু ভাৰত তথা এছিয়ানৰ মাজৰ গঠনমূলক আলোচনা আগবঢ়াই নিয়াৰ বাবে কাম কৰিব। ত্ৰয়োদশ AITIGAৰ যুটীয়া বৈঠকত কালি বাণিজ্য বিভাগৰ যুটীয়া সচিব নীতিন কুমাৰ যাদৱ আৰু মালয়েছিয়াৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপ সচিব প্ৰধান মাষ্টুৰা আহমেদ মুস্তাফাই সহ অধ্যক্ষতা কৰে। ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি আছিয়ান দেশসমূহৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ৰাজ্যৰ 25.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে। ইপিনে, অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে। 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। পৰহিলৈ বষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুট আউটত কলম্বিয়াক 4-3 গ'লত পৰাস্ত কৰি 1954 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আৰ্জেণ্টিনাই ইজিপ্তক 3-2 গ'লত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৱো ছুবিয়ান্তোৰ সৈতে যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তম্বানন মন্দিৰ দৰ্শন কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্যৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ পৰহিলৈ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

0: আকাশ বাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া আগবঢ়াবলৈ লোৱা হৈছে হীৰামণি ডেকাৰ কণ্ঠৰ লোকগীত। শিল্পীৰ সৈতে বিভিন্ন পাঠ্যত সংগত কৰিছে দতৰা বিমল চন্দ্ৰ দাস, ডগৰ অৱনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাশ্যনত নিকুঞ্জ মেধিয়ে।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ 26.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক আছে বুলি জানিবলৈ দিয়ে। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হয়। ইপিনে অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হৈছে। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক আজি এই আঁচনিৰ অধীনত 25,000 পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা আত্মনিয়োজন তথা আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে

0: তেৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। কৃষকসকলক আধুনিক কৃষি পদ্ধতিৰ সৈতে জড়িত কৰি আয় বৃদ্ধিৰ লক্ষ্যৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানকাছৰ আৰু ফেকামাৰী উন্নয়ন খণ্ডত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আত্মাৰ 2026-27 বিত্তবৰ্ষৰ আঁচনিৰ অধীনত বিভিন্ন প্ৰদৰ্শনীমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ অধীনত মানকাছৰত কৃষি আৰু পশুপালন খণ্ডত মুঠ 30টা প্ৰদৰ্শনী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে মীন পালনৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি 7গৰাকী কৃষকক মাছৰ পোনা বিতৰণ কৰা হয়। তদুপৰি জহা ধানৰ খেতি কৰিবলৈ আগ্ৰহী 15গৰাকী কৃষকৰ মাজত উন্নত জাতৰ জহা ধানৰ বীজ বিতৰণ কৰা হয়। এই সন্দৰ্ভত মানকাছৰ উন্নয়ন খণ্ডৰ আত্মা আঁচনিৰ খণ্ড কাৰিকৰী পৰিচালক মৃদুপন সন্দিকৈয়ে এইদৰে কয়।
1: বৰ্তমান আমাৰ আত্মা স্কীমৰ অধীনত এই জিলাখনত থকা দুটা ব্লক যেনে ফেকামাৰী আৰু মানকাছৰ, এই দুটাতে আমাৰ বিভিন্ন ধৰণৰ ডেমনষ্ট্ৰেশ্যন দি থকা হৈছে। তাৰ ভিতৰত আমি টোটেল 15টা এগ্ৰিকালচাৰ আৰু 15টা এলাইট যি নেকি ভেটেনেৰি ফিচাৰী পোলট্ৰি সেইখিনি সন্নিৱিষ্ট হৈ থকা আমি বৰ্তমান দি আছোঁ চবতে মিলাই। আজি আমি আহিছোঁ ফিচাৰী ডেমৰ আৰু ইনপুট ডিষ্ট্ৰিবিউচনৰ কাৰণে। তাৰ কাৰণে আজি আমাৰ লগত আছে নুৰুল ইছলাম ডাঙৰীয়া, এই বুঢ়াকটা অঞ্চলৰ বাসিন্দা। তেওঁ এই বুঢ়াকটা অঞ্চলত আজি আমি এই ইনপুটখিনি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ। এই বুঢ়াকটা অঞ্চলৰ লগতে আমি 7 জেগাত আমি মাছ দিম, ফেকামাৰীত 4 জেগাত আৰু মানকাছৰ 3 জেগাত। এইদৰে আমি ভাবিছোঁ যে তেওঁলোকে যিকোনো মাছেই হওক বা আৰু যিকোনো ইনপুট যি আমি দিছোঁ তাৰ তেওঁলোক লাভৱান হ'ব, বেলেগ কৃষকসকলক উৎসাহিত কৰে।
0: যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। যুৱ সবলীকৰণ আৰু জনস্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই এই কাৰ্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে যুৱতীসকলক ব্যৱহাৰিক তথা উপাৰ্জনক্ষম কৰ্মৰাজিৰ সৈতে পৰিচিত কৰাই তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়তো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। শ্ৰীভূমি আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা প্ৰায় 1 কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এখন মটৰচাইকেলৰ পৰা এই বুজন পৰিমাণৰ মাদক দ্ৰব্যখিনি জব্দ কৰে। মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আনোৱাৰ হুছেইন আৰু ছাকিলুদ্দিন নামৰ দুজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া শুনক মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত।

মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আজি 23 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ 8 জুলাই। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভাৰ 266.66 মিটাৰত, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজি অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইট, মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত নৱকৃষ্ণ গোস্বামীৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

0: গুৰু নানকে কৈছিলে, ফুলৰ ভিতৰত সৌৰভ থাকে, দাপোনত থাকে প্ৰতিবিম্ব। সেইদৰে ভগৱানো তোমাৰ হৃদয়ত আছে, বাহিৰত বিচাৰি যোৱা কিয়? এয়া আকাশবাণী তেজপুৰ। এই নিবেদন কৰিছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানৰ অন্তৰ্গত মূল কথা অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ তেজপুৰ উশানগৰৰ উদ্যোগী মহিলা পুতুলি দাসৰ মনৰ কথা।
1: আমি আজি উপস্থিত আছোঁ তেজপুৰ চহৰৰ কমাৰ চুবুৰী নিবাসী শ্ৰীযুতা পুতুলি দাস বাইদেউৰ লগত। তেখেতে বিভিন্ন ধৰণৰ সুস্বাদু আহাৰ বনায়, ৰাজ্যক আপ্যায়ন কৰে, তাৰ পৰা তেখেতে দুটকা আৰ্জন কৰি নিজৰ ঘৰ চলাই আছে। তেখেতৰ স্বামী গৃহ নাগশংকৰত, তথাপিও তেখেতে তেজপুৰত আছে। নমস্কাৰ পুতুলি দাস বাইদেউ।
2: নমস্কাৰ।
1: আপোনাক আমি প্ৰথমতে তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ শ্ৰোতাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। আপুনি নিজে কয় যে মই বয়স হৈছে, মই বহুত কাম কৰোঁ, মই বহুত কষ্ট কৰোঁ। আপুনি কি কাম কৰে বাৰু, আপুনি কি কৰে আমাৰ ৰাইজক, আপোনাক কেনেকৈ আমি পৰিচিনাকি কৰি দিম, আপুনি কি কামত ব্যস্ত থাকে?
2: মই খানা বনোৱা কামতে ব্যস্ত হৈ থাকোঁ।
1: কেনেকুৱা ধৰণৰ খানা, কি খানা, কি কি কি বনাব পাৰে, আপুনি কি কি বনাই ভাল পায়?
2: মই সব বনাই ভাল পাওঁ, বিৰিয়ানি বনাই ভাল পাওঁ, পোলাও বনাই ভাল পাওঁ, মাংস বনাই ভাল পাওঁ, কোনোবাই কলডিল বনাবলৈ দিলে কলডিল বনাই ভাল পাওঁ।
1: কলডিলটো কেনেকৈ বনায়?
2: কলডিলটো মই নহৰু দি বনাওঁ। কলডিল মানে বহুতে আনি দিয়েহি, ইমান বেয়া বেয়া কলডিল আনি দিয়ে, তথাপিতো মই কিছুমানে কয় তিতা হ'ব, মই নহয় তিতা নহয় মই বনাই দিওঁ, তেনেকৈ কলডিল বনাই দিওঁ।
1: যেনে শিকিলে আপুনি এই বনোৱাবিলাক কেনেকৈ শিকিলে, ক'ৰবাত চাই শিকিছেনে নে কোনোবাই শিকাইছেনে, আপুনি নিজে নিজেই বনাই শিকিছে?
2: মই নিজে নিজে বনাই শিকিছোঁ, আৰু মোৰ নাতিনী আছিলে, বেংগালোৰত আছিলে, তেওঁ পঢ়ি আছিলে, মোৰ নাতিনীৰ লগত মই আছিলোঁ 3 বছৰ। তাৰপিছত সেই নাতিনীয়ে মানে কলেজলৈ যায়গৈ, তেওঁ কাম কৰা মানুহ আছে, আৰু তেওঁ সেই কাম কৰা মানুহে যেতিয়া ৰন্ধা বঢ়াখিনি কৰে, মই ওচৰতে এনেই চাই থাকোঁ আৰু। তেনেকৈ তেনেকৈ আকৌ মই ঘৰত আহি তেনেকৈ বনাই চাইছোঁ, অঁ হয় হৈছে দেখোন, তেনেকৈ তেনেকৈ সেই অভ্যাসটো কৰি কৰি হৈ গ'ল আৰু।
1: তাৰমানে আপোনাৰ আগৰ পৰা এটা ছোৱালীকালৰ দিনৰ পৰা আপোনাৰ বিয়া নোহোৱাৰ দিনৰ পৰা এটা উৎসাহ আছিল যে মই কিবা এটা কৰিম,
2: মই কিবা এটা কৰিম, আৰু মই কিবা হেৰি, নহয় মই নাচিম, নহয় মই গাম, নহয় মই খানা বনাম, নহয় মই ভাহনী তোলাব জানো, খৰাহি পাচিটো জেওৰা জপনা মই দিব পাৰোঁ, এইবোৰ মানে মোৰ আগৰ পৰা মানে আছে আৰু কৰা। সেইকাৰণে এতিয়া টাউনলৈ আহিলোঁ, অহাৰ পিছত মোৰ ছোৱালীহঁতক পঢ়াব লগা আছিলে, সেই পঢ়াৰ কাৰণে আহিলোঁ, অহাৰ পিছত পৰা আৰু চলি আছোঁ তেনেকেই।
1: হয় হয়, এতিয়া আপুনি
2: ঢুকালে,
1: হয় আপুনি এতিয়া বনোৱা বস্তুবিলাক ওচৰৰ পাজৰ হ'লে বাৰু আপুনি মানুহক দিয়েগৈ,
2: এতিয়া
1: যদি দূৰৰ পৰা ধৰক আপোনাৰ 20 জন মানুহৰ পোলাও মাংস বনাব দিলে বা বিৰিয়ানী বনাব দিলে আপুনি কেনেকৈ ব্যৱস্থা কৰে?
2: তেওঁলোকে
1: নিজে লৈ যায়। এতিয়া মই যদি আপোনাক আজি কওঁ যে মোক কাইলৈ 20 জন মানুহৰ পোলাও লাগিব, আপুনি বনাই দিব, মই লৈ যাব পাৰিম,
2: লৈ যাব পাৰিম, কিন্তু আগতীয়াকে ক'ব লাগিব, খানাটোনো ইমান জলদি নহয়, যোগাৰো কৰিব লাগিব, আৰু মোৰ হাতত সকলোখিনি বস্তু নাথাকিব।

0: পাৰে, কিবা নহয় কিবা কমি থাকে মানুহৰ ঘৰত।
1: এতিয়া প্ৰত্যেক মানুহৰ মুখে মুখে আপোনাৰ খাদ্য, আপুনি হাতেৰে বনোৱা খাদ্যটো ওলাইছে, মানুহে গম পাইছে। আপোনাৰ কি যাদু আছে, আপোনাৰ হাতত কি যাদু আছে যে আপুনি বনালে ভাল হয়, মানে বেলেগে বনালে বেলেগতকৈ আপোনাৰ বেছি ভাল হয়?
0: যাদু মানে এইটোৱে জানেনে, মই ঈশ্বৰক বহুত বিশ্বাস কৰোঁ। মানে মই ঈশ্বৰক যিকোনো বস্তু বনাবলৈ হ'লে, যিকোনো বস্তু কৰিবলৈ যাবলৈ হ'লে মই ঈশ্বৰক মানে ধ্যান কৰোঁ, প্ৰাৰ্থনা কৰোঁ, আৰু বনাওঁতেও মই ঈশ্বৰক ধ্যান কৰি বা প্ৰাৰ্থনা কৰিয়ে বনাওঁ, যেন কোনেও খাই যে কাৰো হানি বিঘিনি নহয় আৰু কাৰো যাতে ক'তো অপকাৰ নহয়, যেন

0: আমি এইটো কথা জানিলো যে খেলা হওক, পঢ়া হওক, গান হওক, নাচ হওক, বনোৱা হওক, যিকোনো কাম যেতিয়া ঐশ্বৰিক ভাৱে চিন্তা কৰি, ঈশ্বৰক চিন্তা কৰি আগবাঢ়ি যায় তেতিয়া তেওঁ সফল হ'ব পাৰে। হা, আপোনাৰ বয়স কিমান হৈছে বুলি আপুনি ক'ব বিচাৰে? আপোনাৰ 76 বছৰ বয়সতো আপোনাক এতিয়া 50 বছৰ বয়সৰ মহিলাজনেই লাগে। আপুনি যিটো কৰ্মঠ মহিলা, আপুনি ইমান ধুনীয়াকৈ কাম কৰি, আপুনি যে ঘৰত বহি সময় যে অপব্যয় কৰা নাই, গতিকে আপুনি এটা সমাজৰ আদৰ্শ হৈছে। আপুনি গম পাই নাপায় নাজানো, কিন্তু আপোনাৰ কথা আমি শুনিছোঁ আৰু আপুনি এটা সমাজৰ এটা মহিলা বয়সস্থ আদৰ্শ হৈছে। এই আদৰ্শ যাতে সকলোৱে আপোনাৰ কথাখিনি শুনি অনুপ্ৰাণিত হয়, ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰে আৰু আপুনি যাতে ভৱিষ্যতে সুস্থ হৈ থাকে, সুস্থ হৈ থাকক তাৰাই প্ৰভুৰ ওচৰত কামনা কৰি আজি আপোনাক ইয়াতে লগ এৰিছোঁ। নমস্কাৰ।
1: মোৰ কথা অনুষ্ঠানটি শুনিলে শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া আধুনিক গীত, শিল্পী বিউটি শৰ্মা বৰুৱা। প্ৰথম গীতৰ কথা দ্বিজেন্দ্ৰমোহন শৰ্মাৰ।

0: বিউটি শৰ্মা বৰুৱাৰ অসমীয়া আধুনিক গীতৰ অনুষ্ঠান এবাৰ শুনাবলৈ লৈছোঁ শিল্পী কণ্ঠত আন যি গীত, গীতৰ কথা নবকান্ত বৰুৱাৰ।
1: পুখুৰীটো অকণমানি

শ্রোতাসকলে, আজিৰ অৰ্ধ একক অনুষ্ঠানত অসমীয়া আধুনিক গীত শুনি আছে শিল্পী বিউতিসমা বৰুৱাৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনক শিল্পী কণ্ঠৰ আন এটি গীত, গীতৰ কথাৰ সুৰ দ্বিজেন্দ্ৰমোহন শৰ্মাৰ।

অর্ধআঁকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে সন্ধ্যা 6 বজাত হিন্দীত বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজিৰ আৰাধনা অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে বাপধন মহন্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

ভক্তি সংগীতৰ অনুষ্ঠান আৰাধনা শুনিলে। এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান পৰিচিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাটিৰ পিছতে শুনিবলৈ পাব গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠান শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:44 সন্ধিয়াৰ আঞ্চলিক বাতৰি, সন্ধিয়া 7:00 হিন্দীত বাতৰি, সন্ধিয়া 7:05 ইংৰাজীত বাতৰি আৰু সন্ধিয়া 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:20 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী আৰু সন্ধিয়া 7:50 শুনিবলৈ পাব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 8:00 সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:02 আজিৰ বুধবৰীয়া নাট্য অনুষ্ঠান শুনিবলৈ পাব নাট্যকাৰ স্বপন শইকীয়াৰ ৰচিত নাট বিপৰ্যয়। নিশা 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 আজিৰ অসমৰ বিধানসভাৰ অধিৱেশনৰ এটি চমু অৱলোকন আকাশবাণী দিল্লী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি শুনিবলৈ পাব আৰু নিশা 10:00 শুনিবলৈ পাব বাৰে ৰহণীয়া। নিশা 10:30 আমাৰ এই অধিৱেশনৰো অন্ত পৰিব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠানত প্ৰথমে শুনাব লৈছোঁ জিনেকি ৰাহ বোলছবিৰ গীত, শিল্পী মহম্মদ ৰফি।

গীতালি অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ পিয়াৰ কিয়া যা বুলথেৱৰী গীত, শিল্পী লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ।

গীতালী অনুষ্ঠানটি ইমানে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে 6:44, সন্ধিয়া ৰাজনৈতিক বাতৰি, 7:00 হিন্দীত বাতৰি, 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাৰে সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দেহিঙীয়া আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ অবৈধ দখল সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধভাৱে দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী শ্ৰীবৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি জানিবলৈ দিয়ে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰেই আৰম্ভ কৰা হ'ব। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে মুঠ 67 পৰামৰ্শ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, অৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67 ৰিকমেণ্ডেশ্যন আগবঢ়াইছে। এই 67 ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40 তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
0: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলিও প্ৰকাশ কৰে। ইপিনে জলসম্পদ বিভাগে বৰ্তমানলৈ 4,800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰি বৰ্তমানলৈ প্ৰায় 1,800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ জানিবলৈ দিয়ে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁওপ্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয়

0: যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে 13,02,240 আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 18,59,524 কৃষকক তালিকাভুক্ত কৰা হৈছে। চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত কমেও 8,00,000 কৃষকৰ পঞ্জীয়নকে ধৰি অহা 5 বছৰত প্ৰায় 40,00,000 কৃষকক পঞ্জীয়ন তথা কৃষক পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেচন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000 এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেচন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেচন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ আই ডি থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য খোৱা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7,00,000 পাওঁ নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
0: ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ DCB ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ বিন্নেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত উদ্যমিতা বিকাশ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক কমল কুমাৰ ব্ৰহ্ম আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক প্ৰধান কিশোৰ গুপ্তা উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলক এই প্ৰশিক্ষণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি উদ্যমিতা সম্পৰ্কীয় দক্ষতা আহৰণ কৰিবলৈ আৰু স্বনিয়োজনৰ জৰিয়তে বহনক্ষম জীৱন ধাৰণৰ সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নৈ, ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয় ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময় প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
3: আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়, কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাৰ কাৰণে ছইল টেষ্ট যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে।
2: প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য

0: বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000 পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আৰ্থ সামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলায়ুক্ত অনামিকা তিৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গ্ৰাম্য জীৱিকা বৃদ্ধি, নিয়োগ নিশ্চিত বৃদ্ধি আৰু বিকশিত অসম গঢ়াৰ লগতে এই আঁচনিখন সুচাৰুৰূপে বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত জিলায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
1: ধন্যবাদ পুলক। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাও ফংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংচু গল্ফ কোৰ্ছ আৰু জাতিংগাৰ দৰে পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগক শক্তিশালী কৰি তোলা হ'ব বুলি আশা কৰা হৈছে। আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকল যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি, নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত বুজ ল'বলৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হয়। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ অঞ্চলটো নিৰাপত্তা ব্যৱস্থাৰ সবিশেষ পৰ্যালোচনা কৰে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত দেশৰ ভিন্ন প্ৰান্তৰ 423 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত অসমৰ অভ্ৰজ্যোতি নাথ, ধ্ৰুপদ কাশ্যপ আৰু তন্ময় ৰাজবংশীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি কাইলৈ মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ নিশা 1:30 বজাত বোষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পাৰাগুৱেক আৰু মৰক্কোৱে কানাডাক পৰাস্ত কৰিছিল। আন তিনিখন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়াম, নৰৱে ইংলেণ্ড আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ মুখামুখি হ'ব। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ।

0: Affairs and Sports Minister Dr. Mansukh Mandavia made the announcement today. France will face Morocco in the first quarter-final match late night tomorrow Indian time. Norway, England, Spain, Belgium, Argentina and Switzerland have also booked their places in the last eight. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দেশত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰী সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। EPFOই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি EPF একাউণ্টত 8.25% সুদ জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব আৰু ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত সেতুবন্ধন কৰা প্ৰৱাসী ভাৰতীয়সকলক গুৰুত্ব দি অৰ্থনৈতিক আৰু কৌশলগত সংহতিৰ সূচনা কৰাই হৈছে এই ভ্ৰমণৰ মূল উদ্দেশ্য। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মেলবৰ্ণৰ বিশিষ্ট ফাৰ্মাচিষ্ট, স্বাস্থ্যসেৱা কৰ্মী তথা মেম্বাৰ অব দ্য অৰ্ডাৰ অব অষ্ট্ৰেলিয়া সন্মানেৰে বিভূষিত শ্ৰী দীপক সাংভিয়ে কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সম্পৰ্কৰ এটা পৰিৱৰ্তনশীল নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰত অষ্ট্ৰেলিয়া অংশীদাৰিত্বৰ গাঁথনিগত কাঠামোত প্ৰৱাসী ভাৰতীয়সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাংভিয়ে উল্লেখ কৰে যে বৰ্তমান মেলবৰ্ণত এই অঞ্চলটোৰ ভিতৰতে সৰ্বাধিক ভাৰতীয় লোক আছে। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে ভাৰতীয় সম্প্ৰদায়ৰ ৰাজহুৱা পৰিচয়ক মৌলিকভাৱে উন্নত কৰিছে। দেশৰ বিভিন্ন অংশত হোৱা যোৱা কিছুদিনত ভাল বৰষুণ হৈছে আৰু ইয়াৰ ফলত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পোৱা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এল নিনোৰ সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে জুনত স্বাভাৱিকতকৈ 33% কম বৰষুণ হোৱাৰ কথা পোহৰলৈ আহিছিল যদিও জুলাইত বৰষুণৰ ঘাটিৰ পৰিমাণ 24% হ্ৰাস পাইছে।
2: जुलाई की अच्छी बारिश से बोनी की संभावनाएं बढ़ गई है। अब बोनी और तेजी से होगी। कल तक 350,85,000 हेक्टर में बोनी हुई है। मानसून में देरी के कारण तुअर, सोयाबीन और कपास पर थोड़ा प्रतिकूल बोनी पर प्रभाव पड़ा है। अब किसानों को यह सलाह दी जा रही है कि इनकी जगह मक्का, बाजरा और मूंग जैसी फसल जो कम समय में आ जाती है उनकी बुआई को प्राथमिकता दें।
1: শ্ৰীচৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান, কৰ্ণাটক, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাব, পশ্চিমবংগ আৰু উৰিষ্যাৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আহিছে। জুলাইত আৰু বৰষুণ হ'ব বুলি আস্থা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত খাৰিফ শস্য ৰোপণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। তেওঁ কয় যে বৰ্তমানলৈকে প্ৰায় 350,00,000 হেক্টৰ এলেকাত খাৰিফ শস্য ৰোপণ কৰা হৈছে আৰু এই পৰিমাণ যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত প্ৰায় 91,00,000 হেক্টৰ কম। শ্ৰীচৌহানে কয় যে খেতিয়কসকলক বৰষুণ হোৱা বিলম্বৰ ফলত পৰিব পৰা বিৰূপ প্ৰভাৱ কম কৰাৰ উদ্দেশ্যে গোম ধান, বাজৰা আৰু মগুৰ দৰে কম পানীৰ আৱশ্যক হোৱা আৰু কম দিনতে চপাব পৰা শস্যৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰীৰ সুবিধা, সুৰক্ষা ব্যৱস্থা আৰু ইমিগ্ৰেচন অৰ্থাৎ আপ্ৰৱাসন প্ৰণালীৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীশ্বাহে সকলো বিমানবন্দৰত স্বয়ংক্ৰিয় এক্স-ৰে ট্ৰে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে নতুন বিমানবন্দৰসমূহত এই প্ৰণালী স্থাপনৰ বাবে যথোচিত মান নিৰ্ধাৰণ কৰা উচিত। তেওঁ লগতে যাত্ৰী আহ যাহ আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰৰ সুৰক্ষা মান অনুযায়ী বৰ্তমান উন্নয়নৰ কাম চলি থকা 21টা আৰু বাকী থকা 41টা বিমানবন্দৰক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে লগতে 16টা গুৰুত্বপূৰ্ণ বিমানবন্দৰত উপলব্ধ বেগেজ ড্ৰপ সুবিধা অধিক যাত্ৰী আহ যাহ কৰা অন্য বিমানবন্দৰলৈ সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ উৰিষ্যাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰস্থিত উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰা

শুভাৰম্ভণিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পঞ্চদশ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা ইপিএফঅই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি ইপিএফ একাউণ্টত 2025-26 বিত্তীয় বৰ্ষৰ বাবে 8.25% সুত জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়ে প্ৰকাশ কৰা মতে নতুন কেন্দ্ৰীভূত তথা প্ৰযুক্তি আধাৰিত সেৱা ব্যৱস্থাৰে উপভোক্তাৰ একাউণ্টত 1,44,000 কোটিৰো অধিক টকা জমা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সকলো উপভোক্তাৰ তথ্য পুৰণি বিকেন্দ্ৰীভূত পৰিকাঠামোৰ পৰা নতুন কেন্দ্ৰীভূত তথ্য ভাণ্ডাৰলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। নতুন ব্যৱস্থাৰ অধীনত কৰ্মচাৰী ভৱিষ্যনিধিৰ সদস্যসকলে একীকৃত সদস্য পৰ্টেলৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে একে ঠাইতে সদস্য পদৰ সবিশেষ, ভৱিষ্যনিধিত জমা থকা ধনৰ পৰিমাণ, দাবীৰ স্থিতি, পেঞ্চন সেৱা তথ্য আৰু লাভ কৰিবলগীয়া উপকাৰৰ বিষয়ে জানিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ব্যৱস্থাত দাবীৰ স্বয়ংক্ৰিয় প্ৰাক সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত ধন উলিওৱাৰ অনুৰোধ কৰ্মচাৰী ভৱিষ্যনিধি কাৰ্যালয় পোৱাৰ পূৰ্বেই প্ৰণালীয়ে যোগ্যতা নিৰূপণ আৰু কৰ্মচাৰী পৰিচয় নিশ্চিত কৰি সদস্যসকলক অৱগত কৰিব। এই ব্যৱস্থাই দাবী প্ৰত্যাখ্যানৰ ঘটনা হ্ৰাস কৰিব আৰু প্ৰথমবাৰে দাবী গ্ৰহণৰ হাৰ বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। ইৰাণৰ সৈতে হোৱা সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ তেহৰাণৰ সৈতে জড়িত হ'বলৈ বিচৰা নাছিল। তুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে এই বক্তব্য প্ৰকাশ কৰে। ইফালে ইৰাণে এই বিষয়ে পোনপটীয়াকৈ কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত স্বাক্ষৰিত অন্তৰ্বৰ্তীকালীন যুদ্ধবিৰতি চুক্তিখন প্ৰথম পৰ্যায়ত 60 দিনৰ বাবে আছিল যদিও কাটাৰত পৰোক্ষ আলোচনাৰ কোনো অগ্ৰগতিৰ ইংগিত বহন নকৰাকৈ সমাপ্ত হয় আৰু কালি আমেৰিকাৰ সেনাই ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইৰাণে হৰমুজগান প্ৰদেশ আৰু বন্দৰ চহৰ মা চহৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ সামৰিক ঘাটিসমূহত প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল। ইৰাণৰ সংবাদ মাধ্যমৰ অনুসৰি ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰৰ নৌসেনা আৰু বায়ুসেনা বাহিনীয়ে যৌথভাৱে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ আক্ৰমণৰ জৰিয়তে আমেৰিকাৰ 85টা সামৰিক ঘাটি লক্ষ্য কৰি লৈছিল। আমেৰিকাই শেহতীয়াকৈ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ বাবে ইৰাণৰ 80টাকৈ স্থানত বিমান আক্ৰমণ চলায়। আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডৰ মতে এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী, নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ প্ৰণালীকে ধৰি হৰমুজ প্ৰণালীৰ আশে পাশে IRGCৰ 60টা ঘাটি লক্ষ্য কৰি লোৱা হৈছিল। আমেৰিকাৰ মতে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল ব্যৱস্থা দুৰ্বল কৰাই আছিল এই আক্ৰমণৰ মূল লক্ষ্য। ইয়াৰ উপৰিও তেহৰাণে অসামৰিক বাণিজ্যিক জাহাজক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত আফগানিস্তানৰ কৃষি, জলসিঞ্চন আৰু পশুধন মন্ত্ৰী মৌলবী আতাউল্লা উমাৰীক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে আলোচনাত আফগান জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বৰ্তমানৰ সহযোগিতাকে ধৰি ভাৰত আফগানিস্তান দ্বিপাক্ষিক সম্পৰ্কক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি কুৱেইটৰ যুৱৰাজ শ্বেখ সবাহ আল খালিদ আল সবাহক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বৈঠকত যুৱৰাজগৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ডঃ জয়শংকৰৰ লগতে ভাৰত আৰু কুৱেইটৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতি প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে যুৱৰাজগৰাকীক শলাগ লয়। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্স শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰে নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি সোমোৱাকৈ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দেশত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইপিএফঅই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি ইপিএফ একাউণ্টত 8.25% সুত জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব আৰু ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল

0: প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা আঠ বজাত।
1: মিডিয়ামেবল 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব ওলাইছো আজিৰ অনুষ্ঠান যুৱ প্ৰতিভা। আজি আমাৰ মাজত আছে দুগৰাকী উদ্যমান যুৱতী, আহকচোন আমি তেওঁলোকৰ লগত চিনাকি হওঁ।
1: নমস্কাৰ, মোৰ নাম অন্বেষা পাল, মই অল ছেইণ্টছ ডাইচেছন স্কুলত পঢ়ি আছো, দশম শ্ৰেণীত পঢ়ি আছো। মই গান গাই ভাল পাওঁ আৰু নাচি ভাল পাওঁ।
0: খুব সুন্দৰ, এতিয়া তোমাৰ পৰা তোমাৰ পৰিচয়টো শুনো।
2: নমস্কাৰ সকলোকে, মই নম্ৰতা শইকীয়া, মই বৰ্তমান দৰং কলেজৰ বি এ ছিক্স ছেমিষ্টাৰত পঢ়ি আছো। ময়ো গান গাই নাচি বহুত ভাল পাওঁ আৰু আজি মই যিখিনি গান গাম আশা কৰোঁ সকলোৱে শুনি ভাল পাব। ধন্যবাদ।
0: পোনপ্ৰথমে তোমালোকে আমাক কি শুনাবা?
2: মই আজি এটি গান গাব লৈছো যিটো কবিতা কৃষ্ণমূৰ্তিয়ে কণ্ঠদান কৰিছে। সেই গীতটিৰ নাম হৈছে মৰমে ধুৱাই নিয়া।

0: ধন্যবাদ।
1: সঁচাকৈ নম্ৰতা, খুব সুন্দৰ এই গীতটোৱে আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিলে। এতিয়া অন্বেষা, আমি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি আমাক এতিয়া কি শুনাবা?
2: মই আজি এই অনুষ্ঠানত কবিগুৰু ৰবীন্দ্ৰ দ্বাৰা ৰচিত আমি চিনি গচিনি গাবলৈ ওলাইছোঁ।

0: জানিব বিচাৰিম তুমি এই সাংস্কৃতিক জগতখনৰ লগত কেতিয়াৰ পৰা জড়িত হ'লা?
1: মই মোৰ বেছিদিন হোৱা নাই অৱশ্যে। মই প্ৰথমতে কীবৰ্ড শিকিবলৈ এখন কীবৰ্ড কিনিছিলোঁ। তাৰপিছত যিজন কীবৰ্ড ছাৰে মোক প্ৰশিক্ষণ দিয়ে কীবৰ্ডৰ, ৰূপণজ্যোতি ছাৰ, তেওঁ মোক এদিন গান গাবলৈ ক'লে। মই গালোঁ এদিন হৰিণী চকুতে গীতটি গাবলৈ ক'লে। সেই গীতটি গালোঁ। সেই গীতটি গাই তেওঁ মানে গম পালে যে মোৰ মানে গানৰ প্ৰতি প্ৰতিভা আছে। তাৰপিছৰ পৰা মই এই ক্ষেত্ৰত মানে অলপমান গুৰুত্ব দিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰাই মোৰ মানে এই যাত্ৰাটো আৰম্ভ বুলি মই ক'ব পাৰোঁ।
0: নৃত্যৰ লগতো তুমি জড়িত বুলি কৈছিলা, গতিকে তুমি কেনেকৈ পেলাই জড়িত হৈ আছা আমাৰ শ্ৰোতাসকলে অলপ জনোৱাচোন।
1: প্ৰথমতে মোৰ সত্ৰীয়া নৃত্যৰ প্ৰতি অতি আগ্ৰহ আছিলে, সেইবাবে আমাৰ কলেজত 2023 চনত যেতিয়া আমি ডিগ্ৰী পঢ়িবলৈ আৰম্ভ কৰিছোঁ, ফাৰ্ষ্ট ছেমিষ্টাৰ আছিলোঁ, তেতিয়াই দৰং কলেজে পাৰফৰ্মিং আৰ্টছৰ এটা চেণ্টাৰ খুলিছিলে। তাতেই সত্ৰীয়া নৃত্য প্ৰশিক্ষণ দিয়া হৈছিলে। সেইটো মোৰ কাৰণে এটি ভাল সুযোগ আছিলে, সেইবাবে মই তাতেই নিজৰ নাম অন্তৰ্ভুক্ত কৰি তাৰ প্ৰথমতে আমাক প্ৰশিক্ষণ দিছিলে এগৰাকী বাইদেউ। তেওঁ মানে নিজৰ কামৰ সূত্ৰে গুৱাহাটীলৈ যাব লগা হ'ল, প্ৰতিভা বাইদেউ। তাৰপিছত আমাক সত্ৰীয়া নৃত্য প্ৰশিক্ষণ দিবলৈ আহিছিলে প্ৰেৰণা বৈশ্য মেম। আৰু তাৰপিছৰ পৰাই মোৰ শিকোৱাৰ ধৰণ কৰণ লৈ মই ইমানেই মানে ভাল পালোঁ যে মোৰ আগ্ৰহটো আৰু বেছি বাঢ়ি গ'ল সেই নৃত্যৰ প্ৰতি। আৰু ঠিক তেনেদৰেই এতিয়াও মই শিকি আছোঁ তেনেকৈ সত্ৰীয়া নৃত্য।
0: খুব সুন্দৰ। আমি এতিয়া অন্বেষা, তোমাৰ ওচৰলৈ আহিছোঁ। তুমি কেতিয়াৰ পৰা এই সাংস্কৃতিক জগতখনৰ লগত জড়িত হ'লা?
2: মোৰো বেছিদিন হোৱা নাই বাৰু। মোৰ আৰম্ভ কৰাৰ মানে সেইটো ইচ্ছাটো আহিছিলে, মানে মোৰ মা সৰু থাকোঁতে গান মানে শিকিবলৈ বহুত ইচ্ছা আছিলে, বাট মোৰ মায়ে কণ্টিনিউ কৰিব নোৱাৰিলে মানে সুবিধা নোপোৱাৰ কাৰণে। তো সেইটো কাৰণে সৰু থাকোঁতে মোকো দিছিলে গানত। তাৰ পৰাই মোৰ আৰম্ভ হ'ল। মোৰ প্ৰথম গুৰু আন্না ঘোষ মেম, তেওঁৰ তাতে মই যেতিয়া গান গাবলৈ আৰম্ভ কৰিলোঁ, সেইটোৰ পৰাই মোৰ গানৰ
0: যাত্ৰা আৰম্ভ হ'ল। নৃত্যৰ লগতো তুমিও জড়িত, গতিকে তোমাৰ পৰা জানিব বিচাৰিম তুমি কেনেকৈ জড়িত হ'লা নৃত্যৰ লগত।
2: সৰু থাকোঁতে মানে মোৰ গানৰ লগত মই অকণমান নাচিবলৈও ভাল পাইছিলোঁ। সেইটোৰ পৰা মোৰ বা আছে, তাই নৃত্য শিকিছিলে তেতিয়া, তো তাইৰ নৃত্য চাই মোৰ বহুত ভাল লাগিলে। সেইটোৰ পৰাই মই মেম প্ৰেৰণা বৈশ্যৰ তাতে নৃত্য আৰম্ভ কৰিলোঁ, নৃত্যৰ যাত্ৰা।
0: খুব সুন্দৰ। আমি আকৌ এতিয়া গীতৰ মাজলৈ উভতি যাওঁ। নম্ৰতা, এতিয়া তুমি আমাক কি শুনাবা?
1: এতিয়া মই ডলি ঘোষে কণ্ঠদান কৰা দুহাততে দিছা মোক ফুল এই গীতটি গাবলৈ লৈছোঁ।

0: ধন্যবাদ।
1: খুব সুন্দৰ। নম্ৰতা, এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিহেতু পঢ়া শুনাও কৰি আছা আৰু লগতে সংগীত নৃত্যৰ লগতো জড়িত, তুমি কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিলা নে চাৰিওটা দিশ ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিবলৈ?
0: নাই নাই, মই কেতিয়াও অসুবিধাৰ সন্মুখীন হোৱা নাই,

0: ধন্যবাদ।
1: খুব সুন্দৰ। নম্ৰতা, এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিহেতু পঢ়া শুনাও কৰি আছা আৰু লগতে সংগীত নৃত্যৰ লগতো জড়িত, তুমি কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিলা নে চাৰিওটা দিশ ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিবলৈ?
0: নাই নাই, মই কেতিয়াও অসুবিধাৰ সন্মুখীন হোৱা নাই, কাৰণ মই এইবোৰ কাম কৰি খুবেই ভাল পাওঁ আৰু মই কেতিয়াও মানে এইবিলাক চৰ্চা কৰিলে মানে মোৰ কেতিয়াও মানে মনলৈ বেয়া চিন্তাই নাহে কেতিয়াও, সেইকাৰণে খুবেই ভাল লাগে। এনেকুৱা নহয় যে অকল আমি এফালেই গুৰুত্ব দিব লাগে, ইফালে গুৰুত্ব দিলে আমাৰ ইফালে কিবা বেয়া হ'ব, সেনেকুৱা নহয়। মানুহে বিচাৰিলে সবফালে ধুনীয়াকৈ আগবঢ়াই নিব পাৰে নিজৰ প্ৰতিভাবোৰ।
1: আৰু তোমাৰ অভিভাৱকৰ ছাপোৰ্ট কেনেকুৱা এই ক্ষেত্ৰত?
0: মোক খুবেই ছাপোৰ্ট কৰে, মই যি বিচাৰোঁ মোক সেয়া কৰিবলৈ দিয়ে। মায়ে দেউতাই সকলোৱে মোক বহুত ছাপোৰ্ট কৰে, এই ক্ষেত্ৰত গানৰ ক্ষেত্ৰতে হওক, নাচৰ ক্ষেত্ৰতে হওক, যি ক্ষেত্ৰতে নহওক কিয় মোক খুবেই ছাপোৰ্ট কৰে।
1: খুব সুন্দৰ। এতিয়া আমি অন্বেষা আকৌ তোমাৰ ওচৰলৈ আহিছোঁ, তুমি এতিয়া আমাক কি শুনাবা?
2: মই এতিয়া এইলোভিনো গীতটি পৰিৱেশন কৰিম।

0: যিহেতু এইবিলাক এইখিনি কাম কৰি ভাল পাওঁ, সেইবাবে এয়া সদায় থাকিব লগত। সদায় চৰ্চা কৰি যাম, সদায় গান শিকি যাম, নাচ শিকি যাম, আৰু যদি কেতিয়াবা প্ৰশিক্ষণ দিব লগা হয় তেতিয়াও আগবাঢ়ি যাম।
1: যদি তোমাক সুধো যে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি, তুমি কি বুলি ক'বা?
0: ভৱিষ্যতৰ পৰিকল্পনা কি বুলি ক'লে এতিয়ালৈকে ইমান ভবা হোৱা নাই তেনেকৈ, কিন্তু এগৰাকী এনেকুৱা মানুহ হ'ব বিচাৰোঁ যিয়ে নিজৰ সংস্কৃতি ধৰি ৰাখিব পাৰে আৰু এইদৰে গীত নাচ মানে নিজৰ সংস্কৃতিটো মানে বজাই ৰাখিব বিচাৰোঁ। সেইটো এটা ভৱিষ্যতৰ একমাত্ৰ পৰিকল্পনা।
1: আচলতে নিজৰ শিপাডাল ধৰি থকাটো এটা খুব ডাঙৰ কথা নহয় জানো? আমি আকৌ গীতৰ মাজলৈ উভতি যাওঁ। এতিয়া তুমি আমাক কি শুনাবা?
0: এতিয়া মই মোৰ অতি প্ৰিয় গীত অহাৰ দৰে উভতি আঁতৰি গ'লা এই গীতটি গাবলৈ লৈছোঁ।

0: ধন্যবাদ।
1: খুব সুন্দৰ। তোমাৰ অভিভাৱকে তোমাক কেনেধৰণে ছাপোৰ্ট কৰি আহিছে এই দিশত?
0: মোৰ অভিভাৱক মোক বহুত ছাপোৰ্ট কৰিছে। মোক যেতিয়াই যোনটো মই শিকিব বিচাৰিছোঁ, যোনটো কৰিব বিচাৰিছোঁ, মোক সদায় ছাপোৰ্ট কৰি আহিছে।
1: তুমি ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? এই দিশটোৰ লগত কেনেকৈ জড়িত থাকিম বুলি ভাবিছা?
0: মোৰ ভৱিষ্যতে কি হ'ম বুলিতো এতিয়া ভবা নাই। এইটো দিশটো সদায় মানে লগত ৰাখি থ'ম বুলি ভাবিছোঁ। যেতিয়া মই গান গাই আৰু নাচি ভাল পাওঁ, সদায় মানে এইটো লগত ৰাখিবলৈ ইচ্ছা আছে মোৰ।
1: নম্ৰতালকো সেই একেটি প্ৰশ্ন, তুমি সাংস্কৃতিক জগতখনৰ লগত কেনেকৈ জড়িত হৈ থাকিম বুলি ভাবিছা অনাগত দিনত?
2: মই এইবোৰ গীত নাচ সকলোবোৰ চৰ্চা কৰি ৰাখিব বিচাৰিছোঁ। যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে এইখিনি বস্তু চৰ্চা কৰি থাকিম। আৰু

0: ধন্যবাদ।
1: খুব সুন্দৰ, আমি দুয়োকে ধন্যবাদ জনাইছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
2: ধন্যবাদ
0: ধন্যবাদ।
1: আজিৰ এই অনুষ্ঠানৰ বাণীবন্ধন আৰু সম্পাদনা আছিল দিশা শইকীয়াৰ আৰু প্ৰযোজনা গৌতম নাথৰ।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী তেজপুৰ। এটি নিবেদন কৰিছোঁ এটি বৃন্দগীত।

বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এটা নিবেদন কৰিছোঁ, বিশ্বত আজিৰ দিনটোত সংঘটিত নানা ঘটনা পৰিঘটনাৰে পৰিপুষ্ট অনুষ্ঠান আজিৰ দিনটো।

আজি বুধবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ 23 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ 8 জুলাই। চন্দ্ৰপ্ৰসাদ শইকীয়া অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া। তেখেতৰ জন্ম হৈছিল 1927 চনৰ আজিৰ দিনটোতেই, অৰ্থাৎ 8 জুলাইৰ দিনা, শিৱসাগৰ জিলাৰ আমগুৰিৰ জালুক গাঁৱত। ছাত্ৰাৱস্থাতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দি কাৰাৰুদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম এ পাছ কৰি শইকীয়াই সাংবাদিকতা বৃত্তি হিচাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। মহাৰতী উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু 2002 চনত অসম উপত্যকা বঁটাও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই অসমীয়া প্ৰকাশ আৰু গৰিয়সী কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায়। তেখেতে 1999 আৰু 2000 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।

ৰহেশ্বৰ শইকীয়া বৰবায়ন। একেদৰে বৰবায়ন নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক ৰহেশ্বৰ শইকীয়া বৰবায়ন। তেখেতৰ জন্ম হৈছিল 1928 চনৰ 8 জুলাই, অৰ্থাৎ আজিৰ দিনটোতে। তেখেতে লাভ কৰা বঁটাসমূহৰ ভিতৰত সত্ৰীয়া নৃত্যৰ বাবে 1980 চনত ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমী বঁটা লাভ, 1981 চনত অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিৱেশনৰ সাংস্কৃতিক সন্মিলনৰ উদ্বোধক, 1983 চনত কোকৰাঝাৰত অনুষ্ঠিত সদৌ অসম সংগীত শিল্পী সমাৰোহৰ সভাপতি নিৰ্বাচন, আৰু একে বছৰতে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ।

নুরুল হক। নুরুল হক আছিল একেধাৰে প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক। তেখেতৰ দ্বাৰা ৰচিত কেইটামান জনপ্ৰিয় গীত অসমীৰে চোতালতে, ৰ'দালিৰে চেনেহতে, মোৰ দৃষ্টিত তুমি ধৰা পৰিলা, অ' মধুমিতা, অ' মধুমিতা ইত্যাদি উল্লেখযোগ্য। প্ৰবীণ গীতিকাৰ নুরুল হকে লাভ কৰা বিভিন্ন সন্মানসমূহৰ ভিতৰত 2009 চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ, 2014 চনত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী বঁটা লাভ, 2011 চনত দেৰগাঁও কেন্দ্ৰীয় বিহু কমিটিয়ে প্ৰদান কৰা জিকিৰ সম্ৰাট ৰকিবুদ্দিন আহমেদ বঁটা, 2014 চনত ৰূপালী ৰ'দালি গোস্বামীৰ জীৱনজোৰা সাধনা বঁটা আৰু 2015 চনত যোৰহাট জিলা সাহিত্য সভাৰ কাব্যশ্ৰী হাজৰিকা স্মাৰক বঁটা। 2016 চনৰ 8 জুলাই অৰ্থাৎ আজিৰ দিনটোতেই নুৰুল হকে ইহলীলা ত্যাগ কৰে।

শ্বিনজো আবে জাপানৰ এগৰাকী ৰাজনীতিবিদ আছিল শ্বিনজো আবে, যিয়ে 2006-2007 চনলৈ পুনৰ 2012-2020 চনলৈ জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টীৰ LDPৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল জাপানৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী। 2005-2006 চনলৈ জুনিচিয়া কাইবনিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 2022 চনৰ 8 জুলাই অৰ্থাৎ আজিৰ দিনটোতে তেখেতে ইহলীলা সম্বৰণ কৰে।

সৰলাবেন বা কেথৰিন মেৰী হেলমেন, এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল সৰলাবেন বা কেথৰিন মেৰী। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল। তেওঁ চিপকো আন্দোলনৰ বিৱৰ্তনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু চন্দ্ৰীপ্ৰসাদ ভট্ট, বিমলা বেন আৰু সুন্দৰলাল বহুগুণকে ধৰি ভাৰতৰ কেইবাগৰাকী গান্ধীবাদী পৰিৱেশবিদক প্ৰভাৱিত কৰিছিল। মীৰাবেনৰ সৈতে সৰলাবেনক মহাত্মা গান্ধীৰ দুগৰাকী ইংৰাজ কন্যাৰ এগৰাকী হিচাপে পৰিচিত। গড়ৱাল আৰু কুমাও অঞ্চলত দুয়োগৰাকী মহিলাৰ কামে স্বাধীন ভাৰতত পৰিৱেশৰ অৱক্ষয় আৰু সংৰক্ষণৰ বিষয়ত গুৰুত্ব আৰোপ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1982 চনৰ 8 জুলাই অৰ্থাৎ আজিৰ দিনটোতেই এইগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মীয়ে ইহলীলা সম্বৰণ কৰে।

জগদীপ এগৰাকী ভাৰতীয় আৰু বিশেষকৈ কৌতুক অভিনেতা জগদীপ। তেখেতৰ পোচাকী নাম সৈয়দ ইস্তিয়াক আহমেদ জাফৰী। তেখেতে 400তকৈ অধিক চিনেমাত অভিনয় কৰিছে। ইয়াৰে উল্লেখযোগ্য চৰিত্ৰকেইটা হ'ল শোলে চিনেমাত সুৰমা ভূপালী, পুৰাণা মন্দিৰ কথাছবিত মাছাৰ আৰু আন্দাজ আপনা আপনাত চিনেমাত হিৰোৰ পিতৃ হিচাপে কৰা চৰিত্ৰত অভিনয়। তেওঁ নিজে পৰিচালনা কৰা সুৰমা ভূপালী নামৰ ছবিখনত এজন প্ৰটাগনিষ্টৰ চৰিত্ৰত অভিনয় কৰিছিল। 2020 চনৰ 8 জুলাই অৰ্থাৎ আজিৰ দিনটোতেই জগদীপে ইহলীলা সম্বৰণ কৰে।

আশা কেলুনি, এগৰাকী জনপ্ৰিয় বলিউডৰ অভিনেতা অভিনেত্ৰী। তেখেতৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী। তেওঁৰ জন্ম হৈছিল 1966 চনৰ আজিৰ দিনটোতেই। তেখেতৰ সচৰাচৰ তামিল আৰু মালায়ালম ছবিৰ লগতে শেহতীয়াকৈ বলিউড ছবিতো অভিনয় দেখিবলৈ পোৱা যায়। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে। তেখেতে 3টা ভিন্ন শিতানত ৰাষ্ট্ৰীয় ছবি বঁটা লাভ কৰিছে। আনহাতে 9বাৰকৈ দক্ষিণাত্য ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছে। অভিনেত্ৰী ৰেৱতীৰ আজি এই 60 বৰ্ষীয় জন্মদিনৰ দিনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভকামনা। আজিৰ দিনটো অনুষ্ঠানটো ইমানতে অন্ত পৰিল। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8 বজাত সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰম নিশাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ প্ৰতিটো পৰিয়ালৰ পৰা কৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমিৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি ক্ষয়ক্ষতিৰ বুজ লয়। ডিমাহাছ জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমাহাছ স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰবাৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আজি বুধবৰীয়া নাট্যানুষ্ঠান নিবেদন বিপৰ্যয় নাটকৰ ৰচনা সপোন শইকীয়াৰ
2: নিবেদন বিপৰ্যয়। নাটৰ ৰচনা সপোন শইকীয়াৰ, প্ৰিয়াংকু বৰাৰ সহযোগত, নাটৰ প্ৰযোজনা তপন দত্তৰ। এয়া শুনক সপোন শইকীয়া ৰচিত আজিৰ নাট বিপৰ্যয়।

0: Dinosaur. Oh, dinosaur. Dinosaur.
1: শুনি আছো, কৈ যাওক, মানে কবলৈ আৰম্ভ কৰক, ৰাতি পুৱাল নহয়।
0: ৱা, তোৰ দেখোন আজি কথাৰ সুৰেই বেলেগ। ঐ, ৰাতি কিবা বেয়া সপোন চপোন দেখিছিলি নেকি হা?
1: সপোন দেখিবলৈ আমি কিবা মানুহ নে? আমি চাকৰহে, চাকৰে এইবোৰ নেদেখে, চাকৰে শুনেহে।
0: আহ, তইচোন গাজত লগাই কথা ক'বলৈ ধৰিছ, কথাটো কি হা?
1: কথা একো নাই, মই মাথো এতিয়া যাবলৈহে ওলালোঁ।
0: যাবলৈ ওলালি? ক'লৈ যাওঁ?
1: চৰণে যেনি লৈ যায় তালৈকে যামগৈ, এইদৰে বিনা পইচাত গোলামী কৰি থাকিব নোৱাৰোঁ আৰু।
0: তাৰমানে তই যোৱাটোকে খাটাং কৰিলি হা?
1: এৰা, বিনা দমহে 5 বছৰ খাটিলোঁ, কিবা যদি অপৰাধ কৰিছিলোঁ ক্ষমা কৰি দিব।
0: ঐ, ছাৰক কৈছিলি?
1: কৈছিলোঁ, হিচাপ নিকাচৰ কথা বাদেই, হা নাই একো নকৈ দীঘলীয়াকৈ হুমুনিয়া কাঢ়ি মৰ্ণিং ৱাক কৰিবলৈ ওলাই গ'লোঁ।
0: এৰা, সাধাৰেশ্বৰ, পেঞ্চনৰ টকাকেইটাৰে আমি কেনেকৈ চলি আছোঁ তইতো দেখিছই, তই জানো আমাক এনেকৈ বেয়া পাই গুচি যাবগৈ পাৰিবি?
1: মই কাকো বেয়া নাপাওঁ বাইদেউ, কোনোবা জনমত হয়তো ধৰুৱে আছিলোঁ, সেইবাবে 5 বছৰ বিনা দমহে খাটি ধাৰ খুজিম, তাৰ বাবে মোৰ কোনো আক্ষেপ নাই বাইদেউ। কিন্তু এইখন ঘৰত থাকি এই গেলামালৰ দোকানীৰ গালি, গোৱালৰ ইটিকিং, আনকি সেই খবৰা কাগজ দিয়া মানুহটোৰ সেই ভেঙুচালি খহি থকাতকৈ ক'ৰবাত হাজিৰা চাজিয়া কৰি খামগৈ। মই আহিলোঁ বাইদেউ, সেৱাহে।
0: তোৰ হাতত জানো টকা পইচা কিবা আছে হা?
1: আছে, নগদ 15 টকা আছে, তাৰে বাছত উঠিম, যেতিয়া নমাই দিয়ে নামি যাম। মই আহিলোঁ ছাৰক কথাটো ক'ব।
0: ৱা, এই দুখন সঁচাকৈয়ে গ'লগৈ। ধাৰেশ্বৰ, অই ধাৰেশ্বৰ,
1: পাছফালৰ পৰা আৰু মাত নলগাব বাইদেউ, ধনুৰ পৰা ওলাই অহা কাৰ পিছলৈ আৰু বেগ নকৰে, মই আহিলোঁ।

0: four, five, two, two, nine, six, eight, nine, eight,
1: nine. Bapre, half past nine. Sign of the bajigol. Mummy, mummy.
2: Hey, keyhole, Gulu.
1: Swasun, sign of the bajigol.
2: Tate no key do a bachon tall gul.
1: To me, a key. Assaulted Tomaluk, yet tar homer sense nigh. Mummy, mummy, mummy.
3: Keyhole? Then I got your blue keyhole, eh?
1: The canai, sign of the bajigol, a couple of kibonas idea.
3: Why? Pete, pat babu to hoy, to me no coon of his attack or go to a hone?
2: নিতাইৰ পান দোকানৰ সন্মুখত নতুনকৈ বহা বেকাৰ অফিচটো দেখা নাই জানো তোমাৰ পুত্ৰ তাৰে হেড ক্লাৰ্ক
1: ইনচাল্ট দষ্টমত ইনচাল্ট আৰু সাকৰি তুমিটো গুটেই জীৱনটো কলম পি পি কেনে গিৰ কৰিলা জীৱনত কিবা এটা কৰিব পাৰিলা জানো
2: হেৰাও কিটো কৰিব পাৰিলো কৰিবলৈ বহুত কামেই থাকি গ'ল বহুত আশা বাকী ৰল
3: আৰুনো কি কৰিব লাগে তিনিটাকৈ ল'ৰা ছোৱালীক ডাঙৰ কৰা পঢ়োৱা ছোৱালী বিয়া দিয়া এই সৰু চাকৰিটোৰে আৰু কিটো কৰিব পাৰি
1: বেছ তোমালোকৰ উইকনেছ সেয়াই টানি আজৰি মাহটোক পাৰ কৰিব পাৰিলেই ছেটিছফাইড হৈ যোৱা
3: ভগৱানে যি দিছে সেয়াই যথেষ্ট গুলো
1: ভগৱান আনিলা নহয় সেইটোক মাজলৈ টানি এনেকৈয়ে তোমালোকৰ জীৱনবোৰ পাৰ হৈ যাব বুজিছা মই আহিলোঁ
3: গুলো
2: সি একো নোখোৱাকৈ ওলাই গ'ল নিৰলা
3: একো শিল নাফালেগৈ ভৰ দুপৰলৈকে কাৰোবাৰ দোকানৰ আগত আড্ডাহে দিবগৈ
2: বুজিছা নিৰলা আচলতে এই সিহঁত হতাশাত ভুগিছেহি
3: হাতে কামে নকৰা জনা আকৌ কিহৰ হতাশাহে
2: নোপোৱাৰ বেদনাতেই এই হতাশাৰ জন্ম এইটো সময় সিহঁতৰ নিজকে প্ৰতিষ্ঠা কৰাৰ সপোনবিলাক সত্যলৈ ৰূপায়িত কৰাৰ
3: সপোনত মাছ ভাত খাই পেট ভৰাহেঁতেন কথাই নাছিল আপুনি খবৰ কাকততে সপোন ৰচি থাকিব নে দোকান বজাৰ কিবা এটা কৰিবগৈ
2: দোকান
3: হয় ঘৰত চেনি দালি একোৱেই নাই আৰু আনিবলৈকো আজি ধাৰেশ্বৰ ঘৰত নাই
2: ধাৰেশ্বৰ তাৰমানে পিছে এই মহাজনৰ ওচৰলৈকে যাবলৈকে বেয়া লাগে দেখোন দুমাহৰ বাকী দিবই পৰা নাই
3: তেতিয়াহ'লে থাকক পেটত গামোচা বান্ধি আমাৰ কি
2: হেৰা হেৰা এই ৰুবাচোন হে কলৈ যোৱানো বাৰু এ খং নকৰিবাচোন হে এ তোমাক কথাটোহে কৈছোঁ পেঞ্চনৰ টকাকেইটা পোৱা হ'লেতো বাৰু বাৰু বাৰু এই মোনাখন লৈ আহগৈ যোৱা যোৱা যোৱা মোনাখন লৈ আহগৈ
3: পিছে আপুনি যে ইখনৰ পিছত সিখনকৈ পাত লুটিয়াই আছে সেয়ানো কি খবৰ পঢ়িছে
2: হে খবৰ ক'ত পঢ়িছোঁ হে
3: তেনেহ'লে আপুনিনো সেইপৰৰ পৰা কি পঢ়ি আছে
2: প্ৰিয়তমা
3: প্ৰিয়তমা এই বয়সত আকৌ কোন প্ৰিয়তমাৰ পাল্লাত পৰিল হয়নে শুনিলেও লাজ লাগে পাই
2: লাজ তুমি নুবুজিবা নিৰলা এই প্ৰিয়তমা এবাৰ আহি গ'লে তোমাৰ আৰু জীৱনলৈ সকলো চিন্তা দূৰ হৈ যাব
3: পিছে সেইগৰাকী প্ৰিয়তমানো ক'ৰ
2: ছিকিমৰ
3: ছিকিমৰ
2: ছিকিম ষ্টেট লটাৰীৰ বাম্পাৰ ড্ৰপ প্ৰিয়তমা
3: অ' তাৰমানে আপুনি ইমান পৰে লটাৰীৰ নম্বৰহে মিলাই আছে
2: হে মিলালোনো ক'ত হে ৰিজাল্টটোৱে দেখোন পোৱা নাই এই এইখন পেপাৰত নাইচোন
3: ঠক ঠক ভেকুলীৰ পিঠিত আৰু নোম গজাব নালাগে দিনে নিশাই কেৱল লটাৰী লটাৰী লটাৰী
2: অ'ৰা নিৰলা ঘঁহি থাকিলে শিলো খহি যায় বুজিছা সেই ল'ৰালি দিনৰে পৰা কমবোৰ টিকট লৈ আছোনে এয়া মোৰ তপস্যা বুজিছা আৰু তপস্যাত এদিন সিদ্ধি লাভ হ'বই মই কৈ থলো কি হ'লনো আকৌ
3: কেৱল বাপেকে নহয় লটাৰীৰ লগত এই পুতেকটো পাগল হ'ল দে
2: ভিতৰ সোমাই সেইখন কি আবল তাবল বকি আছা কি হ'ল আকৌ
3: গোসাঁই আগৰ কীৰ্তনৰ মাজত মই টকা পাঁচটা থৈ দিছিলো
2: অ
3: এতিয়া কওক কোনে নিলে বাপেক নে পুতেক
2: এৰা এৰা এ মই কেনেকৈ কম হে এ মই সেইবোৰ চোৱাও নাই
3: জানিছো এইটো এইটো তাৰে কাম হ'ব কিবা এণ্ডিং নে হেণ্ডিং ভূতে তাকো ধৰিছে নহয় মোৰ গতি লুটা একো নাথাকিব মই গতে মাৰো হেৰি মোৰ সকলোবোৰ বন্ধকত যাব দে এনেকৈ হ'লে
2: এৰা ৰ'বাচোন হে সিদিনা যে বিলাহী আৰু ভোগ কচু

0: সৈতে চিতল মাছৰ কলুথি খাইছিলা মনত আছে?
1: খাইছিলোঁ, তাতে কি হ'ল?
0: সেইদিনা পুতেৰাই কি প্ৰথম মাহৰ দৰমহা পাই চিতল মাছ আনিছিল বুলি ভাবিছিলা নেকি? ডবল গুটি, বুইছা, ডবল গুটি। সেইদিনা পুত্ৰৰ ফৰকাষ্ট লাগিছিল 5 টকা 300।
1: হয়নে? হেৰি, সেইদিনা আঞ্জাখন কিন্তু বৰ সোৱাদ হৈছিল নহয়?
0: হ'বইতো, এতিয়া পিছে খাই 5 টকাৰ বাবে চিঞৰি চাকেলৈ হা?
1: গোসাঁই আগত বুটে পোৱা দিম বুলি পইচাকেইটা আগ কৰি থৈছিলো আকৌ।
0: ডবল গুটি লাগি গ'লে বুটৰ সৈতে মগু, কল, আপেল, কমলা সকলো দিব পাৰিবা।
1: মনে মনে থাকক, পাগলামি নকৰিব। বাপেক পুতেকটো সেয়াই এটাই আকৌ তিৰ্ণে ফিৰ খেলিবলৈ লৈ ছোৱালীজনীৰো শান্তি নোহোৱা কৰিছে।
0: কোন? ভদ্ৰ? অ, মানে জোঁৱাই কথা কৈছা?
1: অঁ, সদায় পুৱাই পুৱাই চৰ ভুকু ফলাখৰিয়ে কোবাই কোবাই ছোৱালীজনীক বেমাৰী কৰি পেলালেহে।
0: কি কৈছা? তাৰ ইমান সাহস, কি জগৰ লগালে তাই?
1: জগৰ এটাই, আনৰ সকলো তিৰোতাই হেনো সপোনত নম্বৰ দেখে, গিৰিয়েকতে সোপাই সোপাই টকা পায়, তাই কিয় নম্বৰ নেদেখে? যত চব পাগলৰ দল।
0: অ, সি মোৰ ছোৱালীজনীক নি পেলাই এই সেয়া কাৰবাৰ কৰিছে। বাৰু, কোন এইকেইটা?
1: কান্ধৰ
0: ওপৰত কোন সেইটো? পগলা হলি নেকি তুমি? সেইটো কঁঠাল গুটি নহয়নে?
2: প্ৰিয়তমা
3: দাদা, একেবাৰে ফাৰ্ষ্ট প্ৰাইজ। প্লিজ দাদা, টিকটটো লৈ আহকচোন, এবাৰ মিলাই চাওঁ।
0: টিকট হেৰা, টিকটটো কধে?
1: মই কেনেকৈ জানিম?
0: হয়তো এৰা, তুমি কেনেকৈ জানিবা? গুলু, টিকটটো
2: মইতো দেখা নাই ফাদাৰ।
0: তেনেহ'লে কোনে দেখিছে?
3: মই দেখিছোঁ।
0: ক'ত?
3: সেইটো আপোনাৰ ওপৰ জেপত।
0: ওপৰ জেপত? ৰ'ব, এইটো এই জেপতে আছে।
2: ফাদাৰ, মোক দিয়া, মোক
0: লাহে লাহে ফালি যাব।
2: ঠিকে আছে। মই কৈ গৈছো, তুমি মিলাই যোৱা কথা লাংকল।
3: দিয়া, কৈ যোৱা।
0: 1, 4, 1, 4, 2, 6, 2, 6, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3, 3
3: ইন কমিশন
2: ও ফারার হোয়াট এ লাকি পারসন ইউ আর
0: রিয়েলি রিয়েলি
2: ও ফারার প্লিজ মোক অলপ সময় আপনার ভরি দুটা ধরে থাকবলে দিয়কসুন
0: কি করো গুলু গুলু উঁচু নুতু নাপায় নয়
1: খবরটো
3: শুনিয়ে মোৰ ৱাইফৰ দুচকুৰে গঙ্গা যমুনা বৈ আহিল। মই কলো নাকান্দিবা ডালিমি, মই জানিছিলো যে এদিন মোৰ টিকেটত ফাৰ্ষ্ট প্ৰাইজ লাগিবই। তুমিহে মোক নেগলেক্ট কৰিছিলা, ৰাতি টোপনিটো টিকেট বেছি বিৰ বিৰাই থাকোঁ বাবে তুমি মোক দেখোন খাটিয়াখন বেলেগ কৰি দিছিলা। তেতিয়া জানে নবৌ
1: কি হ'ল? তেতিয়া
3: বাৰিষাৰ ঢলৰ দৰে পাৰ ভাঙি চিঞৰি চিঞৰি মোৰ বুকুত সোমাই পৰিল আৰু একে আজোৰে বিচনা পোৱালেগৈ। মই বোলো এতিয়া এতিয়া থক, মই দাদাক খবৰটো দি আহোঁগৈ।
2: বাট ফাদাৰ, ইউ আৰ চাইলেণ্ট, আপুনি মৌন হৈ গ'ল যে। খবৰটো মানে জনাই চুবুৰীৰ প্ৰত্যেক ঘৰতে মিঠাই ডিষ্ট্ৰিবিউট কৰি আহোঁ।
3: কিন্তু গুলু, মহাজনৰ ঘৰ এই চুবুৰীতে নহয় জানো?
2: যাম যাম, তালৈকো যাম, আনৰ ঘৰ।

0: লৈ যদি এক কেজি ৰসগোল্লা নিওঁ, সিহঁতৰ ঘৰলৈ পাঁচ কেজি লৈ যাম। কি বুলি ভাবিছে তাই মোক? আজি আৰু নকৈ কি মামী, সিদিনা মহাজনৰ জীয়েক ইলুৰাই মোক সেই কঠালাংকলৰ দোকানৰ মুখতে
1: মুখতে
2: কি হ'ল
0: দোকানৰ মুখতে
3: মুখতে কি হ'ল
0: মুখতে চৰ মাৰিছে।
2: কি তোক তাই চৰ মাৰিছে?
3: আৰু কিন্তু কিয়?
0: কথা একো নাই ফাদাৰ, মই মাত্ৰ তাইক ভাল পাওঁ বুলি কৈছিলো। তেতিয়াই তাই একেবাৰে ৰণচন্দ্ৰী মূৰ্তি ধৰি মোক ঠাচকৈ একচৰ মাৰিছিল আৰু কৈছিল।
4: কি কৈছিল?
0: মইতো চকুৰে ধোঁৱা খোৱা দেখি গ'লো ফাদাৰ, মোৰ মনত নাই। কি কৈছিল বাৰু কথালাংকুল?
5: কৈছিল গাত নাই চাল বাকুলি, মদ খাই তিন টেকেলি।
4: কি কি? ঠিক আছে ঠিক আছে, ইয়াৰ কিবা এটা প্ৰতিকাৰ কৰিবই লাগিব।
3: কিন্তু গুলু, তই কথাটো ইমান দিনে কোৱা নাছিলি যে?
0: লাজতে ফাদাৰ, লাজতে। আৰু কোটিপতি নোহোৱা হ'লে আজিও এই কথা মই মনতে জাপি কুচি থৈ দিলোহেঁতেন।
2: সেই জহনী জাতিৰ ইমান আয়ো দেহি, কোনখন গালত পাৰিলে মোৰ বাচাটো?
0: ক'ব নোৱাৰো মামী, সেই কথা মই পাহৰি যাবলৈ চেষ্টা কৰিছো, কিন্তু এতিয়া মই প্ৰতিশোধ ল'ম। মহাজনৰ জীয়েকক বোৱাৰী কৰি আনি মই যদি এইখন ঘৰত গেবাৰী খটুৱাব নোৱাৰো, মোৰ নামো গণেশ প্ৰসাদ নহয়। ইট ইজ মাই প্ৰমিছ। মই আহিলো মামী।
2: ময়ো চাই ল'ম এইখন গাঁৱৰ গোপিনীবোৰক। দুখীয়া হ'লো বাবে আমি ছেকেণ্ড লাইনতহে বহিব লাগে। এতিয়া হেৰি
4: কিবা কবা,
2: আপুনি সদায় কৈ থাকে নহয় লটাৰীত টকা পালে নামঘৰত খেৰ গুচাই টিনপাত লগাই দিম বুলি।
4: কৈছিলো নেকি?
2: এতিয়া চাৰিওফালে পকাৰ ৱালো বনাই দিব লাগিব, তেতিয়া ফাৰ্ষ্ট লাইনত বহি কোনে নাম দিয়ে ময়ো তেওঁলোকক দেখুৱাম।
5: গুলু আৰু নবৌৰ হাবিয়া হোৱাৰ কথা গম পালো, কিন্তু দাদা আপুনি যে এতিয়াও মৌন হৈ থাকিল।
4: মই ভাবিছো কঠাল গুটি।
5: কি ভাবিছে?
4: গোটেই জীৱন দৰিদ্ৰতাৰ লগত যুঁজোতেই গ'ল। এতিয়া শেষ বয়সত প্ৰভুৱে দি এইবোৰ কি ৰং চাব খুজিছে?
5: শেষ বয়স আঠ বয়স নাই দাদা, কোটিপতিৰ বয়সৰ হিচাপ কৰাৰ অধিকাৰ স্বয়ং চিত্ৰগুপ্তৰ নাই। আপোনাৰ ভোক বিলিছে দাদা, ইমান দিনে আপুনি যি আশা বুকুত পুহি ৰৈছিল তাৰ বাস্তৱ কৰি তোলক।
4: কঠাল,
5: ই মইতো ৱাইফক কাগজ পেঞ্চিল দি বহুৱাই থৈ আহিছোঁ, বোলো যিমান আশা বুকুত পুহি ৰাখিছিলা সকলো কাউণ্ট কৰি পেলোৱা, নহ'লে তোমাৰেই লোকচান।
4: কঠাল,
6: কঠাল
4: খে কোনোবা আহিছে হ'বলা?
5: হেৰি মহাজন, মহাজন আহিছে দাদা।
4: মহাজন? বাকীৰ তাকদা দিবলৈ আহিল নেকি বাৰু?
5: দাদাই যে কয় আৰু, সেইটো সম্ভাষণ জনাবলৈ আহিছে।
4: সম্ভাষণ?
5: সৈয়া সৈয়া হাতত ফুলৰ মালা দেখা নাই?
4: হয়তো ফুলৰ মালা।
5: দিন ভাল হ'লে দাদা, কুকুৰেও মই টানে। দাদা মই যাওঁ দেই, সেইডালৰ মোৰ একে চকুৰে চকুৰে নপৰে, কিন্তু এতিয়া আকৌ আপুনি মোক পাহৰি নাযাব দেই।
4: ধেৰি তই যে আকৌ এই মোৰ ভাগ্যৰ বন্ধৰ দুৱাৰ খুলি দিছ, তোক কেনেকৈ পাহৰিম বাৰু কচোন।
5: মই আকৌ আহিম দাদা, আকৌ
4: আহিবি আহিবি, যা যা। মহাজন আহিলে, এই আহক আহক আহক।
6: খবৰটো শুনিয়ে ছোৱালীজনীৰ হতুৱাই ইমিডিয়েট মালা ধাৰ গঠুৱাই আনিছো নহয়। দিয়া দিয়া দিয়া।
4: হে মহাজন, এইবোৰ আপুনি
6: বুইছা বংশী, এই খবৰটো শুনি প্ৰথমতে মোৰ হিংসাই লাগিছিল নহয়।
4: হয়
6: চোৱাচোন, ওৰে তোৰ জীৱন টকাৰ সৈতে লেটিপেটি কৰিলো, কোটি দূৰতে থাক, লাখপতিকে হ'ব নোৱাৰিলো বুইছা।
4: বহকচোন বহক মহাজন বহক, সকলো ভাগ্যৰ দান বুইছে, মোৰনো আৰু কি।
6: ঠিক কৈছা, এই তোমাৰ যেনিবা কপাল আৰু আমাৰ সেই পাঁচ চোতালৰ এফাল আৰু।
4: মহাজনে কয় আৰু দেই।
6: পিছে এতিয়া বংশী শুনা, এতিয়া আৰু তুমি সেই আগৰ বংশী মানে এই ওলামোলা মানুহজন আৰু হৈ থকা নাই বুইছা।
4: জানো,
6: সেয়ে কেইবাটাও আৰ্জি মই লৈ আহিছোঁ তোমাৰ ওচৰলৈ। ৰ'বা ৰ'ব ৰ'বা, এই খাতাতে আছে ৰ'বা, এই খাতাখনতে আছে ৰ'বা।
4: খাতা, এই সেইখন দেখিলেই মোৰ বুকুখন চিৰিংকৈ মাৰে।

0: মহাজন,
1: হে কিয়নো লাজ দিয়া বংকি, এতিয়া খাতাহে তোমাৰ ওচৰত ওলাবলৈ লাজ কৰিব, বুঝিলা? বাৰু বাৰু, এই চোৱা চোৱা, এই এক নম্বৰত মানে হেৰি হ'ল, মই লিখি আনিছো, তুমি আজিৰ পৰা আমাৰ পাৰ্টিৰ মেম্বাৰ হ'লা।
0: মেম্বাৰ মই?
1: অঁ, তুমি। কথাটো হৈছে কি, অহা ইলেকশ্যনত
0: হয়
1: এই সমষ্টিৰ MLO উঠিব লাগিব তুমি।
0: MLA? এয়া আপুনি কি কৈছে মহাজন?
1: তুমিতো জানাই মই কেতিয়াও মিছা কথা নকওঁ, বুজিলা? আৰু এই MLA হ'বৰ বাবে তুমি আজিৰ পৰাই কচৰত আৰম্ভ কৰি দিয়া।
0: অঁ, MLA হ'বলৈ আকৌ কেনেকুৱা কচৰত কৰিব লাগিব?
1: এই ধৰা এই পাৰ্টিৰ মিটিংবিলাক এটেণ্ড কৰিব লাগিব, MLA মিটিঙে ভাষণ দিব লাগিব, ঠিকেই এই ধৰণৰ আৰু, মানে এনেকুৱা তেনেকুৱা কথা।
0: কিন্তু মহাজন, হেৰি নহয়, মইতো কোনো পাৰ্টিতেই নাই, কোন পাৰ্টিনো মই বিচাৰি যাম?
1: তুমি পাৰ্টি বিচাৰি যাব নালাগে নহয়। হেই বংশী, কোটিপতি মানুহক যিকোনো পাৰ্টিয়েই বিচাৰি আহিব,
0: হয়নে?
1: চিলেকশ্যন কৰাটো মাত্ৰ তোমাৰ নিজৰ কথা।
0: মহাজন, আৰু ভাষণ? হে, মইনো কি ভাষণ দিম? নামঘৰৰ মিটিঙৰ শেষৰ লাইনত বহি মূৰ জোকাৰাৰ বাহিৰে দেখোন আজিলৈকে মই ক'তো মাত এটা মাতিয়েই পোৱা নাই।
1: তুমিও বৰ এবালচন হৈ আছা দিয়া বংকী, লিখোঁতাই তোমাক ভাষণ লিখি দিব নহয়, তুমি মাত্ৰ ভাতৰ দৰে মুখস্থ মাতি গ'লেই হ'ল।
0: হয়নে মহাজন? এই মন্ত্ৰী MLAসকলে এনেকুৱা কামেই কৰে নেকি বাৰু?
1: নহ'লেনো দেশখনৰ 100 সমস্যাৰ কথা তেওঁলোকৰ এটা মগজুৰে চিন্তা কেনেকৈ কৰিব পাৰে? ভাগে ভাগে সেই হিচাপত তেওঁলোকৰ PA আছে, ছেক্ৰেটেৰী আছে, তেওঁলোকে সকলোবিলাক লিখি দিয়ে।
0: তেনেহ'লে মই তেনেকুৱা এজন ৰাখিব লাগিব, নহয়নে মহাজন?
1: মন্ত্ৰী MLA হ'লেতো লাগিবই আৰু।
0: হেৰি, অঁ, তেতিয়াহ'লে সেই কণবাপুৰ ল'ৰাটোকে কৈ চাব লাগিব।
1: কণবাপু মানে তুমি কাৰ কথা ক'লা?
0: এই যে কণবাপু,
1: কণ্ঠীৰাম।
0: অঁ
2: হ'লেও কণবাপুৰ পুতেকক আপুনি ৰাখিব নোৱাৰে, মই নিদিওঁ।
0: নিৰলা,
2: অঁ, মোৰ এক কথা, মাকজনী যিহে বাহাদুৰী, মানুহ মাতিবই নোখোজে, পুতেকটো যেন হাকিমহে হ'ল, পিছে কতা মেট্ৰিকত BA ফাৰ্ষ্ট হোৱা তোমাৰ ল'ৰা দেখোন এতিয়ালৈকে ঘৰতে বেকাৰ হৈ বহি আছে।
0: নিৰলা, সেইকাৰণেতো কৈছো, বোলো খাই মোৰো সহায় হ'ব, তাৰো কিবা এটা গতি লাগিব, চোকা ল'ৰা।
2: হ'ব হ'ব, নিজৰ ল'ৰাটোকে আজিলৈকে এটা গতি লগাব নোৱাৰিলে কৰ কথা চিন্তা কৰে।
1: এৰা বংশী, তোমাৰ শ্ৰীমতীয়ে ঠিকেই কৈছে, প্ৰথমে সদায় নিজৰ কথা চিন্তা কৰিবা, বুজিছা?
0: হয়।
1: তাৰপিছতে দেশৰ কথা, দহৰ কথা, এই আমাৰ মন্ত্ৰী মিনিষ্টাৰসকলৰ কথা কেন চোৱা কিয়?
0: হয়তো মহাজন, বাৰু বাৰু বাৰু বাৰু, সেইবোৰ কথা পাছতো ভাবিম, আজি হেৰা নিৰলা, নহা মানুহ আহিছে, মহাজনক চাহ এটা একাপ দিব লাগিছিল নেকি?
2: তাকেইতো ক'বলৈ আহিছিলোঁ, অঁ বোলো ঘৰখনত আলু দালি তেলটো বাদেই চাহপাত চেনি একোৱেই নাই।
1: হ'ব হ'ব হ'ব, হেৰা চাহ কি কথা, কেতিয়াবা ভাতেই খাম নহয়, নিজৰ ঘৰ যেতিয়া নহয় জানো।
0: কিন্তু মহাজন,
1: হ'ব হ'ব হ'ব বংশী, তুমি বেজাৰ কৰিব নালাগে, বুজিছা? ব'লা ব'লা, মোৰ লগতে ব'লা, মোৰ দোকানৰ পৰাই যি লাগে সকলো লৈ আহিবা।
0: কিন্তু মহাজন, মোৰ দেখোন আগৰ বাকীয়েই ভালেখিনি আছে।
1: আকৌ বাকীৰ কথা কৈ লাজ দিয়া কিয় বংশী, মই আহিছোঁ তোমাক হাতীত উঠোৱাৰ কথা ভাবি, আৰু তুমি বৰিছা পৰুৱাৰ ভয়ত। বলা বলা বলা বলা, বুঝিছা? হেই, আজি এই আনন্দৰ দিনত মিঠাই খাব লাগে, বুজিছা? মিঠাই খাব লাগে,
0: মিঠাই,
1: অঁ মিঠাই, এই গোবৰ্ধনৰ দোকানত যদি বনাইছে 100 ৰসগোল্লাও মই লৈ দিম, তুমি মাত্ৰ লৈ আহিবা, বুজিলা? এৰা এৰে, মোনাখন লোৱা, মোনাখন লোৱা, বুজিছা?
2: ৰ'ব ৰ'ব, মই মোনাখন আনি দিছোঁ।
0: মহাজন, এয়া সপোনেই নে দিঠকেই, মই ধৰিবই পৰা নাই নহয়।
1: সপোনবোৰ দিঠক হ'বলৈ আৰম্ভ কৰিছে বুলি ধৰিলোঁ আৰু।
2: হেৰি, এইখন মোনা লওক।
0: বাৰু বাৰু বাৰু, এই হেৰি, আমি আহিছোঁ দেই নিৰলা, বলো বলো বলো।
2: অহ ভগৱান, তোমাক শত কোটি প্ৰণাম, শেষত যেনিবা চকু মেলি চালা।

ইয়া, এতিয়া মুগাৰ পাটৰ খমখমীয়া কাপোৰ পিন্ধি ফিতাহি মাৰি ঘূৰি ফুৰা কেইজনীকো ময়ো দেখুৱাম। কেইতোলা সোণৰ অলংকাৰ তহঁতৰ গৃহস্থই আনি দিব পাৰে, ময়ো চাই ল'ম। অহ ভগৱান, দেখিছে এই মানুহটোৰ কাণ্ডখন? এই মহাজন্তুৰ লগত চেল বেলাই থাকি থাকিয়ে এই কোটিটকীয়া টিকটটো টেবুলতে এৰি থৈ যাব লাগেনে?

0: ওয়া কোহা টানি টানি এইজন বা আকো কোন আহিল?
1: ও দোতা, ও দোতা, এই অভগা আপোনার দুয়ার মুখত মই ভিতর সোমাও নে?
0: কোন? ও এয়া দেখুন আমার জুয়াই রয়ে আছা কিয়? আহা হা সোমাই আহা ভদ্র।
1: আয়ো, ও মুখ ভদ্র বলি নামাতিব, নামটো ভদ্র হলে কি হব? আসলতে মই একেবারে অভদ্র, অজিন পাতকি, অকাল কুষ্মাণ্ড।
0: এহ, তেনেকৈ কিয় কৈছা ভদ্র? বহাচোন বহা, ইয়াতে বহা।
1: বহিম বহিম আই, কিন্তু দোতা কত? তেখেতৰ চৰণ যুগলত মূৰটো নলগোৱালৈকে মই বহিব খাব একোৱে কৰিব নোৱাৰো। আই, দোতা কত?
0: তেখেত মহাজনৰ লগত ওলাই গৈছে, আহিব এতিয়া।
1: তেতিয়াহলে আপুনি মেখেলাখন 6 ইঞ্চিমান দাঙি দিয়কচোন আই।
0: মেখেলাখন?
1: অঁ, শোৱা এটা কৰোঁ, শোৱা এটা নকৰাকৈ এইখন ঘৰত মই আসন ল'ব নোৱাৰোঁ আই। দিয়ক, দাঙি দিয়ক।
0: হ'ব হ'ব, মোক সেৱা নকৰিলেও হ'ব। বহাচোন, খবৰটো তেনেহ'লে তুমিও পালা।
1: হে, ছাছপেণ্ড হৈ থাকিলে কি হ'ব আই, মই পিয়ন মানুহ, খবৰ অনা নিয়া কৰাটোৱে মোৰ কাম। এইহেন বিয়াগুম খবৰটো নোপোৱাকৈ মই থাকিব পাৰিমনে আই?
0: অ', তেতিয়াহ'লে গুলু তোমাৰ ঘৰ পালেগৈ নহয়?
1: গুলু নহয় আই, কঁঠালগুটিৰ দোকানতে খবৰটো শুনিয়েই মোৰ গাটো থৰ থৰ থৰ থৰ থৰ থৰ থৰ থৰকে কঁপিবলৈ ধৰিলে নহয়। একেবাৰে গৈ জীয়েকক ক'লোগৈ, ভোগেশ্বৰী অ', অত দিনে মই তোমাক বৰ কষ্ট দিলোঁ, সপোনত তীৰৰ নম্বৰ নেদেখাৰ বাবে জয়মতীৰ শাস্তি দিলোঁ, আজি তুমি মোক চৰিওৱা, মাৰা, ঘুচিওৱা, বক্সিং মাৰা, যি শাস্তি দিয়া তাকে দিয়া।
0: তাৰপাছত?
1: তাৰপাছত আৰু কি হ'ব আই, ভেকুৰি ভেকুৰি মোৰ মুখত আঙুলি থৈ ক'লে, তেনেকৈ মোক কিয় পাপত মজিব খুজিছা? যোৱা তৎক্ষণাত গৈ আই পিতাই ভৰিত ধৰি ক্ষমা খোজাগৈ।
0: ক্ষমা?
1: অঁ হয় আই, ইমান দিনে আপোনালোকক টুকুনাৰ জাত, গোলামৰ গোষ্ঠী আদি কৈ কিমান তিৰস্কাৰ কৰিছিলোঁ, তেওঁ সকলোবোৰ শুনি আছিল নহয় আই।
0: অ', সেয়েহে এতিয়া দৌৰি আহিছা নহয়?
1: হয় আই, ক্ষমা খুজিবলৈ। কথাতে কয় নহয়, হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। অ' আই, দিয়ক ভৰি দুখন আগবঢ়াই দিয়ক।
0: হ'ব হ'ব, তুমি যে অনুতাপ কৰিছা সেয়াই যথেষ্ট। পিছে জোঁৱাই, তোমাৰ মুখত যে চাই একেবাৰে দেখোন অসুৰটোৰ লেখীয়া হৈ আহিছা।
1: এ চাই নহয়, চেইনৰ তেলৰ দাগাই, যিমানেই কুবেৰে চাইকেলখন চলাবলৈ যাওঁ সিমানেই চেইনডাল পৰি পৰি যায়, এই উঠাওঁ এই পৰে, আকৌ উঠাওঁ আকৌ পৰে।
0: এৰা, একেবাৰে চেইনৰ তেলে মূৰৰ ঘামে একেকাৰ হৈ মহিষাসুৰটোৰ হৈ আহিছা। যোৱা, সেই কুঁৱা পাৰতে চাবোন টুকুৰা আছে, মুখ হাতখন ধুই পেলোৱাগৈ।
1: অঁ হ'ব আই, মই ধুই আহিহে চাহ অকণমান খাম দেই। অঁ, এই আচল কথাটো সোধাই নাই নহয় আই।
0: আচল কথা কিনো?
1: এই যে শহুৰ দেউতাই কোটিপতি হ'ল, কথাটো প্ৰকৃততে সঁচানে?
0: সঁচা আকৌ।
1: ৰক্ষা, বুজিছে আই, এলেহুৱা অকামিলা জোৱাৰী বুলি পোষ্ট মাষ্টৰে মোক ছাছপেণ্ড কৰিহে থৈছিল, তোৰ তলত চাকৰিকে নকৰোঁ বুলি আজি ৰিজাইনকে দি থৈ আহিম বাপেকে, কেনে হ'ব আই?
0: ভালেই হ'ব, আগতে মুখখন ধুই আহা গৈছোন যোৱা।
1: অঁ গৈছোঁ গৈছোঁ, মানে যোৱাৰ আগতে মনৰ ভাৱটো আপোনাক কৈ গ'লোঁ আৰু।
0: বেগখনত যে খুন্দাটো মাৰিছাগৈ, ইমানখন দুৱাৰ দেখা পোৱা নাই হা?

0: দেখিছো দেখিছো আই, আচলতে খবৰটো শুনাৰ পৰা মোৰ কি হৈছে মই ক'বই পৰা নাই আই। যাওঁ দিয়ক আই, কুঁৱাটো আগৰ ঠাইতে আছে নহয়?
1: আছে আছে, অজয় ভতৰা কৰোবাৰ। অঁ, এই টিকটটো এই চেগতে লুকুৱাই থোৱাই ভাল হ'ব। এইটোৱে দেখিলে বা আকৌ কি কৰে, যিহে জোৱাৰী মানুহ। অঁ, থওঁ ক'ত? অঁ, এই গোহাঁই ঘৰৰ কীৰ্তনখনৰ মাজত থৈ দিয়াটোৱেই ভাল হ'ব। এইখন এইখন ইয়াতে থৈ দিওঁ।
0: ঔ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, হে ডিঙিটো শুকাই একেবাৰে খৰখৰীয়া হৈ পৰিছিল। জলপানকেইটা পেটত পৰাতহে যেন সেই দেহাটোলৈ জীৱটো ঘূৰি আহিছে। আই ঔ আই, অঁ মই চৰা ঘৰতে আছোঁ দেই।
1: হ'ব হ'ব, তাতে বহি থাকা।
0: অঁ

0: মামী মামী মামী
1: হোৱা দুটা নহয় দেখোন, এওঁচোন খোল খালিহে।
0: মামী মামী
2: কি হ'ল কি হ'ল বোলো মইনা, চিঞৰি আহিছা যে।
0: আপুনি কি হ'ল, টুকুনা সৌৰৰ চোতাল নগচুকো বুলি শপত খোৱা মানুহ দেখোন তাতে ওলালি।
2: এহে তেনেকৈনো কিয় কৈছা গুলু মইনা, মুখৰ কথাতে জানো শহুৰৰ ঘৰখন এৰিব পাৰি, খবৰটো শুনিয়ে মই একে দৌৰি আহিলোঁ নহয়
0: কোটি টকাৰ ভাগ ল'বলৈ, নহয় জানো।
2: এহে নহয়নো কি, মই জানো তোমাৰ একমাত্ৰ বায়েৰাৰ একমাত্ৰ গিৰিয়েক, তোমাৰ একমাত্ৰ ভিনীহেক, আৰু আই দেউতাৰ একমাত্ৰ জোঁৱায়েকজন নহয়, মোক একো এটা নিদিয়াকৈ তোমালোক জানো থাকিব পাৰিবা হয়নে?
0: দিম দিম, সকলোকে দিম, সকলোৰে মুখৰ আঁৰত থকা প্ৰকৃত ৰূপ মই দেখা পাই গ'লো। মামী মামী
3: কি হ'ল গুলু, এই তেনেকৈ টেটুফালি চিঞৰি আহিছ যে, তোৰ হাতত দেখোন মিঠাই চিঠাই একো নাই।
0: মিঠাই মিঠাই নালাগে, মোৰ মূৰটোকে খাবা ৰবা, আগতে মোক কোঠাৰখন আনি দিয়াচোন।
2: এইখন
0: কুঠাৰৰে আজি মই কণীৰ পৰশুৰা মই হিষ্টৰীত নাম লিখি থৈ যাম। জি আৰু কাৰো ৰক্ষা নাই, মই আহিলোঁ মই আহিলোঁ মামী মই আহিলোঁ।
3: হে প্ৰভু, এইখন কিয় হ'ব ধৰিছে, মইচোন একো বুজিব পৰা নাই, ই ক'ৰবাত কিবা এটা জেং লগাই থৈ অহা নাইতো। ভদ্ৰ ভদ্ৰ,
2: মোৰ দেখোন তালুৰ পৰা ঘাম বাগৰি অহা যেন লাগিছে, মই প্ৰস্থান কৰাই ভাল হ'ব নেকি বাৰু।
3: ৰ'বাচোন, ল'ৰাটোৱে হাতত কোঠাৰখন লৈ ওলাই গ'ল, দোকান কৰিবলৈ যোৱা বাপেকটোৰো দেখা দেখি নাই, আৰু তুমি তুমি আকৌ মতা মানুহটো হয় কলৈ পলাবলৈ খুজিছা হা?
2: নহয় মানে আই, গুলুৰ হাতত কোঠাখন দেখিয়ে মোৰ পেচাবেই কৰিম নে লেটিনেই কৰিম এনে লাগিছে আই।
3: যি কৰা কৰি থাকিবা, এতিয়া যোৱাচোন তাৰ পাছে পাছে যোৱা, সি বা ক'ত কিখন কৰে গৈ। কঁঠাল গুটি, তুমি তেনেকৈ আহিছা যে,
4: এইবোৰ কি হ'ব ধৰিছে নবৌ, এইহে আনন্দ দিনত তোমালোকে এইবোৰ কিহৰ কুৰুক্ষেত্ৰ আৰম্ভ কৰিছা?
2: কুৰুক্ষেত্ৰ তাৰ মানে যুদ্ধ।
3: তুমি তুমি কি ক'ব খুজিছা কঁঠালগুটি?
4: এই যে হাতত কোঠালৈ তোমাৰ ল'ৰাই

0: মহাজনৰ ঘৰত প্ৰৱেশ কৰিলে, হাতত হাতকেৰিয়া লগাই পুলিচে গুলুক গৰু তৰা দি টানি লৈ গ'ল চেণ্টাৰ মাজেৰে। এইবোৰৰ অৰ্থ কি?
1: কি গুলুক পুলিচে লৈ গৈছে? এয়া তুমি কি কৈছা কঠালগুটি?
0: কোৱাত মই ঠিকাই কৈছো নবৌ, কিন্তু লাচাটো কি হৈছে তাকেহে বুজি পোৱা নাই।
2: ঐ হোৱা দৌতা আৰু কোনোবা এজন এইফালে আহি আছে।
1: মহাজন আপুনি
3: বুইছা বংশী, তুমি তুমি ইয়াতে অলপ বহি লোৱা, বুইছা? একো চিন্তা নকৰিবা, মই আছো নহয়, তোমাৰ একো চিন্তা নাই।
1: হেৰি এইবোৰ কি হৈছে হয়নে? আমাৰ গুলুক বোলে পুলিচে ধৰি নিছে।
4: ময়ে তাক পুলিচৰ হাতত গতাই দিছো।
1: কি ক'লে? আপুনি তাক পুলিচক গতাই দিছে? হে
0: ভগৱান!
4: সি মোক কাটিবলৈ গৈছিল।
1: কি?
3: কেৱল তেওঁকে নহয়, মোৰ ছোৱালী অৰ্থাৎ ইৰুৰাকো সি কুঠাৰলৈ কাটিবলৈ খেদি গৈছিল।
1: নহয় নহয়, এই মিছা কথা। এই কাম কৰিবলৈ সি কেতিয়াও নেযায়। সি ইলুৰাক ভাল পায়।
3: কিন্তু ইলুৰাই সকলোতকৈ ভাল পায় তাইৰ বাপেকক অৰ্থাৎ মোক, আৰু মই ভাল পাওঁ এই বংশীধৰক।

0: কাবলৈ কৈছিল
1: কি
2: কেৱল তেওঁকে নহয় মোৰ ছোৱালী অৰ্থাৎ ইলুৰাকো সি কুঠাৰলৈ কাটিবলৈ খেদি গৈছিল
1: নহয় নহয় এই মিছা কথা এই কাম কৰিবলৈ সি কেতিয়াও নেযায় সি ইলুৰাক ভাল পায়
2: কিন্তু ইলুৰাই সকলোতকৈ ভাল পায় তাইৰ বাপেকক অৰ্থাৎ মোক আৰু মই ভাল পাওঁ এই বংশীধৰক গতিকে মোৰ ছোৱালীয়েও বংশীক ভাল পোৱাটোৱেই স্বাভাৱিক
1: কি
3: এইবোৰ আপুনি কি কৈছে হয়নে মহাজন
2: ঠিকেই কৈছোঁ সেই অপদাৰ্থটোৰ তুলনাত বংশীধৰেই হৈছে লায়কৰ মানুহ লটাৰী টকাকেইটা আহিলেই মই ইলুৰাক বংশীধৰলৈকে বিয়া দিম মোৰ সপোনবোৰ সাৰ্থক কৰি তুলিম বুজিছা
3: সপোন
2: মোৰ জোঁৱাই বংশী এদিন মন্ত্ৰী হ'ব মোৰ ছোৱালীয়ে ৰাজৰাণীৰ জীৱন লাভ কৰিব ক্ষমতাৰ বলৰে গোটেই ৰাজ্যতে মই বলিয়ান হৈ পৰিম
1: আৰু আৰু আমি আমি কি কৰিম চল বুদ্ধি কৰি ল'ৰাটোকটো জেললৈ পঠালে মোক কি কৰিম বুলি ভাবিছে মাৰি পেলাব নে এই বুঢ়া বয়সত সতিনীৰ সুখ দিব হেৰি জলকা মাৰি বহি থাকিল যে নকয় কিয় একো
0: কি ক'ম মই কি ক'ম মই মহাজনে যি কৈছে সেয়াই মোৰ কথা অঁ
1: কি চি চি চি চি হে ভগৱান তাৰমানে এই বুঢ়া বয়সত আপুনি
0: পুৰুষৰ বয়স হিচাপ কৰিব নাপায়
4: অ তাৰমানে আপুনি ছেকেণ্ড মেৰেজ কৰিব দেউতা
0: তুমি
4: ভদ্ৰ
0: অভদ্ৰ
4: আপোনাক সোৱা কৰিবলৈ ৰৈ আছিলোঁ এতিয়া বিয়াৰ খবৰটো পালোঁ যেতিয়া ভালেই হ'ল জীয়েককো লৈ আহিম লাগি ভাগি দিব লাগিব নহয় জানো আই
1: জোঁৱাই সূতা বাঁহনীৰ কোপ নেখাওঁতেই তুমি ইয়াৰ পৰা যোৱা শহুৰৰ বিয়াত তুমি লাগি ভাগি দিব নালাগে
2: তেতিয়াহ'লে বংশী
0: হয়
2: তুমি চিন্তা কৰিব নালাগে বুজিলা তোমাৰ ল'ৰাক সেই গুলু নে ফুলুটোক এটেম্প টু মাৰ্ডাৰ কেছত ফচাই দি নন বেইল ৱাৰেণ্ট ইছ্যু কৰি দিম তুমি মাত্ৰ এটা কাম কৰিব এতিয়া
0: কিবা
2: এই মানে এই বিয়াৰ দিন বাৰটো তুমি ঠিক কৰি মোক দেখুৱালে হ'ল আৰু
0: ভাল ভাল
3: তাৰমানে আপুনি মিতিৰ পতাটো এক প্ৰকাৰ খাটাঙেই কৰি পেলালে মহাজন আপোনাৰ ছোৱালীক জানো কথাটো এবাৰ সুধি চাইছে
2: এৰা চৰুক সুধি চাউল সিজোৱা মানুহ মই নহয় বুজিলা মিতিৰালিৰ প্ৰথম চিন হিচাপে এয়া চোৱা মোৰ দোকানৰ এই বংশীৰ নামত থকা বাকী খাতাৰ এই চোৱা 2100 ইয়ে মানে 154 টকা মই নিজ হাতে ফালি পেলালোঁ এই চোৱা
4: হয়তো ফালো বুলিয়েই ফালি পেলালে দাদা
2: মইতো আৰু সদায় এক কথাৰেই মানো
0: হয় জানো নহয়
2: তেতিয়াহ'লে বংশী
0: মহাজন
2: শুভস্য শীঘ্ৰম মই গৈ থাকোঁ
0: ভাল
1: ৰ'ব ৰ'ব মহাজন বিয়াৰ তাৰিখটো জানো লৈ নাযায় ৰ'ব মই এতিয়াই আনি দিছোঁ
4: ইয়ে আই দেখোন ভিতৰ সোমালগৈ ক'তা তাৰিখ চাবলৈ গণক বামুণ কাকোটো অহা মই নেদেখিলোঁ দৌতা
0: চুপ চুপ নিৰলা এ নিৰলা নিৰলা
2: নিৰলা
0: এনেকৈ হাঁহিছা কিয়
4: আই
1: এইয়া এইয়া মই মোৰ সতিনীৰ বিয়াৰ তাৰিখ লৈ আহিছোঁ
0: চাওক
1: মহাজন চাওক এইয়া এয়া মোৰ স্বামীৰ শুভ বিবাহৰ
0: তাৰিখ
1: মোৰ স্বামীৰ শুভ বিবাহৰ তাৰিখ
0: এইটো মোৰ কুটি টকীয়া
1: মহাজন
3: আপুনি কি কৰিলে নবৌ
0: কি কৰিলে
3: কুটি টকীয়া লটাৰী টিকেটটো আপুনি ফালি পেলালে
4: এয়া কি কৰিলা ঘৰলৈ অহা লক্ষ্মীক আপুনি টেটু চেপি হত্যা কৰিলে
2: বংশী বংশী কি চাই আছা হে এওঁ আচলতে পাগলী হ'ল
0: খাই দিলে খাই দিলে খাই দিলে
1: মহাজন পাগলী মই হোৱা নাই এক কোটি টকাৰ চিকমিকনি দেখি আপোনালোক সকলোবোৰ পাগল হ'ব ধৰিছিল
2: কি
0: কি কৈছা
1: লোকৰ ধনেৰে ক্ষমতা কিনিবলৈ খুজি আপুনি ফুল কোমলীয়া ছোৱালীজনীকো এই বুঢ়াজনৰ সৈতে সাঙুৰি দিবলৈ খুজিছিল আপুনি পাগল হোৱা নাই
0: নিৰলা
1: আৰু ধন লাভৰ সুযোগতে আপুনি নিজৰ একমাত্ৰ পুতেকৰ জীৱনটোকো অন্ধকাৰলৈ ঠেলি দি সৰগীয় সুখ লভিব খুজিছিল আপুনি পাগল নহয়
3: কিন্তু নবৌ এই এক কোটিটো বহুত টকা
1: হেৰা মোৰ দৰিদ্ৰতাৰে ভৰি থকা সংসাৰখনতো

0: কান্দি আছিল, তার তুলনাত এক কোটি টাকা অতি নগণ্য, অতি নগণ্য। নালাগে নালাগে কঁঠাল গুটি, এই বয়সত আৰু সংসাৰৰ ঐশ্বৰ্য বিভূতি মোক একোনে লাগে। সংসাৰৰ দুখৰ মাজত থকা সেই সুখকে লৈ মোক মৰিবলৈ দিয়া, মোক মৰিবলৈ দিয়া।
1: তোমাৰ কি হৈছে? উঠাচোন, উঠা উঠা, হেই ভদ্ৰ, আইৰ বিচনাখনলৈ লৈ লৈ ধৰচোন।
2: কিন্তু বংশী,
1: আপুনি আপুনি যাওক মহাজন, আপোনাৰ সৈতে কথা পাতিবলৈ মোৰ আৰু মন যোৱা নাই। মরিচিকা দেখি মই হয়তো মহাচন্ন হৈ পৰিছিলোঁ, কিন্তু কিন্তু নিৰলাৰ কথাখিনিয়ে মোৰ মতি ভ্ৰমাতৰালে। মই উপলব্ধি কৰিছো মহাজন, মই উপলব্ধি কৰিছো ধনেৰে সুখ কিনিব নোৱাৰি, প্ৰকৃত সুখ মনতহে থাকে। আপুনি যাওক যাওক।
2: কিন্তু মোৰ বাকীখিনি
1: সুবিধা পালেই মই সকলো পৰিশোধ কৰি দিম। আপোনাৰ ধৰুৱা হৈ মই কেতিয়াও নাথাকো, কেতিয়াও নাথাকো। আপুনি মাত্ৰ এতিয়া ইয়াৰ পৰা যাওক। সুখে দুখে দুকুৰি বছৰ মোৰ সৈতে পাৰ কৰা মোৰ মানুহজনীক মাত্ৰ সুস্থ হৈ উঠিবলৈ প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনা কৰক। যাও ইয়াৰ পৰা, যাও যাও।

0: শ্রোতাসকলে ইমান পরে সপোন শইকীয়া রচিত আজির নাট বিপর্যয় শুনিলে। বিভিন্ন চরিত্রত আছিল বংশীবদন বৰুৱা, ভূপেন শর্মা, কঠালগুটি পুতুল চন্দ্র বৰুৱা, গণেশ পার্থপ্রতিম শইকীয়া, ধীরেন মহাজন, সপোন শইকীয়া, ভদ্ৰ দীপেন বৰা, নিৰলা জুৰি ভূঞা আৰু ধাৰেশ্বৰৰ ভাৱত ৰঞ্জু শইকীয়া। প্ৰিয়ংকু বৰাৰ সহযোগত নাটৰ প্ৰযোজনা তপন দত্তৰ।
1: ইমান প্ৰশ্ৰোতাসকলে আজিৰ বুধবৰে নাট্য অনুষ্ঠানত শুনিলে বিপৰ্যয় নাট। নাটৰ ৰচনা আছিল সপোন শইকীয়াৰ। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: চিত্রগীত অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: অহা বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ কৃষক সমাজে নিৰ্ধাৰিত সময়তকৈ কমেও

এপষেক পূৰ্বে প্ৰয়োজনীয় সাৰ বীজ আদি লাভ কৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা সদনৰ শূন্যকালীন ঘণ্টাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কথা সদৰি কৰে। বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কৃষিমন্ত্ৰী হাজৰিকাই কয় যে চলিত বৰ্ষৰ বাবে ইতিমধ্যে কৃষকৰ মাজত সাৰৰ লগতে খাৰিফ শস্যৰ বীজ বিতৰণ কৰা হৈছে। ৰাজসাহায্যযুক্ত বীজ জিলা আৰু মহকুমা সদৰলৈ গৈ পোৱাৰ পাছতেই সংশ্লিষ্ট জিলাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিক কৃষি বিষয়াই আগতীয়াকৈ অৱগত কৰিব। ইয়াৰ বাবেও বিভাগীয়ভাৱে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। বীজ বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, কিন্তু এতিয়াৰ কৃষক সমাজে ৰাজসাহায্যযুক্ত সাৰ বীজকে ধৰি সকলো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'বলৈ ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ নাম বাধ্যতামূলকভাৱে পঞ্জীয়নভুক্ত হ'ব লাগিব, অন্যথা কোনো কৃষকে সাৰ বীজ আদি লাভ নকৰিব। সমগ্ৰ ৰাজ্যত বৰ্তমানে কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত থকা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকে যাতে সুফল লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই পঞ্চায়তে পঞ্চায়তে কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰথম পৰ্যায়ৰ কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়াৰে নৱেম্বৰ পৰ্যন্ত ৰাজ্যৰ কমেও 8,00,000 কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ভিত্তিতে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰেও প্ৰতিখন জিলাত এই প্ৰক্ৰিয়া অব্যাহত আছে। সেই মৰ্মে প্ৰতিদিনে গড় হিচাপত 5,000 কৃষকৰ নাম পঞ্জীয়ন হৈ আছে। ৰাজ্যৰ প্ৰায় 18,50,000 কৃষকক PM কিষাণ আঁচনিয়ে সামৰি লোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ৰাজ্যৰ 70% পৰিয়ালেই কৃষিৰ ওপৰত নিৰ্ভৰশীল, অথচ ৰাজ্যৰ বহুসংখ্যক কৃষকৰ নাম ভূমিপত্তা নাই। কৃষকৰ নাম পঞ্জীয়নৰ বাবে প্ৰতিগৰাকী কৃষকৰ নামত ভূমিপত্তা থাকিবই লাগিব। ভূমিপত্তা নাথাকিলে কৃষক হলেও কৃষক হিচাপে নাম পঞ্জীয়ন নহ'ব। ইয়াৰ বাবে কাইলৈৰ পৰা জাগীৰোড সমষ্টিত পৰীক্ষামূলক প্ৰকল্প হিচাপে মিউটেশ্যন পষেক আৰম্ভ কৰা হ'ব। ইয়াৰ জৰিয়তে যিসকল কৃষকৰ পিতৃৰ মৃত্যুৰ পাছতো এই পৰ্যন্ত ভূমিপত্তাত নিজৰ নাম সন্নিৱিষ্ট হোৱা নাই সেইসকল কৃষকৰ নামত মাটি নামজাৰীৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাত এই প্ৰক্ৰিয়া সম্পন্ন হলে অতিৰিক্তভাৱে কমেও 5-6,00,000 কৃষকৰ নাম বেছিকৈ পঞ্জীয়ন হ'ব বুলি ধাৰণা কৰা হৈছে। লগতে আধিয়াৰ কৃষকসকলৰ বাবেও বিভাগীয়ভাৱে চিন্তা চৰ্চা অব্যাহত ৰখা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় যে যিসকল কৃষকে নিজৰ নামত মাটি নথকাৰ বাবে অন্য ব্যক্তিৰ মাটিত আধিয়াৰ হিচাপে কৃষি কৰ্মত নিয়োজিত হৈ আছে সেইসকল কৃষকেও নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব, যদিহে আধিয়াৰ কৃষকগৰাকীয়ে মাটিৰ প্ৰকৃতগৰাকীৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি দাখিল কৰিব পাৰে। ভূমিপত্তা লাভ কৰা চাহ শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলেও এতিয়াৰে পৰা কৃষক হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ কৃষকৰ নাম পঞ্জীয়ন নৱেম্বৰ পৰ্যন্ত চলিব যদিও এই প্ৰক্ৰিয়া ৰাজ্যত বন্ধ নহয়। অহা 5 বছৰৰ ভিতৰত ৰাজ্যত পঞ্জীকৃত কৃষকৰ সংখ্যা 45,00,000 পৰ্যন্ত বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। পঞ্জীয়নকৃত কৃষকসকলে পৰিচয় পত্ৰ লাভ কৰিব বুলি অৱগত কৰি তেওঁ পুনৰ কয় যে পঞ্জীয়নকৃত প্ৰতিগৰাকী কৃষকে লাভ কৰিব একোখনকৈ পৰিচয় পত্ৰ। এই পৰিচয় পত্ৰখন দেখুৱালেহে অদূৰ ভৱিষ্যতে কৃষকসকলে সাৰৰ দোকানৰ পৰা ৰাজসাহায্যযুক্ত সাৰ ক্ৰয় কৰিব পাৰিব। বৰ্তমানে সাৰ ক্ৰয় কৰাৰ সময়ত কৃষকসকলে আধাৰ কাৰ্ড দেখুৱাব লাগে, কিন্তু কম সময়ৰ ভিতৰতে সাৰ ক্ৰয় কৰিবলৈও কৃষকসকলে পৰিচয় পত্ৰ দেখুৱাব লাগিব। কৃষি বীজৰ লগতে অন্যান্য চৰকাৰী সা সুবিধাৰ বাবেও কৃষকসকলে নিজৰ নিজৰ পৰিচয় পত্ৰ দেখুৱাবই লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। লগতে অনাগত দিনত উদ্যান শস্য বিভাগৰ জৰিয়তে খাদ্য সংশোধনতো গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ কয়। ইয়াৰ আগেয়ে ৰাজ্যৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে সদনৰ দৃষ্টিগোচৰ কৰি বিধায়ক মৃণাল শইকীয়াই কয় যে যি সময়ত বজাৰত প্ৰতি কিলোগ্ৰাম বিলাহী 30 টকা দৰত বিক্ৰী হৈ আছে সেই সময়ত উৎপাদিত বিলাহীৰ উচিত মূল্য নাপায় গৰু গাহৰিৰ দানা হিচাপে কৃষকে ব্যৱহাৰ কৰিছে। সংশ্লিষ্ট কৃষকগৰাকীৰ কৃষিভূমিৰ পৰা বজাৰলৈ দূৰত্ব মাত্ৰ 20 কিলোমিটাৰ। তেনেস্থলত এনে পাৰ্থক্য সঁচাকৈ চিন্তনীয়। অথচ বিলাহী চচৰ 200 গ্ৰামৰ ওজনৰ বটলৰ দাম 80 টকা। 200 গ্ৰাম ওজনৰ বিলাহীৰ চচৰ বটল প্ৰদৰ্শন কৰি বিধায়কগৰাকীয়ে গুৰুত্বপূৰ্ণ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে। লগতে জলসিঞ্চনৰ অভাৱৰ বাবে কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ পৰা আৰম্ভ কৰি চৰকাৰীভাৱে লাভ কৰা সা সুবিধাৰ পৰা বঞ্চিত হোৱালৈকে সকলো বিষয় সামৰি সদনত বক্তব্য দাঙি ধৰে বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে 16 অসম বিধানসভাৰ তৃতীয় দিনাও সদনৰ কাম কাজ প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্য বৰ্তমানেও উন্মুক্ত হৈ আছে বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত উল্লেখ কৰে। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাতে অগপ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰি মন্ত্ৰী বৰাই কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে সৰ্বমুঠ 67টা পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শসমূহৰ ভিতৰত 40টা পৰামৰ্শ ৰাজ্য চৰকাৰে, 15টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে আৰু

12টা পৰামৰ্শ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমিল মিলেৰে ৰূপায়ণ কৰিব পাৰে। সেই অনুসৰি অসম চৰকাৰে এককভাৱে ৰূপায়ণ কৰিব পৰা প্ৰতিটো পৰামৰ্শ খৰতকীয়াভাৱে ৰূপায়ণৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এককভাৱে ৰূপায়ণ কৰিবলগীয়া 15টা পৰামৰ্শ আৰু যুটীয়াভাৱে ৰূপায়ণ কৰিবলগীয়া 12টা পৰামৰ্শ ৰূপায়ণৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েৰে যোগাযোগ কৰা হৈছে। অসম চুক্তিৰ আধাৰতে ইতিমধ্যে ভাৰত বাংলা সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। অৱশ্যে নদী কেন্দ্ৰিক সমস্যাৰ বাবে বৰ্তমানো ভাৰত বাংলা সীমান্তৰ প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্য উন্মুক্ত হৈ আছে। সীমান্তত 14টা সীমান্ত আৰক্ষী চকী থকা বুলি মন্ত্ৰী বৰাই সদনত উল্লেখ কৰে। ইয়াৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মাজতে মাত মতাক কেন্দ্ৰ কৰি সদনৰ মজিয়া উত্তপ্ত হৈ উঠে। অগপ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই সদনত বক্তব্য দাঙি ধৰাৰ সময়তে বিধায়ক অখিল গগৈয়ে মাজতে মাত দিয়ে। ইয়াকে লৈ সদন উত্তপ্ত হৈ উঠাই নহয়, সদনৰ কাম কাজত পিডি পথালি নিদিবলৈ বিধায়ক অখিল গগৈক উদ্দেশ্যি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অন্তিম সকিয়নি প্ৰদান কৰে। ইফালে 2016 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অহা 100 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 2 লাখ নতুন গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰি মন্ত্ৰী বৰাই পুনৰ কয় যে 2026-27 বিত্তীয় বৰ্ষত 34,99,194টা জিঅ'টেক সম্পূৰ্ণ হৈছে। প্ৰচণ্ড গৰমৰ বাবে চাহ শ্ৰমিকৰ কামৰ সময় 2 ঘণ্টা আগুৱাই দিয়া হৈছে বুলি সদনত উল্লেখ কৰে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। সদনৰ শূন্যকালীন ঘণ্টাত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উত্তৰ দি মন্ত্ৰী তেলীয়ে কয় যে চাহ শ্ৰমিকৰ কামৰ স্বাভাৱিক সময় পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ, কিন্তু প্ৰচণ্ড গৰমৰ বাবে চাহ শ্ৰমিকসকলৰ কামৰ সময় পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ আগুৱাই দিয়া হৈছে। 2025 চনৰ 13 জুনত জাৰি কৰা এই সম্পৰ্কীয় অধিসূচনা ৰাজ্যত বৰ্তমানো বাহাল আছে। প্ৰয়োজন হলে এই অধিসূচনা পুনৰ জাৰি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধানক কৰ আদায়ৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰা 2টা নগা দুৰ্বৃত্তক চিনাক্ত কৰিছে আৰক্ষীয়ে। নাগালেণ্ড আৰক্ষীৰ সহযোগত দাবীপত্ৰ প্ৰেৰণ কৰা এই দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে, কিন্তু বৰ্তমানো তেওঁলোক পলাতক হৈ আছে। সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা সদৰি কৰে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা বিষয়ৰ উত্তৰত এই তথ্য সদৰি কৰি মন্ত্ৰী হাজৰিকাই কয় যে যোৱা 23 জুনত উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধানদ্বয়ক নিজকে নিউলেণ্ড অঞ্চলৰ উপ সচিব হিচাপে পৰিচয় দিয়া টি কে নাগা নামৰ ব্যক্তিৰ স্বাক্ষৰযুক্ত 2খন পত্ৰ পৃথকে পৃথকে প্ৰদান কৰে, যি পত্ৰৰ জৰিয়তে নিজ নিজ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ গাঁও প্ৰধানদ্বয়ক নিৰ্দেশ দিয়ে। উক্ত পত্ৰখনৰ জৰিয়তে গভৰ্ণমেণ্ট অব দ্য পিপুলছ ৰিপাব্লিক অব নাগালেণ্ড, অফিচ অব দ্য নিউলেণ্ড ৰিজন শীৰ্ষক বাক্য ব্যৱহাৰ কৰি 2026-27 বিত্তীয় বৰ্ষৰ বাৰ্ষিক গৃহকৰ দাবী কৰিছিল। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই পত্ৰবাহক নগা দুৰ্বৃত্তদ্বয়ক চিনাক্ত কৰে। এই ঘটনাৰ লগত সকলো নাগালোক জড়িত নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ৰাজ্যৰ বিভিন্ন জিলাত সূচনা হোৱা খৰাং পৰিস্থিতিকে ধৰি আন কেইবিধো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজালৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানেই। যুগুতাই আগবঢ়ালে সাংবাদিক মুকুট ৰয়ে।

মিডিয়াম এপৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ এটি বৃন্দগীত।

0: বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি।
1: আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ।

তেজপুৰৰ ইতিহাস অতি পুৰণি। পৌৰাণিক কাহিনী অনুসৰি বান ৰজাৰ ৰাজ্য হিচাপে তেজপুৰৰ বিশেষ উল্লেখ আছে। ইয়াৰ অগ্নিগড়, চিত্ৰলেখা উদ্যান, বামুণী পাহাৰ আদি ঠাইসমূহ ঐতিহাসিক আৰু পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেজপুৰ চাহ বাগিচা, সেউজীয়া পাহাৰ আৰু ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্যৰ বাবে বিখ্যাত। ইয়াত বহুতো শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক প্ৰতিষ্ঠান আছে, যিয়ে অঞ্চলটোৰ জ্ঞান আৰু সংস্কৃতিৰ বিকাশত সহায় কৰিছে। অসমীয়া সাহিত্য, সংগীত, নৃত্য আৰু কলাৰ ক্ষেত্ৰতো তেজপুৰৰ অৱদান উল্লেখযোগ্য। মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ফণী শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ সৈতে তেজপুৰৰ নাম জড়িত হৈ আছে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক ঐতিহ্য আৰু সাংস্কৃতিক সম্পদৰ বাবে তেজপুৰ অসমৰ এক গৌৰৱময় নগৰ হিচাপে পৰিচিত। শ্ৰোতাবৃন্দ, আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত আমি আগবঢ়াই আহিছোঁ তেজপুৰৰ একোটি উল্লেখযোগ্য স্থানৰ বিষয়ে, যিয়ে গৌৰৱান্বিত কৰে তেজপুৰক। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত অনুষ্ঠান, বাঁহবাৰী উষানাট্য সমাজৰ বিষয়ে।

তেজপুৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত বাঁহবাৰী মৌজাৰ ডেকা চুবুৰী অঞ্চলত এই উষানাট্য সমাজ অৱস্থিত। তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ পিছতেই এই উষানাট্য সমাজ গঠিত হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সান্নিধ্যৰ লগতে বিভিন্ন ঠাইৰ মানুহৰ ঐকান্তিক প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে পূৰ্ণাংগ ৰূপ পাইছিল।

আছিল আৰু আজিও ইয়াৰ ঐতিহ্য অব্যাহত আছে। উষা নাট্য সমাজৰ উত্তৰে ডেকা চুবুৰীৰ এটা অংশত প্ৰাক্তন চাহ বনোৱাৰ বসতি, ইয়াৰ গাতে লগা পুৰণি ঘগৰা চাহ বাগিচা, দক্ষিণে বিহগুৰি, পূবে হলেশ্বৰ বিন্দুকুৰি আৰু পশ্চিমে বাঁহবাৰী মৌজাৰ একাংশ। আঞ্চলিক ভিত্তিত সৰ্বধৰ্মীয় সৰ্বগোষ্ঠীৰ সংমিশ্ৰণৰে বিন্দুকুৰি, বান্দৰমাৰী, ডিপুটা, ঘগৰা ঘাইপথৰ সংগমস্থলত এই সমাজ অৱস্থিত। বাঁহবাৰী মৌজাৰ মৌজাদাৰ স্বৰ্গীয় হাৰাণ চন্দ্ৰ চৌধুৰীদেৱে তেখেতৰ নিজা বাসভৱনত নিজাববীয়াকৈ প্ৰায় 1916 চনত দুৰ্গা পূজাভাগ অনুষ্ঠিত কৰিছিল। সেই সময়ত কেৱল তেজপুৰৰ বান ৰংগমঞ্চ, তেজপুৰৰ বাংগালী এমেচাৰ পাৰ্টি আৰু ৰঙাপাৰাৰ ইউনিয়ন থিয়েটাৰ ক্লাবৰ বাহিৰে এই অঞ্চলত ক'তো দুৰ্গা পূজা পতা নাছিল। গাঁওবুঢ়া মীনাৰাম বৰুৱাদেৱৰ উৎসাহ উদ্দীপনাত অনুপ্ৰাণিত হৈ সেই সময়ৰ ডেকা ক্ৰমে ঘটাই শৰ্মা, দণ্ডিৰাম বৰা, বসুৰাম বৰুৱা,

পূবে হলেশ্বৰ বিন্দুকুৰি আৰু পশ্চিমে বাঁহবাৰী মৌজাৰ একাংশ। আঞ্চলিক ভিত্তিত সৰ্বধৰ্মীয় সৰ্বগোষ্ঠীৰ সংমিশ্ৰণৰে বিন্দুকুৰি, বান্দৰমাৰী, ডিপুটা, ঘগৰা ঘাইপথৰ সংগমস্থলত এই সমাজ অৱস্থিত। বাঁহবাৰী মৌজাৰ মৌজাদাৰ স্বৰ্গীয় হাৰাণ চন্দ্ৰ চৌধুৰীদেৱে তেখেতৰ নিজা বাসভৱনত নিজাববীয়াকৈ প্ৰায় 1916 চনত দুৰ্গা পূজাভাগ অনুষ্ঠিত কৰিছিল। সেই সময়ত কেৱল তেজপুৰৰ বান ৰংগমঞ্চ, তেজপুৰৰ বাংগালী এমেচাৰ পাৰ্টি আৰু ৰঙাপাৰাৰ ইউনিয়ন থিয়েটাৰ ক্লাবৰ বাহিৰে এই অঞ্চলত ক'তো দুৰ্গা পূজা পতা নাছিল। গাঁওবুঢ়া মীনাৰাম বৰুৱাদেৱৰ উৎসাহ উদ্দীপনাত অনুপ্ৰাণিত হৈ সেই সময়ৰ ডেকা ক্ৰমে ঘটাই শৰ্মা, দণ্ডিৰাম বৰা, বসুৰাম বৰুৱা, ধাতু শৰ্মা, গম্ভীৰ চন্দ্ৰ দাস, মালিৰাম দাস, মদন গাঁওবুঢ়া আদি আলোচনা কৰি বাঁহবাৰীটো এখন পূজা পতাৰ মনস্থ কৰে। সেই উদ্দেশ্যলৈ উদ্যোগী ডেকাসকলে মৌজাদাৰ মহাশয়ৰ বাসভৱনলৈ গৈ তেখেতে নিজা ঘৰত পতা দুৰ্গা পূজাভাগ ইয়াৰে কোনো এক মধ্যস্থলত সাৰ্বজনীনভাৱে পাতিব পাৰি নেকি এই বিষয়ে আলোচনা কৰে। আলোচনাৰ অন্তত মৌজাদাৰ ডাঙৰীয়াই পূজাভাগ তেখেতৰ ঘৰৰ প্ৰাণী, কোনো এক মধ্য ঠাইত পতাত আপত্তি নাই বুলি মত প্ৰকাশ কৰে। এই প্ৰস্তাৱত আনন্দিত হৈ ৰাইজে ইয়াত তেনে মধ্যস্থল বিচৰাৰ অন্তত দেশক্ৰমী দানবীৰ মহাদেৱ শৰ্মাৰ কাষ চাপে। এই কথাত সুখী হৈ তেওঁ পূজাগৃহৰ বাবে বৰ্তমান যি ঠাইত উষানাট্য মন্দিৰ আৰু পূজাগৃহ আছে সেই ঠাইতে পূজা পাতিবলৈ অনুমতি দিয়ে। লগতে ইয়াৰ চৌহদত থকা মাটিখিনিও সমাজক দান দিয়ে। এই কথাটোত ৰাইজ দুগুণ উৎসাহিত হৈছিল আৰু লগে লগেই সেই ঠাইতেই অস্থায়ী পূজাঘৰ নিৰ্মাণ কৰি 1919 চনতে মৌজাদাৰ হাৰাণ চন্দ্ৰ চৌধুৰীদেৱৰ ঘৰৰ পৰা পূজাভাগ আনি বৰ্তমান পূজাস্থলতে স্থাপন কৰিছিল। তেনেকৈ কিছুদিন পূজাভাগৰ লগতে মনোৰঞ্জনৰ বাবে ভাওনাও পাতিছিল। সেই সময়ছোৱাত তেজপুৰ নগৰত বান ৰংগমঞ্চৰ বাহিৰে এই অঞ্চলত এনেধৰণৰ অনুষ্ঠান নোহোৱা হেতুকে ইয়াৰ কৰ্মকৰ্তাসকলে বানৰ জীয়ৰী উষাৰ নামেৰেই 1919 চনতেই এই অনুষ্ঠানটোৰ নাম উষানাট্য সমাজ ৰূপে নামাকৰণ কৰিছিল।

0: এই উশানাট্য সমাজৰ বিষয়ে কিছু কথা আমাক জনাইছে উশানাট্য সমাজৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শইকীয়াই।
1: আমাৰ বাঁহবাৰীত অৱস্থিত উশানাট্য সমাজ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো প্ৰায় প্ৰথমতে উশানাট্য সমাজ বুলি নাছিলেই, 1916-17 চনতেই অনুষ্ঠানটো আৰম্ভ হৈছিলে। ইয়াৰে স্থানীয় যি ইতিমধ্যে তেখেতসকল স্বৰ্গীয় হৈছে সেইসকলৰ প্ৰচেষ্টাতে আৰম্ভ হৈছিলে অনুষ্ঠানটো। এনেধৰণে এই অনুষ্ঠানটোৰ জৰিয়তেই ইয়াত দুৰ্গা পূজা হৈছিলে প্ৰথম 1917 চনত। সেইখন দুৰ্গা পূজা আমাৰ ইয়াত নাছিলে, ইয়াৰে এগৰাকী মৌজাদাৰ প্ৰয়াত হাৰণ চৌধুৰী তেখেতে ঘৰুৱাকৈ কৰিছিলে। ৰাইজৰ অনুৰোধত তেখেতে সেই পূজাভাগ আনি পেলাই উশানাট্য সমাজৰ আমাৰ ইয়াত বাঁহবাৰীলৈ দি দিলে। আৰু তাৰপৰাই 17 চনৰ পৰাই ক্ৰমান্বয়ে প্ৰতি বছৰেই ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হৈছিল আহিছিলে আৰু আহি আহি বৰ্তমান পৰ্যায়লৈকে চলি আছে দুৰ্গা পূজা প্ৰতি বছৰে। আৰু মই উশানাট্য সমাজৰ জৰিয়তে এই অঞ্চলটোত বিভিন্ন সামাজিক কামো হৈছিলে। ইয়াৰ অৰ্কেষ্ট্ৰা পাৰ্টি আছিলে, তেতিয়া একমাত্ৰ বান থিয়েটাৰৰ পিছতেই আমাৰ উশানাট্য সমাজ আছিলে, উশা ৰংগমঞ্চ। 1919 চনত ইয়াক মই সঠিকভাৱে বৰ্তমানৰ যিটো নাম উশানাট্য সমাজ সেইটো 1919 চনতহে পাইছিলে। আৰু 1919 চনৰ পৰা তেনেধৰণে উশানাট্য সমাজৰ সৌজন্যতে বিভিন্ন সময়ত দুৰ্গা পূজা, কালী পূজা, ৰাস গোটেইবিলাক অনুষ্ঠিত হৈ আছিলে। ইয়াৰ আগতেও বহুতবাৰ পুৰুষৰ দ্বাৰা অভিনীত ৰাস হৈছিলে। তেনেধৰণে ৰাস কৰি কৰি ইয়াৰ মহিলাসকলৰ লগ লাগি মহিলা যি সমিতি গঠন কৰিছিলে তাত আমি নাম ল'ব লাগিব, বিমলা স্বৰ্গীয় বিমলা শইকীয়া, তেখেতৰ প্ৰচেষ্টাতে 1975 চনত মানে অবিভক্ত দৰং জিলাৰ ভিতৰতে প্ৰথম মহিলা ৰাস অনুষ্ঠিত হৈছিলে আমাৰ ইয়াত 1975 চন। আৰু তেতিয়াৰ পৰাই প্ৰায় 6-7 বছৰ আমাৰ কণ্টিনিউ মহিলাসকলৰ দ্বাৰাই ৰাস উদযাপন হৈ আহিছিলে। আৰু ইয়াৰ স্থানীয় যিসকল লোক আছে, অকল বাঁহবাৰী বুলিয়ে নহয়, একেবাৰে তেজপুৰ, ডিপুটা, বিহগুৰি, মিলনপুৰ, তেলেৰিয়া, ডেকাৰগাঁও, এই গোটেই অঞ্চল, বাগান, ৰাঙাপাৰা, এই গোটেই অঞ্চলটো সামৰি সেই ৰাইজৰ সহযোগত বা মহিলাসকলৰ সহযোগতে আমাৰ ইয়াত এই ৰাস উদযাপন হৈছিল। আৰু ৰাস উদযাপনৰ লগে লগে আমাৰ বিভিন্ন সময়ত দুৰ্গা পূজা, কালী পূজাতো বিভিন্ন অনুষ্ঠান থিয়েটাৰ অনুষ্ঠিত হৈছিল। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বহুকেইগৰাকী ব্যক্তি আছিলে, সেইসকলৰ সহযোগতে হৈ আছিল। আৰু বৰ্তমানলৈকে এই

0: ফুৰি আছে আৰু এই আমাৰ উপসংগ্ৰামত যিসমূহ ঘৰ আছে এই ঘৰসমূহো তেনেধৰণে ৰাইজৰ প্ৰথম অৱস্থাত ৰাইজৰ দান বৰঙণি কৰা হৈছিলে। তাৰপিছত আমাৰ যিটো প্ৰেক্ষাগৃহ আছে এই প্ৰেক্ষাগৃহটো দুৰুম চাহ বাগিচাৰ মালিক ভগৱত প্ৰসাদ তেখেতে আমাক 30 ফুট আৰু 32 ফুটৰ এটা ঘৰ আমাক দিছিলে। তাৰপিছতেই ৰাইজৰ প্ৰচেষ্টাৰেই এটা ষ্টেজ নিৰ্মাণ কৰা হৈছিল। বৰ্তমানলৈকে তেনেধৰণে চলি আছে। শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা বহুত অনুদান আহিছে। ইতিমধ্যে আমি সেই পুৰণা যি ঘৰসমূহ আছিল সেইসমূহ আমি নতুনকৈ বনাইছোঁ, আমি চৌঘৰ বনাইছোঁ, আমি ষ্টেজটো নতুনকৈ কৰিছোঁ। এনেধৰণৰ কৰি এতিয়ালৈকে আমি যি পূজা পাৰ্বণ আমাৰ আছে সেই পূজা পাৰ্বণসমূহ আমি চলাই আছোঁ। আমাৰ পূজাঘৰো আছে, সেই সময়তে যি পূজাঘৰ আছিলে সেই পূজাঘৰো এতিয়া নতুনকৈ নিৰ্মাণ কৰি আমি সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ। আমাৰ লাইব্ৰেৰীও আছে, লগতে উষা লাইব্ৰেৰী বুলি আছে, উষাৰ নামেৰেই লাইব্ৰেৰীও আমাৰ চলি আছে। এনেধৰণে বৰ্তমানলৈকে আমাৰ এইকেইটা বিশেষকৈ দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা এইখিনি আমাৰ প্ৰতি বছৰেই ৰাইজৰ সহযোগত অনুষ্ঠিত হৈয়ে আছে। লগতে বিহুখন যি আমাৰ ৰঙালী বিহু হয়, ৰঙালী বিহুখনো আমি প্ৰতি বছৰেই উদযাপন কৰি আহিছোঁ বিভিন্ন কাৰ্যসূচীৰে। তেনেধৰণে বৰ্তমানলৈকে আমাৰ অনুষ্ঠানটো চলি আছে।
1: সেয়া আছিল উষা নাট্য সমাজৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শইকীয়া। কিছুদিন এনেদৰে অতিবাহিত হোৱাৰ অন্তত 1924 চনত পুনৰ এচাম যুৱক উদ্যোগী কৰ্মী লগ লাগি প্ৰথম নাট্যাভিনয় অস্থায়ী মঞ্চতে পাতনি মেলিছিল। অভিনয়ৰ বাবে সেই সময়ৰ ৰঙাপাৰা ইউনিয়ন ক্লাবৰ সম্পাদক বুধৰাম শইকীয়া প্ৰমুখ্যে উক্ত ক্লাবৰে সদস্য মহেন্দ্ৰ শইকীয়া আৰু লক্ষীৰাম বৰাই ক্লাবৰ অব্যৱহৃত চীন আদি সামগ্ৰী দান দি সমাজক উৎসাহিত কৰিছিল। সেই সময়ছোৱাতে 1925 চনত দুৰ্গা পূজা পাতি নিশালৈ চন্দ্ৰকান্ত সিংহ নাটকৰ পাতনি মেলিছিল। তেতিয়াৰ দিনত কোনো মহিলা বা অবিবাহিতা কুমাৰীয়ে নাটক কিংবা নাচ গানত অংশ লোৱা নাছিল। সেই নাৰী চৰিত্ৰ কিংবা নৃত্য আদিত ল'ৰা বা পুৰুষেই নাৰী চৰিত্ৰ ৰূপায়ণ কৰিবলগা হৈছিল। প্ৰথম চামৰ ভিতৰত স্বৰ্গীয় প্ৰিয়েন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত নৃত্য গীত আদি পৰিচালিত হৈছিল। শইকীয়াদেৱ যদিও শাৰীৰিকভাৱে অক্ষম আছিল, তথাপিও সংগীত, নৃত্য, বাদ্যযন্ত্ৰৰ লগতে নাট্যাভিনয়ৰ সকলো দিশতে তেওঁ পাকৈত আছিল। সেইবাবে হয়তো শইকীয়াদেৱৰ নাম উষা নাট্য সমাজত সদায়ে স্মৰণীয় হৈ ৰ'ব। অভিনয় বলিয়া তেজপুৰ নিবাসী তৰুণ বৰাদেৱে কঠোৰ পৰিশ্ৰমৰে পুনৰ অভিনেতাসকলক সংগঠন কৰি দৈনিক আখৰাৰে অভিনয় মঞ্চস্থ কৰিছিল। এই সুন্দৰ অভিনয় ঐক্যতান লগতে নৃত্য গীতত ভোল গৈ এই অঞ্চললৈ নানা ঠাইৰ পৰা পূজাৰ কেইদিন অভিনয় চাবলৈ অগণন লোকৰ সমাৱেশ ঘটিছিল। সৌভাগ্যক্ৰমে বাদ্যযন্ত্ৰত অংশ ল'বলৈ কমল দাস, সোণৰাম দাস, মতিৰাম দাস, লংকেশ্বৰ চৌধুৰী আৰু দেৱেন চন্দ্ৰ নাৰ্জাৰীদেৱেও আহি সোণতে সুৱগা চৰাইছিল। লগতে সিদ্ধেশ্বৰ চমুৱা, গোপীৰাম দাস আৰু পাছলৈ সোমেশ্বৰ শৰ্মাই নাটকৰ মধ্য জিৰণিৰ সময়ছোৱাত কৌতুক অভিনয়েৰে দৰ্শকসকলক আমোদ প্ৰদান কৰিছিল। যিহেতু সমাজৰ মঞ্চ অস্থায়ী, সেয়ে সেই মঞ্চ দুবছৰমানৰ ভিতৰতে সম্পূৰ্ণৰূপে জহি খহি গ'ল। উক্ত সময়ত অভিনয় আদি মঞ্চস্থ কৰিব পৰা হোৱা নাছিল। তথাপিও অন্য এক মঞ্চ তৈয়াৰ কৰিবৰ বাবে, অৰ্থ উপাৰ্জনৰ বাবে তেওঁলোকে মন মেলিলে। সেই কেইবছৰ মাত্ৰ ইয়াত পূজাভাগহে পতা হৈছিল। অৰ্থ উপাৰ্জনৰ উদ্দেশ্য লৈ সকলোৱে ৰঙাপাৰাৰ মঞ্চত প্ৰিয়েন্দ্ৰনাথ শইকীয়া আৰু জিতেন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত নৰ্তকী আৰু লগতে গীত মাত আদি পৰিৱেশন কৰিবলৈ খেমেশ্বৰ সুত, সোমেশ্বৰ শৰ্মা, মোলান চন্দ্ৰ দাস, জগত শইকীয়া, ভদ্ৰেশ্বৰ দাস, ভোলা শইকীয়া আদিক গীত নৃত্য পৰিৱেশন কৰাবলৈ নিছিল। ইয়াৰ পিছৰ পৰাই এই নৃত্য গীতৰ দলে বাঁহবাৰী, ডিপুটা, বান ৰংগমঞ্চ আদিতো অংশগ্ৰহণ কৰিছিল। সমাজৰ ৰংগমঞ্চ অস্থায়ী হোৱা হেতুকে 3-4 বাৰ ৰাইজে অশেষ কষ্ট কৰি এবাৰ নূৰবাৰী বাগিচাৰ পৰা খেৰ, ধূলাপাদং বাগিচাৰ পৰা কাঠ ফলাই অস্থায়ী মঞ্চ পুনৰ নিৰ্মাণ কৰিছিল। এই মঞ্চৰ আৱশ্যকীয় কাঠ কষ্ট স্বীকাৰ কৰি প্ৰবোধ চন্দ্ৰ চৌধুৰী ডাঙৰীয়াই ফলাই আনি সমাজৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাই দিছিল। এই অস্থায়ী মঞ্চত অকল নাট্য অভিনয় কৰিয়েই ক্ষান্ত নাছিল। সকলো ৰাইজ গোট খাই, বিশেষকৈ পুৰুষসকলে 1946 চনত ৰাসোৎসৱ পালন কৰিছিল। স্থায়ী পূজাঘৰ নোহোৱাৰ বাবে 1947 চনতে হীৰেণ শইকীয়াদেৱে তেখেতৰ নিজা খৰচত বৰ্তমানে অৱস্থিত পূজাঘৰ নিৰ্মাণ কৰি দিছিল। সেই সময়ত পুনৰ চীন পৰ্দাৰ বিশেষ অভাৱ হোৱাত কেইজনমান দাতাৰ পৰা

অকণমান চিন দান পোৱা গৈছিল। তেওঁলোক আছিল হীৰেণ শইকীয়া, ভদ্ৰ সিং বৰুৱা, নেপাল চন্দ্ৰ দাস, কমিনাথ শৰ্মা, জগদীশ চৌধুৰী আৰু বিমলা শইকীয়া। সেই সময়ৰ উষানাট্য সমাজৰ অভিনয় ইমানেই উচ্চমানৰ হৈছিল যে গাঁও অঞ্চলতেই টিকট কিনি দৰ্শকে অভিনয় দৰ্শন কৰি আমোদ লাভ কৰিছিল। এই উষানাট্য সমাজেই তেজপুৰৰ বান ৰংগমঞ্চত অভিনয় কৰি নগাঁৱৰ বানপীড়িত লোকলৈ আৰ্থিক সাহাৰ্য, বংগৰ দুৰ্ভিক্ষ আৰু লগতে বিশ্বযুদ্ধ আদিতো কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছিল। তেজপুৰৰ বান ৰংগমঞ্চৰ আৰ্হিৰে মঞ্চৰ সমুখভাগত ঐক্যতান বাদনৰ ব্যৱস্থা কৰি এই অঞ্চলৰ ভিতৰতে উষানাট্য সমাজে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ঐক্যতান বাদনত অংশগ্ৰহণ কৰাসকল আছিল জিতেন শইকীয়া, প্ৰিয়েন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ শইকীয়া, খেমেশ্বৰ সুত, প্ৰেমা দাস, মতিৰাম দাস, কমল দাস, দেৱেন নাৰ্জাৰী, তৰুণ কলিতা, হৰেণ মহন্ত, গিৰিধৰ ভূঞা, যতীন শইকীয়া, সোমেশ্বৰ শৰ্মা, ডিম্বেশ্বৰ শইকীয়া, বিনোদ মুখাৰ্জী, অজিত সিংহ, ঘনশ্যাম দাস, মহেশ শইকীয়া, বাসন্তী শইকীয়া, ভোলা শইকীয়া আদিৰ নামেই উল্লেখনীয়। এই ঐক্যতান বাদন শ্ৰৱণ কৰি দৰ্শক আনন্দত আপ্লুত হৈ পৰিছিল।

অসমৰ বিখ্যাত সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যদেৱেও 1948 চনতে এই মঞ্চতেই তেখেতৰ শিল্পী জীৱনৰ বহুল প্ৰসাৰ লাভ কৰিবলৈ সুযোগ পাইছিল। তেওঁ এই উপনাট্য সমাজৰ মঞ্চতেই অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু ইয়াতেই সৃষ্টি কৰিছিল তেওঁৰ বহুকেইটা কালজয়ী গীত।

1957 চনৰ পৰা সমাজৰ মঞ্চ শূন্য হৈ পৰিছিল। পুঁজিৰ অভাৱত সমাজৰ স্থায়ী ঘৰ নিৰ্মাণ কিদৰে কৰিব পাৰি সেই লৈ সমাজৰ সভ্যসকল বিমূৰত পৰিছিল। শেষত ৰাইজৰ পৰা ধান সংগ্ৰহ কৰিবলৈ মনস্থ কৰি ৰাইজৰ পৰা ধান সংগ্ৰহত লাগি গ'ল আৰু 1960 চনৰ ভিতৰতে ধান সংগ্ৰহ কৰি মূলধন ৰূপে হাতত লৈছিল। সেই সময়ছোৱাৰ ভিতৰতে বাঁহবাৰীৰ পৰা বান্দৰমাৰীলৈকে এই পথছোৱা বাঁহবাৰী শ্ৰমিক বাহিনীৰ দ্বাৰা আলি বন্ধোৱা কাম পৰেশ চৌধুৰীদেৱৰ তত্বাৱধানত কৰি মূলধন গোটাবলৈ সক্ষম হৈছিল। আৰু এই মূলধন লৈয়ে অসমৰ প্ৰাক্তন মন্ত্ৰী মাননীয় বিশ্বদেৱ শৰ্মা ডাঙৰীয়াদেৱৰ দ্বাৰা 1961 চনৰ 11 জানুৱাৰী তাৰিখে সমাজৰ স্থায়ী মঞ্চৰ আধাৰশিলা স্থাপন কৰা হৈছিল। কেৱল এই মূলধনৰে কাম সম্পূৰ্ণ নহ'ব পাৰে বুলি পুনৰ পুঁজি সংগ্ৰহৰ বাবে উপেন শইকীয়াৰ প্ৰেৰণাত ক্ৰমে সিদ্ধেশ্বৰ চমুৱা, মংগল চন্দ্ৰ মহন্ত, আঘুনু ৰাজোৱাৰ, পৰেশ চন্দ্ৰ চৌধুৰী, যতীন বৰা, ৰত্নেশ্বৰ বৰা, ভদ্ৰেশ্বৰ দাস, শশীকান্ত নেওগ, ভোলা শইকীয়া, যোগেন্দ্ৰনাথ শইকীয়া আৰু হৰিপ্ৰসাদ নেওগকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে এই অঞ্চলৰ প্ৰায়বোৰ চাহ বাগিচা, ওৰাং, ঢেকীয়াজুলি, বৰচলা, শিলিখাবাৰী, গৰুডোবা, বৰগাঁও, ঠেলামৰা, চপাই, শিঙৰি, নবিল, পিঠাখোৱা, বিহগুৰি, হলেশ্বৰ, ৰেঙনিজাৰ, গৰৈমাৰী, চলা, চপাগুৰি, ঘোঁৰামাৰী, ডেকাৰগাঁও, ৰঙাপাৰা, বালিপাৰা, চাৰিদুৱাৰ আৰু তেজপুৰৰ উপৰিও জামুগুৰি, চতিয়া আদি ঠাইলৈ গৈ দান সংগ্ৰহ কৰিছিল। চাইকেলেৰে অহা যোৱা কৰাত বৰ কষ্ট হোৱাত তেজপুৰৰ পৰেশ চন্দ্ৰ পালে তেখেতৰ নিজা মটৰ গাড়ী এখনকে এই ধন সংগ্ৰহ কৰিবৰ বাবে সমাজক দিছিল। এই মঞ্চ নিৰ্মাণৰ কাম 1962 চনৰ শেষৰ ফালে প্ৰায় শেষ হয়। সেই সময়ৰ সভ্যদাতা নিতেন্দ্ৰনাথ শইকীয়াদেৱে ৰংগমঞ্চৰ বাবে এখন আঁৰ কাপোৰ দান কৰিছিল। আনহাতে দুৰুং চাহ বাগিচাৰ সেই সময়ৰ স্বত্বাধিকাৰী ভগৱত প্ৰসাদ দেৱেও প্ৰেক্ষাগৃহৰ বাবে এটি ঘৰ দান দিছিল। ঘৰ নিৰ্মাণৰ অন্তত মঞ্চৰ সমুখভাগ সমাজকৰ্মী হৰিপ্ৰসাদ নেওগ ডাঙৰীয়াই অৰ্ধ গোলাকাৰ আকাৰে পকী কৰি দিছিল। বাঁহবাৰী উষানাট্য সমাজ পঞ্জীয়নভুক্ত হৈছিল 1971 চনৰ 10 জুলাইত। সমাজৰ স্থায়ী নাট্যমঞ্চ সম্পূৰ্ণ হ'ল যদিও অস্থায়ী বিজুলী সংযোগেৰেই কেইবাৰমান পুৰুষ আৰু মহিলাই এই নতুন মঞ্চত অভিনয় কৰিছিল। মঞ্চত স্থায়ী বিজুলী সংযোগ 1975 চনৰ আগভাগতেই কৰোৱা হৈছিল। আন্তৰ্জাতিক মহিলা বৰ্ষৰ সৈতে সংগতি ৰাখি 1975 চনত স্থানীয় বিমলা শইকীয়া, ৰূপেশ্বৰী হাজৰিকা, আৰতী বৰা, গংগাপ্ৰিয়া আদিৰ পৰিশ্ৰমেৰে মহিলা সংগঠন কৰি আঞ্চলিক ভিত্তিত এই মঞ্চতে মহিলা ৰাসোৎসৱ পালন কৰিছিল। দিলীপ চৌধুৰী, মহেশ শইকীয়া, ভদ্ৰেশ্বৰ দাস, মোলান দাস আৰু লোকনাথ বৰাৰ পৰিচালনাত নৃত্যনাটিকাৰ আৰ্হিৰে অভিনয়ৰ দ্বাৰা সুন্দৰ ৰাস মঞ্চস্থ কৰিছিল। বোধহয় মহিলাৰ দ্বাৰা পালন কৰা এই ৰাসোৎসৱ তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ভিতৰতেই প্ৰথম আছিল। এই উৎসৱৰ দুয়োটা নিশা নাৰী জাগৰণৰ প্ৰতি সঁহাৰি জনাই মহিলা ৰাসোৎসৱক উৎসাহিত কৰিবলৈ নিকামুল সত্ৰৰ সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামী, বিধায়ক মহিকান্ত দাস আৰু তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতি শ্ৰীকান্ত শৰ্মা আহি নিশা ৰভাস্থলীত উপস্থিত হৈছিল। স্থানীয় দৰ্শকৰ উপৰিও বহু দূৰ দূৰণিৰ দৰ্শকৰে ৰভাথলী লোকে লোকাৰণ্য হৈ পৰিছিল। সেই সময়ৰ দৈনিক অসম আৰু অসমবাণীত অভিনয়ৰ বাতৰিৰ লগতে ইয়াৰ স্থিৰচিত্ৰও প্ৰকাশ পাইছিল। মহিলাৰ সংগঠন প্ৰত্যক্ষ কৰি শিল্পী, সমাজকৰ্মী, দাতা, তেজপুৰ নিবাসী সৰানন্দ বৰঠাকুৰ আৰু তেওঁৰ পত্নী শীলা বৰঠাকুৰে ইয়াৰ বাবে উৎসাহ যোগাই কিছু আৰ্থিক দান আগবঢ়াইছিল।

0: উষা নাট্য সমাজৰ মহিলা ৰাসৰ বিষয়ে কিছু কথা জনাইছে উষা নাট্য সমাজৰ বৰ্তমানৰ উপসভাপতি প্ৰিয়কান্ত নেওগে।
1: আমাৰ বাঁহবাৰী মৌজাৰ অঞ্চলটো সকলোৱে জনাজাত, গতিকে অতীতত প্ৰায় 1976 চনমানতেই আমাৰ মহিলাসকলে একগোট হৈ বিমলা শইকীয়াৰ নেতৃত্বত বুলিব লাগিব, তেওঁ আগবাঢ়ি আহিছিলে। মহিলা ৰাস আমাৰ ইয়াত জনাত নাছিলেই, গতিকে তেওঁ আহি বহুত উৎসাহেৰে মহিলাসকলক ঘৰে ঘৰে আহি মহিলা ৰাস পাতিবৰ কাৰণে বহুতখিনি প্ৰচেষ্টা চলাইছিলে আৰু সেই প্ৰচেষ্টা সফল হ'ল। তাৰপিছত আমাৰ মহিলা ৰাস ইয়াতে হ'ল আৰু বহুতো জনগণৰ সমাৱেশ দেখা গ'ল, বহুতে বহুতে প্ৰশংসাও কৰিলে আৰু তাত আমাৰ বৃদ্ধ মহিলাসকলেও নৃত্য প্ৰদৰ্শন কৰিছিলে। তাত পুৰুষৰ সমাগম নাছিলে, মাত্ৰ দৰ্শক হিচাপে আছিলে, উদ্যোক্তা হিচাপে আছিলে, সহায় সাৰথি কৰিছিলে। ৰভা পুৰি ইয়াত সূত্ৰধাৰীও মহিলাই আছিলে, কৃষ্ণ ৰাধা সেই মহিলাই আছিলে আৰু অসুৰো সেই মহিলাই আছিলে, গোপীসকলো সেই মহিলাই আছিলে আৰু তাত সহযোগ কৰিছিলে বিহগুৰি মৌজাৰ গংগা বৰুৱা নামে এগৰাকীয়ে, তেওঁ আগস্থান লৈছিলে, নাম লৈছিলে। তাত আমাৰ পুৰুষসকলে অলপ সহায় সহযোগ কৰিছিলে আৰু এই অখৰা কৰোঁতে, এনেই বাকী খোলতাল বজোৱা বায়ন গায়নো আমাৰ ইয়াৰে চাৰি নাছিলে, বহুত ধৰণৰ আহিছিলে বাহিৰা, আহি পেলাই তেওঁলোকক উৎসাহিত কৰিছিলে আৰু নাচ বাগ আদি কৰাইছিলে। বৰ সুন্দৰভাৱে আমাৰ ৰাসখন হৈ উঠিছিলে আৰু বহুত দৰ্শকৰ সমাগম দেখা গৈছিলে, অঞ্চলটো এটা আনন্দ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু নৱপ্ৰজন্মসকলেও বহুত ভাল পাইছিলে, তেওঁলোকে আনন্দ পাইছিলে কাৰণ আগতে তেনেধৰণৰ ৰাস আমাৰ বাঁহবাৰীত হোৱা নাছিলে। অন্য থিয়েটাৰ চিয়েটাৰ হৈছিলে ষ্টেজত, কিন্তু ৰাস হিচাপে হোৱা নাছিলে, ভাওনাও তেনেধৰণে হোৱা নাছিলে, এইটোৱেই প্ৰথম আছিলে তেতিয়াৰ। আৰু এই দৰং জিলাৰ ভিতৰতেই এইটো প্ৰথম বুলি ক'বলৈও বৰ ভুল কোৱা নহ'ব আৰু বাঁহবাৰী নামটো তেওঁলোকে উজ্জ্বল কৰি উঠিছিলে। তেতিয়াৰ প্ৰায় মানুহৰ মুখে মুখে কোৱা হয় যে প্ৰথমতে আমাৰ বাঁহবাৰী মৌজাতে শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম মহিলা ৰাসৰ আৰম্ভণি হৈছিলে আৰু তাৰপিছত বৃদ্ধসকল প্ৰায় নাইকিয়া হৈ গ'ল আৰু বাকী সকলো নানা ৰকমৰ ব্যস্ততাৰ মাজত আবদ্ধ হৈ থকাৰ কাৰণে প্ৰায় এইটো নাইকিয়া হৈ গৈছে। তথাপিতো মাজে সময়ে ৰাস আমাৰ অঞ্চলত এই অঞ্চলত হয়, গতিকে সুনাম কঢ়িয়াই আনিছিলে তেওঁলোকে, গতিকে মহিলাসকলৰ ৰাসৰ বিশেষকৈ বিমলা শইকীয়া দেৱীৰ স্মৃতিটো এতিয়াও মনত আছে আৰু বাকীসকলৰ কথা এতিয়াও বহুদিন হৈ গ'ল যদিও এতিয়াও আমাৰ মনত সেইটো পুঞ্জীভূত হৈ আছে, গতিকে এতিয়াও আমাৰ মেমৰিটো পুঞ্জীভূত হৈ আছে, মনলৈ আহি থাকে। গতিকে এইটোৱেই বাঁহবাৰী অঞ্চলৰ এটা গৌৰৱৰ প্ৰতীক বুলি ক'ব পাৰি।
0: সেয়া আছিল বাঁহবাৰী উষা নাট্য সমাজৰ উপসভাপতি প্ৰিয়কান্ত নেওগ। কৌতিকলীয়া এই উষা নাট্য সমাজ আজিও একেদৰেই একে স্থানতেই অক্ষত অৱস্থাত আছে, প্ৰজন্মৰ পিছত প্ৰজন্মৰ হাতত পৰিও ম্লান হোৱা নাই ইয়াৰ ঐতিহ্য স্মৃতি। পূৰ্বৰ পৰম্পৰা অনুসৰি আজিও ইয়াত অনুষ্ঠিত হৈ আছে দুৰ্গা পূজা, কালী পূজাৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান। কালী পূজাৰ নিশা প্ৰতি বছৰে ইয়াত মঞ্চস্থ হয় একোখনি নাটক, আজিও সেই পৰম্পৰা অটুট আছে। ঐতিহ্যমণ্ডিত অনুষ্ঠানবোৰে মানুহৰ শ্ৰমৰ মৰ্যাদাক সঠিক মূল্যায়ন কৰে আৰু সেই স্মৃতি বুকুত বান্ধি অজৰ অমৰ হৈ জীয়াই থাকে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত, যেনেদৰে কেইবা পুৰুষ বাগৰি আজিৰ প্ৰজন্মৰ হাতত উষা নাট্য সমাজ জীয়াই আছে, হয়তো জীয়াই থাকিব অনাদি অনন্তকাললৈ।

আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত আজি শ্ৰোতাসকলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাঁহবাৰী উশানাট্য সমাজৰ বিষয়ে শুনিলে। শীৰ্ষ গীতটিৰ কথা আৰু সুৰ আছিল প্ৰাঞ্জল শইকীয়াৰ, কণ্ঠশিল্পী আছিল পংকজ বৰদলৈ, দুৰ্গাময়ী বৰা, প্ৰাঞ্জল শইকীয়া আৰু অন্বেষা কাঞ্চন বৰা। অন্য গীতৰ শিল্পী আছিল ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰ। অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

বাৰ্যাৰোহণীয়া অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰোতাসকলে শুনিলে পংকজ বৰুৱাৰ কণ্ঠৰ এটি বিষ্ণুৰাভাৰ গীত। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ এটি মিচিং লোকসংগীত, শিল্পী লক্ষীদলে আৰু সংগীসকল।

বাৰে ৰহণীয়া অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'গৈত সময় নিশা 10:30 আৰু লগে লগেই আমাৰ আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণ কক্ষ কৰ্তব্যত আছিল প্ৰমোদ চন্দ্ৰ টাইট, মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত নৱকৃষ্ণ গোস্বামীৰ সৈতে মই প্ৰাণজিৎ বৰুৱাই আজিলৈ ইমানতে বিদায়।